আকাশবাণী তেজপুৰ, আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 12 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 27 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

কনফুচিয়াছে কৈছিল, আনে তোমাক প্ৰশংসা নকৰাৰ কাৰণে তুমি মনোকষ্ট পোৱা উচিত নহয়, তুমি মনোকষ্ট পোৱা উচিত তুমি আনক প্ৰশংসা কৰিব নোৱাৰাৰ কাৰণেহে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত গুৱাহাটী কেন্দ্ৰৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: interior Karnataka and the northeastern region till Sunday. According to the Met Department, thunderstorms accompanied by lightning and gusty winds are likely over Kerala, Mahe, Lakshadweep, Madhya Maharashtra, Marathwada, Rayalaseema, South Interior Karnataka, Tamil Nadu, Puducherry, Karaikal, Telangana and parts of northeast. Royal Challengers Bengaluru stormed into the final of the IPL 2026, beating Gujarat Titans by 92 runs in qualifier 1 match at Dharamshala last night. Chasing a mammoth target of 255 runs set by Royal Challengers Bengaluru, Gujarat Titans were all out for 162 with 3 balls to spare. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: ধৰ্মীয় সহিষ্ণুতা সম্পৰ্কে উল্লেখ কৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, বৰ্তমান সময়ৰ এটি বিশেষত্ব হৈছে মানুহ আৰু মানুহৰ বিভিন্ন জাতি, ধৰ্ম আৰু সংস্কৃতিৰ পৰস্পৰৰ মাজত মিলন আৰু আদান প্ৰদান। ইয়াৰ আগতে মানুহৰ মাজত এনেধৰণৰ সংমিশ্ৰণ হোৱাৰ দৃষ্টান্ত পৃথিৱীৰ বুৰঞ্জীত পোৱা নাযায়। অতীজতে পৃথিৱীৰ বিভিন্ন ঠাইত নানান সভ্যতাৰ জন্ম হৈছিল আৰু সেই সভ্যতা সমান্তৰালভাৱে গঢ় লৈ প্ৰগতিৰ বাটেৰে আগবাঢ়িছিল। তেতিয়া এটা সভ্যতা আন এটা সভ্যতাৰ সংস্পৰ্শলৈ অহাৰ তেনে বিশেষ সুবিধা নাছিল। কিন্তু আজি কোনো সভ্যতা সংস্কৃতিয়েই আন এটা সভ্যতা সংস্কৃতিৰ পৰা সম্পূৰ্ণ পৃথক হৈ এককভাৱে আগবঢ়াটো সম্ভৱ নহয়। আজি বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ বিভিন্ন আৱিষ্কাৰ আৰু বিভিন্ন ৰাজনৈতিক আৰু অৰ্থনৈতিক ধ্যান ধাৰণাৰ প্ৰসাৰে পৃথিৱীখন সৰু কৰি পেলাইছে। পৃথিৱীৰ দুখন ভিন ভিন দেশ আৰু দুজাতি ভিন ভিন মানুহৰ মাজত থকা বাহ্যিক আৰু মানসিক দূৰত্বৰ ব্যৱধান নাইকিয়া হৈ আহিছে। মানুহৰ মাজত হোৱা এই সাহচৰ্য আৰু ঘনিষ্ঠতাই প্ৰকৃত ভাতৃত্বৰ ৰূপ লওক, এই আমাৰ কামনা। কাৰণ মানৱ জাতিক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আমি পৃথিৱীখনক আমাৰ ঘৰ হিচাপে গঢ়ি তুলিব লাগিব। পৃথিৱীখনক আমাৰ এখন ঘৰ হিচাপে গঢ়ি তোলাৰ হকে আমাৰ আকাংক্ষা আৰু প্ৰচেষ্টা অতি যুক্তিযুক্ত। কিন্তু লগতে আমি এই কথাও মনত ৰখা উচিত যে একেখন পৃথিৱী পৰস্পৰ বিৰোধী তথা নানান বিভেদকামী শক্তিৰে ভৰি আছে। এনে এটা অৱস্থাত আমি কি কৰা উচিত? বিভিন্ন ধ্যান ধাৰণা আৰু আদৰ্শৰ ঐক্যমতৰ যোগেদি পৃথিৱীৰ মানুহক আমি একগোট কৰিব পাৰিমনে? নে এই কাম আমাৰ সাধ্যৰ অতীত? নে চেষ্টা কৰিলে আমি এই কাৰ্যত সফল হ'ব পাৰিম? শান্তি, মৈত্ৰী আৰু সদিচ্ছাৰে পৰিপূৰ্ণ মহাপুৰুষসকলৰ সপোনৰ একোখন পৃথিৱী গঢ়ি তোলাৰ বাটত আমাৰ প্ৰধান অন্তৰাই বাৰু কি? বৈষয়িক সা সম্পদৰ অভাৱ কিম্বা বৌদ্ধিক শক্তি আৰু দক্ষতাৰ অভাৱে মানুহৰ এই মিলনৰ বাটত আজি অন্তৰায় হিচাপে থিয় দিয়া নাই। এই মিলনৰ প্ৰকৃত অন্তৰাই মানুহৰ স্বভাৱতেই নিহিত আছে। সেইবোৰ হ'ল লোভ, অহংকাৰ, সাৰ শূন্য আত্মাভিমান ইত্যাদি। পৃথিৱীৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে আমি নিজকে খাপ খুৱাই ল'ব লাগিব। নতুন পৃথিৱীয়ে আজি আমাৰ পৰা ইয়াকেই বিচাৰিছে। পুৰণি সামাজিক আৰু অৰ্থনৈতিক গাঁথনিয়ে তাৰ কাৰ্যক্ষমতা হেৰুৱাই পেলাইছে। আমি এই সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিব লাগিব। আমি নতুন মানুহ গঢ়ি তুলিব লাগিব যি এই নতুন পৃথিৱীৰ সৈতে সুসংগতভাৱে বাস কৰিবলৈ সক্ষম হ'ব। মানুহৰ স্বভাৱৰ সংস্কাৰ আৰু সংশোধন ঘটাই নতুন মানুহ গঢ়াৰ দায়িত্ব দৰাচলতে ধৰ্মৰ ওপৰত ন্যস্ত। ধৰ্মই আমাক আত্মানুসন্ধান কৰিবলৈ শিকায়, নিজকে সংশোধন কৰিবলৈ শিকায়, অন্তৰৰ অসত আৰু নিজ প্ৰবৃত্তিবিলাকৰ কবলৰ পৰা নিজকে মুক্ত কৰি উচ্চ আধ্যাত্মিক পৰ্যায়লৈ আৰোহণ কৰাৰ বাবে মানুহৰ পথ হৈছে ধৰ্ম।

0: কিন্তু এই ধৰ্মও আজি সমালোচনাৰ সন্মুখীন হৈছে। বিজ্ঞানৰ চৰম অগ্ৰগতিৰ এই যুগত আমি ধৰ্মৰ নামত অন্ধবিশ্বাস আৰু যুক্তিহীন নীতি নিয়মৰ আতিশয্য কেতিয়াও স্বীকাৰ কৰি ল'ব নোৱাৰোঁ। আমি আজি মানুহৰ মাজত এনে এক ধৰ্মবিশ্বাস গঢ়ি তুলিব লাগিব যাৰ ভেটি হ'ব যুক্তি, পাৰস্পৰিক সদিচ্ছা আৰু সহিষ্ণুতা। ধৰ্মৰ এনে এক পৰিৱৰ্তিত আৰু পৰিশোধিত গাঁথনিৰ মাজতহে পৃথিৱীৰ মানুহৰ মাজত প্ৰকৃত ভাতৃত্ববোধ, ঐক্য আৰু মিলনৰ পৰিৱেশ গঢ় লৈ উঠিব।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ পূৰৱী মুখাৰ্জীৰ কণ্ঠত খয়াল, ৰাগ ললিত।

ইমান পৰে শ্ৰোতাসকলে, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পূৰৱী মুখাৰ্জীৰ কণ্ঠত খয়াল ৰাগ ললিত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি পুৱা 8:30 বজাৰ গীতিমালিকাৰ শিল্পী দীপলিমা দুৱৰাচলিহা, সুৰেশ হাতীমৰীয়া, ৰূপাঞ্জলি বৰুৱা, ৰামকৃষ্ণ মুখাৰ্জী, মমতা বৰঠাকুৰ আৰু ছবি গগৈ। 9:20 প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 5:20 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ বৰদৌলগুৰিত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 6:10 কৃষি জগত অনুষ্ঠানত আত্ম আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থা, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ৰাজীৱ কুমাৰ ভূঞা আৰু মৌচুমী হাজৰিকাই। আগ ধৰিব মানৱজ্যোতি দাসে, প্ৰযোজনা উৎপল বৰাৰ। 9:30 সাহিত্য চৰা অনুষ্ঠানত পল্লৱী মহন্তৰ গল্প আৰু জোনমণি দাসৰ কবিতা, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ 6ষ্ঠ খণ্ড, তেখেতৰ সৈতে আলাপ তথা প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। 11:05 পাৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনীয়া লেখ জতুৱা ঠাচৰ সাঁচত। যুগুতাই আগবঢ়াব প্ৰাণজিত প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 1:10 আৰু 7:45 গীতিমা দাসৰ কণ্ঠৰ আধুনিক গীত। 1:20 হৰেশ্বৰ ডেকা আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত জয়ন্ত পাঠকৰ গীটাৰ বাদন। 1:50 বীণাপাণি মুক্তিয়াৰৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত। 3:15 নেপালী। 3:45 কাৰ্বি আৰু 4:30 বড়ো অনুষ্ঠান। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ বাবে ইংৰাজী পাঠ টি ফ্ৰম আছামৰ 2ৰ খণ্ড, পাঠ যুগুতাই আগবঢ়াইছে শুভলক্ষ্মী বৰুৱাই। 6:40 আৰু 7:00 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ অনুষ্ঠানত তৰুলতা দাস দেউৰী আৰু সংগীসকলে গোৱা তিৱা গীত। 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ 6ষ্ঠ খণ্ড, মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। 8:30 আধুনিক গীত। 9:00 চিত্ৰগীত। 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: কাহিনী পড়ি আপনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: গ্রহাণু বা এস্টেরয়েড তৃতীয় খণ্ড। পৃথিৱীৰ ওচৰৰ গ্ৰহাণুবোৰ চিনাক্ত কৰা, এইবোৰৰ কক্ষপথ নিৰ্ণয় কৰা, ইহঁতৰ আলোকচিত্ৰ গ্ৰহণ কৰা, এইবোৰে পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ সম্ভাৱনা সম্পৰ্কে আৰু ইহঁতৰ আকাৰ আকৃতি সংযুক্তি আদি নিৰ্ণয় কৰাৰ বাবে ইতিমধ্যে বিভিন্ন গৱেষণা আৰম্ভ হৈছে। পৃথিৱীৰ দিশত তীব্ৰ বেগেৰে আহি কেতবোৰ এষ্টেৰয়েডে পৃথিৱীবাসীক বিভিন্ন সময়ত সচকিত কৰি আহিছে। তেনে 10টা এষ্টেৰয়েডৰ ভিতৰত 10ম স্থানত আছে 99942 এফোফিচ। 2004 চনত এই নতুন এষ্টেৰয়েডটোৱে পৃথিৱীবাসীক বাৰুকৈয়ে ভয় খুৱাইছিল। 370 মিটাৰ ব্যাসৰ এফোচিচ পুনৰ 2029 চনত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। ইয়াৰ পৃথিৱীৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা 3%। 9ম স্থানত আছে 2001 WN5। 0.5 মাইল ব্যাসৰ এই এষ্টেৰয়েডটো 2028 চনত পৃথিৱীৰ পৰা 155,000 মাইল দূৰত্বৰে পাৰ হৈ যাব। ইয়াক খালী চকুৰেও দেখিবলৈ পোৱা যাব। 8ম স্থানত আছে 2000 W0107। সৌভাগ্যক্ৰমে ই বৰ সোনকালে পৃথিৱীৰ ওচৰলৈ নাহে। 2000 চনত আৱিষ্কাৰ হোৱা এই এষ্টেৰয়েডটোৰ দৈৰ্ঘ্য 510 মিটাৰ আৰু 2140 চনত ই পৃথিৱীৰ ওচৰ চাপিব। কোনো বিশেষজ্ঞই কয় 2000 W0107 পৃথিৱী খুন্দা নমৰালৈকে পৃথিৱীৰ সভ্যতা সুৰক্ষিত থাকিব। এনে ভয়াৱহ এষ্টেৰয়েডৰ 7ম স্থানত আছে 1999 AN10। 0.6 মাইল দৈৰ্ঘ্যৰ এই এষ্টেৰয়েডে পৃথিৱীৰ পৰা 242,000 মাইল দূৰত্বৰে পাৰ হৈ যাব। অৰ্থাৎ পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্বৰ সমান দূৰত্বৰে ই পাৰ হৈ যাব। ইতিমধ্যে ই 1946 চনত পৃথিৱীৰ পৰা 580,000 মাইল দূৰত্বৰে পাৰ হৈ গৈছিল। 6ম স্থানত আছে 2004 FH আৰু 2004 FU162। এই দুটা এষ্টেৰয়েডে 2004 চনত 2 সপ্তাহৰ ভিতৰত পৃথিৱীক প্ৰায় খুন্দা মাৰিবলৈ লৈছিল। ভাগ্য ভাল যে ইহঁতৰ আকাৰ কেৱল 6 মিটাৰ আছিল আৰু পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি ইহঁত জ্বলি যায়। 5ম স্থানত আছে 1972 গ্ৰেট ডে লাইট ফায়াৰবোল। 1972 চনৰ 10 আগষ্ট তাৰিখে এই এষ্টেৰয়েডটো 35 মাইল দূৰত্বৰে পাৰ হৈ গৈছিল। বেগ আছিল কেৱল 7 মাইল প্ৰতি ছেকেণ্ডত। ই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি প্ৰায় 100 ছেকেণ্ড কটায় আৰু তাৰপিছত ই পাৰ হৈ যায়। এলবাৰ্টা, কানাডা আদি দেশৰ পৰা ইয়াক অগ্নিপিণ্ডৰ দৰে দেখা পোৱা যায়। ই পুনৰ 1977 চনত পৃথিৱীৰ ওচৰেৰে পাৰ হৈ গৈছিল। 4ম স্থানত আছে হাইকুটাকে ধুমকেতু। 1996 চনত ইয়াক খালী চকুৰে দেখা পোৱা গৈছিল। এই ধুমকেতু প্ৰায় 2.6 মাইল দীঘল আছিল। পৃথিৱীৰ সৈতে ইয়াৰ সংঘাত হোৱাহেঁতেন এক ডাঙৰ বিপদ হ'লহেঁতেন। ইয়াক পুনৰ 70,000 বছৰ পাছত দেখা পোৱা যাব। 3ম স্থানত আছে চেলিয়াবিংছ উল্কাপিণ্ড বা চেলিয়াবিংছ মেটিয়ৰ। 2013 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়াৰ চেলিয়াবিংছ অব্লাষ্ট নামৰ নগৰখনৰ নাগৰিকে দেখিলে যে আকাশৰ পৰা বহু উল্কাপিণ্ড সৰি পৰিছে আৰু কেতবোৰৰ মাছ আকাশতে বিস্ফোৰণ ঘটিছে। আকাশত দেখা এই বিস্ফোৰণসমূহ তাৰ নাগৰিকসকলৰ বাবে এক কল্পচিত্ৰৰ কাহিনীৰ নিচিনা আছিল। এই ঘটনাত কোনো মানুহৰ মৃত্যু নহ'লেও বহু সা সম্পত্তিৰ লোকচান হৈছিল আৰু প্ৰায় 1500 মানুহ আঘাতপ্ৰাপ্ত হৈছিল। 2ম স্থানত আছে টাংগুস্কা ইভেণ্ট। মানৱ জাতিয়ে সৰ্ববৃহৎ সংঘাতৰ সন্মুখীন হোৱা এটা ঘটনা হ'ল টাংগুস্কা ইভেণ্ট। 1908 চনৰ 30 জুন তাৰিখে ৰাছিয়াৰ পূব চাইবেৰিয়ানৰ আকাশত প্ৰায় 190 মিটাৰ দৈৰ্ঘ্যৰ এটা উল্কাপিণ্ড বিস্ফোৰণ ঘটে। বৰ্তমানলৈ তালিকাভুক্ত হোৱা এইটোৱে সৰ্ববৃহৎ শক্তিশালী উল্কাপিণ্ডৰ বিস্ফোৰণ। জনামতে হিৰোশ্বিমাৰ পাৰমাণৱিক বোম বিস্ফোৰণতকৈও ই বেছি শক্তিশালী আছিল। অৱশ্যে ভাগ্য ভাল ই কোনো জনবসতিপূৰ্ণ এলেকাত পৰা নাছিল। ইয়াৰ ফলত 80 নিযুত গছ পুৰি ভস্ম হৈছিল আৰু 38 বৰ্গ মাইল বননিৰ বিনষ্ট হৈছিল। বৰ্তমানলৈকে এনে ভয়াৱহ এষ্টেৰয়েডৰ 1ম স্থানত আছে চিক্সুলাভ সংঘাত। চিক্সুলাভ সংঘাতে এতিয়ালৈকে তালিকাভুক্ত হোৱা আটাইতকৈ ভয়াৱহ সংঘাত। বিশেষজ্ঞসকলে মত পোষণ কৰে যে 66

নিযুত বছৰ আগতে এই সংঘাতৰ ফলতে ক্ৰিটেচিয়াছ যুগৰ অৱসান ঘটে। সাতৰ পৰা পঞ্চাছ মাইল ব্যাসৰ এই এষ্টৰয়েডটোৱে যি খালৰ সৃষ্টি কৰিছিল তাৰ নাম দিয়া হয় চিক্সুলুপ খাল বা চিক্সুলুপ ক্ৰেটাৰ। সেই সময়ত পৃথিৱীত বাস কৰা ডাইনছৰছবিলাক কিমান যে দুৰ্ভগীয়া আছিল, এই সংঘাততে সিহঁত নিঃশেষ হৈ যায়।

0: জ্ঞান বিজ্ঞান শুনিলে। যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনচ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খটিক পাছতেই অসমীয়াত বাতৰি শুনিবলৈ পাব।

0: Ella, Akashvani. বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দি বিবৃতি প্ৰকাশ কৰা হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি সপ্তদশ বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। পশ্চিম এছিয়াৰ সংঘাতৰ অন্ত পেলাবলৈ চলি থকা আলোচনাৰ মাজতে আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা বিমান আক্ৰমণৰ ঘটনাক ইৰাণে তীব্র গৰিহণা দিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি সামৰণি পৰিব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে জড়িত আঞ্চলিক তথা গোলকীয় ঘটনাক্ৰমক লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব কে নাগৰাজ নাইডুৱে কয় যে বৈঠকত স্বতন্ত্ৰ আৰু মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰা হৈছে। সন্ত্ৰাসবাদ প্ৰতিৰোধী প্ৰচেষ্টা কোৱাড সহযোগিতাৰ গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰি শ্ৰীনাইডুৱে এই বৈঠকত বিদেশ মন্ত্ৰীসকলে সীমান্তৰে চলা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়া বুলি উল্লেখ কৰি এইদৰে কয়।
1: आतंकवाद से सख्ती से निपटना क्वाड सहयोग का एक महत्वपूर्ण स्तंभ बना हुआ है। विदेश मंत्रियों ने सीमा पार आतंकवाद और आतंकवाद के सभी रूपों की कड़ी निंदा की। संयुक्त बयान में विशेष रूप से पहलगाम आतंकी हमले की निंदा की गई और आतंकवादी गुटों, उनके वित्त पोषण और प्रायोजकों के खिलाफ निर्णायक अंतर्राष्ट्रीय कार्रवाई की आवश्यकता पर बल दिया गया।
0: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কালি নতুন দিল্লীত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙে 17 সংখ্যক বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত মিলিত হয়। আলোচনাত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতি, পশ্চিম এছিয়াৰ লগতে বিভিন্ন আঞ্চলিক সমস্যা সন্দৰ্ভত দুয়ো মত বিনিময় কৰে। দুয়োখন দেশৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰো বৈঠকত পৰ্যালোচনা কৰা হয়। ডঃ জয়শংকৰে কয় যে শক্তিখণ্ডত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বিশেষকৈ পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে ইউৰেনিয়াম যোগানৰ ক্ষেত্ৰত সহযোগিতা অধিক মজবুত হৈছে বুলি তেওঁ উল্লেখ কৰে। লগতে জটিল খনিজ সম্পদৰ ক্ষেত্ৰতো দুয়োখন দেশ সক্ৰিয়ভাৱে একেলগে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰত আৰু ৰোমানিয়াৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নতুন দিল্লীত কালি প্ৰতিৰক্ষা সহযোগিতা সংক্ৰান্তীয় যৌথ কমিটীৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা প্ৰতিৰক্ষা সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ে বিশদ আলোচনা কৰা হয়। বৈঠকত দুয়ো পক্ষই চাইবাৰ প্ৰতিৰক্ষা, সামৰিক চিকিৎসা, যৌথ প্ৰশিক্ষণ, ক্ষমতা বৃদ্ধি আৰু প্ৰতিৰক্ষা উদ্যোগ খণ্ডক সামৰি এটা দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা পৰিকল্পনা চূড়ান্ত কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰু ৰোমানিয়াৰ প্ৰতিৰক্ষা নীতি পৰিকল্পনা তথা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগৰ উপ প্ৰধানৰ যুটীয়া অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠকখন সম্পন্ন হয়। পশ্চিম এছিয়াৰ সংঘাতৰ অন্ত পেলাবলৈ অব্যাহত থকা আলোচনাৰ মাজতে আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা বিমান আক্ৰমণৰ ঘটনাক ইৰাণে তীব্ৰ গৰিহণা দিছে। ইৰাণে এই আক্ৰমণক আমেৰিকা যে বিশ্বাস আৰু ভৰসাহীন তাৰে প্ৰমাণ বুলি অভিহিত কৰিছে। আনহাতে আমেৰিকাৰ সেনাই এই আক্ৰমণক প্ৰতিৰক্ষামূলক বুলি দাবী কৰি কৈছে যে ইৰাণৰ মিছাইল উৎক্ষেপণ কেন্দ্ৰ আৰু মাইন স্থাপন কৰা নাওসমূহক লক্ষ্য কৰিহে এই অভিযান চলোৱা হৈছিল। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এই বিমান আক্ৰমণক যুদ্ধবিৰতিৰ উলংঘন আখ্যা দিছে আৰু ইয়াৰ পৰিণতিৰ বাবে ৱাশ্বিংটন নিজে দায়ী হ'ব বুলি সতৰ্ক কৰি দিছে। মন্ত্ৰালয়ে লগতে স্পষ্ট কৰিছে যে ইৰাণে কোনোধৰণৰ আক্ৰমণাত্মক কাৰ্যকলাপ সহ্য নকৰে আৰু ইয়াৰ যথোচিত প্ৰত্যুত্তৰ দিয়া হ'ব। ইপিনে ইৰাণৰ ৰিভলিউচনেৰী গাৰ্ডে দাবী কৰিছে যে তেওঁলোকৰ আকাশী সীমাত প্ৰৱেশ কৰা কেইবাখনো ড্ৰোন আৰু এখন যুঁজাৰু বিমান তেওঁলোকে গুলীয়াই ধ্বংস কৰাৰ লগতে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছে। অসম বিধানসভাৰ কালি চতুৰ্থ দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব

0: শর্মাই উত্তৰ লক্ষিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনাই জনসাধাৰণৰ আস্থা বৰ্তাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰাৰ লগতে অসমৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনাৰ ফলস্বৰূপে 6,000ৰো অধিক যুৱক মূল সুঁতিলৈ আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগোৱা বুলি মন্তব্য কৰে। অহা 5 বছৰত ৰাজ্যত দৰিদ্ৰ লোকৰ হাৰ বৰ্তমানৰ 17%ৰ পৰা 2-3% হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। আজি বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-11700-ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922 মিছ কল দিলে পোৱা এছ এম এছত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আশা প্ৰকাশ কৰিছে যে ভাৰত আৰু কানাডাৰ অৰ্থনৈতিক সম্পৰ্ক অনাগত দিনত পাৰস্পৰিক বিশ্বাসৰ ভিত্তিত অধিক শক্তিশালী হ'ব আৰু ইয়াৰ সুফল দুয়োখন দেশে লাভ কৰিব। কানাডাৰ টৰণ্টোত অনুষ্ঠিত মন্ত্ৰী পৰ্যায়ৰ এখন বৈঠকত ভাষণ দি মন্ত্ৰী গোৱেলে কয় যে দুয়োখন দেশে বৰ্তমান কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট চমুকৈ CPA চুক্তি স্বাক্ষৰৰ দিশে অগ্ৰসৰ হৈছে। এই চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ মুকলি কৰিব। ভাৰতীয় অৰ্থনীতিৰ ক্ষীপ্ৰ গতিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা 3টা দশকলৈ ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিৰ বিকাশশীল বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হ'ব। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰত এটা স্থায়ী ঘাটি নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে তাত ব্যৱহাৰ কৰিবলগীয়া ৰবটিক লেণ্ডাৰ, ড্ৰোন আৰু বিশেষ বাহনৰ সবিশেষ তথ্য ৰাজহুৱা কৰিছে। 2028 চনত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই আমেৰিকাই পুনৰবাৰ চন্দ্ৰত মানৱ অৱতৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উল্লেখযোগ্য যে 2030 চনৰ ভিতৰত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব বিচৰা চীনৰ পৰাও নাছাই সম্প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। যোৱা 3 মাৰ্চত নাছাই চন্দ্ৰৰ দক্ষিণ মেৰুত 2032 চনৰ ভিতৰত পাৰমাণৱিক আৰু সৌৰ শক্তি চালিত এটা স্থায়ী ঘাটি নিৰ্মাণ কৰিবলৈ $20 বিলিয়নৰ এক অভিলাষী কাৰ্যসূচী ঘোষণা কৰিছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতি নবীনে কালি নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত 12খন দেশৰ প্ৰকল্প সঞ্চালকসকলৰ সৈতে বিজেপিক জান শীৰ্ষক আলোচনাত মিলিত হয়। অনুষ্ঠানত ব্ৰাজিল, জাৰ্মানী, ইণ্ডোনেছিয়া, মালয়েছিয়া, মৰিছাছ, নিউজিলেণ্ড, ছিচেলছ, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, থাইলেণ্ড আৰু ভিয়েটনামৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ধৰমশালাত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰাণে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ৰাহুল টেৱাটিয়াই সৰ্বাধিক 68 ৰাণ কৰে। বেংগালুৰুৰ হৈ জেকব ডাফিয়ে সৰ্বাধিক 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে টছত জিকা গুজৰাট টাইটানছৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ নামি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 254 ৰাণ কৰে। দলৰ হৈ ৰজত পাটিদাৰে মাত্ৰ 33টা বলত 93 ৰাণ কৰি আউট নোহোৱাকৈ ৰয়। বিৰাট কোহলি আৰু কৃণাল পাণ্ডিয়াই 43 ৰাণকৈ অৰিহণা যোগায়। গুজৰাটৰ হৈ কাগিছু ৰাবাৰা আৰু জেছন হোল্ডাৰে 2টা উইকেট লাভ কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত কৰা হয়। আজি মোহালি নিউ চণ্ডীগড়ত এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। আজিৰ মেচখনত জয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দি বিবৃতি প্ৰকাশ কৰা হৈছে। পশ্চিম এছিয়াৰ সংঘাতৰ অন্ত পেলাবলৈ চলি থকা আলোচনাৰ মাজতে আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা বিমান আক্ৰমণৰ ঘটনাক ইৰাণে তীব্ৰ গৰিহণা দিছে। 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশন আজি সামৰণি পৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়া বাতৰি দিবানি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি বুধবার 1433 ভাস্করাব্দৰ আজি জেঠ মাহৰ 12 দিন, 2026 খ্রিস্টাব্দৰ আজি 27 মে। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ একাদশী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:36:06 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:03:05।

0: স্বামী বিবেকানন্দই কৈছিল, কামত ধৰি আমি যেতিয়া নিজকে পাহৰি যাওঁ তেতিয়াই সজ কাম কৰিবলৈ সমৰ্থ হওঁ আৰু আমাৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিব পাৰোঁ। পণ্ডিত জৱাহৰলাল নেহৰু দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। স্বাধীনতাৰ পূৰ্বে আৰু স্বাধীনোত্তৰ কালত দেশৰ এগৰাকী আগশাৰীৰ নেতা হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল পণ্ডিত নেহৰুৱে। 1947 চনৰ 14 আগষ্টৰ মাজনিশা ভাৰতীয় সংবিধান সভাত পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰদান কৰিছিল এক ঐতিহাসিক ভাষণ।
1: The time comes when we shall redeem our pledge, not only or in full measure, but very substantially. At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom.
0: Smriti Divasor Azir Dintut Pandit Jawaharlal Nehruk Ami Shraddhare Khuorisu.
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: প্ৰিয় শ্ৰোতা, আজি কটন কলেজৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱস। 1901 চনৰ 27 মে' অৰ্থাৎ আজিৰ তাৰিখতে প্ৰতিষ্ঠা হৈছিল কটন কলেজ।
1: এজন প্ৰাক্তন কটনিয়ান হিচাপে মোৰ আজি বহুতো কথা মনত পৰিছে, তাকে এই গীতটিত সন্নিৱিষ্ট কৰি দিছোঁ। 1899 চন, ব্ৰিটিছ শাসন, মাণিক চন্দ্ৰ বৰুৱাৰ প্ৰতিবেদন, প্ৰাগ জ্যোতিষপুৰতে কৰিব লাগিবই এখনি কলেজ স্থাপন। 1901 আৰু 2001 এই উজ্জ্বল 100 বছৰ অসমীৰ কপালত ভোটাতৰা জিলিকিছে হেনৰি কটন কলেজৰ, আমাৰ কটন কলেজৰ, কটন কলেজ, কটন কলেজ আমাৰ।

0: বৰ্তমান কটন কলেজ কটন বিশ্ববিদ্যালয়লৈ উন্নীত হল। কটনিয়ানসকলৰ মনত কটন বুলি ক'লেই এক বিশেষ আবেগ। আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত কটনিয়ানসকলে তথা সমগ্ৰ অসমবাসীয়ে সামগ্ৰিকভাৱে অসমৰ বিভিন্ন ক্ষেত্ৰত কটন কলেজৰ যি বৰঙণি সেয়া নিশ্চয় স্বীকাৰ কৰিব। প্ৰতিষ্ঠা দিৱসৰ এই দিনটোত আজি আমি কথা পাতিব বিচাৰিছো গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত প্ৰাক্তন কটনিয়ান পাৰ্থ সাৰথী মহন্তদেৱৰ সৈতে। এগৰাকী কটনিয়ান হিচাপে 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ এই দিনটোত তেখেতৰ মনত কি ধৰণৰ ভাৱৰ উদয় হৈছে সেই বিষয়ে আমি তেখেতৰ পৰাই শুনো আহক।
1: ইন্দ্ৰ, থেংক ইউ। কটন কলেজ বুলি ক'লে মনটো কেনেকুৱা লাগে, তোমাৰো চাগে এই 126 বছৰ বুলি কওঁতেও চাগে লাগিছে এটা 126 বছৰীয়া ডেকা ল'ৰাৰ কথাহে যেন পাতি আছা। কটন কলেজ তেনেকুৱাই, আচলতে প্ৰত্যেকৰে কাৰণে নিজৰ কলেজখন তেনেকুৱাই হয়।

0: আমাৰ সেই তাহানিৰ কটন কলেজ এতিয়া কটন বিশ্ববিদ্যালয় হ'ল। আমি কলেজত থকা সময়তে আমাৰ এতিয়া মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ তেতিয়া সপোন আছিলে কটনক সেন্টাৰ অফ এক্সেলেন্স কৰা, আজি আহি আহি কটন বিশ্ববিদ্যালয় হলি। আৰু সেই কটনত পঢ়া সময়খিনি আমাৰ সকলোৰে বাবে বিশেষ আছিল। আজিও মই কথাখিনি কৈ থাকোঁতে মোৰ মনটো উৰা মাৰিছে কটনৰ সেই সময়খিনিলৈ, যৌৱনৰ সোণালী সময়। আমি সকলোৱে অলেখ সপোন লৈ গুৱাহাটীলৈ আহিছিলো, লগ পাইছিলো বহু নতুন বন্ধু, প্ৰত্যেকৰে বাবে কটনৰ সময়খিনি বিশেষ আছিল। আমি তেতিয়া একেলগে থকা প্ৰায় সকলোখিনিয়ে আজি খুব ভালদৰে প্ৰতিষ্ঠা লাভ কৰিছে, সমাজত প্ৰতিষ্ঠিত হৈছে, আৰু সকলোৱে নিজ নিজ ধৰণে সমাজলৈ, অসমলৈ নিজৰ অৱদান আগবঢ়াই আহিছে। কটন বুলি ক'লে অকল যে আমি কেৱল লগৰ আমাৰ যিসকল সহপাঠী আছিলে তেওঁলোকৰ কথাই মনত পৰে তেনে নহয়, কটনত আমাৰ শিক্ষাগুৰুসকলৰ ভূমিকা আছিল অপৰিসীম। আমাৰ মোৰ ইকনমিক্স ডিপাৰ্টমেণ্টতে আমি যেতিয়া কওঁ আজি পদ্মা শৰ্মা বাইদেউ, গৌতম মজুমদাৰ ছাৰ, মনীষা শৰ্মা বাইদেউ, আনকি আন ডিপাৰ্টমেণ্টৰো যেনেকে অৰূপ জ্যোতি চৌধুৰী ছাৰ, ৰঞ্জিত চৌধুৰী ছাৰ, অম্লান দাস ছাৰ, তেওঁলোকে আমাক এনেধৰণে যত্ন লৈছিল ছাত্ৰ ছাত্ৰীখিনিৰ, ল'ৰা ছোৱালীখিনিৰ, মানে তেওঁলোক কেৱল শিক্ষাগুৰুৱে নাছিল, তেওঁলোক আমাৰ অভিভাৱক যেন আছিল, তেওঁলোক যেন আমাৰ আছিল নিজৰ জ্যেষ্ঠ ভাতৃ বা নিজৰ বাইদেউ। গতিকে তেনে এক পৰিৱেশত আমি কটনত আছিলো, বা আৰু কটনৰ আমাৰ সেই স্মৃতিখিনিও আজি কটন বুলি ক'লে আমি সেই ডেকা ল'ৰাটোৱে হৈ যাওঁ। গতিকে আজি 126 বছৰ এই মুহূৰ্তত কি ক'ম, মনটো কিবা ভৰি পৰিছে।
1: কটন কলেজ বৰ্তমান কটন বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে, গুণগত দিশত কটন বিশ্ববিদ্যালয়ে কি ধৰণে অগ্ৰগতি লাভ কৰাটো আপুনি বিচাৰে, বা কটনিয়ানসকল কি ধৰণে দায়বদ্ধ হ'ব লাগে, এই সম্পৰ্কে এগৰাকী জ্যেষ্ঠ কটনিয়ান হিচাপে আপুনি কি আশা কৰিব?
0: কটনৰ পৰা আমি আৰু বিচাৰোঁ, বৰ্তমান কটনিয়ানসকলৰ পৰা আমি আৰু বিচাৰোঁ। মই কম্পেয়াৰ কৰিবলৈ নাযাওঁ যে এইটো পিৰিয়ড ভাৰ্চেছ এইটো পিৰিয়ড, বা এইটো দশক বনাম এইটো দশক, মই তুলনা নকৰোঁ। কিন্তু তুলনা নকৰাকৈও মই এটা কথা ক'ম, জ্যেষ্ঠ হিচাপে বা আমি নতুন যিখিনি আমাৰ কটনিয়ান আছে, নতুন প্ৰজন্ম আছে, তেওঁলোকৰ পৰা আমি এতিয়া যিখিনি তেওঁলোকে কৰিছে তাতকৈ আমি বহু বেছি বিচাৰিম, বিশেষকৈ অধ্যয়নৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা আৰু বেছি আমি বিচাৰিম।
1: কটন কলেজৰ স্মৃতি সুঁৱৰি কথাখিনি আপুনি ইমান সুন্দৰকৈ কৈছে পাৰ্থ সাৰথি মহন্ত ডাঙৰীয়া, আপোনাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

0: প্ৰিয় শ্ৰোতা, কটন কলেজত এসময়ত অধ্যয়ন কৰা বৰ্তমান অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণী বৰাই আজিৰ এই দিনটোত সেই সময়ৰ স্মৃতি সুঁৱৰি কিছু কথা আমাৰ শ্ৰোতাসকলক কৈছে। এয়া কুমাৰ পদ্মপাণী বৰা।
1: প্ৰথমে প্ৰত্যেকজন কটনিয়ান বৰ্তমানত পঢ়ি আছে বা যি কটন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোকে অভিনন্দন জনাইছো 126 বছৰীয়া যি কটনৰ ইতিহাস। আৰু আজিৰ দিনটোত মনত পৰিছে 27 বছৰ আগতে কটনৰ যি পৰিৱেশ, সেই পৰিৱেশৰ লগত নিজকে পৰিচয় কৰি দিয়াৰ চেষ্টা চলাইছিলো আৰু পলকতে 5টা বছৰ ওলাই গৈছিল। কিন্তু এই 5টা বছৰ কটনৰ বাকৰিত যি ধৰণে পাৰ কৰিছিলো, যথেষ্ট অভিজ্ঞতা পুষ্ট হৈছিল। উত্থান পতনৰ স্থলী আছিল কটন আৰু বহুতো তিতা মিঠা অভিজ্ঞতাৰে পৰিপূৰ্ণ এক স্মৃতি আজিও সজীৱ হৈ আছে মনত। যেতিয়াই কটন কলেজৰ, আমাৰ দিনৰ কটন কলেজৰ সন্মুখেদি যাওঁ বা ইয়াৰ ভিতৰত প্ৰৱেশ কৰাৰ সুবিধা পাওঁ, এই স্মৃতিবিলাক পুনৰ চকুৰ আগত ভাহি উঠে। মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসত আছিলো আৰু তাৰ সন্মুখৰ সেই ৰিজাৰ্ভ বেংকৰ ফুটপাথ, তাত সন্ধিয়া খাবলৈ যোৱা, সন্মুখত থকা চাহৰ দোকান বা এছ আৰ বি হোষ্টেলৰ কাষেদি গৈ লক্ষী কেবিনত খোৱা, মহামায়াত লাখটকীয়া আগেদি গৈ মহামায়ালৈ যোৱা, লয়াৰ্ছ বুক ষ্টল, পাণ বজাৰৰ সেই চানফ্লাৱাৰ ৰেষ্টুৰেণ্ট, এই কথাবোৰ যিখিনি আমাৰ আনুষ্ঠানিক শিক্ষা আছিল তাৰ লগত এই যি অভিজ্ঞতাবিলাকো মনত পৰে। কটনৰ নিৰ্বাচন হওক, কটনৰ ফ্ৰেছাৰ্ছ যি হয় নৱগত আদৰণি সভা সেইবোৰ হওক, বা হোষ্টেলৰ যি এক আমাৰ পৰিৱেশ আছিল, সেই স্মৃতিবিলাক আজিও মনত ভাহি উঠে আৰু সজীৱ হৈ আছে। দীঘলী পুখুৰীৰ কাষেদি জুমিয়াই চোৱা আৰু এই যি চেলিব্ৰেশ্যন হয় কটনৰ জন্ম জয়ন্তীৰ, সেইদিনা 27 মে তাৰিখে যি ধৰণে আমাৰ বিভিন্ন হোষ্টেলৰ পৰা সকলোৱে মিলিজুলি ৰাতিপুৱাই এক শোভাযাত্ৰা কৰিছিল, বিভিন্ন অনুষ্ঠান কৰিছিল, সেই দিনবোৰ

0: এতিয়াও চকুত ভাঁহি পৰে। যিধৰণে আমি সেই সময়ত থাকোঁতে কবিতা পাঠবিলাকৰ জৰিয়তে কটনক আমি জনাৰ যি চেষ্টা কৰিছিলোঁ, যিধৰণে আমি সকলোৱে জানো যে চিৰ যৌৱনা কটন কলেজ মোৰ, য'ত আমি কওঁ যে তিৰিখৰ ভাল পোৱা নালাগে তোমাক, সদায় ওঠৰৰ লগত তোমাৰ প্ৰেম। গতিকে সেই কটন কলেজ সদায় যৌৱনা আৰু যৌৱন হৈ থাকিব। আৰু কটন কলেজৰ যি প্ৰাক্তন কটনীয়ানসকলৰ যি তেওঁলোকৰ কলেজৰ মাধ্যমেৰে গৰিমা তেওঁলোকে লাভ কৰিছিল বিশ্বৰ বিভিন্ন ক্ষেত্ৰত, সমাজ ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত, অসমৰ সমাজ ব্যৱস্থাক কটনীয়ানে আজিও মহিমামণ্ডিত কৰি ৰাখিছে আৰু ভৱিষ্যতেও কৰি ৰাখিব বুলি মোৰ বিশ্বাস। গতিকে এই মুহূৰ্তত আজি 126 বছৰীয়া যি জন্ম জয়ন্তী, এটাই কামনা কৰোঁ, যিদৰে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই কৈছিল যে কটন কলেজ এক জ্ঞানৰ উৎস, উদ্দীপনা যোগোৱা, গতিকে জ্ঞানৰ উৎস হৈ সদায় উদ্দীপনা যোগাই থাকক, তাৰে কামনা কৰিছোঁ।
1: কটনৰ 126 বছৰীয়া এক গৌৰৱ উজ্জ্বল পৰিক্ৰমা। এই পৰিক্ৰমাত আপুনি, আমি সকলো বিভিন্ন ধৰণে ইয়াৰ অংশীদাৰ। আজিৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত আপুনি যিখিনি কথা কলে তাৰ বাবে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰিয় শ্ৰোতা, ইতিহাসৰ পৃষ্ঠাত ভুমুকি মাৰিলে আমি পাওঁ জালিয়ানৱালাবাগৰ বৰবৰচিত হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল 1919 চনৰ আজিৰ তাৰিখতে। 1332 চনৰ আজিৰ তাৰিখতে দাৰ্শনিক, আধুনিক সমাজ বিজ্ঞানী, বুৰঞ্জীবিদ ইবন খালদুনৰ জন্ম হৈছিল। তেখেতৰ এখন বিখ্যাত গ্ৰন্থ হৈছে মুকদ্দিমা। এগৰাকী বিখ্যাত আমেৰিকান সামুদ্ৰিক জীৱবিজ্ঞানী ৰাছেল কাৰ্চনৰ জন্ম হৈছিল 1907 চনৰ আজিৰ তাৰিখতে। মাৰাঠী ভাষাৰ বিখ্যাত লেখক, কবি, সমালোচক, ভাষাবিদ ভালচন্দ্ৰ বানাজী নেমাৰেৰ জন্ম হৈছিল 1938 চনত। এগৰাকী বিশিষ্ট ভাৰতীয় ৰাজনীতিবিদ নীতিন জয়ৰাম গাডকাৰীৰ জন্ম হৈছিল 1957 চনৰ আজিৰ তাৰিখতে। কানাডাৰ পদাৰ্থ বিজ্ঞানী, 2018 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত ডোনা থিঅ' ষ্ট্ৰিকলেণ্ডৰ জন্ম হৈছিল 1959 চনত। 1983 চনত বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য, ক্ৰিকেটাৰ, ধাৰাভাষ্যকাৰ ৰবিশংকৰ জয়দ্ৰথ শাস্ত্ৰীৰ জন্ম হৈছিল 1962 চনৰ আজিৰ তাৰিখতে। শ্ৰীলংকাৰ ক্ৰিকেটাৰ ডেনাগামাগে প্ৰবৌথ মাহেলা দি চিলভা জয়বৰ্ধনীৰ জন্ম হৈছিল 1977 চনৰ আজিৰ তাৰিখতে। নোবেল বঁটা বিজয়ী জাৰ্মানীৰ জীৱবিজ্ঞানী ৰবাৰ্ট কখৰ মৃত্যু হৈছিল 1910 চনৰ আজিৰ তাৰিখতে। ইংৰাজ পদাৰ্থ বিজ্ঞানী ছাৰ জোচেফ উইলছন শ্বানৰ মৃত্যু হৈছিল 1914 চনৰ আজিৰ তাৰিখতে। আজি নাইজেৰিয়াৰ শিশু দিৱস।
2: বিশেষ লোক আদালত সমাধান সমাৰোহ, মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। প্ৰিয় শ্ৰোতা, এইখিনিতে আপোনালোকক জনাইছোঁ কটনৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি প্ৰাক্তন কটনীয়ানসকলৰ মত বিনিময় তথা স্মৃতি ৰোমন্থনৰ অনুষ্ঠানৰ আয়োজন কৰিছে কটন এলামনাই এছ'চিয়েচনে বিয়লি 4:30 বজাত কটন এলামনাই ভৱনত। এই অনুষ্ঠানতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিব প্ৰাক্তন কটনীয়ান দেৱজিৎ শইকীয়াদেৱ আৰু 90 বছৰৰ ঊৰ্ধৰ কটনীয়ানসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব আৰু এই বছৰৰ বক্তৃতা প্ৰদান কৰিব বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীদেৱে। এইবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিসমূহলৈ। চলিত সপ্তাহতে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা, বিধানসভাৰ অধিৱেশনৰ চতুৰ্থ দিনা UCC সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, স্বাধীনভাৱে মূৰ তুলি জীয়াই থাকিব পাৰিব সংখ্যালঘু মহিলাই, ৰাজ্যপালৰ ভাষণ বিতৰ্কৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কলে যে 5 বছৰত দাৰিদ্ৰ সীমাৰেখা 3% হ্ৰাস পাব, ৰাজ্যৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কলে অনিৰুদ্ধ গতিৰে উন্নয়নৰ নৱ দিগন্তলৈ অগ্ৰসৰ অসম, খাদ্য সামগ্ৰী মূল্যবৃদ্ধিৰ পৰা সকাহ দিবলৈ বাজেট

অধিৱেশনতে ব্যৱস্থা গ্ৰহণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। আঁচনিৰ ধন লুণ্ঠন, নিযুক্তি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, মীন উন্নয়নৰ প্ৰাক্তন পৰিচালন সঞ্চালকসহ 8জনক গ্ৰেপ্তাৰ। খনিজ সম্পদৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ, ভাৰতত আমেৰিকাৰ বৃহৎ বিনিয়োগৰ পথ প্ৰশস্ত, কাইলৈ পবিত্ৰ ঈদ উজ জোহা। সম্পাদকীয় পৃষ্ঠালৈ আহিছো। বহনক্ষম পথৰ সন্ধানত অসমৰ পৰ্যটন উদ্যোগ এই প্ৰসংগৰে নিয়মীয়া বাৰ্তা কাকতে, ভাৰতত উৰ্বৰতা অভূতপূৰ্ব হাৰত হ্ৰাস পোৱাৰ প্ৰসংগ দৈনিক অসম কাকতে, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগৰে দ্য আছাম ট্ৰিবিউন কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। আমাৰ অসম কাকতৰ সম্পাদকীয় শিৰোনাম প্ৰাপ্তি আৰু অপ্ৰাপ্তি, মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ আশংকাৰ প্ৰসংগৰে অসমীয়া খবৰ কাকতে, নীট UG পৰীক্ষা আৰু NTAৰ ভূমিকা সম্পৰ্কে দৈনিক জনমভূমি কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। খেলৰ পিছত আজি IPLৰ এলিমিনেটৰত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদ, ফ্ৰান্স অপেনৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ললে ষ্টানিছলাছ ৱাৰিংকা আৰু ডেনিল মেডভেডেভে, ITF বিশ্ব টেনিছ মাষ্টাৰ্ছ টুৰৰ ভাৰতীয় দলত অসমৰ ববিতা মোহন লাংথাছা। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই ইন্দ্ৰজিৎ দাসে আজি পুৱা অনুষ্ঠানটি ইয়াতে সামৰিছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানত আগবঢ়োৱা হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক দীনেশ চন্দ্ৰ দাসৰ স্মৃতিৰ দিনলিপিৰ ষষ্ঠ তথা শেষ খণ্ড।
2: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ স্মৃতিৰ দিনলিপি। আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পূৰ্বৰ সঞ্চালক আৰু আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চলৰ উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ এই স্মৃতিৰ দিনলিপিৰ আজি এয়া ষষ্ঠখণ্ড। নমস্কাৰ আপোনাক।
3: নমস্কাৰ।
2: আপুনি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিল, গুৱাহাটীত আপুনি কাম আৰম্ভ কৰিলে, কিন্তু এই সময়ছোৱাতে আপুনি হাফলঙলৈ যাবলগীয়া হ'ল। হাফলং এটা নতুন কেন্দ্ৰ আছিলে
3: 18 তাৰিখ জানুৱাৰী মাহৰ 1999 চন।
2: গতিকে এতিয়া হাফলঙৰ অভিজ্ঞতা কওক।
3: হাফলঙৰ অভিজ্ঞতা মানে কি আৰু, সুন্দৰ ঠাই, ঠাই হিচাপে সুন্দৰ ঠাই, মানুহখিনি ঠিকেই আছিলে, কিন্তু অকণমান সমস্যা আছিল। তেওঁলোকৰ তাত মানে কোনো সঞ্চালক নাছিলে আৰু কিছুমান ডিমাণ্ড লৈ তেওঁলোকে ষ্টুডিঅ'টো বন্ধ কৰি থৈছিলে।
2: কিন্তু আপুনি গৈ তাত ষ্টুডিঅ' মুকলি কৰিলে।
3: ষ্টুডিঅ' মুকলি কৰিলোঁ
2: আৰু তেতিয়াও এটা কথা হ'ল যে আপুনি আপোনাৰ আগৰ অভিজ্ঞতা যদি কওঁ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ অভিজ্ঞতাটো বেলেগ, আপুনি ইটানগৰত যাওঁতেও এটা বেলেগ মাধ্যমত আপুনি প্ৰচাৰণৰ বা এই যিটো অনুষ্ঠান প্ৰস্তুতিৰ কাম কৰিব লগা হৈছিল, ডিফুত আকৌ এটা বেলেগ ভাষা, বেলেগ ভাষা মানে আমাৰ অসমীয়া ভাষাৰ ভিতৰৰে এটা উপভাষা। আৰু তেনেকৈ আপুনি হাফলং যেতিয়া গ'ল, হাফলঙতো যিটো প্ৰচাৰণ মাধ্যম সেইটোতো অসমীয়া নহয়,
3: তাতে মাৰ আছে, কুকি আছে, এইসব 20 মিনিট 20 মিনিট আধা ঘণ্টা এনেকুৱাকৈ।
2: কিন্তু মূল প্ৰচাৰণটো কি ভাষাত হৈছিল?
3: মূল প্ৰচাৰণটো কাৰ্বি আৰু ডিমাচা।
2: গতিকে এই যে আপুনি তাত ঘোষক ঘোষিকা এইবিলাক ল'বলগীয়া হৈছিল, সেইবিলাক লওঁতে আপুনি বহুতকেইটা ভাষাৰ মানুহ ল'ব লগা হৈছিল, তাত কেনেকৈ কৰিছিল?
3: বহুতকেইটা ভাষাৰ মানে তাতে এনেকুৱা হৈছিলগৈ যে তাতে যিখিনি এনাউন্সাৰ আছে, এই এনাউন্সাৰখিনি হিন্দীৰ, আচলতে হিন্দীৰ মানে ষ্টেচন, এইটো এনাউন্সমেণ্টটো হিন্দীত কৰে, কেৱল তাতে গানে বাজে আৰু দুই এটা কেতিয়াবা মানে টক ৰেকৰ্ডিং হয় আৰু, সেইটো কিন্তু আকৌ হিন্দীত। এইটো কাৰ্বিৰ কেৱল মিউজিকখিনি বাজে, ডিমাচাৰ মিউজিক বাজে, মাৰ কুকি ৰংখল এইবিলাক সকলো মিউজিক, কিন্তু এনাউন্সমেণ্টটো হিন্দীত।
2: কিন্তু পিছলৈ তাত কৃষক বাণী আহিল, সেইবিলাকো বোধ কৰি হিন্দীত হৈছিলে।
3: হিন্দীতে হৈছে।
2: এতিয়া এই হাফলঙৰ অভিজ্ঞতাৰ কিবা মানে বিচিত্ৰ কাহিনী আছে নেকি?
3: বিচিত্ৰ কাহিনী

0: যিবোৰ মই ইয়াত ক'ব নোৱাৰোঁ,
1: সেইবিলাক ব্যক্তিগত অভিজ্ঞতাৰ ভিতৰত পৰে,
0: ব্যক্তিগত অভিজ্ঞতা।
1: ঠিক আছে, আপুনি তাৰ পৰা হাফলঙৰ পৰা গুৱাহাটীলৈ পুনৰ উভতি আহিল। উভতি অহাৰ পিছতেই আপোনাৰ আৰু কিছুমান তেনেকুৱা আকস্মিক ঘটনা ঘটিছিল বুলি গম পাওঁ, কওকচোন। আকস্মিক মানে কিবা এটা কৰিব খুজিছে কিন্তু হঠাৎ আৰু এটা অৰ্ডাৰ পাইছে?
0: নাই নাই, তাৰমানে এইটো হ'ল কি, মই 29 অক্টোবৰ 2001 চনত মোক গুৱাহাটীলৈ ট্ৰান্সফাৰ কৰিলে। আকৌ যেতিয়া ট্ৰান্সফাৰ কৰিলে মই,
1: তেতিয়া আপুনি ডেপুটি ডাইৰেক্টৰ হৈ আহিছে,
0: ডেপুটি ডাইৰেক্টৰ,
1: ডেপুটি ডাইৰেক্টৰ।
0: তাৰ পৰা আহি মই ৰুম এটা দিলে, টেবুলখন চফা কৰিলোঁহে ৰাতিপুৱা, আবেলি সময়ত আৰু এটা অৰ্ডাৰ আহি গ'ল। তেতিয়া সেইখিনি সময়ত মেডাম ভি চেকোছে আছিলে DDG, আৰু ডেপুটি ডাইৰেক্টৰ মানে ডাইৰেক্টৰ আছিলে খগেন মহন্ত। খগেন মহন্ত আৰু তিনিমাহ পিছত ৰিটায়াৰমেণ্টত যাব। তে মেডামে কৰিলে কি, মই ইয়াতে জইন কৰাৰ লগে লগেই ফেক্স কৰি ডাইৰেক্টৰটোৰ পৰা অৰ্ডাৰ আনিলে যে দিনেশ দাসক মানে মোক লাগে বুলি অৰ্ডাৰ এটা দিলে, আৰু মই পিছদিনাখনৰ পৰা মই DDG অফিচত জইন কৰিলোঁ। তাৰ দুমাহ পিছত খগেন মহন্তৰ ৰিটায়াৰমেণ্ট হ'ল। তাৰপিছত মই ফুল ফ্লেজেড ডেপুটি ডাইৰেক্টৰ হিচাপে মই তাতেই আছিলোঁ। ডাইৰেক্টৰৰ পোষ্ট কিন্তু ডেপুটি ডাইৰেক্টৰ
1: হিচাপে তাত হিচাপত হয়, কিন্তু এতিয়া সেইটো এটা সম্পূৰ্ণ বেলেগ এটা কাৰ্যালয়। তাত অনুষ্ঠান সম্পৰ্কীয় কোনো কথা নাছিলে, তাত এডমিনিষ্ট্ৰেটিভ প্ৰশাসনিক কথা আছিলে বেছিভাগ। সেইখিনি সময়ত আপুনি উত্তৰ পূৰ্বাঞ্চলৰ সকলো কেন্দ্ৰৰ লগতে আপুনি আপোনাৰ তাৰ লগত যোগাযোগ ৰাখিবলগীয়া হৈছিল। উত্তৰ পূৰ্বাঞ্চলত আকাশবাণী সেই সময়ত প্ৰধান সমস্যা কি আছিলে?
0: প্ৰধান সমস্যা বুলি ক'বলৈ গ'লে, কাৰণ প্ৰত্যেক ষ্টেচনতে একোজন একোজন ডাইৰেক্টৰ আছিল তেতিয়া, দেই 8খন মানে 7খন ৰাজ্যৰ প্ৰত্যেকতে আছিলে। তাৰ পৰা যিখিনি আমাৰ যিটো ফিক্স পইণ্ট চাৰ্ট বুলি কয়, মানে প্ৰগ্ৰেমবিলাক যে কি কি বাজে, কোন সময়ত কি বাজে, সেই গোটেইখিনি ইয়ালৈ আহে। এই গোটেইখিনি থ'ৰ পৰীক্ষা কৰিব লাগে। পৰীক্ষা কৰি উঠি মানে মই মানে সেই মোৰ পোষ্টটোৱে DDGলৈ হেৰি পঠায়, এপ্ৰুভেলৰ কাৰণে পঠিয়ায়। তাত DDGয়ে যেতিয়া এপ্ৰুভ কৰে, তেতিয়া মই আকৌ এপ্ৰুভেল এটা মানে দি দিব লাগে প্ৰত্যেক ষ্টেচনলৈ। আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰান্সফাৰ যিবিলাক আছিল, সেই ট্ৰান্সফাৰখিনি মানে DDG অফিচে কৰে, আপ টু মানে নন গেজেটেড লেভেল। পিছলৈ গৈ সেইটো গেজেটেড অফিচাৰ ASD পৰ্যন্ত হ'লগৈ, খালি ডাইৰেক্টৰ পোষ্টটো কেৱল দিল্লীয়ে কৰে। গতিকে সেইখিনি সময়ত মানে ASD, যেতিয়া চাপ'জ এতিয়া নগাঁৱত কোনোবা এজন আমাৰ ASD দৰকাৰ নাই কোনো, তেতিয়া আকৌ কোনোবা এজনক বুটলি আনি তাত দিব লগা হয়, অলপ ফোনা ফোনিও হয়।
1: বহুত এপ্লিকেশ্যন পাইছিলে সেইখিনি সময়ত,
0: এই মানে কৈছো নহয় প্ৰত্যেকৰে বেমাৰী, এইবিলাক নক'লেও নহয়। এনে সেইখিনি সময়তে মই প্ৰায় ধৰক 50% অসমৰ মানে কি উত্তৰ পূৰ্বাঞ্চলৰ 50% মানুহৰে মই অপ্ৰিয় হৈ গৈছিলোঁ।
1: ৰিকুৱেষ্টবিলাক ৰাখিবলগীয়া হয়,
0: ৰাখিবলগীয়া হয়, ৰাখিব নোৱাৰোঁ। গতিকে সেইটো এটা আঘাত দিছিলে আৰু। কিন্তু মই ভাবোঁ যে মই মোৰ নিজৰ দায়িত্বটোহে কৰিছোঁ, মই তেওঁলোকক কোনো ব্যক্তিগত কামত মই পঠিওৱা নাই। বহুতেই বেয়া পাইছিল মোক।
1: মই সেইবিলাক বাৰু ঠিক আপোনাৰ যিটো আমাৰ প্ৰশাসনিক দিশত তেনেকুৱা কথাবিলাক হয় যে ব্যক্তিগত কোনো কথা নাথাকে তাত,
0: তাকে
1: যেনেকৈ নহওক। তাৰপিছত আপুনি আকৌ, যিহেতু আপুনি অনুষ্ঠানৰ মানুহ, অনুষ্ঠান মানে প্ৰগ্ৰেম, গতিকে আপুনিতো গুৱাহাটীত আকৌ তাৰপিছত গুৱাহাটীৰ দায়িত্ব ল'লে।
0: গুৱাহাটীৰ দায়িত্বটো মই তেতিয়া হেৰিত ল'লোঁগৈ 2006 চনত,
1: 2006 চনত
0: অক্টোবৰৰ 2006 চনত মোৰ মানে প্ৰমোশ্যন আহিল ডাইৰেক্টৰ অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী। আৰু অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীটো এটা জোনেল ষ্টেচন, জোনেল ডাইৰেক্টৰ হয়, আৰু সেইটোতো আৰু DDGয়েই প্ৰায়, কাৰণ সেইটোতো সেই গোটেই নৰ্থ ইষ্টৰ আকৌ ইনক্লুডিং চিভিল কনষ্ট্ৰাকশ্যনৰ যিখিনি ট্ৰান্সফাৰ পষ্টিং আছে সেইটো ইয়াতেই কৰিব লাগে। ইয়াৰ পৰা আকৌ গৈ মানে DDGৰ এপ্ৰুভেল ল'ব লাগে। তাৰপিছত আহিল চিফ ইঞ্জিনিয়াৰ অফিচ, তেতিয়া ইঞ্জিনিয়াৰিঙৰ যিটো আছিলে সেইখিনি চিফ ইঞ্জিনিয়াৰ অফিচে কৰিব লগা হ'ল, আৰু বাকী প্ৰগ্ৰেম আৰু এডমিনিষ্ট্ৰেশ্যনৰ যিখিনি প্ৰগ্ৰাম দায়িত্ব সেইটো DDGৰ আণ্ডাৰতেই থাকিলগৈ। তেতিয়া তাতো শেখেজী মেডামে আছিলে, তেতিয়া মোৰ যেতিয়া ডাইৰেক্টৰ প্ৰমোশ্যন হ'ল, তেতিয়া মানে কৈছে যে বোলে যিহেতু অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত এজন ডাইৰেক্টৰৰ প্ৰয়োজন, মই এতিয়া মই না ক'ব নোৱাৰোঁ, যাব লাগিব, কিন্তু মই এতিয়াও লিখিম DDGলৈ যে তেওঁক ডুৱেল চাৰ্জ, মানে মই DDG অফিচৰ চাৰ্জটো যাতে এৰুৱাই নিদিয়ে। গতিকে সেই ওচৰ

0: ওপৰতে আৰু মাত্ৰ 10টা ষ্টেপ উঠিব লাগে। গতিকে মই সেই ৰিটায়াৰমেণ্টৰ সময়লৈকে 2টা চাৰ্জতেই থাকিলোঁ।
1: হয়, গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানখিনি সেইখিনি সময়ত চলাই নিবলগা হৈছিল আৰু এইখিনি সময়ৰ ভিতৰত সেইখিনি সময়ত বহুত ইম্পৰ্টেণ্ট ঘটনা ঘটিছিল, নেচনেল গেমছৰ কভাৰেজ কৰিব লগা হৈছিল।
0: এইখিনিত মই মানে কি বোলো, মই লাকি বুলি ভাবোঁ দেই, মই জইন কৰাৰ কেইদিনমান পিছতেই ইয়াতে 33rd নেচনেল গেমছ, যিটো আমাৰ কাৰণে কল্পনা আছিল। আমি আন ঠাইত হয় কিন্তু আমি ইয়াৰ পৰা ষ্টাফ পঠিয়াই দিওঁ, আমাৰ ইয়াৰ পৰাই ষ্টাফ যায়, সেইটো এটা ডাঙৰ কথা। তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে মই ইয়াত থাকোঁতে সৰ্বভাষাৰ কবি সন্মিলন, এইটো আমাৰ কাৰণে এটা সপোনেই আছিলে। 63 বছৰ আকাশবাণী গুৱাহাটী পাৰ কৰাৰ পাছত সেই সৌভাগ্যকণ আমাৰ তালৈ আহিল। আমি তেতিয়া এই সৰ্বভাষাৰ কবি সন্মিলনখন আমি কৰিছিলোঁ।
1: গতিকে আৰু সেইখন অল ইণ্ডিয়া ৰেডিঅ' নেশ্যনেল নেটৱৰ্ক, ৰাষ্ট্ৰীয় প্ৰচাৰণতো সেইটো প্ৰচাৰ হয়। তাৰোপৰি নেশ্যনেল গেমছৰ সময়ত ময়ো আছিলোঁ, গতিকে গম পাওঁ যে আপোনাৰ নেতৃত্বত তেতিয়া নেশ্যনেল গেমছৰ যিটো ৰাষ্ট্ৰীয় কভাৰেজ সেইটো হৈছিল। ইয়াত বাহিৰৰ পৰা টীম আহিছিল
0: আৰু 182 জন মানুহেই আহিছিলে,
1: অভিযান্ত্ৰিক শাখাৰ, অনুষ্ঠান শাখাৰ, তেনেকৈ। আৰু খুব ডাঙৰ এটা সেইখিনি সময়ত এটা আমাৰ এটা কভাৰেজ যিটো কৰিব লগা হৈছিল আমি। তাৰপিছত সেই সময়খিনিৰ ভিতৰত বহুত ঘটনাই ঘটিছে। অসমৰ কাৰণে এটা খুব প্ৰলয়ংকৰী ঘটনা, ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল। কওকচোন,
0: আমি তেতিয়া ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত আমি লাইভ কভাৰেজ কৰিছিলোঁ, যেতিয়া জৰ্জেছ ফিল্ডৰ পৰা তেওঁক ক্ৰিমেশ্যন গ্ৰাউণ্ড ইউনিভাৰ্চিটিলৈকে লৈ গৈছিলে, সমগ্ৰ পথচোৱা আমি লাইভ কভাৰেজ কৰিছিলোঁ। গতিকে একেবাৰে শেষ কৰালৈকে আৰু লাইভ কভাৰেজ আমি টীম ভগাই ভগাই লৈছিলোঁ। এই টীম ভগাই ভগাই লৈ দৌৰি দৌৰি কোনোবা গাড়ী, মানে ইফালেতো মানুহৰ ভিৰ, আপুনি যাব নোৱাৰে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে কামাখ্যাৰ ওচৰত সেইটো এটাই পথ, আপুনি আৰু দ্বিতীয় পথ নাই জালুকবাৰীলৈ যাবলৈ। গতিকে গোটেই মানুহবোৰ ভাগ কৰি কৰি, মানে তেখেতৰ শৰীৰ যোৱাৰ আগেও আৰু কিছুমান এনেকুৱা এটা টীম আছিল, ইয়াৰ পৰা মানে পিছে পিছে গৈ গৈ হেৰি কৰিছিলে। গতিকে সেইটো এটা ইম্পৰ্টেণ্ট ইভেণ্ট বুলি মই ক'ম। আৰু ভূপেন সেইখিনি সময়ৰ পিছতেই, মই থকা পিৰিয়ডতেই ভূপেন হাজৰিকাৰ সমস্ত গীত ডিজিটেলাইজ কৰিলে, সেইবোৰ আৰ্কাইভত ইয়াতো ৰখা হ'ল আৰু নিউ দিল্লীলৈ পঠিয়াই দিয়া হ'ল, ডিব্ৰুগড়ো পঠিয়াইছে। কিন্তু আমি সেইখিনি কাম কৰিলোঁ, সেইটো এটা ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব।
1: হয়, আমি দৰাচলতে আমাৰ বহুত হয়তো কথা আছে যিবিলাক আমি আৰু দীঘলীয়াকৈ পাতিব লাগিছিল বা সিমান হেৰি নহয় যে কিছুমান কথা ব্যক্তিগত অভিজ্ঞতাৰ ভিতৰত পৰে, কিন্তু তাৰ ভিতৰতে আপোনাৰ সময়ত হোৱা কেইটামান উল্লেখযোগ্য ঘটনাৰ কথা আমি পাতিলোঁ। আমি সামৰণিৰ পিনে আহিছোঁ। আপুনি পিছত গৈ উপসঞ্চালক প্ৰধান হ'ল, সেইটো ঘটনা কেতিয়াৰ আছিলে?
0: নাই, সেইটোতো মই একো মানে কৰিবই নাপালোঁ। তাৰমানে কি হৈছে, আচলতে মই তাতে থাকোঁতে, মই ডুৱেল চাৰ্জত আছিলোঁতো, থাকোঁতে উপসঞ্চালক প্ৰধানৰ মোৰ প্ৰমোশ্যনটো হ'ল। সেইটো হৈছে আপোনাৰ ছেপ্টেম্বৰ মাহৰ 12 চনৰ ছেপ্টেম্বৰ মাহ,
1: 2012 চনৰ ছেপ্টেম্বৰ মাহত।
0: গতিকে ইতিমধ্যে মই জানো যে মই ফেব্ৰুৱাৰীৰ 13ত মই অৱসৰ ল'ম। গতিকে অৱসৰৰ সময়ত বহুত কাম থাকে, বহুত কাম থাকে। মই এইবোৰ মানে চাফ চিকুণ কৰোঁতে কৰোঁতে মই কাগজে পত্ৰহে DDG হ'লোঁ, কিন্তু
1: ব্যক্তিগত মানে কাৰ্যত আপুনি বিশেষ সেই ভূমিকাটো পালন কৰিব নোৱাৰিলে,
0: সময়ে নাপালোঁ।
1: কেইটামান মাহ হ'ল, কিন্তু অৱসৰৰ পিছত আপুনি 2013 চনত অৱসৰ ল'লে, অৱসৰৰ পিছত আপুনি উভতি চাইছে নাই আপোনাৰ এই আকাশবাণীৰ এই দীঘলীয়া জীৱনটোত আপুনি কি পালে কি নাপালে, তেনেকৈ যদি কোনোবাই সোধে আপুনি কি উত্তৰ দিব?
0: বৰ দুখ পাইছিলোঁ, কিন্তু আনন্দ হৈছিল, আনন্দ পাইছিলোঁ। এটা কথা ঠিক যে আকাশবাণীত যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ কাৰণে এটাই ডাঙৰ অভিজ্ঞতা যে একেবাৰে কৃষকজনৰ পৰা আৰম্ভ কৰি একেবাৰে বিখ্যাত সাহিত্যিক, নেশ্যনেল ফিল্ম ডাইৰেক্টৰেই হওক, মোৰ দিনত মই নিজেই কৰিছিলোঁ ইয়াতে ঋষিকেশ মুখাৰ্জী, তেতিয়া অৰুণ দাও আছিলে, ময়ো আছিলোঁ, ঋষিকেশ মুখাৰ্জীৰ ৰেকৰ্ডিং কৰিছিলোঁ। ডিব্ৰুগড়ত যেতিয়া যাওঁ তাত আকৌ সলিল চৌধুৰী আহিছিলে। গতিকে এনেকুৱা ধৰণৰ মানুহ কিছুমানক লগ পোৱাৰ এটা সুবিধা, স্পৰ্টছমেন,

0: কিমান মানে মানুহক লগ পাইছোঁ, সাহিত্যিকৰ পৰা আৰম্ভ কৰি খেলুৱৈ, কৃষকৰ পৰা আৰম্ভ কৰি কিমান কি কি আৰু। গতিকে এই যিটো আনন্দ, এইটো নিজৰ আনন্দ, ব্যক্তিগত আনন্দ। আৰু সেইখিনি আচলতে কি, আপুনি যেতিয়া নিজে এজন ধৰি লৈ যে মই এই ৰেডিঅ'ত মই কাম এটা কৰিম, তেতিয়া আপুনি আনন্দ পাব পাৰে। আৰু যদি আপুনি চাকৰিৰ কাৰণে যে মই এটা পোষ্ট এটা ওলাইছে এপ্লাই কৰোঁ পালোঁ, তেতিয়া হয়তো সিমানখিনি উপলব্ধি কৰিবলৈ আকাশবাণীৰ মজা যিটো আছে সেইটো মজা
1: উপলব্ধি কৰিব। কিন্তু আপুনি মজা উপলব্ধি কৰিছিলে,
0: মই কাৰণ মই ছয় বছৰৰ পৰা ইয়াতে দৌৰি ধাপৰি আছিলোঁ। সেই সেই সময়খিনিৰ পৰা মই এতিয়া আগতে এই এই গোটেই ষ্টুডিঅ'টোৰ বাহিৰে সিফালৰ বিল্ডিংটোৰ অকল তলৰ মহলাটোহে আছিলে, ওপৰত একো নাছিলে, পিছলৈ ওপৰৰ মহলাও হ'ল, তাতে মই বহিলোঁ। তাৰপিছতে সেইখিনিতে আকৌ আমাৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভ হ'ল। সেই সেইবোৰ মনত আছে আৰু, মনত থাকে
1: গোটেইখিনি কথাই মনত আছে আপোনাৰ ৰেডিঅ'ৰ জীৱনটো। এতিয়া অৱসৰৰ পিছত আপোনাৰ লগত ৰেডিঅ'ৰ সম্পৰ্ক শ্ৰোতা হিচাপে আৰু এগৰাকী পূৰ্বৰ ইয়াৰ বিষয়া হিচাপে সম্পৰ্ক কেনেকুৱা?
0: মানুহৰ বহুত মানুহ পৰিৱৰ্তন হৈছে ইয়াত, বিভিন্ন ব্যক্তিৰ নিজা নিজা কিছু ষ্টাইল আছে, সেইটো মই ক'বলৈও নাযাওঁ, বেয়াও নাপাওঁ। কিন্তু আমি যিটো কৰিছিলোঁ মানে
1: আপোনাৰ ষ্টাইলত কৰিছিলোঁ,
0: মোৰ ষ্টাইলত কৰিছিলোঁ। আটাইতকৈ ডাঙৰ কথা কি জানে জানে, মই আকাশবাণীৰ নিচিনা এটা অৰ্গেনাইজেশ্যনত কাম কৰোঁ, অথচ মোৰ হাতত ঘড়ী নিপিন্ধিলোঁ কেতিয়াও, এতিয়াও নাই চক। কিন্তু মই সময়ত কাম কৰি গৈছিলোঁ, ছেকেণ্ডত চলে আকাশবাণী, আকাশবাণীৰ পৰা ঘড়ী মিলাই ৰাইজে, মই কিন্তু ঘড়ী মাৰি নাপালোঁ হাতত।
1: ঠিক আছে, নিশ্চয় সেই কথা বহুতে হয়তো হৃদয়ংগম কৰিব, বিশেষকৈ আকাশবাণীৰ মোৰ সহকৰ্মীসকলে, যে কেনেকৈ সময়টোৰ প্ৰবন্ধন কেনেকৈ কৰা যায়। দীনেশ দাস ডাঙৰীয়া, আপোনাৰ লগত দীঘলীয়াকৈ ছটাখণ্ডত কথা পাতি খুবেই ভাল লাগিল। আপুনি সুস্বাস্থ্য আপোনাৰ অটুট থাকক, আপুনি কৰ্মত হৈ থাকক, আপুনি দীৰ্ঘ জীৱন লাভ কৰক, সেইখিনি কামনা কৰিছোঁৱেই। কিন্তু শেষত আমি এটি গীতৰ সোৱাদ ল'ব লাগিব, আজি কাৰ গীত শুনাব কওক। আপুনিতো বহুত শিল্পীক ইয়াৰ মঞ্চত দেখিবলৈ পাইছে,
0: মানে ছিলেক্ট কৰিবলৈ অকণমান অসুবিধা হয়, তথাপিও এগৰাকী শিল্পীৰ নাম ল'ম মই, জয়ন্ত হাজৰিকা, বৰ মিঠা। জয়ন্ত হাজৰিকাৰ এতিয়াই গীত হ'ল আকৌ নতুন প্ৰভাত হ'ব,
1: সেই গীতটি শুনিব খুজিছোঁ।
0: এই গীতটোকে মই শুনো আৰু মোৰ লগতে ৰাইজেও শুনো।
1: আপোনাৰ লগত এই দীঘলীয়া সময়খিনিৰ এই সোৱাদ পালোঁ, আপোনাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আমাৰ এই অনুষ্ঠানটি ৰাইজে শুনি ভাল পালে। নমস্কাৰ।
0: নমস্কাৰ।

0: ইমান পৰে স্মৃতি দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎগ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: Work from home, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
7: পছিলে।
8: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
9: জানি ৰক, সতৰ্ক হৈ ৰক।
10: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
11: হয়,
10: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
11: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
10: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
11: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈ বৰ ভাল কথা,
11: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা ক্ৰমে সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি

0: No, hubo.
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ দেৱিদ দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা 5 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। 16 অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ

0: পাঁচ বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। ষোড়শ অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কালি সদনত দিয়া ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে গোৱালপাৰা, বজালী আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু 11খনৰ নিৰ্মাণ কাৰ্য চলি আছে। অহা 5 বছৰৰ ভিতৰত অসমৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমে প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰি ৰাষ্ট্ৰীয় গড়কো অতিক্ৰম কৰিছে। ৰাজ্যত প্ৰসূতি মৃত্যুৰ হাৰ 2006 চনত প্ৰতি লাখৰ বিপৰীতে 480 আছিল যদিও এই হাৰ চলিত বৰ্ষত 84লৈ হ্ৰাস পাইছে। এই হাৰ ৰাষ্ট্ৰীয় গড় 87তকৈ কম হোৱাটো অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক উল্লেখযোগ্য সফলতা বুলিও তেওঁ মন্তব্য কৰে।
1: দেশৰ ভিতৰত অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা আটাইতকৈ বেছি আছিলে। 2006 চনত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতি মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ভাৰতত এতিয়া 187গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। অসম মেটাৰনেল মৰ্টেলিটিত আটাইতকৈ শেষৰ ৰাজ্যখন আছিলোঁ। বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছো।
0: ষোড়শ অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা মহিলাৰ বাবে 33% আসন সন্দৰ্ভত চৰকাৰী সংকল্প প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয়। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগীয়ে যোৱা 25 মে'ত সদনত উত্থাপন কৰা এই সংকল্প প্ৰস্তাৱৰ সমৰ্থন আৰু বিৰোধিতা কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ 29গৰাকী বিধায়কে নিজ নিজ বক্তব্য ৰাখে আৰু সৰ্বসন্মতিক্ৰমে এই সংকল্প প্ৰস্তাৱটো গৃহীত হোৱা বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে। আজি অধিৱেশনৰ 5ম তথা অন্তিম দিনা বহু চৰ্চিত UCC বিধেয়কখন পাৰিত কৰা হ'ব। বিধেয়কখনক লৈ বিধানসভাত আজি তুমুল বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে অসমত কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰীক আৰু উপ নেতাৰূপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি দিছে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক KC বেণুগোপালে জনোৱা অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে এইবাৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 1খন আসন লাভ কৰিছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে 9ম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে' পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীত উল্লেখ কৰা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্প উপলব্ধ থাকিব। বিদ্যালয়সমূহে পঞ্জীয়ন পৰ্টেলত গৈ ধন পৰিশোধ কৰাৰ পাছত ফৰ্ম 50 ডাউনলোড কৰিব লাগিব। সময়সীমা মুকলাৰ পূৰ্বে আগতে বাদ পৰা ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহে প্ৰয়োজন সাপেক্ষে নতুনকৈ পৰ্টেলত যোগ কৰিব পাৰিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে কালি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8জন বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলহৰ, গৌৰীপুৰ আৰু ৰহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু BNC অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা ছাবৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকাৰ লগতে আন এগৰাকী তদানীন্তন পৰিচালন সঞ্চালক তথা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব নৰেন চন্দ্ৰ বসুমতাৰী বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো দীপালিমা দুৱৰা চলিহাৰ কণ্ঠৰে এটি গীত। গীতৰ কথা শৈলেন্দ্ৰ কুমাৰ দত্তৰ, প্ৰযোজনা বুধিন গগৈৰ।

0: দীপালিমা দৰা চলিহাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে, গীতিমালিকা শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সুৰেশ হাতীমুৰীয়াৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বংকিম শৰ্মাৰ, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতি মালিকা অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ৰজনী হাজৰিকাৰ, প্ৰযোজনা দীপক কুমাৰ শৰ্মাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
4: ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠৰ গীতটিৰ পাছতে গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জয়ন্তজিৎ দাসৰ ৰচিত এটি গীত শিল্পী ৰামকৃষ্ণ মুখাৰ্জী আৰু মমতা বৰঠাকুৰ প্ৰযোজনা দিলীপ কুমাৰ দাসৰ

শ্রোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেহতীয়া ছবি গগৈ, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।

গীতিমালিকা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানৰ শিল্পী আছিল ক্ৰমে দীপালিমা দুৱৰা চলিহা, সুৰেশ হাতীমুৰীয়া, ৰূপাঞ্জলী বৰুৱা, ৰামকৃষ্ণ মুখাৰ্জী, মমতা বৰঠাকুৰ আৰু ছবি গগৈ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা সংকল্প প্ৰস্তাৱ গৃহীত অধিৱেশনৰ আজি অন্তিম দিনা ইউ চি চি বিধেয়ক পাৰিত হোৱাৰ সম্ভাৱনা জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্য বৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প অসম কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰী আৰু উপদলপতি হিচাপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ আজি প্ৰথম নক আউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি নমস্কাৰ।

0: বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা চৰকাৰী সংকল্প প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত হয়। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্ত নেওগে যোৱা 25 মে'ত সদনৰ উত্থাপন কৰা এই সংকল্প প্ৰস্তাৱৰ সমৰ্থন আৰু বিৰোধিতা কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ 29 গৰাকী বিধায়কে নিজ নিজ বক্তব্য ৰাখে আৰু সৰ্বসন্মতিক্ৰমে এই সংকল্প প্ৰস্তাৱটো গৃহীত হোৱা বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে। আজি অধিৱেশনৰ পঞ্চম তথা অন্তিম দিনা বহু চৰ্চিত ইউ চি চি বিধেয়কখন পাৰিত কৰা হ'ব। বিধেয়কখনক লৈ বিধানসভাত আজি তুমুল বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে সামগ্ৰী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য কৰে। বিধানসভাৰ ৰাজ্যপালে দিয়া ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকা যুদ্ধ তথা হৰমুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰী মূল্যবৃদ্ধি হোৱাৰ বিষয়টো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচন কৰাৰ দিশত দৃঢ়তাৰে কাম কৰি মিতব্যয়িতাৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুত গতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়া ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা 4 মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়।
1: যোৱা কেইটামান দিনত পেট্ৰল আৰু ডিজেলৰ যিটো বৃদ্ধি তাক সকলোৱে আমি অত্যন্ত উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছো। যোৱা 4 মাহত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 688 বিলিয়নলৈ হ্ৰাস পাইছে। পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম। ইতিমধ্যে আমি প্রাইস মনিটরিং মেকানিজম করছো, কম বেশি পরিমাণে ডেফিনেটলি মূল্যর অকনমান অকনমান পরিবর্তন হয়েছে, কিন্তু অসমত এতিয়াও অত্যাবশ্যকীয় সামগ্রীর ব্যাপক প্রভাব পড়া নাই। কিন্তু বর্তমান পেট্রোল ডিজেলর দাম বৃদ্ধির পিছত কিছু যে প্রভাব নপরিব তাকো মই নিশ্চিতভাবে ডিনাইও করিব বিচরা নাই। জুলাই মাহর প্রথম সপ্তাহতে আমি নতুন বাজেট আনিম, রাজ্যর জনতাক আমি সকাহ দিয়ার বাবে নিশ্চিতভাবে প্রচেষ্টা করিম।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা 5 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। 16 অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কালি সদনত দিয়া ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে গোৱালপাৰা, বজালি আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু 11খনৰ নিৰ্মাণ কাৰ্য চলি আছে। অহা 5 বছৰৰ ভিতৰত অসমৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমে প্ৰসূতি মৃত্যুৰ হাৰ হ্ৰাস কৰি ৰাষ্ট্ৰীয় গড়কো অতিক্ৰম কৰিছে। ৰাজ্যত প্ৰসূতি মৃত্যুৰ হাৰ 2006 চনত প্ৰতি লাখৰ বিপৰীতে

0: 480 আছিল যদিও এই হাৰ চলিত বছৰত 84লৈ হ্ৰাস পাইছে। এই হাৰ ৰাষ্ট্ৰীয় গড় 87তকৈ কম হোৱাটো অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক উল্লেখযোগ্য সফলতা বুলি তেওঁ কয়।
1: দেশৰ ভিতৰত অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা আটাইতকৈ বেছি আছিলে। 2006 চনত অসমত 65 মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ 65 মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ভাৰতত এতিয়া 187গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। অসম মেটাৰনেল মৰ্টেলিটিত আটাইতকৈ শেষৰ ৰাজ্যখন আছিলোঁ। বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছোঁ।
0: সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে অসমত কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰীক আৰু উপ নেতাৰূপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি দিছে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে জনোৱা অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলে 19খন আসন লাভ কৰিছিল। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শুনিছে। মধ্য অসম আপ্ৰাবৈত জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 মেগাহাৰ্টজত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 মেগাহাৰ্টজত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্টজত, লামডিং 101.6 মেগাহাৰ্টজত, বকলীয়া আৰু 102.1 মেগাহাৰ্টজত সৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এ আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে কালি 7জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা আৰোপ কৰে। আদালতে পৰৱৰ্তী পৰ্যায়ত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, মৃত্যুৰ মুখলৈ ঠেলি দিয়া আদি অপৰাধৰ বাবে থকা ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখযোগ্য যে অভিযুক্তসকলৰ কোনো এগৰাকীয়েও নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবে আদালতে অহা 8 জুনত গোচৰটো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সেইদিনাৰ পৰাই সাক্ষীক আদালতত হাজিৰ কৰোৱাৰো নিৰ্দেশ দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটে 394জন লোকক সাক্ষী হিচাপে দেখুৱাই ইতিমধ্যে আদালতত তালিকা দাখিল কৰিছে। এই সন্দৰ্ভত চৰকাৰী অধিবক্তা জিয়াউল কামাৰে এইদৰে কয়।
2: ফাৰ্ষ্ট ট্ৰেক কোৰ্ট শৰ্মিলা ভূঞাই সন্তুষ্ট হৈ দুই পক্ষৰ আৰ্গুমেণ্টত তেওঁ আমাৰ আছামীবিলাকৰ এগেইনষ্টে ভেৰিয়াছ ছেকশ্যনছত চাৰ্জ ফ্ৰেম কৰিলে মানে অৰ্থাৎ অহা তাৰিখৰ পৰা 8 জুনৰ পৰা তেওঁ দিন ধাৰ্য কৰিছে সাক্ষী হিচাপে। এতিয়া আচল কেছটো চলিব, ট্ৰায়েল হৈ বুলি কয়, সেইখিনি ট্ৰায়েল 8 তাৰিখৰ চলিব। এতিয়া ডাইৰেক্ট আমি সাক্ষী লৈ যাম, 8 তাৰিখৰ পৰা দিন ধাৰ্য কৰা হৈছে, ডেইলি চলিব আৰু সেইমতে আমাক ডাইৰেকশ্যনো দিছে যে আমি যাতে সাক্ষীখিনি একেলগে লিষ্টখন দি দিওঁ, অনাৰেবল কোৰ্টে সাক্ষীখিনি সেইমতে মাতে।
0: উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7জন অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউল কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰা সপক্ষে যুক্তি প্ৰদৰ্শন কৰি আহিছে। অভিযুক্তকেইজনৰ অধিবক্তা সকলে অভিযুক্তসকলক নিৰ্দোষী বুলি কৈ বিভিন্ন যুক্তি আগবঢ়াই আহিছে। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়ে

0: বৈঠক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জৰাবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায়, জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তৰকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। ধৰমশালাত কালি অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰানত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 255 ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। আজি মোহালি নিউ চণ্ডীগড়ত এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। আজিৰ মেচখনৰ বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অসম বিধানসভাত বিগত কাৰ্যকালৰ প্ৰাপ্তিৰ লগতে অহা 5 বছৰৰ ৰূপৰেখাক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন মন্তব্য, শিল্পী জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ 7জন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা, মীন বিভাগৰ 8গৰাকী বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত কাৰ্যকালৰ খতিয়ান আৰু নতুন কাৰ্যকালৰ সংকল্পসমূহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ ভিন ভিন মন্তব্য বা ঘোষণাক লৈ আজি কাকতসমূহে বাতৰি যুগুত কৰিছে। দৈনিক জনমভূমি কাকতে এই সম্পৰ্কীয় এটা বাতৰি, দেশৰ গড় হাৰতকৈ কমিল প্ৰসূতিৰ মৃত্যুৰ হাৰ, 5 বছৰত ৰাজ্যৰ GDP 8.71 লাখ টকালৈ বৃদ্ধি শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বিধানসভা অধিৱেশনৰ চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 2টা বৃহৎ ঘোষণা শীৰ্ষকেৰে UCC আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনত বাতৰিটোৰ শিৰোনাম, CM's ৰিপ্লাই টু ডিবেট অন মোশ্যন অফ থেংকছ ষ্টেট টু বিকাম ₹10 লাখ কৰোৰ ইকনমি বাই 2028। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াৰ বাতৰিটো আজি কাকতসমূহে অগ্ৰাধিকাৰ দিছে। আমাৰ অসম দ্য চেণ্টিয়েল কাকতেও এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে মীন বিভাগৰ দুৰ্নীতি গোচৰত 2গৰাকী SCSসহ 8গৰাকী বিষয়াক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা বাতৰি এটা অসমে প্ৰতিদিন, দৈনিক অসম, দৈনিক অগ্ৰদূত তথা অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা সংকল্প প্ৰস্তাৱ গৃহীত, অধিৱেশনৰ আজি অন্তিম দিনা UCC বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনৰ মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নকআউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনোৱা হওক যোৰহাট জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে যোৰহাট জিলাৰ সংবাদদাতা বিজয় শংকৰ সন্দিগৈ। ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে যোৰহাট জিলাতো যোৱা 18 মে'ত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ এই প্ৰতিবেদন।
2: 25 মে'ত সামৰণি পৰা বিশেষ সপ্তাহটো জনজাতীয় লোকসকলৰ বাবে থকা বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনি সন্দৰ্ভত ব্যাপক

0: ব্যাপক সজাগতা সৃষ্টি কৰাৰ লগতে পি এম জানমান আৰু ডি এ জাগো আঁচনিৰ অধীনত সকলো গাঁৱতে বিশেষ হিতাধিকাৰী সংপৃষ্টকৰণ শিবিৰ বেনিফিচিয়াৰী এছ'চিয়েচন কেম্প অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে এই সজাগতা অভিযানৰ অধীনত যোৰহাট জিলাৰ 5টা উন্নয়ন খণ্ডত ক্ৰমে উত্তৰ পশ্চিম উন্নয়ন খণ্ড, পূব তিয়ক উন্নয়ন খণ্ড, কলিয়াপানী উন্নয়ন খণ্ড, তিতাবৰ উন্নয়ন খণ্ড আৰু পূব যোৰহাট উন্নয়ন খণ্ডৰ অধীনত সৰ্বমুঠ 17টা আদি সেৱা কেন্দ্ৰ আৰু 30খন জনজাতীয় প্ৰধান গাঁৱত সামৰি লোৱা হয়। এই অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছিল জিলাখনৰ জনজাতি অঞ্চলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা, ৰাজহ আদালত পৃষ্ঠ শিবিৰ, শস্য পঞ্জয়ন শিবিৰ অনুষ্ঠিত কৰি চৰকাৰী জন কল্যাণমূলক আঁচনি সজাগতা বৃদ্ধি কৰি উন্নয়ন সাধন।
1: যোৰহাট জিলাৰ নগৰ অঞ্চলৰ মূল সমস্যা হৈছে কৃত্ৰিম বান। বাৰিষা কালৰ সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে মে মাহৰ 15 তাৰিখৰ পৰা যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত ব্যাপক নলা নৰ্দমাৰ পৰিষ্কাৰকৰণ অভিযান চলোৱা হয়। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ এই প্ৰতিবেদন।
0: জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ যুটীয়া সমন্বয়ত চলোৱা এই কাৰ্যসূচীয়ে বিশেষকৈ তিয়ক, তিতাবৰ আৰু যোৰহাট পৌৰসভা আৰু গাঁও পঞ্চায়ত অঞ্চলসমূহ সামৰি লোৱা হয়। জিলাখনৰ খণ্ড উন্নয়ন বিষয়া, পৌৰসভা কাৰ্যবাহী বিষয়া আৰু গড়কাপ্তানী পথ বিভাগৰ এক যুটীয়া তৎপৰতাত নলা নৰ্দমা পৰিষ্কাৰকৰণ এই বিশেষ অভিযান চলোৱা হয়। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সক্ৰিয় সহযোগিতাত চলা এই অভিযানৰ জৰিয়তে যোৰহাট পৌৰসভা এলেকাৰ এ টি ৰোডৰ ফাঁচিয়ালি টুকলাইৰ ওপৰত থকা আটাইকেইটা কালভাৰ্ট বহুদিনৰে পৰা জমা হৈ থকা আৱৰ্জনাসমূহ আঁতৰাই দিয়া হয়। একে সময়তে তিয়ক ৰাজচক্ৰ বিষয়া নেতৃত্বত তিয়ক পৌৰসভা আৰু এন এইচ আই ডি চি এলৰ নিৰ্মাণধাৰী পথৰ দাঁতিত অঞ্চলসমূহত এক যুটীয়া পৰিষ্কাৰ অভিযান সম্পন্ন কৰা হয়। এই অভিযানৰ পৰিসৰ বৃদ্ধি কৰি তিতাবৰ পৌৰসভাৰ আগন্তুক বিভিন্ন অঞ্চলত নলা নৰ্দমা পৰিষ্কাৰকৰণৰ কাম চলোৱা হয়।
1: যোৱা 15 মে'ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলকাতাত থকা কনচুলেট জেনেৰেলৰ প্ৰতিনিধি হিচাপে অহা ডেপুটি কনচুলাৰ ছেকচন আৰু আমেৰিকান চিটিজেন ছাৰ্ভিচেছৰ মুৰববী মেথিউ ৱেটছ আৰু আমেৰিকান চিটিজেন ছাৰ্ভিচেছৰ এলি ছুপাৰভাইজাৰ এগনেছ ৱাৰ্মাৰ সৈতে যোৰহাট জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ কক্ষত জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা আৰক্ষী অধীক্ষকসহ সকলো বিভাগৰ বিষয়াই অংশগ্ৰহণ কৰে। সভাত জিলাৰ সামগ্ৰিক স্থিতি, জিলাখনৰ স্পৰ্শকাতৰ বিষয় আৰু বিপদ সংকুলতা, জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গ্ৰহণ কৰা দুৰ্যোগ প্ৰতিৰোধী ব্যৱস্থাৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি দুৰ্যোগ প্ৰশমনৰ বাবে সেৱা আগবঢ়োৱা বাহিনী, এছ ডি আৰ এফ, অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা, অসামৰিক প্ৰতিৰক্ষা দল আদিয়ে গ্ৰহণ কৰা প্ৰস্তুতি, স্থলসেনা, বায়ুসেনা, কেন্দ্ৰীয় সংস্থা আৰু স্বেচ্ছাসেৱী সংগঠনৰ আদিৰ সৈতে গঢ়ি তোলা সমন্বয় ব্যৱস্থাৰ লগতে জৰুৰীকালীন অনুশীলন, প্ৰশিক্ষণ, দুৰ্বল আৰু গুৰুত্বপূৰ্ণ সেৱামুখী প্ৰতিষ্ঠানৰ সুৰক্ষা বিষয়াৰ দৰে সামৰ্থ্য বিকাশৰ কাৰ্যকলাপ সন্দৰ্ভতো আলোচনা কৰা হয়। ভৱিষ্যতে হ'ব পৰা যিকোনো জৰুৰীকালীন অৱস্থাৰ বাবে তথ্য বিনিময়, যোৰহাট জিলালৈ অহা বিদেশী নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত আলোচনা কৰা হয়। আজিলৈ জিলাৰ ৰূপত ইমানেই। কাইলৈ একে সময়তে পুনৰ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: জিলা ৰেহৰূপ অনুষ্ঠানত আজি যোৰহাট জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে
5: হয়
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে পিছে এনে যত্ন ক'ত পালি
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
4: অঁ তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
5: নহয় অ' শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
4: অঁ সঁচাকৈ বৰ ভাল কথা
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM-ৰ 101.6 মেগাহাৰ্টজত আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে এতিয়া আৰম্ভ কৰিছোঁ প্ৰভাতী তৰংগ আগবঢ়াইছে সীমান্ত বাৰ্মায়

0: হয়, এই এলনিনোনো কি, এই বিষয়ে আমি জানিবলৈ আজি চেষ্টা কৰিম, প্ৰয়াস কৰিম, আৰু শ্ৰোতাক সুন্দৰকৈ অকণমান তাৰ এটা আভাস দিবলৈ আমাৰ ষ্টুডিঅ'ত আজি এগৰাকী বিশেষ ব্যক্তি, তেখেত এগৰাকী পৰিৱেশ বিজ্ঞানী অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী ডাঙৰীয়া আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে। অধ্যাপক ভাগৱতী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ বিষয় আমি লৈ আনিছোঁ, এই বিষয়ে কথা পাতিম, আৰু আমি যিটো বিষয়ৰ নাম দিছোঁ যে এটা অনুষ্ঠানটো যে এলনিনোৰ বকোচাত এইবাৰৰ গ্ৰীষ্ম প্ৰবাহ আৰু আমাৰ জীৱন, ইয়াত আমাৰ জীৱনত কেনেকুৱা প্ৰভাৱ থাকিব, এই বিষয়ে কথা পাতিম। লগতে ধৰক অধিক গ্ৰীষ্ম হৈ গ'লে বা তেনেকুৱা ধৰণৰ যদি অধিক গৰম বতৰ হৈ যায়, নিশ্চয় আমাৰ শৰীৰত তাৰ প্ৰভাৱ থাকে। আমি শুনি থাকোঁ, সাধাৰণতে আপোনালোকে শুনি থাকে হিট ষ্ট্ৰোক হয় মানুহৰ, তেনেকুৱা ধৰণৰ কথা থাকে। গতিকে এই বিষয়ে কিছু আমাক অন্তত দিহা পৰামৰ্শ দিব ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী, এগৰাকী বিশেষজ্ঞ, আপুনি তেখেতক চিনি পায়, জানে, মেডিচিন বিভাগৰ, তেখেতক আমি ফোনযোগে যোগাযোগ কৰিম। লগতে ডক্টৰ গায়ত্ৰী কলিতা, তেখেত হৈছে আমাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এগৰাকী বিজ্ঞানী, তেখেতক আমি লৈ আনিম ফোনযোগে। কেনেকুৱা ধৰণৰ ফৰকাষ্ট আছে তেওঁলোকৰ এলনিনোৰ বিষয়ে, কি কথা আছে সেই বিষয়ে, কেনেকুৱা ধৰণৰ এটা ফেনোমেনন হয়, আগতে কেনেকুৱা হৈছিলে, এই বিষয়ে অকণমান তেখেতে আমাক জনাব। তাৰপৰা আমি আভাস পাম এলনিনোনো কি, তাৰ প্ৰভাৱ কেনেকুৱা, আৰু এই বতৰত কেনেকুৱা প্ৰভাৱ পৰে, তাৰ গৰমৰ মাত্ৰা বাঢ়ে নে কমে, এই গোটেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ যদি কিবা এই বিষয়ে ক'বলগীয়া আছে, জানিবলগীয়া আছে, বা ধৰক এই বিষয়ে পঢ়া শুনা কৰিছে, তেন্তে নিশ্চয় আমাক লিখি পঠিয়াব পাৰে। কিয়নো আপোনালোক জ্ঞাত আমাৰ এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ যিটো অফিচিয়েল ফেচবুক পেজ এ আই আৰ গুৱাহাটী, তাত লাইভ হৈ থাকে। এ আই আৰ কেপিটেলত লিখিব, গুৱাহাটীৰ জি কেপিটেল, বাকীকেইটা স্মল লেটাৰ্ছত লিখিব, লিখি আমালে আপোনালোকৰ বাৰ্তা দিব পাৰে, আমি ভাগ বতৰা কৰি ল'ম। আদৰ শ্ৰোতা, এটি অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আনিছোঁ, কিন্তু ছাৰ আমি সদায় আমাৰ এই অনুষ্ঠানটো এটা ফুৰিয়া যাত্ৰা বুলি কওঁ, গতিকে এটা গীতেৰে আৰম্ভ কৰোঁ, এটা সুন্দৰ গীতেৰে আমি ভূপেন হাজৰিকাৰ গীতেৰে আৰম্ভ কৰিব খুজিছোঁ, তাৰপিছত আমি ছাৰ এই এলনিনোৰ বিষয়ে আপোনাৰ পৰা অৱগত হ'ম আমি জানি।
1: মোৰ আইৰ চকুপানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে,

0: জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড। আৰু আজি আমি এটা বিশেষ বিষয় লৈ আনিছোঁ, ইতিমধ্যে আমি ঘোষণা কৰিছোঁ, পুনৰবাৰ আমাৰ শ্ৰোতাৰ বাবে জনাইছোঁ, যিয়ে এইমাত্ৰ হয়তো আমাৰ ৰেডিঅ' ছেটৰ সৈতে সংযোগ হৈছে বা মোবাইলৰ সৈতে সংযোগ হৈছে। এইটো হৈছে এল নিনোৰ বকোছাত এইবাৰৰ গ্ৰীষ্ম প্ৰবাহ। আৰু আমাৰ জীৱন আৰু ষ্টুডিঅ'ত উপস্থিত আছে পৰিৱেশ বিজ্ঞানী তথা অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী ডাঙৰীয়া। ডক্টৰ ভাগৱতী, আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমাৰ বিষয়টোৰ সম্পৰ্কে কথা পাতিবলৈ। এল নিনো মানে শুনি থাকে বা অধ্যয়ন কৰে কিছু সংখ্যকে, আমাৰ শ্ৰোতা সাধাৰণ শ্ৰোতাই বুজাকে এল নিনোনো কি, এই বিষয়ে অকণমান আৰম্ভণিয়ে জনাওকচোন।
1: আচলতে আমাৰ গোটেই প্ৰকৃতি জগতখন ৰহস্যৰে ভৰা
0: হয়
1: আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াই ক্ৰিয়া কৰি আছে। আৰু আজিকালি আমাৰ বৈজ্ঞানিক গোটেই পৰীক্ষা নিৰীক্ষা গৱেষণাৰ যোগেদি এই প্ৰাকৃতিক প্ৰক্ৰিয়াবিলাকৰ বিষয়ে যথেষ্ট পৰিমাণে মানুহ অৱগত হৈছে। কিন্তু তথাপিও আমাৰ আমি যদি গোটেই পৃথিৱীৰ জলবায়ু বুলি কওঁ, এই জলবায়ুৰ মাজত বহুত ধৰণৰ ৰহস্যজনক কথা আছে। কিন্তু প্ৰধানকৈ আমি যে এই বতাহ বৰষুণ এইখিনি সাধাৰণতে আমি এই ডক্টৰ ভূপেন হাজৰিকাই যিটো গীত ইতিমধ্যে গালেই, সেই বৰষুণ এটা প্ৰাকৃতিক উপাদান, জলবায়ুৰ উপাদান। আৰু সেই বৰষুণত তেখেতে কৈছে, দেউতাৰ ঘাম বৰষুণত মিলি যায়, মাৰ চকুলো মিলি যায়। গতিকে এই বৰষুণ সম্পৰ্কে নাইবা উত্তাপ সম্পৰ্কে আমাৰ সকলো স্তৰৰ মানুহ জড়িত হৈ আছে। এতিয়া কথাটো হ'ল যে উত্তাপৰ ক্ষেত্ৰত আমি দেখোঁ যে মহাদেশ আৰু মহাসাগৰ, তাৰমানে স্থলভাগ আৰু জলভাগ, মানে উত্তপ্ত হোৱাৰ যিটো মানে গতি নাইবা ক্ষিপ্ৰতা, সেইটো স্থলভাগত অলপমান বেছি, সোনকালে গৰম হয়, সোনকালে ঠাণ্ডা হয়, জলভাগত সেইটো নহয়। এই যে বিশাল মহাসাগৰ, গভীৰ মহাসাগৰ, তাৰ পানী গৰম হওঁতেও সময় লাগে আৰু ঠাণ্ডা হওঁতেও সময় লাগে। গতিকে সদায় আমি যিকোনো ঋতুতে আমি মহাদেশ আৰু মহাসাগৰৰ মাজত এটা উত্তাপৰ পাৰ্থক্য পাওঁ, সেইটো এটা মানে স্বাভাৱিক কথা মোটামুটি। কিন্তু তাৰ মাজতে এই যে মই যদি কওঁ যে প্ৰশান্ত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, বিশাল মহাসাগৰ, প্ৰশান্ত মহাসাগৰৰ মানে উপকূলীয় অঞ্চলত উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এছিয়া মহাদেশৰো বহুত, অষ্ট্ৰেলিয়া, এই দেশবিলাক আছে। এই মানে আমাৰ যিটো প্ৰশান্ত মহাসাগৰ, প্ৰায় মাজভাগেৰে মানে আমাৰ বিষুৱ ৰেখাটো হৈছে। আৰু বিষুৱ ৰেখাক মানে প্ৰসংগ কৰি এক ধৰণৰ বতাহ আমি বাণিজ্য বতাহ বুলি কওঁ বিষুৱীয় অঞ্চলৰ। সেই বাণিজ্য বতাহটো সাধাৰণতে গৰম বতাহ, বিষুৱীয় অঞ্চলৰ বতাহ, গতিকে গৰম বতাহ, সেইটো মানে প্ৰশান্ত মহাসাগৰৰ পূব উপকূলীয় ঠাইবিলাকৰ পৰা পশ্চিম উপকূলৰ ফালে লাহে লাহে বতাহটো বহে। আৰু সেই বতাহটো অহাৰ লগে লগে পশ্চিম উপকূলীয় যিবিলাক আমাৰ দেশ, অষ্ট্ৰেলিয়াকে ধৰি পেলাই মানে জাপান, চাইনা, এই গোটেই দেশবিলাক, সেই মানে বাণিজ্য বতাহটোৱে সাধাৰণতে সেই অঞ্চলবিলাক অলপ গৰম কৰি ৰাখে, পানীও গৰম উত্তপ্ত হয়। সেই বতাহটো বহাৰ লগে লগে বতাহৰ সংস্পৰ্শত যিটো পানী থাকে, পানীটো গৰম হৈ আহে। কিন্তু কি হয়, কেতিয়াবা বিশেষ কাৰণত এই মই যে ক'লোঁ যে বাণিজ্য বতাহটো পূব উপকূলৰ পৰা পশ্চিম উপকূললৈকে আহে আৰু পশ্চিম উপকূল লাহে লাহে উত্তপ্ত হয়, সেইটো কিবা কাৰণে মানে আমাৰ পশ্চিম উপকূললৈ সেই পৰিমাণে নাহিবও পাৰে বা আহিলেও কেতিয়াবা এটা উভতনি বতাহ এটা বৈ যায়। তাৰমানে বাণিজ্য বতাহটো পশ্চিম উপকূলৰ ফালে আহে ঠিকেই, তাৰপিছত কিন্তু সেইটো দুৰ্বল হয় আৰু সেইটো কেতিয়াবা পূব উপকূলৰ ফালে গতি কৰে। পূব উপকূলৰ ফালে গতি কৰিলে এইবিলাক মানচিত্ৰ থাকিলে ভালকৈ বুজাই দিব
0: পৰা যায়।
1: আচ্ছা, পূব উপকূলে গতি কৰিলে এই বিশেষকৈ দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকাৰ আশে পাশে পানীটো বেছিকৈ গৰম হয়। সাধাৰণ যিটো উষ্ণতা থাকে তাতকৈ বেছি গৰম,
0: বেছি গৰম হয়।
1: বেছি গৰম হ'লে সেইটো আকৌ সেই আগৰ মানুহবিলাকে, মাছমৰীয়াবিলাকে বিশেষকৈ, সেইটো ডিচেম্বৰ মাহত হৈছিলে, গতিকে মানে তেওঁলোকে সেই পানীৰ মাছমৰীয়াবিলাক উত্তাপটো গম পাইছিলে, মাছ কিছু মৰিছিলে কিছু এনেকুৱা ধৰণৰ দেখি পেলাই, সিহঁতে যিহেতু মানে মানে আমাৰ এই খ্ৰীষ্টমাছৰ সময়ত হৈছিলে হোৱাৰ কাৰণে তাতে সেইটো সেই পৰিঘটনাটোক কৈছিলে যে যীশু খ্ৰীষ্টৰ সন্তান এল নিনো,
0: এল নিনো,
1: সেইটো বোধহয় স্পেনিছ ভাষাত বোধহয়, গতিকে তেনেকুৱা ধৰণে কৈছিলে। এটা এল নিনো মানে হ'ল কথাটো হ'ল যে মানে মহাসাগৰৰ এটা বৃহৎ অংশ স্বাভাৱিক যিটো উত্তাপ তাত

0: বেশি উত্তপ্ত হয়। উত্তপ্ত হওয়ার লগে লগে তার লগত যেখানি মানে তার লগত জড়িত যেটো বায়ুমণ্ডল, সেই বায়ুমণ্ডল উত্তপ্ত হয়। সেইখিনি ঠাইত যদি মানে কম উত্তাপ হয়ে থাকা অবস্থা যদি তাত নিম্নচাপ সৃষ্টি হলেতেন, এটা উষ্ণতা বঢ়ার লগে লগে বায়ুটো পাতল হয়ে গই যায়, কারণে তাত উচ্চ মানে মানে কি বলে কয় নিম্নচাপর সৃষ্টি হয়। এই যে উচ্চচাপ চাপ আর নিম্নচাপর যদি বিতরণ, সেই বিতরণটো এটা মানে গোটেই আমার যেখানি বতাহ আছে গ্লোবেল উইন সিস্টেম বলে কোয়া যায়, এইখানে আমার মূল যেখানি বতাহ প্রবাহিত বতাহ আছে সেই বতাহর দিক আর বতাহর গতিবেগটো এই মানে উচ্চ নিম্নচাপর উচ্চচাপ কেন্দ্রবিলাকে মানে নিয়ন্ত্রণ করে। আকো কেতিয়াবা কি হয়, সেই যাক ঠাইত মানে মই ইতিমধ্যে কলো যে উষ্ণতা বাড়ি গিয়ে পেলায় এলিনোর সৃষ্টি হয়, সেইবিল ঠাইত কেতিয়াবা আর তার রোদাতো হয়ে পেলায় তার আকো পানিতো বেশিকে ঠান্ডা হয়, বেশিকে ঠান্ডা হয়ে পেলায় তার মানে নিম্নচাপ হয়, আর সেইটো সেই কারণে সেইটো লানিনো বলি কয়।
1: আচ্ছা, এটা
0: লানিনো মানে সেইটো সেই
1: এলিনোর উলটাটো,
0: উলটাটো সোয়ালি, গতিকে এইটো ছোৱালী বুলি কয় এইটো ল'ৰা, গতিকে এই ধৰণৰ এটা পুৰণা কথা চলি আছে। কিন্তু তাৰ মাজত এটা নিউট্ৰেল অৱস্থাও থাকে, সেই গৰমো নহয় ঠাণ্ডাও নহয়, নিউট্ৰেল অৱস্থাটো মোটামুটি স্বাভাৱিক অৱস্থা।
1: এতিয়া ধৰক এলডিনো আপুনি যিটো ক'লে, ধৰক সাগৰ পিছত বিশেষকৈ প্ৰশান্ত মহাসাগৰ সাগৰ পিছত অধিক গৰম হয়, যিমান গৰম হ'বলৈ তাতকৈ আমি যদি সাধাৰণ যিখিনি বুজিলোঁ আৰু আপোনাৰ পৰা বেছি গৰম হয় সাগৰ পৃষ্ঠ। তাৰ ফলত আপুনি যেনেকৈ ক'লে ধৰক বায়ুমণ্ডল, সেইখিনি যিটো বায়ু থাকে সেইখিনি পাতল হয়, পাতল হয়তো সোঁতটো যিটো য'ত আপোনাৰ আমাৰ স্থলভাগ আছে তালৈ সেই বায়ু প্ৰবাহিত হয়। তাৰ ফলত এই অঞ্চলটোত আপুনি যেনেকৈ ক'লে ধৰক জাপান, চাইনা, ইণ্ডিয়াও তাত আছে, গতিকে ভাৰত তাত কেনেকুৱা প্ৰভাৱ হয় বতৰৰ ওপৰত?
0: এনেকুৱা যে মহাসাগৰৰ আমাৰ আচলতে এই কথাটো খুব ভালকৈ জনাটো দৰকাৰ যে মহাসাগৰে কি ধৰণে এটা মানে জলবায়ু নিয়ন্ত্ৰণ আমাৰ বতৰ নিয়ন্ত্ৰণ কৰে। মহাসাগৰবিলাকতে সাগৰীয় সোঁত আছে নহয়, সাগৰীয় সোঁতবিলাক কিছুমান গৰম পানীৰ সোঁত আৰু কিছুমান ঠাণ্ডা পানীৰ সোঁত
1: হয়,
0: গতিকে ঠাণ্ডা অঞ্চললৈকে যদি গৰম পানীৰ সোঁতটো প্ৰবাহিত হৈ যায় তেতিয়াহ'লে সেই ঠাণ্ডা অঞ্চলৰ ঠাইখনো গৰম কৰি দিব। সাগৰীয় সোঁতটো যদি গৰম সোঁত যায় ঠাণ্ডা অঞ্চললৈকে গ'লেও উত্তাপটো বঢ়াই দিব, আৰু যদি ঠাণ্ডা পানীৰ সোঁত এটা উত্তৰ মেৰু অঞ্চলৰ পৰা যদি আহে সি আকৌ গৰম হ'লে ঠাণ্ডা কৰি দিব। এইবিলাক প্ৰক্ৰিয়া স্বাভাৱিকভাৱে চলি থাকে। আমাৰ ইয়াতে এতিয়াতো আমাৰ সকলো মানুহে মানে মৌচুমীৰ কাৰণে অপেক্ষা কৰি
1: আছে,
0: গতিকে মইতো মই সাধাৰণতে ভাবোঁ এইটো যে প্ৰকৃতিৰ উৎকৃষ্ট সৃষ্টি মৌচুমী বৃষ্টি, গতিকে এই মৌচুমীৰ লগত
1: মাহৰ পৰা যিটো
0: এই মৌচুমীৰ লগত গোটেই আমাৰ অৰ্থনীতি, আমাৰ জীৱন, তাৰপিছত মানুহৰ মানে আশা আকাংক্ষা, সৃষ্টিশীলতা বহুত কথা জড়িত হৈ আছে। আৰু এই মনচুন সাধাৰণতে আমি আমাৰ মৌচুমী বৃষ্টিটো সাধাৰণতে আমাৰ জুন মাহৰ প্ৰথম সপ্তাহতে আমাৰ ভাৰতবৰ্ষত প্ৰৱেশ কৰে আৰু তাৰপিছত কেৰেলাত প্ৰথমতে প্ৰৱেশ কৰি বংগোপসাগৰেদি এটা সোঁত মানে আমাৰ অসম উত্তৰ পূব অঞ্চললৈ আহে আৰু এটা সোঁত আৰৱ সাগৰ, তাৰপিছত আমাৰ পশ্চিম ঘাট পৰ্বত, পশ্চিম উপকূল সেনে তেনেকুৱাকৈ আহে। গতিকে এইটোৱে আমাৰ গোটেই বাৰিষা কালৰ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে মোটামুটি এই এই মানে আমি সেইটো দক্ষিণ পশ্চিম মৌচুমী বুলি কওঁ আমি, এই মৌচুমী বতাহটোৱে আমাৰ গোটেই ইয়াতে বৰষুণৰ সৃষ্টি কৰে। এতিয়া কথাটো হ'ল মৌচুমী যিটো বৃষ্টি সেইটো আকৌ মই যে ইতিমধ্যে ক'লোঁ যে উত্তাপৰ পাৰ্থক্য, ইতিমধ্যে আজিৰ তাৰিখত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ এছিয়া মহাদেশৰ কেন্দ্ৰীয় অঞ্চল সাগৰৰ পৰা যথেষ্ট দূৰত সেই সেই ঠাইবিলাক ইতিমধ্যে যথেষ্ট উত্তপ্ত হৈছে। আমাৰ যে সূৰ্যৰ উত্তৰায়ণ হ'ল, আমি গৰম অনুভৱ কৰি আছোঁ মাৰ্চ এপ্ৰিল মাহত, ইতিমধ্যে কিন্তু আমাৰ চেণ্ট্ৰেল এছিয়া তাৰমানে এছিয়াৰ কেন্দ্ৰভাগ, ভাৰতবৰ্ষৰ কেন্দ্ৰভাগ এইবিলাক লাহে লাহে উত্তাপ বাঢ়ি গৈ
1: থাকে।
0: ইয়াৰ তুলনাত কিন্তু বংগোপসাগৰ, ভাৰত মহাসাগৰৰ পানীভাগ এতিয়াও ঠাণ্ডা হৈ আছে। গতিকে ভাৰত মহাসাগৰ যেতিয়া মানে পানীৰ উত্তাপটো কম কাৰণে তাত মানে হেৰি হৈছে উচ্চচাপ, ঠাণ্ডা ঠাইত বায়ুৰ চাপটো বেছি হয় উচ্চচাপ। আৰু ইতিমধ্যে চেণ্ট্ৰেল এছিয়া তাৰমানে কেন্দ্ৰীয় এছিয়াৰ কেন্দ্ৰভাগত আমাৰ ভাৰতকো ধৰিব সেই তাত মানে নিম্নচাপ সৃষ্টি হৈছে। গতিকে আমাৰ ভাৰত মহাসাগৰৰ পৰা আমাৰ যিটো মৌচুমী বায়ু আমি সাধাৰণতে কওঁ সেইটো মানে সেই উচ্চচাপৰ সেই বায়ু নিম্নচাপ অঞ্চললৈকে প্ৰবাহিত হওঁতে আকৌ এতিয়া হিমালয় পৰ্বতখন আছে, আমাৰ ইয়াতে মেঘালয় মালভূমি আছে, সেইফালে ম্যানমাৰতো বহুত পৰ্বত আছে, সেই পৰ্বতবিলাকে আকৌ তেওঁলোকৰ গতি দিশবিলাক ইফাল সিফাল কৰি দিয়ে, গতিকে ক'ৰবাত বৰষুণ বেছি হয় ক'ৰবাত কম হয়। কিন্তু এই দক্ষিণ পশ্চিম মৌচুমীয়ে যিহেতু ভাৰত মহাসাগৰৰ পৰা আহে গতিকে মহাসাগৰৰ পৃষ্ঠভাগেৰে প্ৰবাহিত হওঁতে যথেষ্ট জলীয় ভাৱ লৈ আহে।

0: ৰেলত প্ৰথমতে আৰম্ভ কৰে বৰষুণ দিয়া, তাৰপিছত আহি পেলাই বংগোপসাগৰত সোমালে, বংগোপসাগৰৰ পৰা আৰু যথেষ্ট পৰিমাণে জলীয় বাষ্প লৈ আহিল, আহি পেলাই বাংলাদেশ এনেকুৱাকৈ আহি পেলাই আমাৰ মেঘালয়, মেঘালয়ত সোমোৱাৰ লগে লগে উচ্চতা বাঢ়ি গৈ থাকে, গতিকে তাত বৰষুণ দিয়ে, মৌচিনৰাম চেৰাপুঞ্জী অঞ্চলত বৰষুণ বেছি হয়। এইটো প্ৰক্ৰিয়া, এতিয়া এই প্ৰক্ৰিয়াটোৰ লগত এলনিনৰ সম্পৰ্কটো কি, সেইটো আটাইতকৈ ডাঙৰ কথা। এইবিলাক কথা আচলতে বৰ জটিল,
1: এই কথাটো পাতিম ছাৰ, কিন্তু আপুনি খুব সৰলকৈ কৈছে, আপুনি যদি কৈছে এই কথাবিলাক জটিল, আৰু আমি শ্ৰোতাক জনাব খুজিছোঁ, আদৰ শ্ৰোতা, আমি কোনো বৈজ্ঞানিক কথা ইয়াত পতা নাই, ছাৰ যদিও বিজ্ঞানী, আমি সাধাৰণ তেখেতৰ শ্ৰোতা হিচাপে আজি আহিছোঁ, তেখেতৰ জানিব বিচাৰোঁ, আৰু এইবিলাক আমাৰ জীৱনৰ লগত জড়িত। আপুনি প্ৰথম কওঁতে মোৰ কথাটো মনলৈ আহিলে, প্ৰথম ভাবিছোঁ এলনিনো বিৰাট এটা ভয়ংকৰ কথা হ'ব, ডাঙৰ কথা হ'ব, ভয়ংকৰ মানে, আৰু আমাৰ শ্ৰোতাই কেনেদৰে লয় বা আমি কেনেদৰে তাক বিশ্লেষণ কৰিব পাৰোঁ। কিন্তু প্ৰথমতে সুধাকণ্ঠ যিটো কথা কৈ গ'ল, মোৰ সেই বৰষুণৰ লগত মোৰ দেউতাৰ ঘামৰ সম্পৰ্ক আছে, আপুনিও তেনেকৈ কথাটো ক'লে, আমাৰ গোটেই আমি জীৱকুল জড়িত হৈ আছোঁ। আদৰৰ শ্ৰোতা, এইটো কোনো বৈজ্ঞানিক কথা আজি আমাৰ ইয়াতে আমি পতা নাই, আমি আমাৰ জীৱনৰ সৈতে জড়িত কথা পাতিছোঁ। আৰু সুন্দৰকৈ ছাৰে যিটো মৌচুমীৰ কথাটো কৈছে, আমাৰ জীৱনলৈ আহে তাৰ প্ৰভাৱ, এই কথা ছাৰে ক'ব, লগতে এলনিনৰ সম্পৰ্কটো তাৰ সৈতে ছাৰে ক'ব সম্পৰ্কটো কি, গতিকে সুন্দৰকৈ আমি আগবঢ়াই গৈ থাকিম, শুনি থাকিব। প্ৰভাতী তৰংগৰ বিশেষ খণ্ড আছে, বৰষুণৰ কথা কৈছে আপুনি, জুবিন গাৰ্গৰ বৰষুণ বৰষুণ বুলি এটা সুন্দৰ গীত আছে, আমি শুনাই ল'ব খুজিছোঁ, তাৰ পাছত ছাৰ এই সম্পৰ্কটোৰ কথা পাতিম ছাৰ।

0: আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছো। আৰু আমাৰ আজিৰ প্ৰভাতী তৰংগৰ খণ্ডটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
1: সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: ছাৰ, আমি পুনৰ উভতি আহিছোঁ আমাৰ প্ৰভাতী তৰংগৰ এই মেইন আমাৰ যিটো মূল ঘোষ আমি আলোচনা কৰি আছিলোঁ। আপুনি কৈছিলে যে এই গানৰ বিৰতি আৰু এই বাণিজ্যিক বিৰতিৰ আগত যে কৈছে এতিয়া এল নিনো আৰু মৌচুমীৰ যিটো সম্পৰ্ক, সেই কথাটো আপুনি কম বুলি কৈছিলে।
4: সেইটো এই দুয়োটা গীতেই মানে কিবা মনটো বেলেগ ধৰণৰ হৈ কৰিলে। এই ডাৱৰৰ আচলত বেলিটো লুকায়,
0: হয়
4: দূৰৰ আকাশত বগলী জাক এটি, এই গোটেই কথাটো কিন্তু আকৌ আমাৰ এই মৌচুমীৰ লগতো জড়িত। আমাৰ যেতিয়া দক্ষিণ পশ্চিম মৌচুমী আহে, আমাৰ দক্ষিণ পশ্চিম সেই কোণৰ পৰা একেবাৰে কলা হৈ আহেতো, বেছিভাগে আবেলিৰ সময়ত বেছিকৈ হয়। আৰু তেতিয়া যে বগলীৰ জাকটো যেতিয়া যায় সেই কলা মানে মানে পটভূমিত সেই বগা বগলী, সেইটো মানে বেছি মানে মানুহৰ চকুত লগা
0: ধৰণৰ।
4: আৰু ডাৱৰৰ তলত মানে বেলিটো লগায়, এই গোটেইবিলাক আৰু আমাৰ গোটেই সাহিত্য সংস্কৃতিৰ বহুত কথা এই বৰষুণৰ লগত জড়িত। আৰু গোটেই মৌচুমী নিয়ন্ত্ৰিত কথা, গোটেই বস্তুটো
0: প্ৰকৃতি নিয়ন্ত্ৰণ।
4: আমাৰ ঘন বৰষুণ পিছল মাটি বুলি সুন্দৰ গান, তাৰপিছত সৰা পাতে পাতে ফাগুন নামে, সেইবিলাকো ঋতুভিত্তিক গান,
0: ঋতুভিত্তিক।
4: আৰু এতিয়া বসন্ত এইবিলাকতো, গতিকে কথাটো হ'ল এতিয়া এই মৌচুমী মানে আমাৰ সাধাৰণতে জুন মাহৰ প্ৰথম সপ্তাহত কেৰেলাত আৰম্ভ হয়, এক দুই তিনি চাৰি এনেকুৱা আৰম্ভ হয়। তাৰপিছত আমাৰ এইখিনি আহি পাওঁতে প্ৰায় সাতদিন আঠদিনমান লাগে, আৰু অহাৰ লগে লগে আমাৰ এতিয়া প্ৰথম যেতিয়া মৌচুমী মানে চাৰিওফালে থাকি মেঘ আহিল, প্ৰথম যেতিয়া বৰষুণ হয় প্ৰায় তিনি মানে একেৰাহে বৰষুণ চলি থাকে। সেইকাৰণে মানে গোটেই বছৰ মানে মৌচুমী বতাহ বৃষ্টিয়ে গোটেই পৰিৱেশটো পৰিৱৰ্তন কৰি দিয়ে। আৰু তাৰ লগত মানে কিমান কথা জড়িত হৈ আছে এই কম সময়ত এইবিলাক ক'ব নোৱাৰি। যিয়ে নহওক, এই যে মই ক'লোঁ যে উচ্চ চাপ, আমাৰ মহাসাগৰীয় ভাৰত মহাসাগৰ উচ্চ চাপ, নিম্নচাপ মানে আমাৰ এছিয়াৰ মধ্যভাগত তালৈকে বতাহে গতি কৰিছে, সেই সময়তে আচলতে

0: সময়তে আমাৰ এই বৰ্তমান এইটো সময়তে অষ্ট্ৰেলিয়াৰ আশে পাশে তাৰমানে পেচিফিক মহাসাগৰৰ সেইটো আমি পশ্চিম উপকূল অঞ্চললৈ কওঁ, তাতো এক ধৰণৰ মানে উত্তপ্ত অৱস্থা হৈ থাকে সাগৰত। কিন্তু এলনিনো হ'লে সেই যিটো মানে উচ্চ মানে উষ্ণতা সাগৰৰ, সেইটো উষ্ণতা মানে পূব উপকূললৈ উপকূলত থাকে, সেইটো বহুত দূৰ, সেইটো মানে দক্ষিণ আমেরিকা তার আশে পাশে থাকি যায়। গতি এই যেটু অস্ট্রেলিয়ার আশে পাশে মানে পশ্চিম প্রশান্ত মহাসাগরত উত্তাপ যে বাড়ি পেলায় তাতো এক ধরনের নিম্নচাপ হয়। সেই নিম্নচাপটা হলে আমার যে মৌসুমী উচ্চ চাপৰ পৰা আহি আছে সেই মৌসুমী আরো তীব্র করে তোলে, কেবল মানে এশিয়া মহাদেশৰ নিম্নচাপেই নহয় এই অষ্ট্ৰেলিয়াৰ আশপাশৰ সাগৰীয় নিম্নচাপেই হয়তো আকৰ্ষণ কৰে। এতিয়া যদি অষ্ট্ৰেলিয়াৰ আশে পাশে যিটো নিম্নচাপ হয় সেইটো যদি মানে নহৈ পেলায় সেই নিম্নচাপ অঞ্চলটো আৰু বহুত দূৰলৈকে গুচি যায় যদি, তেতিয়াহ'লে সেই নিম্নচাপৰ প্ৰভাৱটো আমাৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ওপৰত নপৰে। এতিয়া কথাটো হ'ল যে এই যে মানে চাপৰ যিটো বিতৰণ, সেই বিতৰণৰ যে এটা ব্যতিক্ৰম হ'ল অষ্ট্ৰেলিয়া বা সেই অঞ্চলৰ সেই আশে পাশে যিটো নিম্নচাপ হ'ব লাগে সেইটো যে নহ'ল, সেইটো নোহোৱাৰ কাৰণে উচ্চচাপ আৰু নিম্নচাপৰ মাজৰ যিবিলাক সম্পৰ্ক সেই সম্পৰ্কবিলাক ব্যাহত হয়। ব্যাহত হোৱাৰ কাৰণে আমাৰ মৌচুমী, সেইটো কাৰণে মৌচুমী সেইটো মানে মই যে ক'লো এলনিনো মানে পূব পেচিফিক মহাসাগৰ উপকূলত যিটো উত্তপ্ত অৱস্থা হয় সেইটো সেইটো সেইটো হ'লে আমাৰ অষ্ট্ৰেলিয়া মহাদেশৰ আশে পাশে যিটো মানে নিম্নচাপ হ'ব লাগে নহ'লে তাৰ প্ৰভাৱটো আমাৰ এই উচ্চচাপৰ পৰা নিম্নচাপলৈ গৈ থকা যিটো দক্ষিণ পশ্চিম মৌচুমী বতাহ তাৰ ওপৰতো পৰে। সি হয় দুৰ্বল হয় নহ'লে সি আমাৰ ইয়াতে সোমাই আহোঁতে যেতিয়া আহিব লাগে তেতিয়া নাহিব। গতিকে কথাটো এনেকুৱা যে এলনিনো আৰু এলনিনোৰ কথাটো হ'ল এলনিনোৰ সেই যিটো মানে সামগ্ৰিক পানী উত্তাপ উত্তপ্ত হোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো কেইবা মাহো ধৰি চলে, সেইটো কেতিয়াবা 9 মাহ 10 মাহ 12 মাহ কেতিয়াবা 2 বছৰমানো চলি থাকে। গতিকে সেই এলনিনো আৰু সেইটো কিন্তু মানে প্ৰশান্ত মহাসাগৰত সদায় নহয়, সেইটো কেতিয়াবা 2-3 বছৰৰ মূৰত হয়, কেতিয়াবা 7 বছৰৰ মূৰত হয়, কেতিয়াবা 10 বছৰৰ মূৰত হয়। আৰু ভাৰতবৰ্ষত এতিয়া আমি যিখিনি তথ্য এতিয়ালৈকে পাওঁ প্ৰায় 1950 চনৰ পৰা আজিলৈকে যেতিয়াই এলনিনোৰ সেই পৰিঘটনাৰ সৃষ্টি হৈছে প্ৰশান্ত মহাসাগৰত তেতিয়াই হয় আমাৰ মৌচুমী হয় বৰষুণ নহ'লে তাৰ অলপমান দেৰিকৈ এই মৌচুমী উত্তৰ পূব দক্ষিণ পশ্চিম মৌচুমী বায়ুটো। এতিয়া যিহেতু মানে এলনিনোৰ সেই পৰিঘটনাটো বৰ্তমান চলি আছে, আমাৰ এতিয়া মৌচুমী বতাহ অহাৰ সময়, গতিকে আমাৰ যিসকলে এই বিষয়ত অধ্যয়ন কৰি থকা বিশেষকৈ আমাৰ IM ইণ্ডিয়ান মেট্ৰ'লজি ডিপাৰ্টমেণ্ট তেওঁলোকে এইবিলাক অধ্যয়ন কৰি আছে আৰু তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে ইয়াৰ মানে প্ৰভাৱত আমাৰ যিটো দক্ষিণ পশ্চিম মৌচুমী আহিবলগীয়া সময় হৈছে হয় অলপমান দেৰি হ'ব পাৰে, নহয় সি দুৰ্বল হ'ব। দুৰ্বল হোৱা মানে আমি গম পাম যে আমাৰ ইয়াতে বৰষুণৰ পৰিমাণটো কমিব।
1: আৰু বৰষুণৰ পৰিমাণ কমিলেই আমাৰ বিভিন্ন খেতি বাতিৰ পৰা আৰম্ভ কৰি গোটেই প্ৰভাৱ পৰিব, যদি কমি যায় কাৰণ গোটেই ব্যৱস্থাটো আমাৰ ধৰক বৰষুণৰ সৈতে জড়িত হৈ আছে।
0: কিন্তু এতিয়া আকৌ ধাৰণাৰো মানে পৰিৱৰ্তন আহিছে। মই এটা কবিতা লিখিছিলোঁ বৃষ্টি মই আৰু বৃষ্টি ভয়। আমাৰ যেতিয়া গাঁৱত বৰষুণ আহে আমাৰ ল'ৰা ছোৱালীবিলাকে বৰষুণত তিতে, চোতালত হওক পথাৰত হওক তিতে, আমাৰ খেতিয়কজনে বৰষুণ আহিলে তিতি বুলি ঘৰলৈকে আহে, ফূৰ্তি পায়, এটা বৃষ্টিময় অৱস্থা। আৰু বৃষ্টিময়টো মৌচুমীৰ লগত জড়িত, গোটেই আপোনাৰ পথাৰত পথাৰ বা মানে গছ গছনি বাৰী চবতে বৰষুণৰ তাৰ আৰু বৰষুণে গানৰ নিচিনাকৈ আহে একদম সুন্দৰ শব্দ কৰি কৰি। সেই সময়ত আকৌ কিন্তু গুৱাহাটীৰ আমাৰ যিখিনি মানুহ তেওঁলোকৰ বৃষ্টি
1: ভয়
0: কলা মেঘ অহাৰ লগে লগে যে আমাৰ লগত বানপানী হ'ব নেকি, সেইটো কথা কিন্তু আজিৰ পৰা বহু বছৰ আগলৈকে নাছিলে। গতিকে কেতিয়াবা বৃষ্টিয়ে মানুহক মানে ভয়াৰ্ত কৰি তোলে আৰু কেতিয়াবা বৃষ্টিয়ে মানুহক আনন্দিত কৰে, কিন্তু মৌচুমী বতাহ যিটো আমাৰ বৃষ্টি সেইটো এটা আনন্দৰ বিষয়, সেইটো আমাৰ গোটেই অৰ্থনীতি সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সেইকাৰণে সদায় আমি আবাহন কৰোঁ এই মৌচুমী তুমি ভালদৰে আহা আৰু মোক বৰষুণ দিয়া।
1: হয়, খুব সুন্দৰ কথা কৈছে আপুনি, জীৱনৰ সৈতে সংগতি ৰাখি আমাৰ যেনেধৰণৰ কথা জড়িত হৈ আছে আৰু মৌচুমী সদায় আমি আবাহন কৰোঁ আপুনি যিটো কথা কৈছে। আমি গীত এদিনৰ মাজলৈ যাব খুজিছোঁ, অনিন্দিতা পুৰৰ কণ্ঠৰ কোৰ এজাক সপোন যেন বৰষুণ আপুনি কৈছে, বৰ সুন্দৰ এটি গীত, সকলোৱে ভাল পায়। আমাৰ শ্ৰোতাই অনুৰোধো কৰে বিভিন্ন অনুষ্ঠানত শ্ৰোতা আমি গীতটো শুনাই লৈছোঁ। তাৰপাছত তাৰ যেনেকৈ IMD-ৰ কথা ক'লে, ইণ্ডিয়ান মেট্ৰ'লজি ডিপাৰ্টমেণ্ট, আৰু তাৰ যিটো গুৱাহাটীৰ আঞ্চলিক কেন্দ্ৰ আছে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, ডক্টৰ গায়ত্ৰী কলিতা এগৰাকী বিজ্ঞানী।

তেখেতক আমি ফোন যোগে লৈ আনিবলৈ চেষ্টা কৰিম। তেখেতে এই বিষয়ে জনাব, তেখেতসকলৰ হাতত ন এলনিনো সম্পৰ্কে কি তথ্য আছে, কি ফৰকাষ্ট আছে এই বিষয়ে জনাব। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, আমাৰ এলনিনোৰ বকোচাত এইবাৰৰ গ্ৰীষ্ম প্ৰবাহ আৰু আমাৰ জীৱন।

0: গড় এটি বিশেষ খণ্ড এলনিনোৰ বকোছাত এইবাৰৰ গ্ৰীষ্ম প্ৰবাহ আৰু আমাৰ জীৱন। আৰু আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে আমাৰ সৈতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ গায়ত্ৰী কলিতা সংযোগ হ'ব। তেখেত ফোন লাইনত আমাৰ সৈতে যোগাযোগ কৰিছে। আৰু ডক্টৰ কলিতা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিলৈ।
1: হয়, নমস্কাৰ আৰু সুপ্ৰভাত সকলোকে।
0: হয়, আজি আমি কথা পাতি আছোঁ এলনিনোৰ বিষয়ে। এলনিনোৰ প্ৰভাৱ কেনেকুৱা আমাৰ যি জলবায়ুৰ ওপৰত, মৌচুমীৰ ওপৰত কেনেকুৱা, যিহেতু জুন মাহত মৌচুমী আমাৰ আহে। আমাৰ ডক্টৰ বনি কুমাৰ ভাগৱতী ছাৰ আমাৰ ষ্টুডিঅ'তে উপস্থিত আছে। তেখেত ইতিমধ্যে বহু কথা আমাক জনাইছে এই বিষয়ে। গতিকে আপোনালোকৰ হাতত বতৰ বিজ্ঞান এগৰাকী হিচাপে কি তথ্য আছে, কিবা ফ'ৰকাষ্ট কৰিছে নেকি? IMD ইতিমধ্যে বিভিন্ন খবৰত কিছুমান ফ'ৰকাষ্ট কৰিছে, তাৰ বিষয়ে বিতংকৈ হয়তো কিছুদিন পাছত জানিব পৰা যাব। আপুনি এই সময়ত আমাৰ শ্ৰোতাৰ এটাৰ্থে কি জনাব বিচাৰিব?
1: প্ৰথম কথা হৈছে যিটো এলনিনোৰ কথা ক'লে, এলনিনো কণ্ডিশ্যন এটা এটমস্ফেৰিক কণ্ডিশ্যন, এইটো মই প্ৰথমে কৈ ল'ব বিচাৰোঁ যে যিটো এলনিনো কণ্ডিশ্যনত আপোনাৰ হয় কি, যিটো ইকুৱেটৰিয়েল পেচিফিক ওচেন, তাৰ যিটো চি চাৰ্ফেচ টেম্পাৰেচাৰ সেইটো নৰ্মেলতকৈ বেছি হয়। যেতিয়া নৰ্মেলতকৈ সি বেছি হয়, তাৰ যিটো উইণ্ড চাৰ্কুলেশ্যন পেটাৰ্ণ, সেইটো তাৰ তাৰতম্য ঘটে। আৰু সেই তাৰতম্য ঘটাৰ ফলত আমাৰ জলবায়ুৰ ওপৰত বা ৱেডাৰ পেটাৰ্ণৰ ওপৰত বহু ধৰণৰ এফেক্ট আহে। তাৰে এটা এফেক্ট হৈছে যে ইণ্ডিয়ান মনচুন ৰিজনত, ইণ্ডিয়ান মনচুন যিটো ৰেইনফল, তাৰ ওপৰত কিছু প্ৰভাৱ পৰে। আৰু এনেকে দেখা গৈছে যে ইন জেনেৰেল, সদায় নহয়, ইন জেনেৰেল যেতিয়াই এলনিনো কণ্ডিশ্যন হয় তেতিয়া কোৰ মনচুন ইণ্ডিয়ান ৰিজন, চেণ্ট্ৰেল ইণ্ডিয়ান ৰিজন, ডেট ইজ বেচিকেলি চেণ্ট্ৰেল ইণ্ডিয়ান ৰিজনত মনচুনৰ ৰেইনফলৰ পৰিমাণটো ডেফিচিট হয়, বিলো নৰ্মেল পৰিমাণৰ বৰষুণ হয়। এট দ্য চেম টাইম দেয়াৰ ইজ এ চি কণ্ট্ৰাষ্টিং ৰিলেশ্যনশ্বিপ বিটুইন কোৰ ইণ্ডিয়ান মনচুন ৰেইনফল পেটাৰ্ণ এণ্ড নৰ্থ ইষ্টত যিটো ৰেইনফল হয় ডিউৰিং মনচুন। যেতিয়াই মানে এইটো কণ্ট্ৰাষ্টিং, যদি চেণ্ট্ৰেল ইণ্ডিয়ান ৰিজনত ডেফিচিট ৰেইনফল হৈছে বা নৰ্মেলতকৈ কম বৰষুণ হৈছে, তেতিয়াহ'লে মানে ডিপেণ্ডিং অন যিহেতু নাম্বাৰ অফ মনচুন ব্ৰেক পিৰিয়ড বাঢ়ি যায়, ফ্ৰিকুৱেঞ্চি বাঢ়ি যায় আৰু ডিউৰেশ্যনটো বাঢ়ি যায়, তেতিয়া নৰ্থ ইষ্ট অসমত, নৰ্থ ইষ্ট ইণ্ডিয়াত আমি বেছি বৰষুণ পাওঁ। বেছি ইন দ্য চেন্স নৰ্মেল টু এবভ নৰ্মেল ৰেইনফল আমি ৰিচিভ কৰোঁ ইন জেনেৰেল। At the same time, there are research papers who says there's a positive relationship of El Nino condition and rainfall pattern during monsoon over northeast India. So seeing those research and previous again, it can be said that El Nino condition strengthened hoy in generally ami ebar northeast India normal to above normal rainfall ami pabo lage. ইতিমধ্যে ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে জাৰি কৰা মতে কাৰেণ্টলি যিটো লাষ্ট মান্থৰ আমাৰ যিটো ক্লাইমেট মডেল আছিলে, সেই তাৰ অনুসৰি এতিয়া এলনিনো নিউট্ৰেল কণ্ডিশ্যনত আছে আৰু এনছোটো নিউট্ৰেল কণ্ডিশ্যনত আছে আৰু ই এলনিনোৰ ফালে ষ্ট্ৰেংথেন হৈ আছে, তাৰমানে টেম্পাৰেচাৰটো বাঢ়ি গৈ আছে। আৰু বাই দেৰ ইজ এ প্ৰবেবিলিটি কি এই যিটো এলনিনো কণ্ডিশ্যন এইটো ষ্ট্ৰেংথেন হ'ব। যদি সেইখিনি তেনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে জেনেৰেলি আমি যিটো পাইছো আৰু যিটো ফৰকাষ্ট আমি দেখিছো সেইমতে এনেকুৱা যে দেৰ ইজ এ পচিবিলিটি কি এইবাৰ চেণ্ট্ৰেল ইণ্ডিয়ান ৰিজনত লেছ ৰেইনফল, অৰ্থাৎ বিলো নৰ্মেল ৰেইনফল হোৱাৰ প্ৰবেবিলিটি আছে। যদি তেনেকুৱাই হয় ইন জেনেৰেল যিটো আমাৰ কণ্ডিশ্যন, যদি চেণ্ট্ৰেল ইণ্ডিয়ান ৰিজনে কম ডেফিচিট ৰেইনফল বা বিলো নৰ্মেল ৰেইনফল পায়, তেতিয়াহ'লে নৰ্থ ইষ্ট ইণ্ডিয়াই হয়তো নৰ্মেলতকৈ বেছি ৰেইনফল পাব পাৰে।
0: এইবাৰ মানে সম্ভাৱনা আছে যে উত্তৰ পূৰ্বাঞ্চলত বা অসমকে ধৰি এই অঞ্চলত বৰষুণ বেছি হ'ব পাৰে, আপোনাৰ কথাখিনি আমি যিটো বুজিছো।
1: হয় হয় হয়, এইটো বৰষুণৰ পৰিমাণ বেছি হোৱাৰ সম্ভাৱনা আছে সিং দা জেনেৰেল কণ্ডিশ্যন অফ জেনেৰেল ৰিলেশ্যনশ্বিপ অফ এলনিনো কণ্ডিশ্যন এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া ৰেইনফল পেটাৰ্ণ ডিউৰিং মনচুন।
0: হয়, আৰু আপোনাৰ শ্ৰোতাই আমাৰ এগৰাকী প্ৰশ্ন এটি আগবঢ়াইছে এইমাত্ৰ, যিহেতু আপুনি ফোন লাইনত আছে, মই আপোনালৈ আগবঢ়াই দিছোঁ। জ্যোতি প্ৰকাশ বৰুৱা তেখেতে লিখিছে যে মনলৈ এটা প্ৰশ্ন আহিছে, মাৰ্চ মাহৰ পৰা এতিয়ালৈকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত নেৰানেপেৰা বৰষুণৰ কাৰণ কি বুলি সুধিছে। এইবুলি আমি বৰষুণ অকণমান বেছিকৈ পাইছোঁ নেকি বাৰু?
1: বৰষুণ হয় আমি কোনো কিন্তু এতিয়ালৈকে কোনো ডিষ্ট্ৰিক্টত আমাৰ এইটো কি হয়, এটা ছিজনেল ৰেইনফল। আমি এইটো যিটো ছিজন চলি আছে এইটো হৈছে আমাৰ প্ৰি মনচুন ছিজন, এইটো আমাৰ মাৰ্চৰ 31 মেৰ 31 তাৰিখে শেষ হ'ব। আৰু যিটো আমি ছিজনেলি যদি আমি ক'ব খোজোঁ যে এবভ নৰ্মেল পালো নে বিলো নৰ্মেল পালো নে, সেইটো আমি এট দ্য এণ্ড অফ দ্য ছিজনটো আমি কেলকুলেশ্যন কৰিম বা কম্পিউটেশ্যন, সেইটো আমাৰ কেলকুলেশ্যন কৰা হ'ব। কিন্তু এট দ্য চেম টাইম আমি যিটো ৰিচেণ্টলি আমাৰ দেখিছোঁ যে মেনি বহুতখিনি যিখিনি ডিষ্ট্ৰিক্টত বিশেষকৈ

0: অসম আৰু পশ্চিম অসমৰ বহু জেগাত আমি ৰেইনফল কিছুমান দিনত নৰ্মেলতকৈ বেছি আমি দেখা পাইছো। যেনেকে আমি শিলচৰত কেইদিনমান আগতে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত যথেষ্ট বৰষুণ পালো, নৰ্মেলতকৈ এবভ আছিলে। এপ্ৰিলৰ 19 তাৰিখে আমি গুৱাহাটীত আনপ্ৰেচিডেণ্টেড ৰেইন এটা পালো। গতিকে সময়ে সময়ে হৈ আছে নৰ্মেলতকৈ বেছি বৰষুণ, কিন্তু এইটো ছিজনেলি এনেকুৱা আমি এতিয়াও ক'ব নোৱাৰো যে এইটো ছিজনেলি এবভ নৰ্মেল নে বিলো নৰ্মেল, ছিজনৰ এণ্ডতহে সেইটো কম্পিউটাৰ কেলকুলেশ্যন কৰিব পৰা যাব।
1: হয় হয়। আৰু ফৰকাষ্ট কেতিয়ালৈকে এলনিনৰ সম্পৰ্কত, আমি ধৰক 31 মে আপোনালোকৰ যিখন বাৰ্তা ওলাই আগৰ মাহটোৰ বাবে, মানে ধৰক জুন মাহৰ বাবে, তেতিয়া আমি তাতকৈ অধিক পৰিষ্কাৰ এখন চিত্ৰ পাব পাৰোঁ নহয় জানো?
0: পৰিষ্কাৰ চিত্ৰ মানে এইবিলাক ক্লাইমেট মডেল, আমি কম কেনেকে আমি কিছুমান ক্লাইমেট মডেল ৰান কৰা হয়। ক্লাইমেট মডেলে আমাক তেনেকে ইতিমধ্যে এপ্ৰিল মাহতো এখন তেনেকুৱা ওলাই আমাৰ এনছ' বুলেটিন ওলাই এনেকুৱা ধৰণৰ, সেই বুলেটিনখনত তেনেকুৱা দেখা গৈছে যে নিউট্ৰেল কণ্ডিশ্যনৰ পৰা এলনিনো কণ্ডিশ্যনৰ ফালে সি ষ্ট্ৰেণ্ঠেন হৈ আছে। এতিয়া এইটো আমাৰ 31 তাৰিখে আমাৰ আৰু এটা বাই ফাৰ্ষ্ট অফ জুন অৰ বিফৰ ফাৰ্ষ্ট জুন অৰ এণ্ড অফ মে আমাৰ বুলেটিনখন ওলাব, বা আমাৰ যিটো ষ্টেটমেণ্ট ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলাব। তাত অলৰেডি এটা এনেকুৱা ধৰণৰ ছিগনেল লাষ্ট বুলেটিনখনতেই কৈ থোৱা আছে যে ইট ইজ ষ্ট্ৰেণ্ঠেনিং, মে হয়তো মে জুন জুলাই নেক্সট 3 মাহৰ কাৰণে আমাৰ প্ৰবেবিলিটিটো দিয়া হয়, ফৰকাষ্টটো দিয়া হয় ছিজনেল যিটো ক্লাইমেট ফৰকাষ্ট হয়। সেই তাতে দেখা গৈছে যে কৈছে যে দেৰ ইজ এ প্ৰবেবিলিটি কি ইট মিজ ষ্ট্ৰেণ্ঠেন এলনিনো কণ্ডিশ্যন মিজ ষ্ট্ৰেণ্ঠেন, মানে আমাৰ হয়তো যিটো এতিয়া উইক এলনিনো কণ্ডিশ্যনত প্ৰিভেইল কৰি আছে সেইটো ষ্ট্ৰেণ্ঠেন হোৱাৰ প্ৰবেবিলিটি আছে।
1: হয়, অশেষ ধন্যবাদ ডক্টৰ কলিতা, আপুনি ৰাতিপুৱাৰে ব্যস্ততাপূৰ্ণ সূচী তাৰ মাজৰ পৰা এইখিনি সময় দিলে, আমাৰ শ্ৰোতাৰ গেটাৰ্টে এই কথাখিনি জনালে, নিশ্চয় শ্ৰোতাই উপকৃত হৈছে বা এই বিষয়ে অকণমান অৱগত হৈছে। অশেষ ধন্যবাদ আপোনাক। আদৰ শ্ৰোতা, হে আছিল ডক্টৰ গায়ত্ৰী কলিতা, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এগৰাকী বিজ্ঞানী। তেখেতে বিতংকৈ এই বিষয়ে আমাক জনাইছে যিখিনি এতিয়ালৈকে তেখেতৰ হাতত তথ্য আছে। হয়তো অধিক পৰিষ্কাৰ চিত্ৰ আমি এই মাহৰ শেষৰ ফালে পাবলৈ সক্ষম হ'ম। আমি ডক্টৰ ভাগৱতীৰ ওচৰলৈ আহিব খুজিছোঁ। অধ্যাপক ভাগৱতী, এই কথাৰ পৰা আপুনি সাধাৰণতে অকণমান যদি বিশ্লেষণ কৰে আমাৰ শ্ৰোতাৰ সুবিধা হ'ব, তেখেতৰ যিখিনি কথা ক'লে,
2: তেখেতে যিটো কথা কৈছে ঠিকেই, তাৰমানে এলনিনো পৰিঘটনাটো হোৱাৰ লগে লগে যিখিনি স্বাভাৱিক বায়ু প্ৰৱাহ নাইবা বৃষ্টিপাতৰ যিটো ধৰণ গোটেই মানে সংশ্লিষ্ট অঞ্চলবিলাকত তাত এটা পৰিৱৰ্তন আহে। বেছি বৰষুণ হোৱা ঠাইত কম বৰষুণ হ'ব পাৰে আৰু মানে উত্তাপ বৃদ্ধি হ'ব পাৰে, মানে গৰম পৰিৱেশ হ'ব পাৰে, এইবিলাক তেখেতে কোৱাটো ঠিক। আৰু তেখেতে যিটো কথা কৈছে যে এলনিনো যিটো পৰিঘটনা সেইটো ক্ৰমান্বয়ে আপোনাৰ তাৰ উত্তাপটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে, তাৰ সেই সবলৈ হৈ আছে। মানে এলনিনোৰ যিটো পৰিঘটনা সেইটো সবল হোৱা মানেই তাৰ এটা মানে নেতিবাচক প্ৰভাৱ আমাৰ দক্ষিণ পশ্চিম মৌচুমী বতাহত পৰিব। তেখেতে যিটো কথা কৈছে যে আমাৰ চেণ্ট্ৰেল ইণ্ডিয়া তাৰমানে উত্তৰ প্ৰদেশ, বিহাৰ বা উত্তৰ পশ্চিম ভাৰত, ৰাজস্থান, এই গোটেই অঞ্চল, সেই অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনাটো কম বুলি কৈছে। সেইটো কাৰণটো হ'ব যে আমাৰ মৌচুমী জলবায়ু যিটো স্বাভাৱিক মৌচুমী জলবায়ু সেইটো দুৰ্বল হোৱাৰ সম্ভাৱনা থাকিব, সেইকাৰণেটো। আৰু আমাৰ ইয়াতে বৰষুণটো বেছি নকমে তাৰ কাৰণটো হ'ল যে দক্ষিণ পশ্চিম মৌচুমী বতাহে আহি বংগোপসাগৰত সোমাই পোনে পোনে বাংলাদেশৰ ওপৰেৰে আহি পেলাই আমাৰ মেঘালয় পায়। গতিকে আমাৰ ইয়াতে সেইটো বৰষুণ আমি বঞ্চিত
1: নহওঁ,
2: আমাৰ ইয়াতে মোটামুটি বৰষুণ ঠিকে থাকিব। কিন্তু বৰষুণ বেছি হ'ব বুলি ক'ব ঠিক নোৱাৰি, কাৰণ তেখেতে কোৱা কথাটো ঠিক, ময়ো সেইটো অলপ পাইছোঁ যে জুলাই মাহমানলৈকে এলনিনো যিটো পৰিঘটনা সেইটো বেছি গম্ভীৰ হ'ব। গম্ভীৰ হোৱাৰ আমাৰ জুলাইত কিন্তু আকৌ আমাৰ মৌচুমীৰ বৃষ্টিপাতটো ক্ৰমান্বয়ে বেছি হৈ গৈ থাকে। সেইটো সময়ত যদি এলনিনো পৰিঘটনাটো যদি সবল হৈ আহে জুলাইৰ পিছত আমি আগষ্ট, বিশেষকৈ আগষ্ট ছেপ্টেম্বৰ সেইখিনি সময়ত মৌচুমী জলবায়ুৰ বৰষুণৰ পৰিমাণটো কমাৰ সম্ভাৱনা থাকিব। আমাৰ ইয়াতো থাকিব, আমাৰ ইয়াত তথাপিও তুলনামূলকভাৱে কম, কিন্তু আমাৰ ভাৰতবৰ্ষৰ ভিতৰত, ভাৰতবৰ্ষখন এখন মহাদেশৰ নিচিনাতো, গতিকে আমি আমাৰ উপকূল অঞ্চলৰ পৰা মানে বংগোপসাগৰ নাইবা আৰৱ সাগৰ তাৰ পৰা বহুত কিলোমিটাৰ, বহুত কেইবাশ কিলোমিটাৰ দূৰলৈকে গ'লে আমি চেণ্ট্ৰেল ইণ্ডিয়া বুলি যিটো কওঁ সেইটো অঞ্চল পাওঁ। তাত এনেও তুলনামূলকভাৱে বৃষ্টিপাতৰ পৰিমাণটো আপেক্ষিকভাৱে কম। আৰু যদি এইবাৰ মনচুন যদি আপোনাৰ এলনিনো চিটুৱেশ্যনটোৰ যোগেদি যদি প্ৰভাৱান্বিত হয় তেতিয়াহ'লে চেণ্ট্ৰেল মানে উত্তৰ ভাৰতৰ সেই অঞ্চলবিলাকত, উত্তৰ পশ্চিম ভাৰতৰ অঞ্চলবিলাকত বৰষুণ কম হোৱাৰ সম্ভাৱনা নিতান্তই থাকিব। কিন্তু তাৰ লগতে এটা কথাও কোৱাটো নাই, সেইকাৰণে আপোনাৰ ভৱিষ্যৎবাণীটো কৰাটো অলপমান

0: টান হৈ উঠে,
1: হয়,
0: কাৰণ এই গোটেই প্ৰক্ৰিয়াবিলাক খুব মানে স্থিতিশীল নহয়, গতিশীল
1: গতিশীল
0: মানে তাতে আৰু বেলেগ ধৰণৰ পৰিৱৰ্তনো কিছু আহি যাব পাৰে। যিয়েই নহওক, তেখেতে এইটো কথা কৈছে ঠিকেই, আমাৰ ইয়াত উত্তৰ পূব ভাৰতত যদি বৰষুণটো মোটামুটি ঠিকে থাকে, কিন্তু এইবাৰ এতিয়া কিন্তু এতিয়ালৈকে যিটো বৰষুণ হৈছে এইটো অভাৱনীয়। এইটো ক্ষেত্ৰতে সাধাৰণতে আমি আমাৰ গাঁৱৰ মানুহবিলাকৰ যিটো ভাৱ, বংশানুক্ৰমে পৰম্পৰাগতভাৱে যিটো জেঠুৱা খৰ বুলি যিটো কওঁ, জেঠুৱা খৰ মানে আচলতে প্ৰি মনচুন বৰষুণ যিটো হয়, আমাৰ যিটো হৈ আছে আৰু মনচুন আহিব, তাতে এমাহমান গেপ থাকে, এমাহমান ব্যৱধান থাকে, সেই তেতিয়া তীব্ৰ মানে আপোনাৰ উত্তাপ
1: বাঢ়ে।
0: কিন্তু এইবাৰ বৰষুণ হৈ থকাৰ কাৰণে সেই তীব্ৰতাটো নাই, জেঠুৱা খৰটো আচলতে মোটামুটি নাহিল,
1: তাৰমানে
0: আমাৰ প্ৰি মনচুন প্ৰাক মৌচুমী যিটো বৰষুণ আমাৰ হৈ আছে আৰু মৌচুমী বৰষুণ যিটো আহি আছে তাৰ মাজত যিটো স্বাভাৱিকতে ব্যৱধান থাকে, সেই ব্যৱধানটো কম হোৱাৰ লগে লগে আমি এতিয়া এনেকুৱা লাগিছে যে আমি প্ৰাক মৌচুমী বৰষুণ আৰু দক্ষিণ পশ্চিমী মৌচুমী বৰষুণ যেন প্ৰায় মানে
1: একে সময়তে
0: তেনেকুৱা ধৰণৰ হৈ আছে। এইটো কিন্তু আমাৰ এইটো যিটো বৰদৈচিলা বুলি কওঁ আমি, এইটো বেংগলত কাল বৈশাখী বুলি কয়, এইটো এটা ধুমুহা বৰষুণ আৰু এইটো কিন্তু খুব বৃহৎ অঞ্চল জুৰি পেলাই নহয়, এইটো স্থানীয়। আমাৰ ইয়াতে যিটো তাৰমানে ইয়াতে আমাৰ উত্তাপ বঢ়াৰ লগে লগে আমাৰ ইয়াতে বিল খাল আছে, গতিকে ইয়াত মানে বাষ্পীভৱন হয় আৰু সেই বাষ্প ওপৰলৈ উঠি গৈ পেলাই ঠাণ্ডা হৈ পেলাই আমাৰ ইয়াতে বৰষুণ হয়। আৰু মই ইতিমধ্যে ক'লোঁ যে উষ্ণতাৰ তাৰতম্য আছে আমাৰ ইয়াত আৰু সাগৰীয় অঞ্চলত, গতিকে আমাৰ ইয়াতে নিম্নচাপ হোৱাৰ লগে লগে সাগৰৰ পৰা মানে মানে তীব্ৰ গতিৰে বতাহ আহে, সেইকাৰণে বতাহ নৰ্মেলি বতাহ 3-4-5-6 কিলোমিটাৰ প্ৰতি ঘণ্টাত, কিন্তু এই আমাৰ বৰদৈচিলা আহিলে 30-40-50 কিলোমিটাৰ পৰ্যন্ত গতিবেগত, আৰু সেইটো কিন্তু আমাৰ সমগ্ৰ অসম জুৰি নহয়, নৰ্থ ইষ্ট জুৰি নহয়, স্থানীয়
1: স্থানীয়,
0: গতিকে এইটো বস্তুটো স্থানীয় আৰু গতিকে গোটেই ইয়াৰ মানে নিয়ন্ত্ৰণটো স্থানীয় আৰু পৰিঘটনাটো স্থানীয়, আৰু সেইকাৰণে আৰু এইটো একেবাৰে ক্ষণস্থায়ী এইকাৰণেই যে মনচুন অহাৰ লগে লগে এই গোটেই অস্থিৰতাটো বন্ধ হৈ
1: যায়,
0: মনচুন এটা বিশাল হিচাপে আহিব নহয়, অহাৰ লগে লগে যিবিলাক স্থানীয় অস্থিৰতা আছে সেইবিলাক গোটেই লোপ পাই পেলাই
1: শান্ত
0: সুস্থিৰ কৰি তুলিব।
1: হয় হয়, মই খুব সুন্দৰ এটা পৰিঘটনা বুলি কৰিছে আৰু বৰদৈচিলাক কৈ থাকোঁ, গীতো আছে ভূপেন হাজৰিকাৰ বৰদৈচিলাক লৈ গীত,
0: কিন্তু বৰদৈচিলাটো আমাৰ কাৰণে যদিও অলপ ঘৰ বাৰী গছ মানে নষ্ট কৰে, আমাৰ কাৰণে বিৰাট ভাল কি যে আমাৰ মানে ভাৰতবৰ্ষৰ অন্যান্য ঠাইত তুলনাত আমাৰ ইয়াতে মাটি কিবা আমাৰ যে কৈছে কোৰ এজা সপোন যেন বৰষুণ কমল মাটিৰ গান গুণগুণ, আমাৰ মাটি কমলে তুলিলে, ইতিমধ্যে আমাৰ তললৈকে পানী যোৱা আৰম্ভ কৰিলে, আমাৰ যিটো ভূগৰ্ভস্থ জল তালৈকে পানী যোৱা লাহে আৰম্ভ হ'লেই আৰু মনচুন অহাৰ লগে লগে আমাৰ ভৰপূৰ পৰিগৰ্ভিত হৈ উঠিব, গতিকে সেইটো আমাৰ মানে চাৰিওফালৰ পৰা মাছ পুথিৰ পৰা গছ, আৰু তেওঁ যে কৈছে সুন্দৰ গান, এইটো শুই থকা বননিক যোগাই তুলিলে, আমাৰ মানে খৰালিৰ বননিটো আৰু এই বসন্ত অহাৰ লগে লগে পাত্তাত ওলালে, ওলোৱাৰ পিছত কিন্তু এই বৰষুণে বতাহে যোগাই তুলিলে, ইতিমধ্যে বৰদৈচিলাই যোগাই তুলিলে আৰু সুন্দৰকে যোগাই তুলিব
1: বিজ্ঞানী আছিলে, হৈকাচাৰৰ কথা কৈছো, এই গানটো এটা অমৰ সৃষ্টি তেখেতৰ, আৰু কোনো আপুনি যেনেকে ব্যাখ্যা কৰিলে এতিয়া মন কৰিছো হয় তাত বিজ্ঞান আছে সাহিত্যৰ লগতে, খুব সুন্দৰ ছাৰ কথাখিনি আমাক অনুপ্ৰাণিত কৰিছে, শ্ৰোতাই শুনি নিশ্চয় ভাল পাইছে, আদৰ শ্ৰোতা শুনি থাকিব। ইয়াৰ পাছত আমি ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী, আমাৰ শৰীৰৰ প্ৰভাৱৰ কথা আমি জানিব লাগিব, তেখেতৰ কেনেকুৱা হিট ষ্ট্ৰক এইবিলাক কথা শুনি থাকোঁ, সেই বিষয়ে তেখেতৰ পৰা অকণমান অৱগত হ'ম, আমি ফোন যোগে তেখেতক যোগাযোগ কৰিবলৈ চেষ্টা কৰিম। গীত এটি পুনৰ এটি বৰষুণৰে গীত, চাই আজি বৰষুণৰে কথা চলি আছে, বৰষুণৰ গীত এটি আমি সাজু কৰিছোঁ জুবিন গাৰ্গৰ কণ্ঠত, এই গীতটো শুনো, তাৰপিছত ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীক আমি লৈ আনিম। কিন্তু এইখিনিত আমি জনাব খুজিছোঁ আদৰ শ্ৰোতা, আমাৰ এই আজিৰ এই প্ৰভাতী ৰং খণ্ডটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে, তেখেতকৰ এটি বাণিজ্যিক বিৰতি এটা আমি তাৰ পাছত এই গীতটি শুনাম, তাৰ পাছত আমি ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীক আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম।
2: থাকক সজাগ হৈ থাকক, এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে, উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী, সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: আদৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড। আৰু আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে আমাৰ সৈতে ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী ডাঙৰীয়া থাকিব ফোন লাইনত, তেখেত আমাৰ এতিয়া সংযোগ হৈছে। ডক্টৰ চক্ৰৱৰ্তী ডাঙৰীয়া, আমি কথা পাতি আছোঁ যে এলনিনৰ বিষয়ে, গ্ৰীষ্ম প্ৰবাহৰ বিষয়ে, গৰম বতাহৰ বিষয়ে, কেনেদৰে পৰিৱেশ হয়, লাহে লাহে পৃথিৱী উত্তপ্ত হৈছে আৰু গৰম আহিছে আমাৰ মাজলৈ, আৰু প্ৰায়ে খবৰ কাগজত, বাতৰি কাকতত আমি শুনি পেলাই হিট ষ্ট্ৰক হৈছে তেনেকুৱা ধৰণৰ কথা থাকে, সেই বিষয়ে অকণমান অৱগত হ'ব খুজিছোঁ। হিট ষ্ট্ৰকনো কি, কেনেদৰে হয় আৰু কেনেদৰে তাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ?
1: মানুহৰ শৰীৰৰ যিটো কোৰ টেম্পাৰেচাৰ সেইটো 37 ডিগ্ৰী চেলচিয়াছ থাকিব লাগে, আৰু সেইটো নিয়ন্ত্ৰণ কৰিব বা বাহিৰত ভিতৰত যিটো কণ্ট্ৰল থাকে সেইটো, আৰু বাহিৰত যিটো আপোনাৰ টেম্পাৰেচাৰ, যিটো এয়াৰ
0: টেম্পাৰেচাৰ,
1: গতিকে যেতিয়া টেম্পাৰেচাৰটো বাঢ়ি যায় তেতিয়া লাহে লাহে শৰীৰে এই টেম্পাৰেচাৰ পৰা নিজকে ৰক্ষা কৰিবৰ কাৰণে দ্ৰুত গতিত ৰক্তচাপ বাঢ়ি যাব পাৰে আৰু মানুহৰ ঘামি যাব, ৰক্তচাপ বাঢ়িব, টেম্পাৰেচাৰ হব, গতিকে সেইবিলাক যদি কিছু দূৰলৈকে মানুহে কণ্ট্ৰল কৰিব পাৰে, কিন্তু যেতিয়া আপোনাৰ বাহ্যিক টেম্পাৰেচাৰটো বহুত যেতিয়া বাঢ়ি যাব তেতিয়া কৰিব নোৱাৰা হয় আৰু শৰীৰত নানা ধৰণৰ ৰোগ দেখা দিব পাৰে, ৰোগ অৱস্থা দেখা দিব পাৰে। তাৰে ভিতৰত মানুহজনৰ যদি আগৰ পুৰণা বেমাৰ থাকে, হৃদপিণ্ড বা লাংৰ শ্বাসনলী, তেতিয়াহ'লে সেইবোৰ বেমাৰ বেছি হৈ যাব পাৰে, তাৰ পৰা হাৰ্ট

0: রেসেভিয়ার ওভার, আৰু কিবা হ'ল যে মস্তিষ্ক ইয়াৰ ফলত এফেক্ট কৰে আৰু লাহে লাহে মানুহজন অলপমান জ্ঞান সম্পূৰ্ণ লছ নকৰিলেও কিছু কিছু হয়তো ফালে যাব পাৰে আৰু খুব বেছি হ'লে মানুহজন অতিপাত জ্বৰ উঠি মানুহজন অজ্ঞান হৈ পৰি যাব পাৰে। এই অৱস্থাত এই এনেকুৱা যেতিয়া হয় যে অজ্ঞান হৈ যায় প্ৰথম অৱস্থাত পৰিত্ৰাণ কৰিবলৈ আপুনি দুটা কথা আছে, ট্ৰিটমেণ্টটো আপুনি হস্পিটেলাইজ কৰিব লাগিব আৰু কিন্তু পৰিত্ৰাণৰ কাৰণে হ'ল যে মানুহ খুব বেছি গৰম গৰম হ'লে বাহিৰলৈ নোযোৱা ভাল, আৰু ঘৰৰ ভিতৰত যদি যিখিনি পাৰি ধৰক ফেন এয়াৰ কণ্ডিচন এইবোৰটো ইউজ কৰিব লাগিব, যথেষ্ট পৰিমাণে পানী খাব লাগিব আৰু যদি মানুহজনৰ অন্য বেমাৰ কিবা থাকে ধৰক হাৰ্টৰ বেমাৰ লাংছৰ বেমাৰ বা হাইপাৰটেনশ্যন হাই প্ৰেছাৰ থাকে সেইবোৰ সঠিককে চিকিৎসা কৰিব লাগিব আৰু যিবোৰ মানুহ বাহিৰত কাম কৰিবলৈ বাধ্য তেওঁলোকে ধৰক শ্ৰমিক শ্ৰেণীৰ মানুহ তেওঁলোকৰ কাৰণে বেছি তেওঁলোকক বেছিকে বুজাই দিব লাগিব, তেওঁলোকৰ বেছি সময় দীঘলীয়াকে বা দুপৰীয়া সময় ধৰক দুপৰীয়া নটাৰ পৰা চাৰিটালৈকে তেওঁলোকে কাম কৰিব নালাগে, তেওঁলোকক ৰেষ্ট দিব লাগিব আৰু যথেষ্ট পৰিমাণৰ পানী খাই থাকিব লাগিব। প্ৰিভেনশ্যনৰ সেইটোৱে উপায়, পিন্ধা কাপোৰ কানি হলে অলপ লুজ কাপোৰ পিন্ধিব লাগে আৰু যিটো কৈছিলো যে লগত পানী লৈ যাব লাগিব, যথেষ্ট পৰিমাণৰ পানী খাব লাগিব, এইখিনি হল প্ৰিভেনশ্যন। কিন্তু হলে যদি হিট ষ্ট্ৰক হৈছে বা মানুহজন যদি অজ্ঞান হৈ গৈছে
1: পৰিঘটনা দেখা পাওঁ
0: আৰু বয়সীয়া মানুহ তেওঁলোকক উচ্চ যেতিয়া আপোনাৰ চলি থাকে টেম্পাৰেচাৰ যদি চলি থাকে আপোনাৰ এটমস্ফেৰিক টেম্পাৰেচাৰ যদি বেছি হৈ যায় তেতিয়া আটাইতকৈ বেছি এফেক্ট কৰে সৰু ল'ৰা ছোৱালী আৰু বয়সীয়া মানুহ।
1: নিশ্চয় অশেষ ধন্যবাদ ডক্টৰ ভৱানী প্ৰসাদ চক্ৰী ডাঙৰীয়া, আপুনি গুৱাহাটীত নাই বাহিৰত আছে আমাক কৈছিলে কালি, তাৰ মাজত এইখিনি সময় দিছে ৰাতিপুৱাৰ ব্যস্ততাপূৰ্ণ সূচী, আমাৰ শ্ৰোতাই নিশ্চয় কামত আহিব এই কথাখিনিয়ে, অশেষ ধন্যবাদ আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে। আদৰৰ শ্ৰোতা, সেয়া আছিল ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী, মেডিচিন বিভাগৰ এগৰাকী বিশেষজ্ঞ, তেখেতে আমাক যিখিনি প্ৰাৰম্ভিক কথা সেই বিষয়ে জনাইছিল, তেনেকুৱা ধৰণৰ হয় হিষ্ট্ৰক অতি গ্ৰীষ্ম তেনেকুৱা আমি দেখিবলৈ পাওঁ ডক্টৰ ভগৱতী, তেনেকুৱা হয় আমি জলবায়ুৰ কথা পাতিছোঁ কিন্তু মানুহৰ ওপৰত তাৰ প্ৰভাৱ থাকে, সেয়ে ভাবিছোঁ এগৰাকী বিশেষজ্ঞৰ দ্বাৰা কথাখিনি ক'লে নিশ্চয় কামত আহিব, বিশেষ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি ভাবিছোঁ এইখিনি সময়ত তেনেকুৱা ধৰণৰ বিভিন্ন আমি ঘটনা দেখিবলৈ পাওঁ, হঠাতে হৈ গ'ল মূৰ্চা গ'ল স্কুলত তেনেকুৱা এটা হয়, গতিকে এইখিনি কথা আমাৰ ষ্টুডিঅ' ঘূৰি ইংগিত দিছে আৰু বেছি সময় নাই, আমি সামৰিব লাগিব এতিয়া, গতিকে আমি কি কথাৰে আপুনি সামৰিব খুজিব, কিবা লিখি থকা দেখিছিল আপুনি
2: জুবিন গাৰ্গৰ যিটো গীত হয় বৰষা যেতিয়া নামে বুকুৰে এনে লাগে যেন
1: তুমি, হয়
2: গতিকে ইয়াতে মানে এটা প্ৰেম নাইবা তেনেকুৱা ধৰণৰ এটা অনুভৱ ইয়াতে মানে তেওঁ ব্যক্ত কৰিছে আৰু বৰষাৰ লগত আমি ইতিমধ্যে আলোচনা কৰিলোঁ আমাৰ প্ৰকৃতি, তাৰপিছত ঠাইৰ অৰ্থনীতি, মানুহৰ মনস্তত্ব, বেমাৰ আজাৰ, প্ৰেম অনুভূতি, এই আটাইবিলাক বস্তু জড়িত হৈ থাকে
1: বৰষাৰ লগত,
2: গতিকে সেইকাৰণে মানে মৌচুমী আচলতে মৌচুমী বৃষ্টি প্ৰকৃতিৰ উৎকৃষ্ট সৃষ্টি আৰু আমাৰ পৃথিৱীৰ যিবিলাক অঞ্চল তাৰ অঞ্চলৰ মাজতে আপেক্ষিকভাৱে কিছুমান অঞ্চল বেছি বাসোপযোগী য'ত সহজে মানুহে বৰ্তি থাকিব পাৰে।

0: আমাৰ উত্তৰ পূৰ্বাঞ্চল অসম তেনেকুৱাই। আমাৰ ইয়াতে যিটো আমাৰ গোটেই মৌচুমীয়ে আমাক লালন পালন কৰি পেলাই সুন্দৰকৈ ৰাখিছে, সেইকাৰণে আমাৰ ইয়াতে অভাৱ অনটন তুলনামূলকভাৱে কম। কিন্তু তাৰ লগতে আৰু কথা আছে, আমাৰ যিটো মানে মানে আমাৰ ভূমিভাগৰ যিটো চৰিত্ৰ, ওখ চাপৰ উপত্যকা আৰু মানে সেউজ আৱৰণ, তাৰ লগত আকৌ আমি যে এই বৰষুণ পাই আছো এতিয়া, তাৰ লগত সেইবিলাকৰ লগত জড়িত হৈ আছে। গতিকে আমি যিমান দূৰ পাৰি আমাৰ নদ নদী বিল খাল বন বননি পাহাৰ পাহাৰৰ ঢাল সেইবিলাক যিমান দূৰ পাৰি আমি মানে অক্ষুণ্ণ অক্ষত অৱস্থাত ৰাখিব পাৰিলে প্ৰকৃতিয়ে আমাক যিটো দি আছে প্ৰকৃতিয়ে আৰু দি থাকিব। গতিকে এইটো ক্ষেত্ৰত সদায় প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব, কাৰণ আমাৰ গোটেই আমাৰ চিন্তা চেতনা সমাজ সংস্কৃতি মানে বিশেষকৈ এই মৌচুমী জলবায়ুৱে নিয়ন্ত্ৰণ কৰি আছে, সেইকাৰণে মৌচুমী অঞ্চল বুলি কোৱা যায়। গতিকে সেই কথাটো আমি খুব ভালদৰে উপলব্ধি কৰি ছাত্ৰ ছাত্ৰীসকলে আমাৰ স্কুলৰ পাঠ্যপুথিত এইবিলাক কথা আছে, এইবিলাক খুব ভালকৈ আলোচনা কৰি আমাৰ গোটেই যিটো আমি সদায় উন্নয়ন বুলি কওঁ, যিটো বহনীয় উন্নয়ন ছাষ্টেইনেবল ডেভেলপমেণ্ট, ছাষ্টেইনেবল ডেভেলপমেণ্টে কিন্তু প্ৰকৃতি জগতৰ এই সকলো কথাৰ লগত সুৰ মিলাই চলাটোকে মানে বুজি
1: যায়। হয়, খুব সুন্দৰ কথাই কৈছে আপুনি, সেই ধন্যবাদ অধ্যাপক ভাগৱতী ডাঙৰীয়া, আপুনি আহিলে ৰাতিপুৱা এই কথাখিনি মই অৱগত কৰালে, আৰু জীৱনৰ সৈতে আপুনি গোটেইখিনি প্ৰকৃতি আৰু জীৱনৰ সম্পৰ্কটো ব্যাখ্যা কৰিছে, কোনো বৈজ্ঞানিক সেনেকুৱা ব্যাখ্যা যেন আমাৰ লগত নালাগিলে কথাটো, আৰু সুন্দৰভাৱে আমাৰ শ্ৰোতাই বুজিছে। আৰু তাৰপিছত আমাৰ অনুষ্ঠান সামৰিব লাগিব, আজিৰ এই অনুষ্ঠান আমাৰ এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী, সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: আৰু শ্ৰোতা, আমি অনুষ্ঠান সামৰিছোঁ, আজিলৈ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ অধ্যাপক ভাগৱতী ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ডিম্পুল বুঢ়াগোহাঁই, এই অনুষ্ঠান পোনপটীয়াকৈ তেখেতে আমাৰ ফেচবুক পেজত লাইভ কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ, জলি ভট্টাচাৰ্যক সুন্দৰ সুন্দৰ গীতসমূহ আমাক আগবঢ়াই দিছে, অনুষ্ঠান চলাত সহায় কৰিছে, আৰু আন এটি সুন্দৰ ছাৰে নদী নদ নদীৰ কথা কৈছে, সংৰক্ষণৰ কথা কৈছে, জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি নদী তেনেকুৱা ধৰণৰ বিষয়ৰ এটি গীতেৰে আজিৰ অনুষ্ঠানৰ পৰা মই সীমান্ত বাৰ্মাই বিদায় মাগিলোঁ। শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে আগবঢ়ালে সীমান্ত বাৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভা অধিৱেশনৰ আজি পঞ্চম তথা অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে। বিধেয়কখনক লৈ শাসক আৰু বিৰোধী উভয় পক্ষৰ বিধায়কসকলে সপক্ষে আৰু বিপক্ষে নিজৰ যুক্তি দাঙি ধৰিছে। শাসক পক্ষৰ ফালৰ পৰা পীযুষ হাজৰিকা আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখন ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে প্ৰয়োজনীয় বুলি আজি সদনত দাবী কৰে। আনহাতে বিৰোধীয়ে ইয়াক সংখ্যালঘুৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ আৰু বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। দিনা এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ হোৱা বিতৰ্কই অধিৱেশনৰ সামৰণি বিশেষ মাত্ৰা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে সামগ্ৰী মূল্য বৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে। বিধানসভাত ৰাজ্যপালে দিয়া ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ তথা হৰ্মুজ প্ৰণালী অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰী মূল্য বৃদ্ধি হোৱাৰ বিষয়টো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্য বৃদ্ধিৰ ৰোধ তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচন কৰাৰ দিশত দৃঢ়তাৰে কাম কৰি মিতব্যয়িতাৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্য বৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰী মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰী

0: বৃদ্ধি আগতীয়া ইংগিতও লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা 4 মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায় জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তৰকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰভাকৰ নাৱলেকৰক এই সমিতিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। সমিতিৰ সদস্য হিচাপে আছে প্ৰাক্তন IAS বিষয়া দুৰ্গা শংকৰ মিশ্ৰ, বালাজী শ্ৰীবাস্তৱ আৰু অৰ্থনীতিবিদ ডঃ শ্ৰমিকা ৰবি। আনহাতে গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবে সমিতিখনৰ সদস্য সচিব হিচাপে দায়িত্ব পালন কৰিব। জনগাঁথনি পৰিৱৰ্তনে সৃষ্টি কৰা ভাবুকিৰ বিষয়টো পৰ্যবেক্ষণ কৰাৰ লগতে এই অস্বাভাৱিক পৰিৱৰ্তন বিশ্লেষণ কৰি সমিতিখনে চৰকাৰক পৰিকল্পিত সময়োপযোগী সমাধানৰ প্ৰস্তাৱ দিব। উল্লেখযোগ্য যে 2025ৰ 15 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমিতিখনৰ কথা প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীৰ উল্লেখ থকা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্পও উপলব্ধ থাকিব। ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ বিশেষ সংস্থা ইউনেস্কোৰ বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীৰ পাণবজাৰস্থিত ডন বস্কো বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্ৰৰ কাৰ্যকৰী সঞ্চালক তথা ইউনেস্কো এছ'চিয়েচন গুৱাহাটীৰ সচিব প্ৰধান ডঃ অশ্বিনী শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলত চলি থকা ইয়াৰ কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে। অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ ডঃ ফাদাৰ এলেক্স মেথিউৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চুম্পী দেৱী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ। আগবঢ়াব অংশু ঝাই।
2: नमस्कार श्रोताओं, आप सुन रहे हैं परागमाला लाइव और मैं हूं आपकी अंशु झा। श्रोताओं, 27 मई एक ऐसा दिन जब हम याद करते हैं उस व्यक्ति को जिसने आजाद भारत को सिर्फ दिशा नहीं दी बल्कि एक नए भारत का सपना भी देखा। पंडित जवाहरलाल नेहरू, जिनकी सोच में विकास था, युवाओं के सपने थे और एक ऐसा भारत था जो आगे बढ़ना चाहता था। श्रोताओं, आज की ये प्रस्तुति उसी सपने, उसी उम्मीद और उसी भारत के नाम। श्रोताओं, एक देश सिर्फ नक्शे से नहीं बनता, उसे आगे बढ़ाते हैं उसके लोग, उनके सपने और उनका हौसला। अपने देश से जुड़ाव सिर्फ शब्दों में नहीं होता, वो दिल में महसूस होता है और यही एहसास हमें अपनी मिट्टी से जोड़कर रखता है।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিনিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ এখনি আলেখ্য।
1: লিপিৰ অৱধাৰণাৰ অতীত ভাষাৰ প্ৰবাহ। সমাজত বাক স্বাধীনতা আৰু পাৰিপাৰ্শ্বিকৰ সুতীক্ষ্ণ পৰ্যবেক্ষণেই ভাষাৰ প্ৰবাহক ন ন ৰূপ দিলে। মুখে মুখে বাগৰি অহা বহু কথাই নিজস্ব অৰ্থ বহন কৰি এক অনবদ্য ৰূপত ভাষাৰ মাজত স্থায়ী হৈ ৰ'ল।
2: কিছুমান বিশিষ্ট শব্দৰ লগত আমাৰ কিছুমান বিশেষ শব্দ বা ধাতুৰ সমষ্টিত শব্দ দুটাৰ গাইগুটীয়া অৰ্থতকৈ পৃথক অৰ্থ বহন কৰা, জতুৱা ঠাঁচো মুখে মুখে বাগৰি অহা কথাবোৰৰে এক অনবদ্য ৰূপ।
1: দৈনন্দিনতাৰ তিতা মিঠা, ভাল বেয়া, উচিত অনুচিত বিভিন্ন অভিজ্ঞতাই যেন ভাষাৰ অলংকাৰ স্বৰূপ, জতুৱা ঠাঁচৰ উৎস অথবা সংঘাতন। গতিকে মনত সাজ পেলোৱা কথাকো জতুৱা ঠাঁচে দিব পাৰে নতুন ব্যঞ্জনা।
3: এখন দেশত এক ৰজা

0: অ আ ক খ পঢ়িব নজনা এজনেও চকুৰে মনিব নোৱাৰা দানা ৰং নিজৰ কৰি ল'ব বিচাৰে। ভাল বেয়া, আশা নিৰাশা, সৌভাগ্য দুৰ্ভাগ্যৰ ৰঙো তেওঁলোকে চিনি পায়। মনৰ ভাৱ ক্ৰিয়াত সৃষ্টি হোৱা মুখৰ অভিব্যক্তিকো কপালখনি আঁকি যায়।
1: কেতিয়াবা নিৰাশাত ক'ব, কপালৰ ঘাম মাটিত পেলাইও কপাল মুকলি কৰিব পৰা নাই। আনহাতে ক্ষীণাশাত বন্ধা মনটোৱে প্ৰবোধ দিব, কপাল নাই বাবেই হয়তো কপাল চাইছো, কিজানি কপাল ফুলেই।

সাধাৰণ মানুহৰ সাধাৰণ জীৱনতো কত ৰকমৰ উত্থান পতন, কেতিয়াবা কিঞ্চিত প্ৰাপ্তিতেই ভুৱন ভুলোৱা হাঁহি দেহা ৰাই যায়, আকৌ এচুল ব্যথাতেই যেন কান্ধত কটাৰী চিলিম ছিগা আলাই আঁথনি। সমাজেই যেন সাধাৰণভাৱেৰেই ক'ব, আঁঠুৱাৰ তলৰ মহ হৈ মৰণত শৰণ দি উঠি পাৰ লাগিলেও কি হ'ব, অৱশেষত কঁকালেই ভাঙিব।

সময়ৰ দাবীত কাণ সমনীয়াৰ গা উঠিব, সমদলে প্ৰতিপক্ষক কাণ চুৱাই থব। এয়া চকু চৰহাই মন বন্ধাৰ মন সামৰাৰ ক্ষণ। বাঢ়নী মন পানীত পৰ, নহলে মৰণ শৰণ দি হলেও মুক্তিকামীয়ে বাট মুকলি কৰাটো আৱশ্যম ভাবি। এয়া সময়ৰ দাবী।

0: নপতা ফুকনৰ জয়দেউ কাকতিত আগচোতাল ভৰি পৰে। বগলী ভকতে টোপাইবোৰ মাৰি বুকুৰ কুটুম বুলি ক'লে,
1: গঢ়াৰ মঙহল সপোন এটাক জানো উধা মুধাকৈ সামৰি থব পাৰি।
0: বিন্যাস হেৰুৱা কথাবোৰক কিয় বাৰু থাপি থুপিহে ল'ব পাৰি।
1: বালিৰ বান পাহৰি মৰ্যা দিহে বিনা মেঘে অহা বজ্ৰপাতক ভেটিব পাৰি।

লহপুৱাকৈ বাঢ়ি অহা নতুনত্ববোৰৰ হাতত পুৰণিৰ প্ৰভাৱ বাৰুকৈ প্ৰতীয়মান। তথাপিও নতুনৰ খবৰত মন উঠি আহে। নতুনৰ ধাৰা প্ৰৱাহত কাৰোবাৰ ঐকান্তিক প্ৰয়াসত হাজাৰজনে প্ৰাণ পাই উঠে। সহস্ৰজনৰ চিন্তাত যেন নতুনেই পূৰ্ণতা দিব পাৰে, এজনৰ চিন্তাই সহস্ৰজনৰ বুকুত শিপাই পৰে। চকুৰ পচাৰতেই যেন কাণ বাগৰি কোনোবা হিয়াৰ আমঠু হৈ পৰে, হাত উজান দিলেই অসংখ্য নতুনৰ গা ধৰি উঠে।

0: ইমানবোৰে শ্ৰোতাসকলে জতুৱা ঠাঁচৰ সাঁচত শীৰ্ষক আলেখ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: सोशल मीडिया पोस्ट में श्री मोदी ने कहा कि वे भरपूर पानी पिएं और घर से बाहर निकलते समय अपने साथ पानी जरूर रखें। प्रधानमंत्री ने सभी से आग्रह किया कि जानवरों और पक्षियों के लिए घरों, बालकनी, छतों, दुकानों या दफ्तरों के बाहर पानी से भरा एक छोटा बर्तन जरूर रखें। प्रधानमंत्री ने लोगों से कहा कि इन मुश्किल दिनों में वे पूरी संवेदनशीलता और करुणा के साथ एक दूसरे का ख्याल रखें। मौसम विभाग ने उत्तर भारत के अनेक राज्यों में तेज गर्मी का अनुमान व्यक्त किया है और महाराष्ट्र के विदर्भ में भीषण गर्मी का रेड अलर्ट जारी किया है। विभाग ने आज महाराष्ट्र के अमरावती, वर्धा और चंद्रपुर जिलों के लिए लू का रेड अलर्ट जारी किया है। नागपुर, गढ़चिरौली और अकोला जिलों के लिए ऑरेंज अलर्ट जारी किया गया है। इस वर्ष मनाए जाने वाले अंतर्राष्ट्रीय योग दिवस का विषय है स्वस्थ वृद्धावस्था के लिए योग। आयुष राज्य मंत्री प्रताप राव जाधव ने आज खजुराहो में आयोजित योग महोत्सव अंतर्राष्ट्रीय योग दिवस के 25 दिन पहले आयोजित बैठक में भाग लेते हुए ये बात कही। उन्होंने कहा कि वृद्धावस्था में स्वस्थ रहने के लिए नियमित रूप से योग का अभ्यास अनिवार्य है। अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप व्हाइट हाउस में आज अपने कैबिनेट की बैठक करेंगे। पूर्व राष्ट्रीय खुफिया निदेशक तुलसी गबार्ड सहित कैबिनेट के सभी सदस्यों के इस बैठक में शामिल होने की संभावना है। व्हाइट हाउस के एक अधिकारी के अनुसार इस बैठक के दौरान राष्ट्रपति ट्रंप और उनके शीर्ष अधिकारी विदेशी और घरेलू दोनों ही मुद्दों पर चर्चा कर सकते हैं। ये बैठक ऐसे समय पर हो रही है जब ईरान ने अमेरिका पर संघर्ष विराम का उल्लंघन करने का आरोप लगाया है। घरेलू शेयर बाजार के संवेदी सूचकांक का सेंसेक्स 69 अंक बढ़कर 76,079 पर था। निफ्टी 50 27 अंक की वृद्धि के साथ 1,941 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आकाशवाणी गुवाहाटी दुपरियार बातरी हते मय भासुति चक्रवर्ती। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখনক লৈ আলোচনা অব্যাহত। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ 40 বছৰতকৈও অধিক বয়সৰ বীমাকৃত শ্ৰমিকৰ বাবে দেশজোৰা বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নকআউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাত অংশ লৈ শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে।
2: ইউনিফৰ্ম চিভিল কোড কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই। ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয়। মূলত বহুবিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ আৰু ভৰণ পোষণ এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা কোড নিয়ম আছে? ল'ৰা আৰু ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে? বাপেকৰ বা মাকৰ পিতৃ মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া? গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনত যুগান্তৰকাৰী সিদ্ধান্ত আজি অসমে ল'বলৈকে গৈ আছে। এই বিলখন গৃহীত হওক, তাৰ কাৰণে সকলো সদস্যক মই আহ্বান জনাইছো, অনুৰোধ জনাইছো।
1: শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়েও বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। আনহাতে বিৰোধীয়ে ইয়াক সংখ্যালঘুৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ আৰু বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। অন্তিম দিনা এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ হোৱা বিতৰ্কই অধিৱেশনৰ সামৰণিত বিশেষ মাত্ৰা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে। বিধানসভাত ৰাজ্যপালে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ তথা হৰ্মুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ আন ঠাইৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাটো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্যবৃদ্ধি তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে

সংকোচনৰ দিশত দৃঢ়তাৰে কাম কৰি এই ক্ষেত্ৰত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়া ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগা হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা 4 মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীত উল্লেখ থকা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্প উপলব্ধ থাকিব। বিদ্যালয়সমূহে পঞ্জীয়ন পৰ্টেলত গৈ ধন পৰিশোধ কৰাৰ পাছত ফৰ্ম 50 ডাউনলোড কৰিব লাগিব। উল্লেখযোগ্য যে সময়সীমা উকলাৰ পূৰ্বে আগতে বাদ পৰা ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহে প্ৰয়োজন সাপেক্ষে নতুনকৈ পৰ্টেলত যোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা 5 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। 16 অসম বিধানসভাৰ অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কালি সদনত দিয়া ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে গোৱালপাৰা, বজালী আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু 11খনৰ নিৰ্মাণ কাৰ্য চলি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদি অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু ব্যৱস্থাপনাৰ লক্ষ্যৰে কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে 40 বছৰতকৈ অধিক বয়সৰ বীমাকৃত শ্ৰমিকৰ বাবে দেশজোৰা বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। নতুন শ্ৰম সংহিতাৰ কল্যাণমূলক নিৰ্দেশনাৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে যোগ্য বীমাকৃত শ্ৰমিকে সম্পূৰ্ণ বিনামূলীয়াকৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাব পাৰিব। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলত এই সেৱা ইতিমধ্যে উপলব্ধ হৈছে। বীমাকৃত শ্ৰমিকসকলে গুৱাহাটীৰ বেলতলাৰ ESIC চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল তথা বা তিনিচুকীয়াৰ ESIC চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰোৱাব পাৰিব। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কটন এলামনাই ভৱনত প্ৰাক্তন কটনিয়ান সতীৰ্থবৃন্দৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিব দেৱজিৎ শইকীয়া আৰু 90 বছৰ ঊৰ্ধৰ কেইবাগৰাকীও প্ৰাক্তন কটনিয়ানক সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, শিক্ষাবিদ, সাহিত্যিক ডঃ অমৰজ্যোতি চৌধুৰীয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে প্ৰাক্তন কটনিয়ানসকলে সংগীত পৰিৱেশন কৰিব। ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ বিশেষ সংস্থা ইউনেস্কোৰ বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীৰ পাণবজাৰত থকা ডনবস্ক বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্ৰৰ কাৰ্যকৰী সঞ্চালক তথা ইউনেস্কো এছ'চিয়েচন গুৱাহাটীৰ সচিব প্ৰধান ডঃ অশ্বিনী শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলত চলি থকা ইয়াৰ কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে। অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ ডঃ ফাদাৰ এলেক্স মেথিউৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলো উপস্থিত আছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰত চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাংগালোৰে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্যক অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই 162 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰাহুল টেভাটিয়াই সৰ্বাধিক 68 ৰাণ কৰে। বেংগালুৰুৰ হৈ জেকব

0: ফিয়ে সৰ্বাধিক তিনিটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 254 ৰাণ কৰে। দলটোৰ হৈ ৰজত পাটিদাৰে মাত্ৰ 33টা বলত 93 ৰাণ কৰি আউট নোহোৱাকৈ ৰয়। বিৰাট কোহলি আৰু কৃণাল পাণ্ডিয়াই 43 ৰাণকৈ অৰিহণা যোগায়। গুজৰাটৰ হৈ কাগিছো ৰাবাদা আৰু জেছন হলডাৰে দুটাকৈ উইকেট লাভ কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত কৰা হয়। আজি মোহালী নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব। আজিৰ খেলখনত বিজয় দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায়ৰ জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাৱকৰ নাৱলিকৰৰ এই সমিতিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিধানসভাত উমৈহতীয়া দেৱানিবিধি সম্পৰ্কীয় বিধেয়কখনক লৈ আলোচনা অব্যাহত। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ 40 বছৰতকৈ অধিক বয়সৰ বীমাকৃত শ্ৰমিকৰ বাবে দেশজোৰা বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ IPLৰ ফাইনেলৰ প্ৰৱেশ। আজিৰ প্ৰথম নক আউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো গানে কিয়ানে ছবিখনৰ পৰা মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবলৈ আমালৈ অনুৰোধ কৰিছিল মধুকুচিৰ পৰা জুৰি, বাবলু, মিতু, অনামিকা, পৰী আৰু কল্পনায়।

গানে কিয়ানে ছবিখনৰ পৰা মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ শুনাবলৈ লৈছোঁ হাজুৰ মুকুল, ৰীমা, নাজমিন, ছবিনা আৰু দীপকৰ অনুৰোধৰ এটি গীত পৰিণীতা ছবিখনৰ পৰা।

পৰিণীতা ছবিখনৰ পৰা শ্ৰেয়া ঘোষাল আৰু সোনু নিগমৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ডাক ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু শাশ্বতী ফুকনৰ কণ্ঠৰ এই গীতটি। গীতটি শুনাবলৈ আমালৈ অনুৰোধ কৰিছিল বংশৰৰ পৰা জিতু, মৃন্ময়, সোণালী, ৰূপক আৰু দীপামণিয়ে।

0: ডাক ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু শাশ্বতী ফুকনৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ কল্পতৰু অনুষ্ঠান ইমানতে সামৰিছোঁ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বুলনি।
1: আইদেউৰ বুলনিৰ সমুশ্ৰোতাকে প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতা আইদেউসকল, বিভিন্ন সময়ত বিষৰ সমস্যাত আমি আক্ৰান্ত হওঁ। কেতিয়াবা যদি হাতৰ বিষ, কেতিয়াবা আকৌ আঁঠুৰ বিষ, কেতিয়াবা যদি কঁকালৰ, কেতিয়াবা আকৌ পিঠিৰ। বিষৰ বিভিন্ন চিকিৎসাৰ কথা কওঁতে বা চিকিৎসকৰ কাষ চপাৰ সময়তে আমাৰ মনত কেতিয়াবা হয়তো এটা আমি ভয় কঢ়িয়াই লৈ যাওঁ। কিন্তু এই বিষৰ সমস্যা হ'লেনো আমি কেনেধৰণৰ চিকিৎসা গ্ৰহণ কৰিব লাগিব বা কিদৰে এই বিষৰ সৈতে আমি মোকাবিলা কৰিব লাগিব, আজি এনেধৰণৰ বিভিন্ন কথা পাতিবলৈ আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ ইণ্টাৰভেনশ্যনেল পেইন স্পেচিয়েলিষ্ট ডক্টৰ কল্পজিৎ দত্তক। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
2: ধন্যবাদ।
1: আমাৰ এইটো যিহেতু মহিলাৰ অনুষ্ঠান, গতিকে মহিলাৰ বিষৰ সমস্যাটো আমি বেছিকৈ গুৰুত্ব দিম, যদিও সামগ্ৰিকভাৱে বিষৰ কথাই আজি অনুষ্ঠানত আলোচনা কৰোঁ। মোৰ প্ৰথম প্ৰশ্নটো হৈছে, বিষৰ প্ৰকাৰ বা ধৰণ আমি কিদৰে পৃথক কৰিব পাৰোঁ?
2: বিষটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আজিকালি বিষটো এটা বেমাৰ বুলিও কনচিডাৰ কৰা হৈছে। বিষটো আমি মেডিকেলি ব্ৰডলি আমি দুটা ভাগত ভাগ কৰোঁ। এটা আমি একিউট পেইন বুলি কওঁ আৰু আনটো ক্ৰনিক পেইন। একিউট পেইন বা খন্তেকীয়া বিষ, যিটো খন্তেকীয়া বিষ সেইটোক কোৱা হয়, যিটো বিষ সাধাৰণতে আমাৰ কম দিনৰ ভিতৰত, আমাৰ মেডিকেলি কোৱা হয় যে লেছ দেন 3 মান্থছ, মানে 3 মাহৰ ভিতৰত যিটো বিষ উপশম হয়, ভাল হৈ যায়, সেইটোক আমি একিউট পেইন বুলি কোৱা হয়। একিউট পেইনৰ উদাহৰণস্বৰূপ আপোনাৰ ক'ৰবাত অলপমান দুখ পালোঁ, আমি অপাৰেশ্যন হ'ল, অপাৰেশ্যনৰ পিছত যিটো পেইন হয়, কিবা এক্সিডেণ্ট বা কাটাৰ কাৰণে যিটো পেইন হয়, বা কিবা এটা ইনফেকশ্যন হৈছে, আমি এণ্টিবায়'টিক খালোঁ বা পেইন কিলাৰ টেবলেট খালোঁ, যিটো ঠিক হৈ যায়। তো সাধাৰণতে এইটো বিষ 3 মাহতকৈ বেছি দিনলৈকে নাথাকে। 10 দিন বা দুসপ্তাহমানৰ ভিতৰতে এইটো পেইন ঠিক হৈ যোৱা যায়। কিন্তু কেতিয়াবা কিছুমান পেইন এনেকুৱা হয় যিবিলাক আপোনাৰ 3 মাহতকৈও বেছি দীৰ্ঘদিন ধৰি ভুগি থাকে বা কেতিয়াবা বছৰ ভুগি থাকে। তো এই ধৰণৰ পেইনবিলাকক কোৱা হয় ক্ৰনিক পেইন। আৰু একিউট পেইনতকৈ ক্ৰনিক পেইনটো আমি বেছি গুৰুত্ব দিব লাগে, কাৰণ ক্ৰনিক পেইন ভুগি থাকিলে সেই ৰোগীজন সেই বেমাৰটোৰ ওপৰত এটা ডিপেণ্ডেঞ্চি আহি যায় বা ক্ৰনিক পেইনটো মেনেজ কৰাটো অলপমান ডিফিকাল্ট হৈ যায়। ইয়াৰ কিছুমান মেকানিজম আছে, সেইখিনি আমি ইমান ডিটেইলছত নকওঁ। মূলতঃ পেইনটো আমি ব্ৰডলি দুটা ভাগত ভাগ কৰোঁ, একিউট এণ্ড ক্ৰনিক পেইন।
1: হয়, এতিয়া প্ৰথম অৱস্থাত আমাৰ যেতিয়া বিষৰ সমস্যা আৰম্ভ হ'ব, আমি কিদৰে চিকিৎসা গ্ৰহণ কৰিম, তাৎক্ষণিকভাৱে আমি কি কৰিব লাগিব?
2: আমি যেতিয়াই কিবা বিষত ভুগোঁ, আমাৰ কিছুমান ঘৰুৱা যিটো আমাৰ ব্যৱস্থা আছে, আমি আগৰ পৰা যিধৰণে কৰোঁ, আমি গৰম পানী বা ঠাণ্ডা পানী সেক দিওঁ, বিষৰ মলম সানোঁ, এইখিনি সকলোৱে ঘৰত কৰিব পাৰে বা অলপমান ৰেষ্ট কৰা যায়। কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিষটো হোৱাৰ লগে লগে

0: আমি এইটো ভাবিব লাগিব যে বিষটো কি কাৰণে হৈছে, কিবা
1: হয়
0: ভিতৰত ইনফেকশ্যন আছে বা বিষৰ লগত অন্যান্য কিছুমান চিম্পটমছ যেনেকৈ জ্বৰ ইত্যাদি থাকিব পাৰে, ক'ৰবাত চুৱেলিং হ'ব পাৰে, সেইখিনি কাৰণে এজন চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি দৰকাৰী। বিষ বুলি ক'লে পোনপ্ৰথমেই গৈ পেলাই আমি কোনো মেডিকেল ষ্ট'ৰৰ পৰা ঔষধ লৈ পেলাই সেৱন কৰাটো কেতিয়াবা ক্ষতিকাৰকো হ'ব পাৰে,
1: যিটো
0: গতিকে
1: সাধাৰণতে দেখা যায়।
0: দেখা যায়
1: বিষ এটা হ'লে আমি
0: হয়
1: ফাৰ্মাচী এখনৰ পৰা গৈ এটা পেইন কিলাৰ কিনি আনি খাই দিওঁ।
0: নিশ্চয়। আৰু আমি বহুত পেচেণ্ট আমি যেতিয়া চাওঁ তেতিয়া তেওঁলোকেও আমাক বিচাৰে যে আমাক এটা ইনজেকশ্যন দি দিয়ক, বা তেওঁলোকে আনকি ডক্টৰ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈও ফাৰ্মাচিষ্টৰ যোগেদি তেওঁলোকে পেইন কিলাৰ ইনজেকশ্যন লয়, বিষটো ভাল পায় আৰু সেইটো এটা তেওঁলোকৰ নিয়মীয়া এটা ৰুটিনত পৰিণত হৈ যায়। কিন্তু তাৰ বহুত কিছুমান মানে ছাইড ইফেক্টছ হ'ব পাৰে। মই এটাই কথা ক'ম, কোনোবা ৰোগী যদি বিষত ভুগিছে তেওঁলোকে যিকোনো উপায়েৰে চৰকাৰী হস্পিটেলত হওক বা প্ৰাইভেট হস্পিটেলত হওক চিকিৎসকৰ এটা পৰামৰ্শ লোৱাটো উচিত, কাৰণ সেই বিষটো সামান্য বিষ নহৈ পেলাই অন্যান্য হয়তো ছিৰিয়াছ বেমাৰৰো লক্ষণ হ'ব পাৰে।
1: আমি বিষৰ সমস্যা হ'লে আচলতে চিকিৎসকৰ কাষ চাপিব লাগিব,
0: হয়,
1: কিন্তু হয়তো খন্তেকীয়া বিষত আমি অলপমান চিকিৎসাতে আমাৰ ভাল হৈ যাব পাৰে, কিন্তু পুৰণি বিষৰ ক্ষেত্ৰত আমাৰ চিকিৎসাটো অকণমান দীঘলীয়া হ'ব।
0: নিশ্চয়।
1: চিকিৎসাৰ ক্ষেত্ৰলৈ আহিছোঁ, কেনেকুৱা ধৰণৰ চিকিৎসা গ্ৰহণ কৰিব
0: হয়?
1: লাগিব?
0: পুৰণি যিটো বিষ থাকে, যিটো আমি ক্ৰনিক পেইন বুলি কওঁ, ক্ৰনিক পেইনৰ বহুত ধৰণৰ উদাহৰণ আছে। এতিয়া ধৰি লওক আমি যদি কমন উদাহৰণৰ কথা কওঁ, যেনেকৈ আমাৰ আৰ্থ্ৰাইটিছ পেইন, জইণ্ট পেইন যিবিলাক হয়, কঁকালৰ বিষ বা স্পণ্ডাইলছিছ, চাৰ্ভাইকেল স্পণ্ডাইলছিছ, এনেকুৱা ধৰণৰ কিছুমান বিষ যোনে বহুত দিন ধৰি ভুগি থাকে, এই ধৰণৰ বিষত আমি ফাৰ্ষ্ট অফ অল আমি ডায়েগনোজ কৰিব লাগিব যে হৈ কি আছে তেওঁৰ। যদি আৰ্থ্ৰাইটিছ হৈছে কোনটো ধৰণৰ আৰ্থ্ৰাইটিছ, তো সেইজন এজন চিকিৎসকে সেইখিনি ফাৰ্ষ্টতে তেওঁ ডায়েগনচিছটো কৰিব। ডায়েগনচিছ কৰাৰ পিছত সেই বেমাৰৰ পাৰ্টিকুলাৰ যি ঔষধ হয় তেওঁৰ বয়স অনুসাৰে বা তেওঁৰ লিভাৰ কিডনি চিষ্টেমবিলাক চাই মেলি তেওঁক ঔষধ আমি দিওঁ। আৰু লগতে কিছুমান লাইফষ্টাইল চেঞ্জেছ, কিছুমান ব্যায়াম বা আমাৰ ডায়েটৰ কথা আহি পৰে, সেইবিলাক আমি সেৱন কৰিব দিওঁ, বা সেইখিনি লোৱাৰ পিছত তেওঁ ৰোগীজন জেনেৰেলি সুস্থ হৈ পৰে। কিন্তু কেতিয়াবা যদি সুস্থ নহয় তেতিয়া আমি কি কৰিম? তেতিয়া আমাৰ আগৰ যিটো ধাৰণা আছিলে যে এতিয়াতো আৰু ঔষধ খাই পেলাইও ভাল পোৱা নাই, হয়তো বিষত ভুগি থাকিব লাগিব নহ'লে অপাৰেশ্যন কৰিব লাগিব, কিন্তু এতিয়া আমাৰ তাৰ মাজতো এটা মানে চিকিৎসা পদ্ধতি আহি পৰিছে যিটোক আমি ইণ্টাৰভেনশ্যনেল পেইন বুলি কওঁ। ইণ্টাৰভেনশ্যনেল পেইন এনেকুৱা এটা বিভাগ মেডিচিনৰ যিটোৰ জৰিয়তে আমি কিছুমান সূক্ষ্ম ইনজেকশ্যন বা নন অপাৰেটিভ কিছুমান প্ৰচিজিয়াৰ, নাৰ্ভ ব্লক কৰা বুলি কওঁ বা অন্যান্য ধৰণৰ কিছুমান এনেকুৱা ইনজেকশ্যন টেকনিক থাকে যিটোৰ জৰিয়তে আমি সেই বেমাৰ উৎপত্তি হোৱা ঠাইত আমি কিছুমান ইনজেকশ্যন প্ৰয়োগ কৰোঁ বা নাৰ্ভ ব্লক কৰোঁ, যাৰ যোগেদি বিষটো সম্পূৰ্ণৰূপে নিৰাময় হয়। আৰু এই ইণ্টাৰভেনশ্যনেল পেইন মেনেজমেণ্টটো আজিকালি বহুত প্ৰযোজ্য হৈ গৈছে মেডিকেল ফিল্ডত, কাৰণ এই চিকিৎসা পদ্ধতিৰ জৰিয়তে এজন ৰোগী অতি সোনকালে বিষৰ পৰা নিৰাময় পাব পাৰে, তেখেতক হস্পিটেলত ভৰ্তি হোৱাৰ কোনো প্ৰয়োজন নহয় আৰু তেওঁৰ খৰচ ইত্যাদিও বহুত কম হয়। গতিকে ক্ৰনিক পেইনৰ ক্ষেত্ৰত যেতিয়া আমাৰ এজন ৰোগী ঔষধ সেৱন কৰি পেলাই ভাল নাপায় বা ব্যায়াম কৰি ভাল নাপায়, তেতিয়া আমি ইণ্টাৰভেনশ্যনছ কিছুমান আমি কৰোঁ। এইবিলাক আল্ট্ৰাচাউণ্ড বা এক্সৰে গাইডেড হয়, গতিকে বহুত ছেফ প্ৰচিজিয়াৰ হয়।
1: আৰু কিমান দীঘলীয়া হয়
0: এইবিলাক? ডে কেয়াৰ প্ৰচিজিয়াৰ বুলি কয়। ফৰ এক্সাম্পল, কাৰোবাৰ শ্লিপ ডিস্কৰ প্ৰব্লেম হৈ আছে, শ্লিপ ডিস্ক হ'লে আমি কিছুমান পাৰ্টিকুলাৰ নাৰ্ভ আমাৰ কঁকালত চেপা খাই থাকে, আমি MRI চাওঁ, MRI চাই পেলাই আমি সেই পাৰ্টিকুলাৰ লেভেলটো আমি ডিটেক্ট কৰোঁ, তাৰপিছত আমি এক্সৰে মেচিনৰ গাইডেঞ্চত আমি ইনজেকশ্যন দিওঁ সেই পাৰ্টিকুলাৰ নাৰ্ভ যিটো নাৰ্ভ চেপা খাই আছে সেইটো খুলিবৰ কাৰণে। আচলতে প্ৰচিজিয়াৰ লৈ পেলাই ডিপেণ্ড কৰে, জেনেৰেলি 15 মিনিটৰ পৰা 1 ঘণ্টালৈকে কিছুমান প্ৰচিজিয়াৰ থাকে, তাতে কোনো ধৰণৰ কাটা কুটা বা চিলাই প্ৰয়োগ কৰা নহয়, গতিকে ৰোগীজনক আমি ভৰ্তিও নকৰোঁ, খালি ডে কেয়াৰ আমি 1 ঘণ্টা বা 1.5 ঘণ্টামান আমি অবজাৰ্ভেশ্যনত ৰাখোঁ, তাৰপিছত পেচেণ্টজন যিধৰণে খোজকাঢ়ি গৈছে সেইধৰণে তেওঁ খোজকাঢ়ি ঘৰ আহিব পাৰে বিষমুক্ত হৈ।
1: বয়সৰ কিবা কথা থাকে নেকি?
0: নাই, বয়স আপোনাৰ বাচ্চাৰ পৰা বুঢ়া বয়সলৈকে সকলো মানুহৰে পেইন হ'ব পাৰে। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটো যে এই ইণ্টাৰভেনশ্যনেল পেইন প্ৰচিজিয়াৰবিলাক বহুত ছেফলি আমি কৰিব পাৰোঁ। যেনেকৈ কিছুমান ৰোগীৰ, বয়সীয়া ৰোগীৰ ক্ষেত্ৰত হাৰ্টৰ বেমাৰ থাকিলে আমি কিছুমান অস্ত্ৰোপচাৰ কৰাটো আমাৰ কাৰণে জটিল হৈ পৰে, বা এনাস্থেছিয়া দিয়াটো এটা বহুত চিন্তনীয় বিষয় হৈ পৰে, বা কিডনিৰ বেমাৰ থাকিলে আমি কিছুমান অপাৰেশ্যন কৰাটো ৰিস্কি হৈ পৰে। তো এইখিনি প্ৰচিজিয়াৰ কৰাৰ কাৰণে সেইফালৰ পৰা আমি বহুতখিনি ছেফলি কৰিব পাৰোঁ, যিহেতু আমি ইয়াত ৰোগীজনক বেহুচ কৰিব নালাগে বা আমি কোনো মেজৰ ব্লিডিং বা এনেকুৱা ধৰণৰ কোনো ইছ্যুজ নহয়, আমি জাষ্ট পাৰ্টিকুলাৰ সেই যিটো নাৰ্ভৰ তেওঁ পেইনটো হৈ আছে সেই নাৰ্ভটো আমি ইনজেকশ্যনৰ জৰিয়তে ব্লক কৰোঁ, বা ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এবলেশ্যন বুলি থাকে তেনেকুৱা ধৰণৰ প্ৰচিজিয়াৰ আমি কৰোঁ।
1: এতিয়া মহিলাৰ বিষৰ সমস্যালৈ আহিছোঁ, কাৰণ আমাৰ দেখা যায় যে মহিলাসকলৰ বিশেষভাৱে।

0: কঁকালৰ বিষ এটা দেখা যায়, আৰু তাৰোপৰি ভৰিৰ তলুৱাৰ বিষ বা গুৰুহাৰ বিষ, এনেকুৱা ধৰণৰ সমস্যা মহিলাগৰাকীয়ে ভোগ কৰিছে, তেওঁ কেনেকুৱা ধৰণৰ চিকিৎসা ল'ব বা কিবা সাৱধানতা তেওঁলোকে গ্ৰহণ কৰা উচিত নেকি?
1: মহিলাৰ ক্ষেত্ৰত আমাৰ যিবিলাক বিষ হয় সেই বিষবিলাক আমি বহুত ধৰণত ভাগ কৰিব পাৰোঁ। এটাটো যে মহিলাৰ ক্ষেত্ৰত গাইনিকলজিকেল এটা পেইন থাকে, গাইনিকলজিকেল পেইনটো ট'টেলি এটা ছেপাৰেট বিষয় হয়, তেওঁৰ মাহেকীয়াৰ লগত ৰিলেটেড হয়, কেতিয়াবা মাহেকীয়াৰ সময়ত পেইন হয়। মই প্ৰথমতে গাইনিকলজিকেল পেইনৰ কথাখিনি কৈ লৈছোঁ, বা কেতিয়াবা কিছুমানৰ ইউটেৰাছত কিবা প্ৰব্লেম থাকিলে পেইন হয়। এতিয়া সেইটোৰো এটা থাকে যে মাহেকীয়া সময়ত যিটো বিষ হয় সেইটো দুটা ধৰণৰ হয়। এটা হ'ল যে আমাৰ মেডিকেল ভাষাত কোৱা হয় প্ৰাইমেৰী ডিছমেনৰিয়া, মানে তেওঁৰ বিষটো হৈছে কিন্তু তাত কোনো ধৰণৰ বেমাৰ বা পেথলজি তেওঁৰ নাই। আৰু এটা হৈছে যে কিবা এটা বেমাৰ হোৱাৰ কাৰণে, ইউটেৰাছত কিবা এটা টিউমাৰ হৈছে, কিবা চিষ্ট হৈছে, সেইটোৰ কাৰণে তেওঁৰ প্ৰব্লেমটো হৈ আছে। যেতিয়া আমি প্ৰিলিমিনেৰী এক্সামিনেশ্যন কৰিম বা ৰুটিন এটা এক্সামিনেশ্যন কৰিলোঁ বা এখন আল্ট্ৰাচাউণ্ড কৰিলোঁ, তেতিয়া তাত ধৰা পৰিব যে তেওঁৰ বিষটো কিহৰ কাৰণে হৈ আছে। কমন প্ৰব্লেমটো হ'ল প্ৰাইমেৰী ডিছমেনৰিয়া, যিটো মেনষ্ট্ৰুৱেল চাইকেল ষ্টাৰ্ট হোৱাৰ পিছতেই সেই পেইনটো ষ্টাৰ্ট হয়, আৰু সেইটো সেই পিৰিয়ডছৰ দুদিন থাকে, তাৰপিছত পেইনটো
0: ভাল হৈ যায়।
1: আৰু কিছুমান পেথলজি বা কিবা বেমাৰজনিত কাৰণতো কেতিয়াবা বিষ হয়, তো সেইটো আমি ডিটেক্ট কৰিব লাগিব। আৰু যদি কিবা টিউমাৰ হওক বা কিবা চিষ্ট আছে, তো তাৰ অস্ত্ৰোপচাৰ কৰাৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি কেতিয়াবা কিছুমান ইনফেকশ্যনৰ কাৰণে হয়, পেলভিক ইনফ্লেমেটৰী ডিজিজ বুলি কোৱা হয়, বা ইউৰিনেৰী ইনফেকশ্যনৰ কাৰণেও পেইন হ'ব পাৰে। তো গতিকে সেইটো এটা এটা বেলেগ ধৰণৰ। তাৰ উপৰি কিছুমান হৰ্মনেল কজেছ থাকে মাইকী মানুহৰ ক্ষেত্ৰত, যেতিয়া মাইকী মানুহৰ মেনষ্ট্ৰুৱেল চাইকেল বন্ধ হৈ যায়, সেইটো সময়ত হৰ্মনেল ডিপ্লিশ্যন হোৱাৰ কাৰণে বোনছবিলাক অলপমান কমজুৰি হৈ যায়, গতিকে মাইকী মানুহৰ ক্ষেত্ৰত অতি সোনকালে আৰ্থ্ৰাইটিছৰ প্ৰব্লেমছ দেখা পোৱা যায়। তো এতিয়া এইবিলাকৰ প্ৰতিকাৰো ঠিক সেইধৰণে আমি ল'ব লাগিব। সেইটো ক্ষেত্ৰত আমাৰ ট্ৰিটমেণ্টৰ কথা যদি আমি আহোঁ, ট্ৰিটমেণ্টৰ কাৰণে আমাৰ কেলছিয়াম, ভিটামিনছ, সেইবিলাক আমি নিউট্ৰিশ্যনত আমাৰ থাকিব লাগিব। পেইনটো যদি বেছি হয় তেতিয়াহ'লে আমি তাৰ কাৰণে কিছুমান ঔষধ সেৱন কৰিব দিওঁ। লাইফষ্টাইল চেঞ্জেছ আমি কিছুমান ক্ষেত্ৰত, মই যেনেকৈ ধৰি লওক তলত বহি বেছিকৈ কাম নকৰিব বা বেছি গধুৰ বস্তু ডাঙা মেলা নকৰে, যাতে দৈনন্দিন ব্যায়াম কৰে 30-40 মিনিটছ, এই ধৰণৰ কথা। আৰু আপুনি যিটো অলপ আগত উল্লেখ কৰিলে যে কঁকালৰ বিষ আৰু
0: ভৰিৰ তলুৱাৰ বিষ,
1: কঁকালৰ বিষটো অকল মাইকী মানুহৰ ক্ষেত্ৰত বুলি নহয়, মতা মানুহৰ ক্ষেত্ৰতো দেখা পোৱা যায়। আৰু দৈনন্দিন আমাৰ কাম কাজ কৰি থাকোঁতে এটা মাছল পেইন হয়, সেইটো এটা বেলেগ বিষয়। সেইটো কাৰণে আমি নিজকে এক্টিভ কৰি ৰাখিব লাগে, ব্যায়াম কৰিব লাগে, আমাৰ ডায়েট ঠিক কৰি ৰাখিব লাগে, মানে নিজকে ভালকৈ হাইড্ৰেট কৰি ৰাখিব লাগে। আৰু যদি কেনেবাকৈ আমাৰ স্পাইন ৰিলেটেড বা ডিস্ক ৰিলেটেড পেইন হয়, আমি ফাৰ্ষ্টতে ডায়েগনোজ কৰিব লাগিব যে এইটো কি কাৰণে হৈ আছে, আৰু তাৰ সঠিক ট্ৰিটমেণ্ট আমি ইণ্টাৰভেনশ্যনছ কিছুমান কৰোঁ, কিছুমান ইনজেকশ্যনছ প্ৰয়োগ কৰোঁ, আৰু নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ দিওঁ। ভৰি তলুৱা বিষ হয় আপোনাৰ এইটো প্লেণ্টাৰ ফেচাইটিছ বুলি কয়, য'ত বেছিকৈ থিয় হৈ কাম কৰি থকা মানুহ বা খালী ভৰিৰে থিয় হৈ থকা মানুহৰ ক্ষেত্ৰত বেছি হয়। তাৰ ক্ষেত্ৰতো আমি প্ৰথমতে কিছুমান গৰম ঠাণ্ডা পানী সেক দিব কৰোঁ, মলম সানিব দিওঁ, আৰু আমি ঔষধ সেৱন কৰিব দিওঁ, লগতে কেলছিয়াম, ভিটামিন ইত্যাদি খাবলৈ দিয়া হয়। আৰু তেওঁক আমি এডভাইচ কৰোঁ যাতে আপুনি খালী ভৰিৰে বহুত বেছি থিয় হৈ কাম নকৰে, অলপ মাজত যাতে ৰেষ্ট লয়, আৰু জোতা বা চেণ্ডেল যি পিন্ধে সেইটো যাতে অতি নৰম হয়। এইখিনি কৰি পেলাই যদি তেওঁ উপশম নাপায়, তেতিয়াহ'লে সেই পেইন হৈ থকা গেৰুৱাৰ যিখিনি পাৰ্টিকুলাৰ এৰিয়া, তাত আমি কিছুমান ইনজেকশ্যন প্ৰয়োগ কৰোঁ। আজিকালি বিভিন্ন ধৰণৰ উন্নত মানৰ কিছুমান চিকিৎসা পদ্ধতি ওলাইছে, য'ত আমি PRP ট্ৰিটমেণ্ট বুলি কোৱা হয়, যিটো তেখেতৰে মানে ব্লাডৰ পৰা আমি এটা কম্পনেণ্ট এক্সট্ৰেক্ট কৰি পেলাই আমি ইনজেক্ট কৰোঁ, আৰু তেনেকৈ এই বিষটো সম্পূৰ্ণ ভাল হৈ যায়।
0: এই চিকিৎসা প্ৰক্ৰিয়া কিমান দীঘলীয়া হয়?
1: চিকিৎসা প্ৰক্ৰিয়া মই যেনেকৈ আগতে ক'লোঁ যে আমাৰ এই চিকিৎসাবিলাক সাধাৰণতে বৰ বেছি দীঘলীয়া নহয়, অস্ত্ৰোপচাৰ যিহেতু নহয়, ইনজেকশ্যন হয়, খুব বেছি 15 মিনিটৰ পৰা 20 মিনিট বা কেতিয়াবা 45 মিনিট, ইমানখিনি সময়ৰ ভিতৰতে হয়। টেক কেয়াৰ প্ৰচিজিয়ৰ হয়, এইবিলাকৰ কাৰণে কেতিয়াও আমি ভৰ্তি কৰিব নালাগে। ইনজেকশ্যনটো দি আমি আধা ঘণ্টা 1 ঘণ্টা অবজৰ্ভ কৰোঁ, কেতিয়াবা অলপ গা চা বেয়া লাগিব পাৰে বা বমি ভাৱ আহিব পাৰে, সেইটো কাৰণে 1 ঘণ্টামান চাফিচিয়েণ্ট হয় অবজৰ্ভ কৰাৰ পিছত, তাৰপিছত আমি ৰোগীজনক যাব দিব পাৰোঁ।
0: আৰু ধৰক কম বয়সীয়া মহিলাৰ ক্ষেত্ৰত বা মই পুৰুষৰ কথাও কৈছোঁ, ট্ৰিটমেণ্টটো অলপমান বেলেগ হয়তো হ'ব পাৰে, কিন্তু যদি বয়স বেছি হয়, ধৰক মানুহজনৰ 70 বছৰ ওপৰ হৈছে বা 80ৰ ঊৰ্ধৰ হৈছে, তেতিয়াহ'লে চিকিৎসা ব্যৱস্থা কেনেকুৱা হয়?
1: সেইটো ক্ষেত্ৰত আমাৰ কিছুমান পাৰ্থক্য আহে। কম বয়সীয়া বুলি ক'লে আমি একেবাৰে সৰু মানে বাচ্চাবিলাকৰ যিটো প্ৰব্লেমছ হয় সেইটো এটা বেলেগ ধৰণৰ প্ৰব্লেমছ। কেতিয়াবা আমাৰ সাধাৰণতে 15 বছৰ তলৰ ল'ৰা ছোৱালীবিলাকৰ কিছুমান বহুত কমন প্ৰব্লেমছ দেখা পোৱা যায়, ভৰিবিলাক বিষাই থাকে, কুটকুটাই থাকে, কেতিয়াবা সেইটো এটা নৰ্মেল ফেনোমিনন, গ্ৰ'থ পেইন বুলি কোৱা হয়। বিষ হ'লে যে কিবা এটা ট্ৰিটমেণ্ট কৰিবই লাগিব তেনেকুৱাও নহয়, তেনেকুৱা ক্ষেত্ৰত আমি অলপমান কাউন্সেলিং কৰোঁ যে এইটো এটা নৰ্মেল পেইন হয়, এইটো

0: বয়সত হয়, তাৰপিছত এইটো পেইন ঠিক হৈ যায়। আৰু তাৰ কাৰণে আমি অলপমান ছাপ্লিমেণ্ট ভিটামিনছ খাব কওঁ, অলপমান কেলছিয়াম ভিটামিন আৰু ব্যায়াম চিয়াম কৰিব দিওঁ, আৰু বহুত অতি বিষ হ'লে আমি বিষৰ কাৰণে আমি ঔষধ দি দিওঁ। আৰু যদি আমাৰ অলপমান ছাছপেক্ট হয় যে লগত নাই কিবা বেমাৰ, হয়তো ছেকেণ্ডেৰীলি কিবা বেমাৰ থাকিব পাৰে, তো তাৰ উপযুক্ত আমি পৰীক্ষা নিৰীক্ষা কৰোঁ আৰু তাৰ আমি ট্ৰিটমেণ্টখিনি কৰোঁ। আৰু যিখিনি আপুনি ক'লে 70-80 বছৰ বয়সৰ ঊৰ্ধৰ ওপৰৰ মানুহৰ যিখিনি পেইন, সেইখিনি ক্ষেত্ৰত আমি আৰু অলপমান কেয়াৰফুল হ'ব লাগে, কাৰণ তেনেকুৱা মানুহবিলাকৰ লগত সদায় এছ'চিয়েটেড কিছুমান বেমাৰ থাকে, কাৰোবাৰ প্ৰেছাৰ থাকিব, চুগাৰ থাকিব, হাৰ্টৰ বেমাৰ, কিডনি লিভাৰ এইবিলাকৰ ইছ্যুজ থাকেই। তো আমি সেইখিনিও অলপমান মাইণ্ডত ৰাখি পেলাই আমি যিমান পাৰি মানে মিনিমেলি ইনভেজিভ কিছুমান প্ৰচিডিঅ'ৰ আমি কৰোঁ, কাৰণ তেনেকুৱা বয়সৰ মানুহ এজন অপাৰেশ্যন কৰাৰ পিছত তেওঁ সেই অপাৰেশ্যনটো ছাকচেছফুলি হ'ব পাৰে, কিন্তু তেওঁ অপাৰেশ্যনৰ পৰা ভালকৈ ৰিকভাৰ নহ'ব পাৰে, ৰিহেবিলিটেট কৰিবলৈ কেতিয়াবা দিগদাৰ হয়। এজন বহুত বেছি ওজনৰ মানুহৰ ক্ষেত্ৰতো তেনেকুৱা দেখা পোৱা যায়, অপাৰেশ্যন আঁঠুৰ জইণ্ট ৰিপ্লেচমেণ্ট কৰা হয় কিন্তু তাৰপিছত তেওঁক এক্সাৰচাইজেই কৰিব পৰা নাই, তেওঁ একটো পেইনো হৈ আছে আৰু ওপৰতে তেওঁ ৱেইট বেছি, ফলত তেওঁ ফিজিঅ'থেৰাপিও কৰাব পৰা নাই বা ভালদৰে খোজকঢ়াব পৰা নাই। তো এনেকুৱা ক্ষেত্ৰত মই ভাবোঁ আমি যিখিনি ইণ্টাৰভেনশ্যনছ কৰোঁ সেই ইণ্টাৰভেনশ্যনছখিনি কৰি পেলাই তেওঁ কিমানখিনি উপশম হ'ব পাৰে সেইটো তেওঁ চাব পাৰে। তেনেকৈও বহুত মানুহৰ অলমষ্ট 100% নহ'লেও কেতিয়াবা 60-70% পেইন কমি যায়, যিটো তেওঁৰ কাৰণে ছাফিচিয়েণ্ট হয়, তেওঁ ধুনীয়াকৈ লাইফষ্টাইলটো মেইনটেইন কৰি থাকিব পাৰে।
1: এতিয়া গৰ্ভাৱস্থাত যদি এনেকুৱা ধৰণৰ বিষৰ সমস্যা হয় তেতিয়াতো বহুখিনি আমি হয়তো ঔষধ গ্ৰহণ কৰিব নোৱাৰিব পাৰোঁ বা বহু চিকিৎসা ল'ব নোৱাৰিব পাৰোঁ, তেনে ক্ষেত্ৰত কি কৰিব?
0: গৰ্ভাৱস্থাত সকলো মেডিচিনৰে কিবা নহয় কিবা ছাইড ইফেক্ট থাকে। আমি সৰ্বসাধাৰণ জ্বৰৰ যিটো আমাৰ টেবলেট হয় পেৰাচিটামল, সেইটোৱে পেইনতো কাম কৰে। তো আমি যেতিয়া পেইন হয় আমি একদম বহুত কম মানে প্ৰয়োজন হ'লে আমি পেৰাচিটামল টেবলেট দিওঁ, তাৰ বাহিৰে বাকী যিমানবিলাক মানে পেইন কিলাৰ টেবলেটছ হওক বা নাৰ্ভৰ টেবলেটছ হওক তাৰ কিবা নহয় কিবা ছাইড ইফেক্ট আহিব পাৰে গৰ্ভত থকা শিশুৰ ক্ষেত্ৰত। এনেকুৱা ক্ষেত্ৰত আমি আমাৰ ঘৰুৱা যিবিলাক ট্ৰিটমেণ্ট আছে সেইবিলাক আমি এডভাইচ কৰোঁ, তেওঁক অলপমান মেডিটেশ্যন, য়োগা, কিছুমান ব্যায়াম কৰিব দিওঁ, কি গৰম পানী, ঠাণ্ডা পানী সেক ল'ব দিওঁ, বেছি বিষ হ'লে আমি পেৰাচিটামল টেবলেট ল'ব দিওঁ। আৰু অত্যন্ত যদি বিষত থাকিব নহয় তেতিয়াহ'লে আমাৰ ইণ্টাৰভেনশ্যনছ যিবিলাক আছে ছিলেক্টিভ কিছুমান ইণ্টাৰভেনশ্যন কৰিব পাৰোঁ, তো সেইখিনি কৰা। কিন্তু পৰাপক্ষত আমি ইনভেচিভ প্ৰচিজিঅ'ৰ নকৰোঁ আৰু বহুতখিনি আমি ঔষধ দিব নোৱাৰোঁ। আমি কিছুমান লিষ্ট অফ মেডিচিনছ আছে, কোনটো মেডিচিন কোনটো কি ছাইড ইফেক্ট হ'ব পাৰে, তো সেই হিচাপে আমি চাই পেলাইহে তেওঁক ঔষধ দিব লগা হয়।
1: কান্ধৰ যিটো আমাৰ বিষ হয় কি কাৰণে হ'ব পাৰে বা কেনেকুৱা ধৰণৰ চিকিৎসা ইয়াত আমি গ্ৰহণ কৰিব লাগিব?
0: ফ্ৰ'জেন শ্বোল্ডাৰ হোৱাৰ বহুত কাৰণ থাকে। প্ৰথমতে ফ্ৰ'জেন শ্বোল্ডাৰ হয় কি, আমাৰ জইণ্ট যিটো শ্বোল্ডাৰ জইণ্ট হয়, বাহুৰ যিটো জইণ্ট, সেই জইণ্টটো ভালদৰে ফ্ৰিলি মুভমেণ্ট কৰিব নোৱাৰে। এতিয়া সেই বাহুৰ জইণ্টটো মুভমেণ্ট কৰোঁতে আমাৰ চাৰিটা মাছল ইনভল্ভ হয়, ৰোটেটৰ কাফ মাছল বুলি কয়, চাৰিটা মাছলে সেই বাহুটোক মুভমেণ্ট কৰায়। কেতিয়াবা যদি আমি দুখ পাওঁ, যদি দুখ পোৱাৰ হিষ্ট্ৰী থাকে তেতিয়াহ'লে এই চাৰিটা মাছলৰ যিটো টেণ্ডন থাকে তাত কিবা টিয়াৰ হ'ব পাৰে বা ইঞ্জুৰি হ'ব পাৰে বা ছিঙি যাব পাৰে, তো সেইটো হ'লেও কেতিয়াবা পেইনটো হ'ব পাৰে। ছেকেণ্ড, কেতিয়াবা দেখা পোৱা যায় আপোনাৰ চুগাৰ, ডায়েবেটিছ থকা মানুহৰ ক্ষেত্ৰত, ডায়েবেটিছ থকা মানুহৰ ক্ষেত্ৰতো তাতে কিছুমান ক্ৰিষ্টেল ধৰণৰ ডিপ'জিট হয় এই মাছলছবিলাকত বা সেই মাছলৰ টেণ্ডনত ক্ৰিষ্টেল ডিপ'জিট হয়, যিটোৰ কাৰণে জইণ্টটো মুভমেণ্ট কৰোঁতে সেই পাৰ্টিকুলাৰ মাছল বা টেণ্ডনটো ফ্ৰিলি মুভ কৰিব নোৱাৰে। কিছুমান ঠাইত দুটা বনৰ মাজত তেওঁ ট্ৰেপড হৈ যায় বা চেপা খাই যায়, ফলত এটা পেইন হয়, শ্বাৰ্প শ্বুটিং পেইন হয়। আৰু পেইন যেতিয়া হৈ থাকে তেওঁ মুভমেণ্টটো অট'মেটিকেলি তেওঁ ৰেষ্ট্ৰিক্ট কৰিব লগা হৈ যায় আৰু ৰেষ্ট্ৰিক্ট কৰোঁতে এটা ষ্টিফনেছ মানে টাইটনেছ, এটা জঠৰ ভাৱ এটা আহি যায়। তো এনেকুৱা ক্ষেত্ৰত আগৰ যিটো আমাৰ চিকিৎসা পদ্ধতি আছিলে, আমি ঔষধ খাওঁ দীঘলীয়াকৈ, আৰু সেয়া নহ'লে আগতে কি কৰিছিলে, এজন ৰোগীজনক সম্পূৰ্ণ বেহুচ কৰি পেলাই মানে জেনেৰেল এনাস্থেছিয়া দি জইণ্টটো মুভমেণ্ট কৰায়। কিন্তু আজিকালি কিছুমান উন্নত পদ্ধতি ওলাইছে যিটোৰ জৰিয়তে আমি আল্ট্ৰাচাউণ্ড মেচিনৰ সহায়ত জইণ্ট স্পেচটো চাই সেই জইণ্ট স্পেচৰ ভিতৰত আমি কিছুমান মেডিচিন ইনজেক্ট কৰোঁ। মেডিচিন ইনজেক্ট কৰাৰ লগে লগে তাৰ ভিতৰত যিটো মানে ইনফ্লামেটৰী প্ৰচেছ বুলি কয়, যিটো ইনফ্লামেশ্যন চলি আছিলে, সেই ইনফ্লামেশ্যনটো লাহে লাহে প্ৰায় এসপ্তাহ 10 দিনমানো নোহোৱা হৈ যায়। নোহোৱা হৈ গ'লে যিটো বাল্কি মাছল, যিটো মাছল ফুলি আছিলে বা যিটো ইনফ্লেমড হৈ আছিলে, সেইখিনি ছাবছাইড হৈ যায় বা কমি যায়। কমি গ'লে মাছলছখিনি ফ্ৰিলি মুভ কৰিব পাৰে আৰু তেওঁৰ টাইটনেছটো লাহে লাহে লাহে লাহে কমি যায়। ইয়াৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে আমাৰ ফিজিঅ'থেৰাপী বা এক্সাৰচাইজ। কিছুমান নিয়মীয়াকৈ দৈনন্দিন আমি ব্যায়াম কৰিব নিওঁ, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই ব্যায়ামখিনি কৰাৰ আগত পেইনটো আমি অলপমান কমাই ল'ব লাগিব, কাৰণ বেছি বিষত মানুহে ব্যায়ামো কৰিব নোৱাৰে।
1: বহুতে ভাবে যে বিষটো আমি ব্যায়াম কৰি দিয়াৰ লগে লগে আমাৰ কমি যাব, তাৰমানে যেতিয়া আমাৰ বিষটো হৈ থাকে আমি আচলতে কৰিব
0: নালাগে।

0: কেতিয়াবা তাৰ ওলোটা বিষটো বাঢ়িহে যাব পাৰে, আমি বিষ হৈ থকা অৱস্থাত
1: গুৰুত্বপূৰ্ণ কথা আমি জানো,
0: পেইনটো কমাই পেলাই আমি ব্যায়াম কৰিলে তেতিয়া ই আৰু লং লাষ্টিং হয়।
1: এতিয়া বিষৰ এটা চিকিৎসা গ্ৰহণ কৰি আছে, শেষ নোহোৱাকৈ
0: এৰি দিয়া
1: তাৰ পৰা কি সমস্যা হ'ব পাৰে?
0: তাত বহুত কিছুমান গুৰুত্বপূৰ্ণ কথা থাকে যে আমি চিকিৎসক এজনে যেতিয়া ঔষধ দিয়ে এটা প্লেন কৰি পেলাই তেওঁক মানে ঔষধ দিয়া হয়। কিছুমান এনেকুৱা ধৰণৰ বেমাৰ আছে, মই এটা উদাহৰণ দিছোঁ, যেনে বাত বিষটো আমাৰ ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বুলিও কয় মেডিকেল ভাষাত। এইটো এনেকুৱা এটা বেমাৰ যিটো কিউৰেবল নহয়, এইটো কণ্ট্ৰলেবল হয়। আপুনি ঔষধ যেতিয়া লৈ থাকিব আপোনাৰ পেইনটো ঠিকে থাকিব, বহুতে ভাবে মোৰ বিষটো ভাল হৈ গ'ল, ঔষধটো ডিছকণ্টিনিউ কৰি দিয়ে, কিন্তু ডিছকণ্টিনিউ কৰাৰ লগে লগে লাহে লাহে বেমাৰটো আকৌ আহিব ধৰে। তেতিয়া তেওঁলোকৰ আৰু এটা কি হয়, চিকিৎসকজনৰ ওপৰতো এটা তেওঁৰ বিশ্বাস হেৰুৱাই দিয়ে যে নহয় তেওঁৰ মানে চিকিৎসা কৰি মই ভাল নাপালোঁ। আৰু এনেকুৱা ধৰণৰ এই বেমাৰৰ ৰোগীবিলাক সাধাৰণতে দেখা যায়, তেওঁলোকে বহুত ঠাইত বহুত বিভিন্ন ঠাইত বিভিন্ন চিকিৎসকক দেখাই আহিছে, বিষটো ভাল পায় আকৌ হয়, ভাল পায় আকৌ হয়, এনেকুৱা ধৰণৰ এটা মানে প্ৰচেছত চলি থাকে। তো সেইটো কাৰণে মই ভাবোঁ যিয়ে বেমাৰ নহওক চিকিৎসকে যিটো এটা প্লেন কৰি পেলাই তেওঁক ট্ৰিটমেণ্টটো দিয়ে সেইটো কোৰ্চটো কমপ্লিট কৰিব লাগে।
1: আমি চিকিৎসাটো আচলতে সম্পূৰ্ণ
0: কৰিব
1: লাগে। আৰু এটা সমস্যা বহুতৰ মাজত দেখা যায় যে বিষৰ যেতিয়া সমস্যা হয় খুব এটা গুৰুত্ব সহকাৰে নলয়, বিষে হৈছে ভাল পাই যাম, তাৰ পৰা হয়তো আমাৰ বিভিন্ন সমস্যা
0: হ'ব পাৰে।
1: এই বিষয়ে অকণমান
0: বহুতেতো এইটো ভাবে বিষটো এটা মানে বেমাৰ নহয় বা বিষটো এনেই হ'ব পাৰে, কিন্তু তাৰ আঁৰত যে এটা বেমাৰো লুকাই থাকিব পাৰে সেইটো বহুতে নাভাবে। আৰু কিছুমান মানুহৰ এইটো ধৰণৰো চিন্তাধাৰা আছে যে বিষ, যেনে ধৰি লওক মই যদি কওঁ কৰ্কট ৰোগৰ ক্ষেত্ৰত, এইটো এটা এটা আচলতে সেইটোৰ ডিছকাশ্যনটো টোটেলি বেলেগ হয়। কৰ্কট ৰোগীবিলাকৰ এনেকুৱা কিছুমান চিন্তাধাৰা আহে যে কৰ্কট ৰোগ হৈছে যেতিয়া বিষটোতো হ'বই, বিষটো ভোগাৰ বাহিৰে আৰু বেলেগ কোনো উপায় নাই। হয়, গতিকে এইটো কথা মই মেছেজ দিব বিচাৰোঁ যে বিষ যি ধৰণেই নহওক তাৰ সম্পূৰ্ণ চিকিৎসা আছে, বিষত ভুগি থাকিবও নালাগে, আৰু বিষটো হ'লে যে বিষটো ভাল নহ'ব তেনেকুৱা কোনো কথা নাই। আৰু বিষটো হ'লে এইটো নহয় যে বিষ হৈছে নিজে ভাল হৈ যাব, যদি তাৰ আঁৰত কিবা বেমাৰ লুকাই আছে আৰু যদি ডায়েগনোজ নহয় তেতিয়াহ'লে যেতিয়া বিষটো এডভান্স ষ্টেজত গৈ পাব তেতিয়া হয়তো মেনেজ কৰাও অলপমান ডিফিকাল্ট হয়। সেইটো কাৰণে আৰ্লি ষ্টেজতে যদি আমি বিষটো ধৰা পেলাওঁ তেতিয়াহ'লে তাৰ কাৰণটো গম পালে আমি তাৰ প্ৰতিকাৰো কৰিব পাৰোঁ। কাৰোবাৰ যেনেকৈ আঁঠুৰ বিষ হৈ আছে, ধৰি লওক মাইকী মানুহৰ ক্ষেত্ৰত এৰাউণ্ড 40+ হ'লে আমাৰ আঁঠুৰ বিষ অলপমান ষ্টাৰ্ট হোৱা দেখা যায়। আৰ্লি অষ্টিঅ'আৰ্থ্ৰাইটিছ যিটো আৰ্লি ষ্টেজত আছে তেনেকুৱা ক্ষেত্ৰত যদি তেওঁ ৰেগুলাৰ ব্যায়াম কৰে, নিজকে এক্টিভ কৰি ৰাখে, কেলছিয়াম ভিটামিন ডি বা নিজকে ভালদৰে হাইড্ৰেট কৰি ৰাখে, তেতিয়াহ'লে তেওঁ সেই যিখিনি বিষ হৈছিলে সেই বিষখিনি তাতেই ঠিক হ'ব আৰু তেওঁৰ ৰেগুলাৰ এক্সাৰচাইজৰ ফলত তেওঁ মাছল ষ্ট্ৰেংথেন হৈ থাকিব আৰু তেওঁৰ বিষটো সোনকালে ঘূৰি নাহে। তো গতিকে সেইটো অৱহেলা নকৰি বিষটোক আমি বাঢ়িব দিব নালাগে, আৰ্লি ষ্টেজতে আমি তাক ধৰা পেলাই আমি তাক চিকিৎসা কৰিব লাগে।
1: হয়, মানে আমি বিষৰ সমস্যা হোৱাৰ লগে লগে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপি চিকিৎসা আমি আৰম্ভ কৰা উচিত। আৰু এটা সমস্যা প্ৰায়বিলাকৰ মাজত দেখা যায় শিৰটনা, হাত ভৰিৰ আমাৰ শিৰ টানি ধৰে, সেইটো আচলতে আমি কেতিয়াবা এনেকুৱা সময়ত আমি গুৰুত্ব সহকাৰে নলওঁ, তাৰ পৰা পিছলে কিবা বেছি সমস্যা আমাৰ হ'ব পাৰে নেকি?
0: এই শিৰ টানা বুলি যিটো কয় সেইটো আচলতে আমাৰ নাৰ্ভ কম্প্ৰেশ্যনৰ কাৰণে হয়। সেইটো আমাৰ যেনেকৈ ডিঙিৰ পৰ্চনটো মেডিকেল ভাষাত চাৰ্ভাইকেল বুলি কয়, তো চাৰ্ভাইকেল স্পণ্ডাইলছিছ যদি কাৰোবাৰ থাকে, ডিঙিৰ অংশত যদি আমাৰ স্পাইনেল কৰ্ডৰ পৰা ওলোৱা নাৰ্ভবিলাক যদি কেনেবাকৈ হাড়ৰ মাজত চেপা খাই থাকে, তেতিয়াহ'লে সেই বিষটো আপোনাৰ ডিঙিৰ পৰা আমাৰ হাতলৈকে আহিব পাৰে, কাৰণ ডিঙিৰ পৰা ওলোৱা যিবিলাক নাৰ্ভবিলাক সেইবিলাক আমাৰ হাতলৈকে আহে। নাৰ্ভটো যদি আপোনাৰ ডিঙিৰ ওচৰত চেপা খাই থাকে তেতিয়াহ'লে আমাৰ হাতৰ আঙুলিৰ পৰা একদম ডিঙিলৈকে হাতখন টানিব পাৰে। ঠিক একেধৰণে কঁকালৰ অংশত যদি আপোনাৰ কেতিয়াবা নাৰ্ভ চেপা খাই থাকে তেতিয়াহ'লে সেই নাৰ্ভডাল ৰাইট ছাইডে বা লেফ্ট ছাইডে যিটো ফালে গ'লহেঁতেন সেই ছাইডৰ ভৰিৰ তলৰ পৰা, ভৰি ইনফেক্ট আঙুলিৰ পৰা একদম কঁকাললৈকে মানে টানিব পাৰে, শিৰ টানা বুলি যিটো কোৱা হয়। আৰু বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ধৰণৰ চিমটমছ থাকে, কিছুমানে কয় যে খোজকাঢ়িলে পেইনটো বাঢ়ি যায়, কিছুমানৰ এনেকুৱা চিমটমছ থাকে যে নহয় বিচনাত শুওঁতে বাগৰ সলাওঁতে পেইনটো হয়, বা ৰাতি শুওঁতে পেইনটো হয় বা শিৰ টানে, বা ৰাতি শুওঁতে কেতিয়াবা ভৰিকেইটা কুটকুটাই থাকে, ভৰিখিনি কামুৰি থাকে। তো বেলেগে বেলেগ বেলেগ ধৰণে প্ৰেজেণ্ট কৰে। তো ইয়াৰ মূল কাৰণটো আচলতে আমাৰ নাৰ্ভটো চেপা খোৱাৰ কাৰণে। আৰু কিছুমান ডায়েবেটিছ থকা মানুহৰ ক্ষেত্ৰত পেৰিফেৰেল নিউৰোপেথী বুলি কোৱা হয় যে ডায়েবেটিছে যেতিয়া ভালদৰে কণ্ট্ৰল নহয় তেতিয়াহ'লে আমাৰ হাতৰ ভৰিৰ যিবিলাক নাৰ্ভবিলাকৰ যিবিলাক মানে টাৰ্মিনেলছ মানে নাৰ্ভ এণ্ডিংছবিলাক সেইবিলাক নষ্ট কৰি দিয়ে ডায়েবেটিছে। তো এনেকুৱা ক্ষেত্ৰতো আমাৰ হাতৰ তলুৱা, ভৰি তলুৱা জিনজিননি বা জ্বলন পূৰণ বা টানা মেলা, এনেকুৱা শিৰ টানা, এইবিলাক প্ৰব্লেমছ দেখা পোৱা যায়। মূল কাৰণটো আমাৰ নাৰ্ভ ইনভলভমেণ্টৰ কাৰণে।
1: বহি আমি কম্পিউটাৰত কাম কৰি থাকিব

0: লগা কাৰণে আমাৰ বহুতৰ বহুতৰ পিঠিৰ বিষ বা স্পণ্ডেলাইটিছ এনেকুৱা ধৰণৰ হয়। তে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাৱধানতা, এটা কয় নহয় প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ, গতিকে আমি কেনেধৰণৰ সাৱধানতা আচলতে লোৱা উচিত?
1: এইটো আজি জেনেৰেশ্যনৰ মানুহৰ ক্ষেত্ৰত অতি এটা ছিৰিয়াছ বিষয় হৈ পৰিছে, যিহেতু মেক্সিমাম মানুহৰ আমাৰ কাম কাজ আজিকালি সদায় কম্পিউটাৰ, লেপটপ, মোবাইল, ইয়াতে আমি ব্যস্ত হৈ থাকোঁ। ফাৰ্ষ্ট অফ অল আমাৰ পজিশ্যনটো আমি ঠিক কৰিব লাগে, আমি এইখিনি বস্তু জানি ল'ব লাগিব, আমাৰ বহাৰ পজিশ্যন, আমাৰ কাম কৰাৰ পজিশ্যন কেনেকুৱা হ'ব লাগে। আমি যেতিয়া বহোঁ, আমাৰ কঁকালৰ পিছফালে এটা আমি যদি পিলো ৰাখোঁ, তেতিয়াহ'লে আমাৰ স্পাইনৰ যিটো নৰ্মেল কাৰ্ভেচাৰ সেইটো মেইনটেইন হৈ থাকে, সেইটোৰ পৰা আমি কঁকালৰ বিষৰ পৰা অলপমান হাত সাৰি থাকিব পাৰোঁ। আৰু লগতে আমি এভৰি 20-30 মিনিটছ যদি পাৰোঁ আমি এবাৰ মানে কঁকালটো পোনাই ল'ব লাগে বা থিয় হ'ব লাগে। এনেকুৱা নহয় যে আমি 3-4 ঘণ্টা একে ঠাইতে বহি আছোঁ, প্ৰলং ছিটিং, সেইটো হ'লে অলপমান প্ৰব্লেম হয়। আৰু 2 নম্বৰ কাৰণটো হ'ল যে আমাৰ নেকৰ ক্ষেত্ৰত হ'ল যে আমাৰ লেপটপ বা মোবাইল যেতিয়া আমি চাওঁ বা কাম কৰোঁ, তেতিয়া আমাৰ আই লেভেলত হ'ব লাগে, স্ক্ৰীণটো তলতো হ'ব নালাগে, বেছি ওপৰতো হ'ব নালাগে, তো আই লেভেলত হ'ব লাগে। আৰু আমি যেতিয়া বহি থাকোঁ আমাৰ পিঠিটো সদায় ষ্ট্ৰেইট হৈ থাকিব লাগে। আৰু এইখিনিটো হ'ল পজিশ্যন। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ লাইফষ্টাইল, যেনেকৈ স্মকিং, এলকহল এইবিলাক কনজিউম কৰে, তেওঁলোকৰ ক্ষেত্ৰতো এই পেইনবিলাক কমনলি দেখা পোৱা যায়। আৰু হাইড্ৰেশ্যন, ভালদৰে যদি পানী খোৱা নহয় বা নিজকে হাইড্ৰেট কৰি ৰখা নহয়, তো এই ধৰণৰ পেইন হয়। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল আমাৰ কেলছিয়াম, ভিটামিন, তো আমি সেইবিলাকৰ ছাপ্লিমেণ্ট ল'ব লাগে। আৰু লাষ্ট এণ্ড মোষ্ট ইম্পৰ্টেণ্ট হ'ল যে ৰেগুলাৰ 30-40 মিনিটছ আমি ব্যায়াম কৰিব লাগে। এইখিনি যদি কৰি থকা হয় তেতিয়াহ'লে আমি আমাৰ প্ৰফেশ্যনত থাকিও আমি এইবিলাক পেইনৰ পৰা বাচি থাকিব পাৰিম।
0: আপুনি যিটো কথা ক'লে, আমাৰ জীৱনশৈলী আমি আচলতে পৰিৱৰ্তন কৰিব লাগিব, খাদ্যৰো আমাৰ বহুখিনি ভূমিকা থাকে, খাদ্যাভ্যাসটো কেনেকুৱা হ'ব লাগিব?
1: এতিয়া আমাৰ সকলো মানুহৰ খাদ্যৰ হেৰিটো বেলেগ, কিছুমান ভেজিটেৰিয়ান, কিছুমান নন ভেজিটেৰিয়ান। কিন্তু এটা কথা আমি চাব লাগিব যে আমাৰ ছ'চাইটিত আটাইতকৈ কমন বেমাৰ কি, আমাৰ ডায়েবেটিছ আৰু হাই প্ৰেছাৰ। এই দুটা বেমাৰ যদি কাৰোবাৰ থাকে, ইট কেন লিড টু এনি ডিজিজ, যিকোনো বেমাৰলৈকে লৈ যাব পাৰে আৰু আল্টিমেটলি পেইনত ৰোগীজন ভুগিব। গতিকে আমি ফাৰ্ষ্ট অফ অল এইটো ধ্যান ৰাখিব লাগিব যাতে আমাৰ খাদ্যত চুগাৰৰ পৰিমাণটো কম হয়, আমি বেছি যাতে চুগাৰ নলওঁ বা যিকোনো ফেটি বস্তু বা এক্সট্ৰা ছল্ট যাতে আমি সেৱন নকৰোঁ। ডায়েটত আমাৰ প্ৰটিন, কেলছিয়াম এইবিলাক থাকিব লাগে। ফল মূল মানে ফ্ৰুটছ, ভেজিটেবলছ আমি বেছিকৈ ল'ব লাগে। অলৰেডি কৈছোঁ স্মকিং, ড্ৰিংকিং হেবিটছবিলাক আমাক কমাব লাগে। আৰু বিশেষকৈ ডিপ ফ্ৰাই বস্তু, জাংক ফুড এইবিলাক আমি যিমান পাৰি কমাব লাগে। আৰু ডেইলি আমি নিজক ভালদৰে হাইড্ৰেট কৰি ৰাখিব লাগে। তো এইখিনি গুৰুত্বপূৰ্ণ কথা। আমাৰ এইটো কাৰণে আমি এনেকুৱা নহয় যে আমি একদম দামী দামী মানে খাদ্য খাব লাগিব, তেনেকুৱা কথা নহয়। আমাৰ ঘৰুৱা খাদ্যৰ ভিতৰতেই আমাৰ পুষ্টিকৰ খাদ্য আমাৰ আমি পাওঁ। আমি সকলোৱে জানো আচলতে কোনখিনি ভাল কোনখিনি বেয়া, তো সেইখিনিৰ পৰা আমি অলপমান নিজকে মানে সাৱধান কৰি মানে বেয়া খাদ্যখিনি পৰিহাৰ কৰিলে নিশ্চয়
0: হয়। আৰু আমাৰ থলুৱাভাৱে ইমান খাদ্য পোৱা যায়, বিশেষকৈ পাচলি, আৰু এতিয়া ঠাণ্ডাৰ সময়ত যে থলুৱা শাক পাচলি ইমান ওলাইছে বজাৰত, বা আমি নিজা ঘৰতো যদি কৰি ল'ব পাৰোঁ।
1: হয় হয়।
0: আপুনি পানীৰ কথাটো ক'লে, যিটো আমি হাইড্ৰেট কৰি ৰাখিব লাগিব শৰীৰটোক, তে পানী আমি আচলতে কিমান খাব লাগে?
1: অন এন এভাৰেজ আমি 3-4 লিটাৰ ডেইলি পানী খাব লাগে। খাদ্যৰ লগত যিখিনি আমাৰ লিকুইড যায় তাৰ উপৰিও এক্সট্ৰা আমি 3-4 লিটাৰ ৱাটাৰ আমি ডেইলি সেৱন কৰিব লাগে। আৰু তাৰ ক্ষেত্ৰতো কেতিয়াবা এনেকুৱা হয়, আপুনি যদি এনেকুৱা ধৰণৰ কাম কৰে, আপুনি ৰ'দ বতৰত বা বহুত বাহিৰতে ঘূৰা ফুৰা কৰি থাকে, তেতিয়াহ'লে আপুনি অলপমান বঢ়াবও পাৰে। কিন্তু 3-4 লিটাৰ আপুনি ফ্লুইড মানে পানীও হ'ব পাৰে, জুচো হ'ব পাৰে, ফ্ৰেছ ফ্ৰুট জুচো হ'ব পাৰে, তো এই ধৰণে মেইনটেইন কৰিব পাৰিলে ভাল।
0: তাৰমানে আমাৰ খাদ্যাভ্যাস আৰু আমাৰ জীৱনশৈলী, এই দুটা যদি আমি কিছু সাল সলনি কৰিব পাৰোঁ, তেনেহ'লে আমাৰ শাৰীৰিক সমস্যাৰ পৰা আমি বহুখিনি আঁতৰত থাকিব পাৰিম। ধন্যবাদ ডক্টৰ কল্পজিৎ দত্ত, আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে আৰু বিষৰ বিভিন্ন সমস্যাৰ সমাধান আমি কিদৰে কৰিব পাৰোঁ এই বিষয়খিনি কথা ক'লে। এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ।
1: ধন্যবাদ।
2: বিষৰ সমস্যা আৰু চিকিৎসা, এই বিষয়ত ডক্টৰ কল্পজিৎ দত্তৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে পৰিণীতা শইকীয়াই।
0: শ্ৰোতা আইদেউসকল, এইখিনিতে আপোনালোকৰ বাবে মুৰ্গী মাংসৰ ৰন্ধন প্ৰণালী এতিয়া আগবঢ়াইছোঁ। এই ৰন্ধন প্ৰণালী আপোনালোকৰ বাবে লিখি পঠিয়াইছে সীমা শইকীয়াই। মুৰ্গী মাংসৰ এই ৰন্ধনৰ বাবে আপোনাক প্ৰয়োজন হ'ব মুৰ্গী মাংস 500 গ্ৰাম, 1 কাপ 2, 1/2 কাপ ক্ৰীম, 10 কাজু আৰু 10 কাঠবাদাম, পানীত কিছু সময়

তিয়াই পেষ্ট কৰি ল'ব। দুটা পিঁয়াজ মিহিকৈ কাটি ল'ব। লগতে আপোনাক প্ৰয়োজন হ'ব এচামুচ আদা নহৰুৰ পেষ্ট, দুটা বা তিনিটা কেঁচা জলকীয়া, এচামুচ জালুকৰ গুড়ি, এচামুচ জিৰা পাউডাৰ, আধা চামুচ গৰম মছলা, দুই চামুচ ঘিউ বা মাখন, লগতে এচামুচ ৰিফাইন তেল, সোৱাদৰ বাবে কিছু নিমখ, লগতে কেইটিমান ধনিয়া পাত আৰু এচামুচ নেমুৰ ৰস। এতিয়া ৰন্ধন প্ৰণালীৰ বিষয়ে ক'বলৈ লৈছোঁ। প্ৰথমে মাংসখিনি দৈ আৰু ইতিমধ্যে সাজু কৰি থোৱা কাজু কাঠবাদামৰ পেষ্টৰ আধা, লগতে আদা নহৰুৰ পেষ্ট আৰু নিমখ দি এঘণ্টা সময় মেৰিনেট কৰি থওক। এখন কেৰাহীত ঘিউ দুচামুচ আৰু লগতে এচামুচ ৰিফাইন তেল দি গৰম হ'লে তাত কাটি থোৱা পিঁয়াজখিনি সোণালী বৰণৰ হোৱাকৈ ভাজক। তাৰ পাছত মেৰিনেট কৰি থোৱা মাংসখিনি দি হেতাৰে ভালদৰে লৰাই থাকিব। মাংসখিনি

0: গীতিমা দাসৰ কণ্ঠত প্ৰদীপ বৰুৱা ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, গীতিমা দাসৰ কণ্ঠত এবাৰ শুনক মানিক দাস ৰচিত এটি গীত।

ইমানপৰে গীতিমা দাসৰ কণ্ঠত প্ৰদীপ বৰুৱা আৰু মানিক দাস ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হৰেশ্বৰ ডেকা আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: কথা হল
1: কি ডাঙৰ ধৰা
0: এই বৈঠামতে ৰামজী ছেলে গোটাই হৰাল
1: হৰাল নেকি
0: হৰি ফেলে তত নহা হৈ ৰাম ভাবছি এতিয়া কি কৰ কি নকৰ কোক যাওঁ কোক নাযাওঁ
1: যিফালে ৰামৰ কি ভাগ্য
0: একেবাৰে ভাগ্যও হৰাল
1: অ
0: ৰক্ষা কৰি আছা মোক লংকাত যাই ফেলে উদ্ধাৰ কৰি পেলাই সীতাক আনলি মই হলি নলো হয় গতিকে এইবাৰ তই যদি মতি চলি আনি বিচাৰি নেদা এই তেতিয়াহ'লে কথাটো ঢুকালে কথা ঢুকাল
1: আৰু টকা চাই মই
0: গোটেই।

0: এতিয়া ভুকুৰি আছিলো আই তোৰ টোকে বচাও যোগে তোকে ইফালে যাব লাগিলে হনুমানে সিফালে যাব লাগিলে হনুমানে
1: বুঢ়ী আই বিপদ
0: এই বিপদৰ উদ্ধাৰ কৰিব লাগে বাছা
1: বুঢ়ী মোৰ
0: দেহা পুৰি আছেই অগ্নিকোটা এক মিনিট জীৱ উঠি আছেই গতিকে মোৰ ইয়াই এই অনলৰ প্ৰমাণে উদ্ধাৰ কৰ
1: তেতিয়া হনুমান
0: প্ৰভু কোনো চিন্তা নাই এই হনুমান থাকোঁতে কি চিন্তা আছে
1: আপোনাৰ কৃপাত মই
0: একেবাৰে গোটাই জলস্থল একে পৰ্বত পাহাৰ গোটাই বিচাৰিম গোটাই বিচাৰিম স্বৰ্গমিত পতাল যোগে যাব লাগে তোকে যাম তথাপিতো
1: আপোনাৰ হুকুম
0: দিম খালি মোক লাগে হুকুমটো আপোনাৰ আপোনাৰ হুকুমটো
1: আমাৰ ৰামে কৈছিল হনুমান
0: ৰাম বাবা মোৰ হুকুম দিছোঁহে মই তহঁতে এতিয়া কেনেকে যা কি কৰা কৰিলোঁ এইবুলি যেতিয়া ক'লে একে হনুমন্ত পাই একে গোটেই বান্দাবিলাক মাতি আলে দেখা আমাৰ প্ৰভুৰ কি বিলাই বিপত্তি গতিকে এই প্ৰভুক ৰক্ষা কৰিবৰ কাৰণে আমাৰ চাৰিওফালে যত্ন কৰিব লাগে যত্ন কৰিব
1: লাগে
0: তাৰাতাৰি
1: তাৰাতাৰি
0: চাৰিওফালে চাৰিটা দল হৈ পেলাই গুচি গেল নহয় যাই একেবাৰে স্বৰ্গ মৈত্য পতা
1: সকলোবিলাক
0: একেবাৰে জলস্থল গোটাই বিচাৰিছে
1: ক'তো একো
0: নাপালা নাপাই ধুনীয়াকে ঘূৰি আহিল
1: আহি
0: আহি এখন মিটিং পাতিলা
1: পাতি
0: হয় তোমাৰ কিবা ক'ৰবাত কিবা কম্বত পালি নেকি মই আমি হ'লে একো নাপালো এইবুলি একে দক্ষিণ পশ্চিম উত্তৰ দক্ষিণ সকলোৱে ক'লে নাই নাই একো নাই
1: এইবুলি সকলোবিলাক আলোচনা কৰিছে
2: ইমান পৰে হৰেশ্বৰ ডেকা আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক জয়ন্ত পাঠকৰ স্পেনিছ গীটাৰ বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত জয়ন্ত পাঠকৰ স্পেনিছ গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশত বৰ্তমানলৈকে ইবোলা ভাইৰাছৰ দ্বাৰা কোনো লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিধানসভাত বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা চলি আছে। CBI চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ পৰীক্ষা NEET UG প্ৰশ্ন কাকত ফাদিল গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইজৰাইলৰ সেনাবাহিনীয়ে হামাছৰ সামৰিক শাখাৰ নতুন মুৰব্বী আৰু 2023 চনৰ 7 অক্টোবৰৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী মহম্মদ অদেহক হত্যা কৰা হৈছে বুলি দাবী কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালিত হ'বলগীয়া প্ৰথমখন এলিমিনেটৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দেশত বৰ্তমানলৈকে ইবোলা ভাইৰাছৰ দ্বাৰা কোনো লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে আফ্ৰিকাৰ বিভিন্ন অংশত ইবোলা ভাইৰাছৰ সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি মন্ত্ৰালয়ে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। সূত্ৰৰ পৰা জানিব পৰা মতে, অলপতে উগাণ্ডাৰ পৰা অহা এগৰাকী ব্যক্তিৰ গাৰ বিষত আক্ৰান্ত হোৱাৰ পাছত নিৰীক্ষণ আৰু চিকিৎসা মূল্যায়নৰ বাবে বাংগালুৰুত থকা মহামাৰীৰ বিশেষ চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে। ব্যক্তিগৰাকীৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় বিষাণু বিজ্ঞান প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাত ব্যক্তিজনৰ শৰীৰত ইবোলা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সংশ্লিষ্ট ৰাজ্যিক কৰ্তৃপক্ষসমূহৰ সহযোগত পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুযায়ী জনস্বাস্থ্য বিষয়ক আৱশ্যকীয় নিয়মসমূহ ৰূপায়ণ কৰিছে। জনসাধাৰণক ভীতিগ্ৰস্ত নহবলৈ আৰু অপপ্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। জনসাধাৰণক লগতে কেৱল চৰকাৰী সূত্ৰৰ তথ্যহে বিশ্বাস কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিধানসভাত বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ দোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীক প্ৰতিনিধিত্ব কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্ম নিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়।
2: আৰু কাষ্টমাৰী কোড আমি চিন্তা কৰাৰ আগতে এনেবোৰ কথা চিন্তা কৰিছিল। সেইকাৰণে কেতিয়াও বড়ো মিচিং কাৰ্বি ৰাভাৰ মাজত আমি উপেক্ষিত অৱহেলিত মহিলা দেখা নাপাওঁ। চাহ বানুৰ দৰে ঘটনা আমাৰ জনজাতীয় সমাজখনে কেতিয়াও হ'ব নিদিয়ে। সমাজে তেখেতসকলৰ দায়িত্ব লয় আৰু দুৰ্ভগীয়া মহিলাগৰাকীক সমাজেই দায়িত্ব লৈ সমাজেই তেওঁলোকক পৰিচালনা কৰে। অধ্যক্ষ মহোদয়, জনজাতীয়

শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকী পালন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকী উপলক্ষে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো মৃত্যুবাৰ্ষিকী উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধাৰে সোঁৱৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে এই সংক্ৰান্তত এতিয়ালৈকে দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাটুৰ আৰু অহিল্যানগৰৰ পৰা 13 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে ঘটনা সংক্ৰান্তত আজি গ্ৰেপ্তাৰ কৰা লাটুৰৰ চিকিৎসক ডাঃ মনোজ চিৰুৰে অভিযুক্ত পি ভি কুলকাৰ্ণিৰ পৰা ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত লাভ কৰাত এটা প্ৰশিক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰৰ পুত্ৰসহ 3 শিক্ষাৰ্থীক সহায় কৰিছিল। একেদৰে অন্যজন অভিযুক্ত ডাঃ অভং প্ৰভু মেডিকেল একাডেমীৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক তেজছ হৰ্ষকুমাৰ শ্বাহে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা মনীষ হাৱালদাৰৰ পৰা নীট ইউ জিৰ প্ৰশ্নকাকত ফাইল কৰিছিল। চি বি আই ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে দেশৰ বিভিন্ন প্ৰান্তৰ 49 স্থানত তালাচী চলাইছে আৰু ভালেমান আপত্তিজনক নথি পত্ৰ, লেপটপ আৰু মোবাইল ফোন জব্দ কৰিছে। উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাইল হোৱাৰ অভিযোগত যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জিৰ পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইজৰাইলৰ সেনাবাহিনীয়ে হামাছৰ সামৰিক শাখাৰ নতুন মুৰববী আৰু 2023 চনৰ 7 অক্টোবৰৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী মহম্মদ অদেহক হত্যা কৰা হৈছে বুলি জানিবলৈ দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে দিয়া এটা যুটীয়া বিবৃতিত সেনাবাহিনীয়ে কৈছে যে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটাজৰ নিৰ্দেশমৰ্মে এই অভিযান চলোৱা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইলে 2023 বৰ্ষৰ আক্ৰমণৰ সময়ত ইজৰাইলৰ বহু অসামৰিক লোক আৰু সেনাবাহিনীৰ লোকৰ হত্যা অপহৰণ ঘটনাত অদেহ জড়িত আছিল বুলি উল্লেখ কৰিছে। ইজৰাইলৰ আক্ৰমণত হামাছৰ মুৰববী ইজাদিন আল হাদাদ নিহত হোৱাৰ পাছতে মহম্মদ অদেহক শাখাটোৰ নতুন মুৰববী হিচাপে নিয়োগ কৰা হৈছিল। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানয়াহুৱে সামাজিক মাধ্যমত এই আক্ৰমণৰ কথা স্পষ্ট কৰি কয় যে 7 অক্টোবৰৰ আক্ৰমণত জড়িতসকলক নিঃশেষ নকৰালৈকে দেশ শান্ত নহয়। ইপিনে ইজৰাইলে দক্ষিণ লেবাননৰ তীৰ আৰু মাৰ্জিয়ন অঞ্চলক লক্ষ্য কৰি আকাশমাৰ্গেৰে ব্যাপক আক্ৰমণ অব্যাহত ৰাখিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে এই আক্ৰমণত কালি 31 লোকৰ মৃত্যু হোৱাৰ লগতে 40 আহত হৈছে। উল্লেখযোগ্য যে দেশখনৰ প্ৰধানমন্ত্ৰী নেতানয়াহুৱে হিজবুল্লাহ উগ্ৰপন্থী গোটৰ বিৰুদ্ধে সেনাক অভিযান তীব্ৰতৰ কৰি তোলাৰ নিৰ্দেশ দিয়াৰ পাছতে এই আক্ৰমণ চলোৱা হয়। জানিব পৰা মতে ইজৰাইলৰ সুৰক্ষা বাহিনীয়ে শেহতীয়া কিছুদিনত 600তকৈও অধিক হিজবুল্লাহ উগ্ৰপন্থী সদস্যক হত্যা কৰিছে। দক্ষিণ লেবাননত ইজৰাইলে চলোৱা আক্ৰমণত কমেও 31 লোকৰ মৃত্যু হোৱাৰ লগতে 40 আহত হৈছে। লেবাননত ৰাজহুৱা স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ইজৰাইল আৰু হিজবুল্লাহৰ মাজৰ সীমান্তত সংঘাত চলি থকাৰ মাজতে ইজৰাইলে কালি কেইবাখনো গাঁও আৰু নগৰক লক্ষ্য কৰি আকাশমাৰ্গেৰে আক্ৰমণ চলায়। মন্ত্ৰালয়ে জনোৱা মতে তীৰৰ দক্ষিণ নগৰৰ সমীপৱৰ্তী ৱুৰ্জ অল শ্বামালিত এই আক্ৰমণত 14 লোকে প্ৰাণ হেৰুৱায়। কোঠাৰিয়া অল ছিয়াদত 5, হাবোছত 4 আৰু মাৰকাহত 6 লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে ইজৰাইলৰ সেনাবাহিনীয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে ইজৰাইলে এই আক্ৰমণ হিজবুল্লাহ উগ্ৰপন্থী গোটৰ সদস্য আৰু গোটটোৰ আন্তঃগাঁথনিক লক্ষ্য কৰি চলোৱা হৈছে বুলি স্পষ্ট কৰি থৈছে। ইপিনে হিজবুল্লাহে উত্তৰ ইজৰাইলত আক্ৰমণ অব্যাহত ৰাখিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালীৰ নিউ চণ্ডীগড়ত হ'ব লগা এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাংগালোৰে নিৰ্ধাৰণ কৰি দিয়া 255 বিশাল লক্ষ্যক অনুসৰণ কৰি গুজৰাট টাইটানছে 3 বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই 162 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়।

0: হয়। দলটোৰ হৈ ৰাহুল টেৱাটিয়াই সৰ্বাধিক 68 ৰাণ কৰে। বেংগালুৰুৰ হৈ জেকব ডাফিয়ে সৰ্বাধিক 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 254 ৰাণ কৰে। দলটোৰ হৈ ৰজত পাটিদাৰে মাত্ৰ 33টা বলত 93 ৰাণ কৰি আউট নোহোৱাকৈ ৰয়। বিৰাট কোহলি আৰু কৃণাল পাণ্ডিয়াই 43 ৰাণকৈ অৰিহণা যোগায়। গুজৰাটৰ হৈ কাগিজ ৰাবাডা আৰু জেছন হোল্ডাৰে 2টাকৈ উইকেট লাভ কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত কৰা হয়। অলিম্পিকত দুবাৰ পদক বিজয়ী পি ভি সিন্ধু ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুৱে কালি প্ৰতিযোগিতাৰ এখন খেলত ইণ্ডোনেছিয়াৰ পুত্ৰী কুসুমা বাৰ্ডানিক 21-17, 21-18 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ সত্বিকৰাজ ৰণকী ৰেড্ডি আৰু চিৰাগ শেট্টীৰ যুটীটো পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। দেশত বৰ্তমানলৈকে ইবোলা ভাইৰাছৰ দ্বাৰা কোনো লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিধানসভাত বহু চৰ্চিত উমৈহতীয়া দেৱানিভৃতি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা চলি আছে। CBIয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UGৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু 2জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইজৰাইলৰ সেনাবাহিনীয়ে হামাছৰ সামৰিক শাখাৰ নতুন মুৰব্বী আৰু 2023 চনৰ 7 অক্টোবৰৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী মোহাম্মদ অধেহক হত্যা কৰিছে বুলি দাবী কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বিনা পানী মুক্তিয়াৰৰ কণ্ঠৰ দুটি লোকগীত।

0: মোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে বীণা পাণি মুক্তিয়াৰৰ কণ্ঠৰ লোকগীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানিবিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানিবিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসন চলিব, কোৰাণ, বাইবেল, ভাগৱতৰ শাসন নচলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানিবিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা RSSৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানিবিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানিবিধিৰ জৰিয়তে সংখ্যালঘুৰ তোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানিবিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
2: এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, সো দেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো। ইয়াৰ আমাৰ হোৱাট ইজ দ্য ফাউণ্ডেশ্যন, আমাৰ এই গোটেই বিলখনৰ ফাউণ্ডেশ্যনটোৱে হৈছে Article 44 অৱ দ্য কনষ্টিটিউচন অৱ ইণ্ডিয়া।
1: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানিবিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানিবিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কটন এলামনাই ভৱনত প্ৰাক্তন কটনিয়ান সতীৰ্থবৃন্দৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব দেৱজিৎ শইকীয়া আৰু 90 বছৰ ঊৰ্ধৰ কেইবাগৰাকীও প্ৰাক্তন কটনিয়ানক সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, শিক্ষাবিদ, সাহিত্যিক ডঃ অমৰজ্যোতি চৌধুৰীয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে প্ৰাক্তন কটনিয়ানসকলে সংগীত পৰিৱেশন কৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীত উল্লেখ থকা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্পও উপলব্ধ থাকিব। বিদ্যালয়সমূহে পঞ্জীয়ন পৰ্টেলত গৈ ধন পৰিশোধ কৰাৰ পাছত Form 50 ডাউনলোড কৰিব লাগিব। উল্লেখযোগ্য যে সময়সীমা উকলাৰ পূৰ্বে আগতে বাদ পৰা ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহে প্ৰয়োজন সাপেক্ষে নতুনকৈ পৰ্টেলত যোগ কৰিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালীৰ নিউ চণ্ডীগড়ত হ'ব লগা এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন

0: কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাংগালোৰে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাতে আটাইকেইটা উইকেট হেৰুৱাই 162 ৰাণহে কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ দুটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ইমান পৰে জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰ আব্দৰ জেঠ মাহৰ 12 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 27 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ লগতে নিউজ অন এয়াৰ এপৰ মাধ্যমেৰে। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মৃগাংক শৰ্মা আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী। পৰিবহণত আছে নয়ন দৈমাৰী। প্ৰচাৰণৰ সহায়ক ত্ৰৈলোক্য বৰাৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখৰ পৰা মই নৱকৃষ্ণ গোস্বামীয়ে আপোনালোকক এই অধিৱেশনলৈ স্বাগতম জনাইছোঁ।

0: হাৰ্বাৰ্ট স্পেন্সাৰে কৈছিল, শিক্ষা নহয় চৰিত্ৰহে মানুহৰ সবাতোকৈ প্ৰয়োজনীয় আৰু ৰক্ষাকৰ্তা। মিডিয়াম ৱেভৰ 266.66 মিটাৰত এই আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ মহিলাৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ দৈনন্দিন অনুষ্ঠান অৰ্ধ আকাশ। আজি এই অনুষ্ঠানৰ মনৰ কথা শিতানত শুনক অনিমা গোস্বামীৰ এটি স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ, মই অনিমা গোস্বামী, দক্ষিণ হজৰাপাৰ, তেজপুৰ নিবাসী। মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম সময় বালি। আহা আহা ভাই ভনী।

0: সকলো মিলিজুলি সাজো আমি সম্প্ৰীতিৰ এনাজৰী, য'ত নাথাকিব ধৰ্মক বিভেদ কৰা শক্তি। চাৰি গুৰুৱে দিয়া ধৰ্মৰ খুটি লৰচৰ কৰিলে হ'ব বিজুতি। মহান আদৰ্শক নকৰিব ভেদভাৱ টানি আনি যুক্তিবাদ। বাদ বিবাদ পৰিহাৰ কৰি সকলো মিলিজুলি সাজি যাওঁ মিলন নৌকাখনি, পাৰ হ'ম জীৱন সাগৰ। ঈশ্বৰত ভকতি ৰাখি কাম কৰোঁ দিনে ৰাতি, নিজৰ লগতে দহৰো উপকাৰ সাধি আগুৱাই যাওঁ আমি জীৱন বাটত। দম্ভ অহংকাৰ ফুটুকাৰ ফেন ৰৈ যাব মাথ গুণ গৰিমা, কৰা হবে তাকে জানি ভাল কাম, ৰৈ যাব চানেকি সময় বালিত। নমস্কাৰ।
1: অৰ্ধসকাশ অনুষ্ঠানত এইবাৰ শুনক বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত কেইটিমান। পুনতে শুনক শিল্পীৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ আধুনিক গীত শুনিছে। আকাশবাণী তেজপুৰৰ পৰা শিল্পীৰ কণ্ঠত শুনক এইবাৰ আন এটি গীত।

8:45 সমাচাৰ চেণ্টাৰ আৰু 9 বজাত News@9 আকাশবাণী দিল্লীৰ পৰা আৰু 9:15 বিধানসভাত আজিৰ দিনটো আকাশবাণী গুৱাহাটীৰ পৰা একাদিক্ৰমে শুনিবলৈ পাব। দম্পতি এই অনুষ্ঠানটি আগবঢ়োৱা হ'ব নিশা 9:30 আৰু নিশা 10 বজাত নিবেদন কৰা হ'ব বাৰে ৰহণীয়া। শ্ৰোতা ইমান পৰে আজিৰ অনুষ্ঠান পৰিস্থিতি চমুকৈ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ গীতালি। আজি গীতালিত শুনক হিন্দী বোলছবিৰ গীত কেইটিমান। পুনতে শুনক আজনবী বোলছবিখনৰ লতা মংগেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

শ্রোতে গীতালি শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক লতা মঙ্গেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠতেই প্ৰেম পূজাৰী বোলছবিখনৰ এই গীতটি।

0: এইবাৰ আগবঢ়াইছোঁ আন মিলো সজনা বোলছবিখনৰ এই গীতটি। গীতটিত কণ্ঠ দিছে লতা মঙ্গেশকাৰ আৰু কিশোৰ কুমাৰে।
1: আচ্ছা, তো হম চলতে হ্যাঁ।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনীভূতত গৃহীত, ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকক মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাত প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনীভূতত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025ৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত BJP বা RSSৰ কোনো

0: প্ৰাৰ্থনা নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহুবিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
1: এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
0: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা মিছন সঞ্চালক ওম প্ৰকাশে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবেও নগদ ধনবিহীন চিকিৎসা সুবিধা প্ৰদান সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ আজি পত্ৰ প্ৰেৰণ কৰে। পত্ৰত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত চিকিৎসা সেৱাৰ সুবিধা লোৱাৰ বাবে আগ্ৰহী শিক্ষকসকলৰ পৰা সন্মতি পত্ৰ ল'ব লাগিব। একেদৰে শিক্ষকসকলেও আৰোগ্য যোজনাৰ অধীনত ধন কৰ্তনৰ বাবে অনুমতি দিব লাগিব। মিছন সঞ্চালক ওম প্ৰকাশে 15 জনৰ ভিতৰত ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা এই যোজনাত অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় অনুমতি পত্ৰ সংগ্ৰহ কৰিবলৈ কৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা, উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰি শ্ৰীআচাৰ্যই এইদৰে মন্তব্য কৰে। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে উন্নত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠনৰ এই প্ৰক্ৰিয়াত অসমৰ যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে কোনো এখন দেশৰ শক্তি আৰু যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থাকে আৰু তেওঁলোকৰ দৃঢ়তা, দূৰদৰ্শিতাই ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হলে নিৰ্ভীক হৈ থাকিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে বিশ্ববিদ্যালয়খনৰ 126 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা দিয়ে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত শিক্ষাৰ পৰিৱৰ্তনশীল পৰিকাঠামোৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰিক গাঁথনিক ন ৰূপত গঢ় দিছে সেই বিষয়ে ভাষণত উল্লেখ কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক ডঃ হীৰেণ ডেকা, বিশ্ববিদ্যালয়খনৰ ভালেকেইগৰাকী অধ্যাপক অধ্যাপিকা, বিশিষ্ট অতিথি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ঈদ উল জোহাৰ প্ৰাক সন্ধিয়া ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্ব আদৰ্শ ৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰীআচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ উদ্দীপনাৰে পবিত্ৰ ঈদ উজ জোহা পালন কৰিব। এই উৎসৱক ঈদ উল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: পৰৱৰ্তী বাতৰিখনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তনৰ অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যা ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰে পৰা তিনিদিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত তথা লোকপিয়ল বিষয়া মৃদুল যাদৱে মুকলি কৰা এই কাৰ্যসূচীত লোকপিয়ল সঞ্চালকালয়ৰ বিষয়াসকলে ভাৰপ্ৰাপ্ত বিষয়া গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰম্ভ হৈছে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। চৰাইদেউ জিলাৰ বৰহাটত অগ্নিবীৰৰ নিযুক্তিৰ বাবে আজি তৃতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলাখনৰ পৰা অধিক সংখ্যক যুৱক যুৱতীক সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত বিভিন্ন অঞ্চলৰ 2 শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ বাবে এই শিবিৰত তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষাসমূহ কৰোৱা হয়। জিলাখনত যোৱা 11 মে'ত প্ৰথমটো প্ৰস্তুতি শিবিৰ আৰু 20 মে'ত দ্বিতীয় শিবিৰ অনুষ্ঠিত হৈছিল। কাৰ্যসূচীৰ অংশ লৈ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱে সাংবাদিকৰ আগত এইদৰে কয়।
2: আজি আমাৰ তৃতীয় শিবিৰ হৈছে বৰহাট হাই ছেকেণ্ডেৰী স্কুলত, আৰু আজি বি আমি বহুত সুখী হৈছোঁ। আমাৰ 183 বাচ্চা আজি ওলাই আহিছে। ইয়াৰ ভিতৰত 63 আমাৰ মোৰ দেন 60 ওপৰ আমাৰ ছোৱালী আহিছে। সকলো বাচ্চা জাষ্ট এতিয়া হাইট আৰু যিখিনি পুল আপ হয়তো ছাকচেছফুলি ক্লিয়াৰ কৰিছে, আৰু জাষ্ট আমাৰ ইয়াৰ জাষ্ট আগতে আমাৰ ছোৱালী সকলো ৰানিং কাৰণে গৈছে। মই আপোনাক অলৰেডি আমি দেখি আছিলোঁ আগতে, ফাৰ্ষ্ট শিবিৰত 50 আহিছে, ছেকেণ্ড শিবিৰত আমাৰ মোটামুটি 160 আহিছিলে, 160-170। আজি আৰু বেছি আহিছে, আৰু বৰহাট যিখিনি আমাৰ বহুত ভিতৰ অঞ্চল হয় ইয়াত বহুখিনি ফেচিলিটিজ এভেইলেবল নাই। বহুখিনি গাৰ্ডেনছ আছে আৰু ইয়াত বহুখিনি আমাৰ মেডিকেল ফেচিলিটিজ ইয়াৰ ৰোড কা অৱস্থা এনেকৈ বহুখিনি আমি দেখি থাকোঁ কি এনেকুৱা ফেচিলিটিজ নাই।
1: চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়। সভাত জিলা আয়ুক্তই মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ উদ্দেশ্যে সন্তান জন্মৰ পূৰ্বৰ যত্ন বৃদ্ধি তথা প্ৰতিগৰাকী মহিলাই যাতে গুণগত মানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কেবিনেট কমিটীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰেচন, পৰিবহণ আৰু ব্যৱস্থাপনা আঁচনি সাৰ্থক PDS অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে 25,530 কোটি টকা আবণ্টন দিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যিক সংস্থাসমূহক খাদ্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণৰ বাবে সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা সুলভ মূল্যৰ দোকানসমূহ উপকৃত হ'ব আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আধুনিকীকৰণত ই সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে লগতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত খাদ্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণ আৰু ব্যৱস্থাপনা ব্যয়ৰ বাবদ কেন্দ্ৰীয় সাহায্য প্ৰদানৰ নিয়মাৱলী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আঁচনিখনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত 81,35,00,000 লোকক সামৰি লোৱাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণত সহায় কৰিব বুলি তেওঁ প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰি শুনক তনবিতাৰ পৰা।
0: গুৱাহাটী বিশ্ববিদ্যালয়ে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ সৈতে জড়িত মাচুল গাঁথনি সন্দৰ্ভত উত্থাপিত কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি

0: স্থিতি স্পষ্ট কৰিছে। বিশ্ববিদ্যালয় চৌহদত আজি এখন সংবাদমেলৰ আয়োজন কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ উৎপল শৰ্মাই কয় যে শেহতীয়াকৈ অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল প্ৰায় 4 গুণ বৃদ্ধি কৰা বুলি কৰা দাবী বাস্তৱসন্মত নহয়। পঞ্জীয়কগৰাকীয়ে কয় যে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত চতুৰ্থ বৰ্ষ ৰূপায়ণৰ বাবে বিশেষ মানসম্পন্ন বিধি প্ৰকাশৰ সময়ত নতুনকৈ সংযোজিত চতুৰ্থ বৰ্ষৰ বাবে এককালীন অনুমতি মাচুলৰ ব্যৱস্থা ৰখা হৈছিল। এই ব্যৱস্থা নতুনকৈ সৃষ্টি কৰা নহয়, বৰং পূৰ্বৰে পৰা প্ৰচলিত মাচুল গাঁথনি আৰু নীতিগত ধাৰাবাহিকতাৰ অংশ হিচাপেহে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম কলেজবিলাকৰ কাৰণে 2023 চনত আৰম্ভ কৰা হৈছিলে, তাৰ এইবাৰ 4 নম্বৰ বছৰ আহিব আৰু 4th ইয়াৰত ছাত্ৰ ছাত্ৰী যেতিয়া 4th ইয়াৰলৈকে যাব তাত কিছুমান নিয়ম মাফিক আমাৰ কাম থাকে, যেনে এফিলিয়েশ্যন আৰু পাৰ্মিশ্যন। গতিকে এই যিটো প্ৰক্ৰিয়া, যি ধৰণে ফিজটো নিৰ্ধাৰণ কৰা হয়, সেই প্ৰক্ৰিয়াৰ মাজেৰে ফিজটো নিৰ্ধাৰণ কৰা হৈছিলে আৰু ইয়াৰ আগলৈকে কলেজসমূহে যিটো ফিজ দি আছিলে সেইটো যিটো প্ৰক্ৰিয়াৰ মাজেৰে ঠিক কৰা হৈছিলে সেই একেটা প্ৰক্ৰিয়াৰ মাজেৰেও এইবাৰো ঠিক কৰা হৈছে। মাত্ৰ এই যোৱা 7 বছৰত এই যিটো পাৰ্মিশ্যন আৰু এফিলিয়েশ্যন ফিজৰ কথা কোৱা হৈছে, সংবাদ মাধ্যমত এনেধৰণে প্ৰচাৰ হৈছে যে আমি বা আমাৰ অধ্যক্ষ পৰিষদৰ তৰফৰ পৰা আমি প্ৰায় 4 গুণ মাচুল বৃদ্ধি কৰিছোঁ। আচলতে কথাটো এনেকুৱা নহয়, মই আপোনালোকক তথ্যটো দেখাব পাৰিম যে 15% আমাৰ বঢ়োৱা হৈছিলে। 2018 চনত যিটো 9,080 টকা আছিলে সেইটো এইবাৰ 10,500 টকা হৈছে।
0: গ্ৰন্থপ্ৰেমী আৰু নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ বিপণী আৰু পুথিভঁৰালৰ গুৰুত্ব উপলব্ধি কৰাৰ লগতে ইয়াৰ সংৰক্ষণৰ উদ্দেশ্যে তেজপুৰ সাহিত্য সভা আৰু নগাঁৱৰ দ্য বুকনুক প্ৰতিষ্ঠানৰ উদ্যোগত ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হৈছে। এই অনুসৰি পুথিভঁৰালৰ গ্ৰন্থ সংগ্ৰহ আৰু সংৰক্ষণ বিষয়ক ভিডিঅ' ডকুমেণ্টেশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত দেশৰ অন্যান্য প্ৰান্তৰ লোকৰ উপৰি বিদেশত বাস কৰা লোকেও অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলে তেওঁলোকে বসবাস কৰা অঞ্চলৰ যিকোনো কিতাপৰ দোকান অথবা পুথিভঁৰালক লৈ এটা 2 মিনিটৰ ভিডিঅ' নিৰ্মাণ কৰি জমা দিব লাগিব। ভিডিঅ'টোত নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ কিতাপ সংগ্ৰহৰ কাহিনী, চৰিত্ৰ আৰু ইয়াৰ সাংস্কৃতিক দিশসমূহ নথিভুক্ত হোৱাটো বাঞ্ছনীয় বুলি উদ্যোক্তাসকলে জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালিৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভূতত গৃহীত, ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ ফিকাভিত্তিক শিক্ষকক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাত প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। 10 মিনিটত শুনিবলৈ পাব।

0: tabled the bill on behalf of Chief Minister Himanta Biswa Sarma. The Supreme Court would upheld the legality of the Special Intensive Revision SIR of the electoral rolls being conducted by the Election Commission of India, ECI. The court held that the Election Commission has the power to conduct SIR under Article 324 of the Representation of the People Act 1950 and the rules made thereunder. It observed that SIR advances the constitutional imperative of free and fair elections. The top court pronounced the judgment in the writ petitions which challenged the notification issued by the ECI in June last year to conduct SIR in Bihar. Hearing another case, the apex court today said the ongoing trial related to the 2023 violence in Manipur needs to be expedited and sought a status report from the authorities. A bench comprising Chief Justice of India Surya Kant and Justice Joymalia Bakshi noted that according to an SIT report, charge sheets had been filed in 207 cases against more than 400 accused persons. President Draupadi Murmu today said the development of the Northeast is vital for the country's overall progress. Addressing the convocation ceremony of Sikkim University in Gangtok, the president urged students to contribute to nation building through innovation, ideas and mutual trust. Early in the day, President Murmu flagged off a women-centric public transport service titled Pink City Rana Amma Didi Bahini Bus Seva in Gangtok. Prime Minister Narendra Modi has urged citizens across the country to take all possible precautions amid soaring temperatures being witnessed in different parts of the country. In a social media post, Mr. Modi advised people to keep themselves hydrated, avoid stepping out during peak afternoon hours, carry water when stepping out of homes, and extend help to others by offering them water during the harsh weather conditions. The Indian cities of Chandigarh and Bhubaneswar were awarded hosting rights of next year's Asian Relays and the 2028 Asian Indoor Championships by the continent's athletics governing body during its Executive Council meeting in Hong Kong today. The Asian Athletics Association's AAA Council meeting was held ahead of the Asian Under-20 Championships from May 28 to 31st. The Athletics Federation of India, AFI, had last year submitted the bids to host both the events. In IPL cricket, Sunrisers Hyderabad won the toss and elected to field against Rajasthan Royals in the eliminator match at New Chandigarh. The winner will take on Gujarat Titans in qualifier 2 on Friday for a place in the final, which will be played on the 31st of this month in Ahmedabad. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয় আৰু ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি এইচ এছ প্ৰণয়ে ইণ্ডোনেছিয়াৰ খেলুৱৈ জোনাথন ক্ৰিষ্টিক 10-21, 21-12, 21-18 ছেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। গেংটকত আজি ছিকিম বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ধাৰণা, উদ্ভাৱন আৰু পাৰস্পৰিক বিশ্বাসৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত আগবাঢ়ি আহিবলৈ পৰামৰ্শ দিয়ে। শ্ৰীমতী মুৰ্মুৱে কয় যে সবলীকৰণৰ বাবে শিক্ষাই হৈছে উৎকৃষ্ট মাধ্যম। 2026 চনত ছিকিমে জৈৱিক ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ কথা উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে জৈৱ বৈচিত্ৰ আৰু সমৃদ্ধ প্ৰাণীকুল তথা উদ্ভিদকুলৰ বাবে ছিকিমৰ প্ৰশংসা কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ্থী জীৱনৰ পিছতো সমাজৰ দুৰ্বল শ্ৰেণীৰ উন্নয়নৰ বাবে একেলগে কাম কৰি যোৱাৰ বাবে আহ্বান জনায়। শ্ৰীমতী মুৰ্মুৱে গেংটকত আমা দিদি বাহিনী বাছ সেৱা মুকলি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে মহিলাসকলৰ সুৰক্ষা, আৰামদায়ক আৰু কম খৰচী যাতায়াতৰ ক্ষেত্ৰত এই বাছ সেৱা গুৰুত্বপূৰ্ণ পদক্ষেপ। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত 37,000

৫০০ কোটি টকা ব্যয় সাপেক্ষ পৃষ্ঠীয় কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পৰ শুভাৰম্ভৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এটা ৰোড শ্বৰ আয়োজন কৰিছে। এই ৰোড শ্বৰ উদ্দেশ্য হৈছে দেশত বৰ্তমান সম্পদ হিচাপে উপলব্ধ কয়লা আৰু লিগনাইটক পৰিষ্কাৰ আৰু মূল্য সংযোজিতভাৱে কিদৰে ব্যৱহাৰ কৰিব পাৰি ইয়াৰ প্ৰচাৰ চলোৱা। কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু কয়লা আৰু খনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ দুবেই এই অনুষ্ঠানত উপস্থিত থাকিব। মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, নীতি প্ৰণেতাসকল, উদ্যোগপতি, বিনিয়োগকাৰী, প্ৰযুক্তি সুবিধা প্ৰদান কৰি অনুষ্ঠানসমূহ আৰু লগতে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানে এই ৰোড শ্বত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে LNG, ইউৰিয়া, মিথানল আৰু এমনিয়াৰ দৰে পণ্য সামগ্ৰীসমূহৰ আমদানি হ্ৰাস কৰিব পৰা যাব বুলি আশা কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে অধিক শক্তিশালীভাৱে শক্তিখণ্ডত আগবাঢ়িব পৰা যাব আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাত কয়লা গেছীয়কৰণৰ এই উদ্যোগে সহায় কৰিব বুলিও আশা কৰা হৈছে। মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়া মতে দেশত কয়লা খণ্ডত আৰম্ভ হ'বলগীয়া 2.5-3 লাখ কোটি টকাৰ বিনিয়োগৰ 25টা প্ৰকল্পত নতুনকৈ 50,000 প্ৰত্যক্ষ আৰু পৰোক্ষ বিনিয়োগৰ সুবিধাও উপলব্ধ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সাৰ্থক PDS-ৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেবিনেটে অনুমোদন জনোৱা 25,500 কোটি টকা অনুমোদনৰ প্ৰশংসা কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক প্ৰযুক্তিগতভাৱে আগুৱাই নি এই ক্ষেত্ৰত অধিক স্বচ্ছতা বজাই ৰখাত এই আঁচনিখনে যথেষ্ট সহায় কৰিব। তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি হিতাধিকাৰীসকলৰ তথ্য বৰ্তাই ৰাখিব পাৰিলে আঁচনিখনৰ সুবিধাসমূহ প্ৰকৃত দৰিদ্ৰ লোকসকলৰ সুবিধাৰ্থে ব্যৱহাৰ কৰাত যথেষ্ট সহায়ক হ'ব। ইয়াৰ লগতে এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্যসমূহত ক্ৰমান্বয়ে বাঢ়ি অহা সামগ্ৰীৰ মূল্যৰ সঠিক ৰূপায়ণ কৰাৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দোকানীসকলৰ লাভৰ অংশ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই আঁচনিখন ফলপ্ৰসূ হ'ব বুলি জানিবলৈ দিয়া হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI-এ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা NEET-UG-ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে এই সংক্ৰান্তত এতিয়ালৈকে দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুৰ আৰু অহল্যানগৰৰ পৰা 13 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে ঘটনা সংক্ৰান্তত আজি গ্ৰেপ্তাৰ কৰা লাতুৰৰ চিকিৎসক ডাঃ মনোজ চিৰুৱেই অভিযুক্ত PV কুলকাৰ্ণীৰ পৰা ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত লাভ কৰাত এটা প্ৰশিক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ পুত্ৰসহ 3জন শিক্ষাৰ্থীক সহায় কৰিছিল। একেদৰে অন্যতম অভিযুক্ত ডাঃ অভং প্ৰভু মেডিকেল একাডেমীৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক তেজছ হৰ্ষদ কুমাৰ শ্বাহে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা মনীষ হাৱালদাৰৰ পৰা NEET-UG-ৰ প্ৰশ্নকাকত ফাদিল কৰিছিল। CBI-ৰ মুখপাত্ৰই এটা বিবৃতি জনোৱা মতে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে। তেওঁ কয় যে ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে দেশৰ বিভিন্ন প্ৰান্তৰ 49টা স্থানত তালাচী চলোৱা হৈছে আৰু ভালেমান আপত্তিজনক নথিপত্ৰ, লেপটপ আৰু মোবাইল ফোন জব্দ কৰা হৈছে। উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত যোৱা 3 মে'ত অনুষ্ঠিত NEET-UG পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল। অহা 21 জুনত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে 3দিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে। এই সময়ছোৱাত মন্ত্ৰীজনে 29 মে'ত ৰাজ্যখনৰ সীমান্তৱৰ্তী জিলা কচ্ছ ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচীত আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভিতৰত অতিকে সংবেদনশীল বুলি বিবেচিত হাৰামী নালা অঞ্চলত উপস্থিত হৈ বৰ্তমানৰ ভৌগোলিক পৰিস্থিতি চোৱা চিতা কৰাৰ পৰিকল্পনা থকা বুলিও জানিব পৰা গৈছে। মন্ত্ৰীজনে লগতে ভৌগোলিক প্ৰত্যাহ্বানেৰে আগুৰি থকা সংবেদনশীল অঞ্চলসমূহত সুৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰিব। মন্ত্ৰী শ্বাহে এই সময়ছোৱাত সীমা সুৰক্ষা বলৰ জ্যেষ্ঠ বিষয়া আৰু সামৰিক বাহিনীৰ বিষয়াসকলৰ সৈতে বৰ্তমানৰ সীমাৰ পৰিস্থিতি, সুৰক্ষা ব্যৱস্থা, উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু আপাতকালীনভাৱে ল'বলগীয়া সুৰক্ষা ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। এই সন্মিলনত বিষয়বস্তু ভিত্তিক আলোচনা, ৰাজ্যিক ভিত্তিক অংশগ্ৰহণ, কৃষিৰ লগতে আন বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ দলীয় আলোচনা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কৈছে যে
আহি থকা খারিফ শস্যৰ সময়ছোৱাত দীৰ্ঘস্থায়ী কৃষি ব্যৱস্থা, উৎপাদন বৃদ্ধি, বতৰৰ প্ৰত্যাহ্বান, আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে কৃষকসকলক সমৃদ্ধ কৰি তোলা বিভিন্ন বিষয়ৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে।

0: এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, কৃষি প্ৰতিষ্ঠান আৰু বহু অংশীদাৰে খাৰিফ শস্যৰ সময়ছোৱাত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহুবিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা আৰ এছ এছৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহুবিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBI নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে কমেও দুটা স্থানীয় ভাৰতীয় ভাষাৰ লগতে মুঠ তিনিটা ভাষা অধ্যয়ন কৰাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ বিষয়টো বিবেচনা কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাক্সী আৰু বিপুল এম পাঞ্চলীৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ, CBSE আৰু NCERTক জাননী জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে দুসপ্তাহৰ ভিতৰত এই জাননীৰ উত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিছে। ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি ভাৰতৰ বেডমিণ্টন খেলুৱৈ এইচ এছ প্ৰণয়ে পঞ্চম বাছনিৰ ইণ্ডোনেছিয়াৰ খেলুৱৈ জনাথন ক্ৰিষ্টিক 10-21, 21-12, 21-18 ছেটত পৰাস্ত কৰে। আনহাতে ছিংগাপুৰৰ খেলুৱৈ লৌ কিনৰ হাতত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে 20-22, 21-19, 17-21 ছেটত পৰাজয় বৰণ কৰে। আন এখন খেলত ভাৰতৰ লক্ষ্য সেনে চীনৰ লিউ গুৱাংজুৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে 2030 চনৰ ভিতৰত 100,000 কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয় আৰু ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি এইচ এছ প্ৰণয়ে ইণ্ডোনেছিয়াৰ খেলুৱৈ জনাথন ক্ৰিষ্টিক 10-21, 21-12, 21-18 ছেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া নিবেদন কৰিব লৈছোঁ যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কার প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনায় মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ
1: মই পৰিস্মা দাসে
0: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণীৰ শিতান।
1: আজিৰ আমাৰ যুৱবাণীৰ আলোচনাৰ বিষয় হৈছে যুৱক যুৱতীৰ জীৱনশৈলীৰ ৰোগ।
0: বৰ্তমান সময়ত দৈনন্দিন জীৱনৰ অভ্যাস, খাদ্যাভ্যাস, মানসিক চাপ আৰু শাৰীৰিক নিষ্ক্ৰিয়তাৰ ফলত বিভিন্ন ধৰণৰ ৰোগ যুৱ সমাজৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাইছে। মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগৰ দৰে শাৰীৰিক সমস্যা হোৱাৰ লগতে মানসিক চাপ, উদ্বেগ, নিদ্ৰাহীনতা আদিও এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে।
1: আৰু এই সকলো কথা সামৰি এটি সাৰগৰ্ভ আলোচনা কৰাৰ উদ্দেশ্যে আজি আমি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ মেডিকেল কলেজ আৰু হস্পিটেলৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ ৰঞ্জিত ৰায় ডাঙৰীয়াক। ছাৰ, আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: নমস্কাৰ, মই ডক্টৰ ৰঞ্জিত ৰায়, ছিনিয়ৰ ৰেচিডেণ্ট তেজপুৰ মেডিকেল কলেজ। মই আপোনালোকক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ আমন্ত্ৰিত কৰিবৰ কাৰণে।
0: ধন্যবাদ ছাৰ। ছাৰ, আজিৰ যিহেতুকে আমাৰ আলোচনাৰ বিষয়টি হৈছে যুৱ প্ৰজন্মৰ মাজত জীৱনশৈলী ৰোগ, এই জীৱনশৈলী ৰোগ অথবা লাইফষ্টাইল ডিজিজ বুলি ক'লে আমি মূলতে কি বুজোঁ?
2: আপোনাৰ লাইফষ্টাইল ডিজিজ আপোনাৰ এইটো বুজায় যে আমি দিন প্ৰতিদিন যি ভুল অভ্যাস কৰোঁ, ভুল অভ্যাস লৈ আমাৰ যিটো ডিজিজ হ'ব পাৰে, যিটো বেমাৰ হ'ব পাৰে, সেইটো আমি লাইফষ্টাইল ডিজিজ বুলি বুজোঁ।

0: ভুল অভ্যাস কেনেকুৱা ধৰণৰ হ'ব পাৰে আপোনাৰ? ধৰি লওক এটা চিডেণ্টৰি লাইফষ্টাইল হ'ল, কম কষ্টৰ কাম কৰা, বহি থকা কাম, সেইটো চিডেণ্টৰি লাইফষ্টাইল বুলি কওঁ আমি। শাৰীৰিক কষ্ট কমকৈ হোৱা, সেইটো চিডেণ্টৰি লাইফষ্টাইল কাৰণে আমাৰ কিছুমান বেমাৰ হ'ব পাৰে। আমাৰ খাদ্যৰ লগত জড়িত কিছুমান বেমাৰ হ'ব পাৰে, যেনেকৈ নিমখ বেছিকৈ খোৱা বা মিঠা বস্তু বেছিকৈ খোৱা, জাংক ফুড বেছিকৈ খোৱা, সেইবোৰ লগত জড়িত কিছুমান বেমাৰ হ'ব পাৰে, যিটো আমি লাইফষ্টাইল ডিজিজ বুলি কওঁ। লগতে কিছুমান পদাৰ্থ যেনেকৈ ধূম্ৰপান, মদ্যপান কৰাৰ লগত কিছুমান বেমাৰ জড়িত হ'ব পাৰে, সেইটো আমি লাইফষ্টাইল ডিজিজ বুলি কওঁ।
1: ছাৰ, এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম, আজিৰ যুৱ সমাজত আটাইতকৈ বেছি দেখা পোৱা লাইফষ্টাইল ডিজিজ কোনবোৰ, আৰু এইবোৰ আৰম্ভ হোৱাৰ আগতে কেনেকুৱা আগতীয়া লক্ষণ দেখা পোৱা যায়?
0: আজিকালি আমি দেখিব পাওঁ যে আপোনাৰ অবেচিটি এটা বহুত ডাঙৰ সমস্যা আমাৰ ইউথৰ মাজত, লগতে আপোনাৰ হাইপাৰটেনশ্যন বা ডায়েবেটিছ বহুত বেছি বৃদ্ধি হৈছে, ইউথৰ মাজত বহুত বেছি বৃদ্ধি হৈছে, লগতে ফেটি লিভাৰ হ'ব পাৰে, হাৰ্টৰ প্ৰব্লেম আৰু কিছুমান কিডনীৰ প্ৰব্লেম হ'ব পাৰে। আৰু চিম্পটমছ আপুনি যদি চায়, ইনিচিয়েলি একো চিম্পটমছ নাথাকে, বহুতখিনি ডায়েবেটিছ হাইপাৰটেনশ্যন হওক যিয়ে হওক, চিম্পটমছ ইনিচিয়েলি একো নাথাকে, চাইলেণ্ট কিলাৰ বুলি কোৱা হয়। হাইপাৰটেনশ্যন যেনেকৈ আমি চাইলেণ্ট কিলাৰ বুলি কওঁ, এইবোৰ চিম্পটমছ আগতীয়াকৈ একো নাথাকিবও পাৰে, আৰু যদি থাকে, ধৰি লওক অবিচিটিৰ ক্ষেত্ৰত পেট বেছিকৈ বাহিৰত ওলাই যোৱা, পেট ওলাই যোৱা হ'ব পাৰে, বেছিকৈ শকত হোৱা হ'ব পাৰে, তো এইটো আমি চেণ্ট্ৰেল অবিচিটি বুলি কওঁ। যদি অকল পেটত যদি ফেটছ একুমুলেট হৈছে, সেইটো আমি চেণ্ট্ৰেল অবিচিটি বুলি কওঁ, আৰু সেইটো বেছি ডেঞ্জাৰ ৰেডাৰ দেন আপোনাৰ জেনেৰেলাইজ অবিচিটি। ডায়েবেটিছ হ'লে আপোনাৰ আগতীয়াকৈ চিম্পটমছ হ'ব পাৰে, যেনেকৈ বেছিকৈ পানী খাব লগা হ'ব পাৰা, বেছিকৈ পেচাব হ'ব পাৰা, বা ৰাতি টোপনিৰ পৰা উঠি উঠি ঘনে ঘনে পেচাব হোৱাটো হ'ব পাৰে, ৱেট লছ হ'ব পাৰে আপোনাৰ। তো এইখিনি আগতীয়া চিম্পটমছ ডায়েবেটিছৰ হ'ব পাৰে। হাইপাৰটেনশ্যনৰ আপোনাৰ কেতিয়াবা হেডেক হ'ব পাৰে, নেক পেইন হ'ব পাৰে, বা মোষ্ট অফ দ্য টাইম একো চিম্পটমছ নাথাকে, আগতীয়াকৈ একো চিম্পটমছ নাথাকে, কাৰণে আপুনি চাইলেণ্ট কিলাৰ হিচাপত হাইপাৰটেনশ্যনক কওঁ।
2: হয় ছাৰ, আপুনি যিহেতুকে অবেচিটিৰ কথা কৈছে, অবেচিটি বা মেদবহুলতাৰ ক্ষেত্ৰত আমাৰ ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ দেশ বুলি কোৱা হয়। ইয়াৰ মুখ্য কাৰণ আমাৰ দেশত বিশেষকৈ কি বুলি ভাবে, আৰু অবেচিটি আৰু হাৰ্ট ডিজিজ এই দুয়োটা কেনেকৈ এটা আনটোৰ সৈতে সম্পৰ্কিত?
0: অবেচিটি আমাৰ দেশৰ এটা মূল কাৰণ হয়, বহুত বেমাৰৰ মূল কাৰণ হয় অবেচিটি। অবেচিটি হ'লে মানুহৰ হাইপাৰটেনশ্যন হ'ব পাৰে, ডায়েবেটিছ হ'ব পাৰে, আৰু আজিকালি দেখা গৈছে যে চিডেণ্টৰি লাইফষ্টাইল এটা কাৰণ হয় অবেচিটিৰ। জাংক ফুড খোৱা, কম কষ্টৰ, আজিকালি ইমান কষ্ট নহয়, ৱৰ্ক ফ্ৰম হোম হৈ আছে, বা অফিচ ৱৰ্ক বেছিকৈ হৈ আছে, বা আৰ্বানাইজেশ্যন হৈ আছে, আজিকালি গাঁও পৰিৱেশটো চিটিলৈ কনভাৰ্ট হয়, গাঁও চিটিলৈ কনভাৰ্ট হৈ আছে, চ' এইটো পৰিৱেশ নাই, গাঁৱৰ পৰিৱেশ নাই যে মানুহ কাম কৰিব, বা ফিল্ড কমি গৈছে, খেলা ধূলা কমি গৈছে, তো এইখিনি ফেক্টৰ কণ্ট্ৰিবিউট হ'ব পাৰে, আমাৰ অবেচিটি বাঢ়ি আছে। আৰু লগতে আপোনাৰ অবেচিটি আৰু হাৰ্টৰ প্ৰব্লেম ডাইৰেক্টলি আমি লিংক কৰিব নোৱাৰোঁ, কিন্তু আপোনাৰ অবেচিটি হ'লে আপুনি যেনেকৈ আমি চিম্পল ভাষাত ক'ব গ'লে কলেষ্ট্ৰল বাঢ়ি যায়, তো এই কলেষ্ট্ৰলখিনি আপোনাৰ হাৰ্টৰ যোন হীৰ আছে, যে হাৰ্টৰ যোন নলী আছে, সেই নলী ব্লক হ'ব পাৰে, নলী ব্লক হোৱাৰ কাৰণে হাৰ্ট এটেক, হাৰ্ট ফেইলিয়াৰ, এইবোৰ সমস্যা হ'ব পাৰে অবেচিটিৰ কাৰণত। আৰু অবেচিটি আপোনাৰ ইনডাইৰেক্টলি ডায়েবেটিছ কৰিব, ডায়েবেটিছ ডাইৰেক্টলি ডায়েবেটিছ কৰিব পাৰে, ডায়েবেটিছৰ কাৰণে আৰু হাৰ্টৰ সমস্যা বেছিকৈ হ'ব পাৰে। চ' অবেচিটি আজিকালি আমি চব বেমাৰৰ লগত অবেচিটি এটেচ কৰিব পাৰোঁ বা জড়িত কৰিব পাৰোঁ, অবেচিটিৰ কাৰণে ডায়েবেটিছ, হাইপাৰটেনশ্যন বা অবষ্ট্ৰাক্টেড শ্লীপ এপনিয়া, টোপনিৰ প্ৰব্লেম হ'ব পাৰে, মেণ্টেল ইলনেছ হ'ব পাৰে, চ' আমি এটা মূল কাৰণ ক'ব পাৰোঁ বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে।
1: ছাৰ, টাইপ টু ডায়েবেটিছ আৰু হাই ব্লাড প্ৰেছাৰ যুৱ সমাজত বৃদ্ধি পোৱাৰ মুখ্য কাৰণসমূহ কি কি, ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
0: টাইপ টু ডায়েবেটিছ আৰু হাই ব্লাড প্ৰেছাৰ এটা কাৰণ হ'ল চিডেণ্টৰি লাইফষ্টাইল, বা আপোনাৰ খাদ্য পদাৰ্থৰ লগত জড়িত হ'ব পাৰে, যেনেকৈ হাইপাৰটেনশ্যন, নিমখ বেছিকৈ প্ৰয়োজন কৰিলে হাইপাৰটেনশ্যন হ'ব পাৰে, চুগাৰী ড্ৰিংক, জাংক ফুড খালে পেচেণ্টৰ বা মানুহৰ এনেকুৱা ডায়েবেটিছৰ প্ৰব্লেম হ'ব পাৰে। চ' ফিজিকেল এক্টিভিটি কমি যোৱা, বেছিকৈ এক্সাৰচাইজ নকৰা, জাংক ফুড বেছিকৈ খোৱা, চিডেণ্টৰি লাইফষ্টাইল লগত চলা, সেইবোৰ বস্তু হাইপাৰটেনশ্যন আৰু ডায়েবেটিছ কৰিব পাৰে। কিছুমান জেনেটিক থাকে, কিন্তু মেক্সিমাম পেচেণ্টৰ আমি দেখোঁ যে লাইফ ষ্টাইল কাৰণত

0: হাইপাৰটেনচন আৰু ডায়েবেটিছ হয়, আৰু লগতে ইয়াত অবেচিটিও আহে, যোনে এটা মূল কাৰণ হয় হাইপাৰটেনচন আৰু ডায়েবেটিছ কৰা।
1: আজি যুৱ সমাজৰ মাজত ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট দুৰ্বল হোৱা দেখা গৈছে, ইয়াৰ মুখ্য কাৰণসমূহ আপুনি কি বুলি ভাবে?
0: ইমিউনিটি কমা এটা কাৰণ আপোনাৰ পুৱাৰ নিউট্ৰিশ্যন হ'ব পাৰে। যিবিলাক খাদ্য পদাৰ্থ আমি ইউজ কৰোঁ তাতে দেখা গৈছে যে আজিকালি আমি ফাৰ্টিলাইজাৰ বেছিকৈ ইউজ কৰোঁ, আৰু সেইবোৰ বস্তু আমি ইউজ কৰোঁ। এইখিনি ইউজ কৰাৰ কাৰণে এটা কাৰণ হ'ব পাৰে যে আমাৰ ইমিউনিটি কমি গৈছে। ছেকেণ্ড হ'ব পাৰে যে শ্লীপ ডিষ্টাৰ্বেঞ্চ হ'ব পাৰে, টোপনি বা শ্লীপ আল্টাৰেশ্যন হ'ব পাৰে, শ্লীপ বিহেভিয়াৰ হ'ব পাৰে, শ্লীপ ডিছঅৰ্ডাৰ হ'ব পাৰে, সেইটো কাৰণে এটা ইমিউনিটি কমি যাব পাৰে। ছেকেণ্ড হৈ গ'ল যে আমাৰ ৱৰ্ক ৰিলেটেড হ'ব পাৰে কিছুমান ক্ষেত্ৰত। আগতে এক্সপ'জাৰ বেছিকৈ আছিলে, এতিয়া এক্সপ'জাৰ কম হৈছে কিছুমান ডিজিজ ক্ষেত্ৰত। সেইখিনি বস্তু হ'ব পাৰে যাতে আমাৰ ইমিউনিটি কমি গৈছে, আৰু লগতে অবেচিটি আহিব, চিডেণ্টি লাইফ ষ্টাইল আহিব, সেইখিনি থাকিব যোনে আমাৰ ইমিউনিটি কমাই দিব।
2: ছাৰ, ছ'চিয়েল মিডিয়া, স্ক্ৰীন টাইম আৰু মোবাইল এডিকশ্যনে আমাৰ স্বাস্থ্যত কেনেকুৱা প্ৰভাৱ পেলায়?
0: ছ' স্ক্ৰীন টাইম বেছি, স্ক্ৰীন টাইম থাকিলে আই ষ্ট্ৰেইন হ'ব পাৰে, চকুত বহুত জোৰ হ'ব পাৰে, জোৰ পৰিব পাৰে, ষ্ট্ৰেইন হ'ব পাৰে, পষ্টাৰৰ প্ৰব্লেম হ'ব পাৰে, এটা পষ্টাৰত বহুত সময় স্ক্ৰীন চাই আছে, সেইটো লৈ ডিঙিৰ বিষ, কঁকাল বিষ হ'ব পাৰে বেছি স্ক্ৰীন টাইম ইউজ কৰিলে। আৰু লগতে মেণ্টেল ইলনেছ লাইক এনজাইটি হ'ব পাৰে পেচেণ্টৰ, ডিপ্ৰেশ্যন হ'ব পাৰে বা ডিটেচমেণ্ট হ'ব পাৰে ছ'চাইটিৰ পৰা, সেইবোৰ প্ৰব্লেম হ'ব পাৰে বেছিকৈ স্ক্ৰীন টাইম আৰু ছ'চিয়েল মিডিয়া ইউজ কৰিলে।
1: বৰ্তমান যিহেতুকে প্ৰতিযোগিতাৰ যুগ, বৰ্তমান প্ৰতিযোগিতাৰ যুগত মানসিক চাপ, উদ্বেগ আৰু হতাশা যুৱ সমাজত বৃদ্ধি পাইছে, ইয়াক নিয়ন্ত্ৰণ কৰাৰ কৌশলসমূহ আপুনি কি বুলি ভাবে?
0: লাইফষ্টাইল চেঞ্জ কৰিব লাগিব, হেল্থি লাইফষ্টাইল আমি একচেপ্ট কৰিব লাগিব, আৰু লগতে হেল্থি লাইফষ্টাইল লগত আমি যদি বেছিকৈ যদি প্ৰব্লেম হৈ আছে তেতিয়া আমি কাউন্সিলিং ল'ব লাগে, ডিছকাছ কৰিব লাগে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত, বেছিকৈ টাইম স্পেণ্ড কৰিব লাগে ৰেডাৰ দেন স্ক্ৰীন টাইম, আৰু যদি বেছি হৈছে তেতিয়া ডক্টৰৰ পৰামৰ্শ ল'ব।
2: ছাৰ, নিদ্ৰাহীনতা বা শ্লীপ ডিছঅৰ্ডাৰ ই কিমান ডাঙৰ সমস্যা আৰু ইয়াৰ পৰা আন ৰোগো জন্ম ল'ব পাৰে নেকি?
0: নিশ্চয়, শ্লীপ ডিছঅৰ্ডাৰ লগত জড়িত দেখা গৈছে যে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে, লাংছৰ পালমোনাৰী হাইপাৰটেনচন হ'ব পাৰে। শ্লীপ ডিছঅৰ্ডাৰ হ'লে আপোনাৰ কি কি প্ৰব্লেম হ'ব পাৰে? যদি টোপনি যদি ভালকৈ নহয় তেতিয়া ৰাতিপুৱা যেতিয়া আমি উঠিম তেতিয়া আমাক ভাগৰ ভাগৰ লাগিব, গা জলদি ভাগৰি যাব, কাম কৰিব মন নাযাব, কনচেনট্ৰেশ্যন কমকৈ থাকিব, যিটো কাৰণ আমাৰ প্ৰডাক্টিভিটি কমি যাব পাৰে, বা টোপনি বেছিকৈ লাগিব, দিনত আমি শুব ট্ৰাই কৰিম, টোপনি বেছিকৈ লাগিব, কনচেনট্ৰেশ্যন কমি যাব। ছ' টোপনি বা শ্লীপ এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় আমাৰ লাইফৰ, যোনটো নৰ্মেল হ'ব লাগে। 6 to 8 hours শ্লীপছ নৰ্মেলি আমি পাৰ ডে কৰিব লাগে, 6-8 ঘণ্টা শ্লীপ হ'ব লাগে পাৰ ডে, তেতিয়া আমাৰ বডি যোনটো নৰ্মেল ফাংচনিং আছে সেইটো মেইনটেইন হৈ থাকে। আৰু যদি শ্লীপ, ধৰি লওক কিছুমান যদি অবষ্ট্ৰাক্টেড শ্লীপ এপনিয়া আছে পেচেণ্টৰ, যদি অবষ্ট্ৰাক্টেড শ্লীপ এপনিয়া আছে, সেইটো অবষ্ট্ৰাক্টেড বা OSA অবষ্ট্ৰাক্টেড শ্লীপ এপনিয়াৰ কাৰণে হাৰ্টৰ ষ্ট্ৰেইন হ'ব পাৰে, পেচেণ্টৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে, লাংছৰ প্ৰব্লেম হ'ব পাৰে, তো এইবিলাক সমস্যা হ'ব পাৰে, অন্য সমস্যাও জন্ম ল'ব পাৰে।
1: ছাৰ, আপুনি কৈছে যে অবষ্ট্ৰাক্টিভ শ্লীপ এপনিয়া, ইয়াৰ অৰ্থটো কি বাৰু?
0: অবষ্ট্ৰাক্টেড শ্লীপ এপনিয়া মানে হৈ গ'ল ৰাতি, চিম্পল ভাষাত যদি মই কওঁ তেতিয়া ৰাতি যদি আমি শুই আছোঁ তেতিয়া আমাৰ যোনটো ডিঙিৰ যোনবিলাক মাছেল আছে সেই মাছেল নেৰ' হৈ যায়, নেৰ' হৈ যোৱা কাৰণতে অক্সিজেন ভালকৈ আমাৰ লাংছত নাযায় বা এয়াৰ মুভমেণ্ট বহুত কম হয়, সেইটো এটা চিম্পটমছ। ধৰি লওক স্নৰিং হ'ব পাৰে, ৰাতি বেছিকৈ স্নৰিং হৈ আছে, তো সেই অক্সিজেন কমকৈ লাংছত যোৱা কাৰণ মানুহ ধৰি লওক হাড় পাই যাব পাৰে বা আৱেগ হ'ব পাৰে, ছাবকনচিয়াছলি আৱেগ হ'ব পাৰে, ব্লাড প্ৰেছাৰ বাঢ়ি যাব পাৰে, তো এইবিলাক আপোনাৰ শ্লীপ ডিছঅৰ্ডাৰ বা অবষ্ট্ৰাক্টেড শ্লীপ এপনিয়াৰ কাৰণে সেইবোৰ প্ৰব্লেম হ'ব পাৰে। তো ৰাতি যদি টোপনি ভালকৈ নহয়, ৰাতিপুৱা মানুহ যেতিয়া উঠিব তেতিয়া ভাগৰি থাকিব, শ্লীপ ভালকৈ হোৱা নাই, টোপনি ভালকৈ হোৱা নাই, ৰাতিপুৱা ভাগৰি থাকিব, ইয়াউনিং কৰি থাকিব, কাম কৰিব মন নাযাব, কনচেনট্ৰেশ্যন নাথাকিব, টোপনি বেছিকৈ আহিব ৰাতিপুৱা বা গোটেই দিনটো টোপনি লাগি থাকিব, তো সেইটো অবষ্ট্ৰাক্টেড শ্লীপ এপনিয়া হয়। আৰু ইয়াৰ চিম্পটমছ কি কি হৈ গ'ল? ৰাতি যেতিয়া শুব তেতিয়া স্নৰিং হ'ব বেছি,

0: গতিকে। আৰু বাকীবোৰ চিম্পটমছ ডে টাইম হ'ব পাৰে, যেনেকৈ আপোনাৰ ভাগৰ লাগিছে বা টোপনি হৈছে বেছিকৈ, কনচেনট্ৰেশ্যন কমি গৈছে, তো এইখিনি চিম্পটমছ, এইখিনি অবষ্ট্ৰাক্টেড শ্লীপ এপনিয়া কাৰণ হাইপাৰ টেনশ্যনো কৰিব পাৰে। কিছুমান পেচেণ্টৰ আমি দেখিছোঁ যে অবষ্ট্ৰাক্টেড শ্লীপ এপনিয়াৰ কাৰণে বি পি বাঢ়ি গ'ল, হাইপাৰ টেনশ্যন হৈ গ'ল, আৰু বাকীবিলাক হাৰ্টৰ সমস্যা, লাংছৰ সমস্যা হ'ব পাৰে।
1: যুৱক যুৱতীসকল যিহেতু ৰাষ্ট্ৰ সম্পদ, তেওঁলোকে নিজৰ স্বাস্থ্যৰ যতন কিদৰে ল'ব?
0: আমাৰ ইউথ ৰেগুলাৰ ফিজিকেল এক্টিভিটি কৰিব লাগে। দেখা গৈছে যে প্ৰতিদিন আধা ঘণ্টাকৈ ফিজিকেল এক্টিভিটি কৰিব লাগে। ফিজিকেল এক্টিভিটিটো অলপমান ব্ৰিস্ক হ'ব লাগে, যেনেকৈ আমি খোজকাঢ়িছোঁ, নৰ্মেলি খোজকাঢ়িলে নহ'ব। যদি ইভিনিং ৱাক কৰি আছোঁ আমি, তেতিয়া অলপ ব্ৰিস্ক ৱাক, অলপ স্পীডত খোজকাঢ়িব লাগিব, যাতে বডিটো অলপ ঘামি যায়, অলপ এক্টিভিটি হয়। তো প্ৰতিদিন আধা ঘণ্টাকৈ আমি ফিজিকেল এক্টিভিটি কৰিব লাগে। জাংক ফুড এভইড কৰিব লাগে, নিমখ কমকৈ খাব লাগে, চুগাৰী ড্ৰিংকছ, চেনি কমকৈ খাব লাগে, সেইবিলাক, আৰু চিডেণ্টি লাইফষ্টাইলটো এভইড কৰিব লাগে। যিমান পাৰোঁ আমি এই ফিজিকেল এক্টিভিটি কৰিব লাগে, মদ্যপান ধূম্ৰপান বাদ দিব লাগে, সেইবিলাক কৰি আমি হেলদি থাকিব পাৰোঁ।
1: হয় ছাৰ,
2: আমি যদি এজন ব্যক্তিৰ নৰ্মেল বডি ৱেইট অৰ্থাৎ সাধাৰণ ওজনৰ কথা আলোচনা কৰিবলৈ যাওঁ, তেনেহ'লে সেই সাধাৰণ ওজন কিমান হোৱা উচিত? লগতে আমি সততে শুনা পাওঁ BMI, এই BMI কি হয়?
0: হয়, BMI দি আমি গম পাওঁ যে এটা নৰ্মেল ইণ্ডিভিজুৱেলৰ কিমান বডি ৱেইট বা ওজন হ'ব লাগে। চ' আমাৰ ইণ্ডিয়ান পপুলেশ্যনততো নৰ্মেল BMI হৈ গ'ল 18.5 to 22.9, এইটো নৰ্মেল BMI, এইটো আমাৰ ইণ্ডিয়ান কাৰণে। কিন্তু আমি যদি WHO কাট অফ চাওঁ, আমি WHO কাট অফটো অলপ বেছি, ইহঁতৰ নৰ্মেলটো অলপ বেছি, 18.5 to 24.9 ইহঁতৰ নৰ্মেল ৰেঞ্জটো হয়। চ' আমাৰ নৰ্মেল ৰেঞ্জ কম আছে। কিয় আমাৰ নৰ্মেল ৰেঞ্জ কম আছে? কাৰণ হ'ল যে দেখা গৈছে যে BMI বাঢ়িলে পেচেণ্টৰ হাইপাৰ টেনশ্যন হ'ব পাৰে, ডায়েবেটিছ হ'ব পাৰে, বা বেলেগ প্ৰব্লেম হ'ব পাৰে, বেছি BMI থকা কাৰণে, যেনেকৈ অবষ্ট্ৰাক্টেড শ্লীপ এপনিয়া হ'ব পাৰে, হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। চ' এইখিনি আমাৰ ইণ্ডিয়ান পপুলেশ্যনত অলমষ্ট 22.9তকৈ ওপৰত যোৱাৰ পিছত আৰম্ভ হৈ যায়। কিন্তু বাহিৰৰ দেশত এইবোৰ প্ৰব্লেম যেতিয়া 24.9তকৈ ওপৰত যায় তেতিয়া আৰম্ভ হয়। চ' আমাৰ জেনেটিক মেকআপটো এনেকুৱা আছে যে আমাৰ BMI অলপ যদি বাঢ়ে, আমাৰ ৰিস্ক ফেক্টৰ আহি যাব, যেনেকৈ ডায়েবেটিছ হোৱা চান্স বেছি থাকিব, হাইপাৰ টেনশ্যন হোৱা চান্স বেছি থাকিব। সেইকাৰণে আমাৰ ইণ্ডিয়ান BMI কাট অফটো কম, এইটো হৈ গ'ল 18.5 to 22.9। আৰু এইটো কেনেকৈ উলিয়ায়? এইটো হাইটৰ লগত উলিয়ায়। BMI ফৰ্মুলা আছে, হাইট আৰু ৱেইট মিলাই আমি BMI উলিয়াওঁ, আৰু নৰ্মেল BMIটো হৈ গ'ল 18.5 to 22.9। তাতকৈ যদি ওপৰত আছে আমি অভাৰ ৱেইট বুলি কওঁ, আৰু মোৰ দেন যদি 25 আছে আমি অবিছ বুলি কওঁ, ফৰ ইণ্ডিয়ান পেচেণ্ট বা ইণ্ডিয়ান পপুলেশ্যন।
1: ছাৰ, সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ কেনেকুৱা ধৰণৰ খাদ্য সততে গ্ৰহণ কৰা উচিত?
0: খাদ্য ক'ব গ'লে আমি যি নৰ্মেল আমাৰ আছে, যি ঘৰত বনায়, তাতে এডিকুৱেট এমাউণ্ট অফ প্ৰটিন হ'ব লাগে, এডিকুৱেট এমাউণ্ট অফ কাৰ্বহাইড্ৰেট আৰু এডিকুৱেট এমাউণ্ট অফ ফেট হ'ব লাগে। এনেকুৱা নাই যে আমি একেবাৰে তেল বাদ দিলোঁ, পূৰা কলেষ্ট্ৰল হ'ব বুলি তেল পূৰা বাদ দিলোঁ। তেলো দৰকাৰ আছে আমাৰ বডিৰ কাৰণে, যেনেকৈ প্ৰটিন দৰকাৰ আছে, তেলো দৰকাৰ আছে, কাৰ্বহাইড্ৰেটো দৰকাৰ আছে। চবৰ পৰিমাণ ফিক্স হ'ব লাগে, যিমান পৰিমাণত এডভকেটেড আছে যিমান পৰিমাণ আমি ল'ব লাগে, ইমান আমি ইউজ কৰিব পাৰোঁ ফৰ বিং হেলথি, হেলথি লাইফষ্টাইল কাৰণে। যেনেকৈ আমি 1 gram per kg বডি ৱেইট প্ৰটিন খাব লাগে, যদি মোৰ 60 kg আছে ৱেইট, তেতিয়া অলমষ্ট 60 to 80 gram প্ৰটিন মই ডেইলি কনজিউম কৰিব লাগে ফৰ হেলথি লাইফষ্টাইল। এনেকৈ ফেট পৰিমাণত ল'ব লাগে, নিমখ কমাই খাব লাগে, নিমখ দেখা গৈছে যে নিমখ বেছিকৈ খালে হাইপাৰ টেনশ্যন হয়, তো নিমখ কিমান খাব লাগে? অলমষ্ট 5 gram বা 1 tablespoon নিমখ পাৰ ডে আমি ইউজ কৰিব পাৰোঁ, 5 gram পাৰ ডে। চুগাৰী ড্ৰিংক কমাই দিব লাগে, জাংক ফুড কমাব লাগে, চিডেণ্টি লাইফষ্টাইল এভইড কৰিব লাগে। চ' সেইবোৰ কৰি আমি হেলথি লাইফষ্টাইল জীয়াব।
2: ছাৰ, আমি যেতিয়া ফেটি লিভাৰ বুলি কওঁ, তেতিয়া আমি সদ্যহতে কি বুজিব পাৰোঁ? ইয়াৰ মুখ্য কাৰণসমূহ কি? আৰু লগতে ফেটি লিভাৰ প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰিবৰ বাবে দৈনন্দিন জীৱনত আমি কি কি পৰিৱৰ্তন অনাটো উচিত?
0: ফেটি লিভাৰ মানে হৈ গ'ল আপোনাৰ নৰ্মেল ভাষাত যদি আমি কওঁ, চৰ্বি জমি যোৱা, লিভাৰত চৰ্বি জমি গৈছে। আৰু এইটো এটা ষ্টাৰ্টিং পইণ্ট হ'ব পাৰে চিৰ'চিছৰ, লিভাৰ চিৰ'চিছৰ এটা ষ্টাৰ্টিং পইণ্ট হ'ব পাৰে। প্ৰথম অৱস্থাত কি হয়, লিভাৰত ফেট একুমুলেট হয়, চৰ্বি জমে, তাৰপিছত হেপেটাইটিছ হ'ব পাৰে, নেচ

0: বুলি কওঁ আমি, হেপাটাইটিছ হ'ব পাৰে। আৰু সেই হেপাটাইটিছটো প্ৰগ্ৰেছ হৈ এদিন চিৰ'ছিছ হ'ব পাৰে পেচেণ্টৰ। চ' প্ৰথম অৱস্থাটো হৈ গ'ল আপোনাৰ ইনচুলিন ৰেজিষ্টেণ্ট হ'ব পাৰে, পেচেণ্টৰ চৰ্বি জমিব পাৰে লিভাৰত। তো সেইবোৰ কাৰণে ফেটি লিভাৰ এটা ডেঞ্জাৰ হ'ব পাৰে, কাৰণ ফেটি লিভাৰ এদিন গৈ চিৰ'ছিছ কৰিব পাৰে। তো ইয়াৰ মুখ্য কাৰণ কি কি হ'ল? এই মুখ্য কাৰণ হৈ গ'ল অবেচিটি, অবেচিটিৰ কাৰণে হ'ব পাৰে ফেটি লিভাৰ, চিডেণ্টি লাইফষ্টাইল কাৰণে হ'ব পাৰে, জাংক ফুড কাৰণে হ'ব পাৰে, আলকহল বা মদ্যপান কৰাৰ কাৰণে ফেটি লিভাৰ হ'ব পাৰে। চ' ইয়াৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ বা ফেটি লিভাৰ হৈছে যদি আমি কি ইউজ কৰিব পাৰোঁ? দেখা গৈছে যে মেডিচিনতকৈ বেছি বা ঔষধতকৈ বেছি আমাৰ লাইফষ্টাইল মডিফিকেশ্যনে কাম দিয়ে ফেটি লিভাৰটো ঠিক কৰা। যেনেকৈ ৰেগুলাৰ এক্সাৰচাইজ কৰা, এৰাউণ্ড আধা ঘণ্টাকৈ ডেইলি এক্সাৰচাইজ কৰা, সপ্তাহত 5 দিন কৰিলেও হ'ব, আধা ঘণ্টাকৈ ডেইলি এক্সাৰচাইজ কৰাটো দেখা গৈছে যে ফেটি লিভাৰটো ৰিভাৰ্ছ কৰিব পাৰে। বা কেলৰি ৰেষ্ট্ৰিকশ্যন কৰা, যদি BMI যদি বেছি আছে, মই আগতো BMI কথা পাতিছোঁ, BMI যদি 22.9তকৈ যদি BMI যদি বেছি আছে, তেতিয়া আমি কেলৰি ৰেষ্ট্ৰিকশ্যন কৰিব পাৰোঁ। যেনেকৈ আমি কমকৈ খাব পাৰোঁ, আমি ভাত খাই আছোঁ যিমান পৰিমাণটো অলপ কমাই দিব পাৰোঁ, যি খাই আছোঁ তাৰ পৰিমাণটো আমি কমাই দিব পাৰোঁ, আমি ৱেট লছ কৰিব লাগিব। দেখা গৈছে যে 5-10% যদি আমি ৱেট লছ কৰোঁ, তেতিয়া ফেটি লিভাৰটো কমিব পাৰে বা গ্ৰেডিংটো ৰিভাৰ্ছ হ'ব পাৰে, বা হেপাটাইটিছৰ গ্ৰেডিংটো ৰিভাৰ্ছ হ'ব পাৰে, এনেকুৱা দেখা গৈছে। লাষ্ট ক্ষেত্ৰত আমি মেডিচিন ইউজ কৰিব পাৰোঁ, কিন্তু এক্সপেৰিমেণ্টত দেখা গৈছে যে মেডিচিনতকৈ বেছি লাইফষ্টাইল মডিফিকেশ্যনে কাম দিয়ে, যেনেকৈ এক্সাৰচাইজ, কেলৰি ৰেষ্ট্ৰিকশ্যন, ৱেট লছ, সেইবোৰ বস্তু।
1: আমি আজিকালি দেখা পাইছোঁ যুৱ প্ৰজন্মৰ মাজত হাইপাৰ টেনশ্যনৰ সমস্যাটো যথেষ্ট বৃদ্ধি পাইছে। তাৰ বাবে আমি ঔষধৰ উপৰিও আৰু কি কি কৰিব পাৰোঁ?
0: হাইপাৰ টেনশ্যন কাৰণে আমি প্ৰথম নিমখ পৰিমাণটো কমাই দিব লাগিব। যেনেকৈ 5 গ্ৰামতকৈ কম নিমখ প্ৰতিদিন আমি ব্যৱহাৰ কৰিব লাগিব। ছেকেণ্ড, আমি পটাছিয়াম থকা কিছুমান বস্তু খাব পাৰোঁ, যেনেকৈ কল বেছিকৈ পটাছিয়াম থাকে, তাতে কল খাব পাৰোঁ, নাৰিকল পানী খাব পাৰোঁ। দেখা গৈছে যে পটাছিয়াম ইনটেকটো বঢ়াই দিলে হাইপাৰ টেনশ্যনটো অলপ কমি যায় বা ব্লাড প্ৰেছাৰটো অলপ কমি যায়। কিন্তু সেইটো নহয় যে আমি এক্সট্ৰাকৈ পটাছিয়াম ছাপ্লিমেণ্ট ল'ম বা পটাছিয়াম থকা ছল্ট ল'ম। আজিকালি মাৰ্কেটত পটাছিয়াম থকা ছল্ট পায়, ছল্টত জেনেৰেলি ছডিয়াম থাকে, কিন্তু আজিকালি পটাছিয়াম থকা ছল্ট পায়। চ' আমি ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ পটাছিয়াম থকা ছল্ট ব্যৱহাৰ কৰিব নালাগে। আমি নেচাৰেলি যি পটাছিয়াম ৰিচ ডায়েট আছে, যেনেকৈ কল, নাৰিকল পানী, সেইবোৰ বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু লগতে ফিজিকেল এক্টিভিটি, ছল্ট ৰিডাকশ্যন, নিমখ কমকৈ খোৱা, ফিজিকেল এক্টিভিটি, সেইবোৰ কৰি পটাছিয়াম ৰিচ ডায়েট খোৱা, যেনেকৈ কল, নাৰি, সেইবোৰ কৰি আমি হাইপাৰ টেনশ্যনৰ পৰিমাণটো, আমি ব্লাড প্ৰেছাৰটো অলপ কমাব পাৰোঁ।
2: ছাৰ, যুৱক যুৱতীয়ে কেতিয়াৰ পৰা নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিব লাগে?
0: এনেকুৱা একো ফিক্স লিমিট নাই। যদি হাই ৰিস্ক আছে, ধৰি লওক ফেমিলি হিষ্ট্ৰী আছে, মা দেউতাকৰ যদি হাইপাৰ টেনশ্যন, ডায়েবেটিছৰ প্ৰব্লেম আছে, তেতিয়া আমি বহুত আগতকৈ আমি হেল্থ চেকআপ আৰম্ভ কৰিব পাৰোঁ। জেনেৰেলি চাব গ'লে 30+ আমি ষ্টাৰ্ট কৰোঁ হাইপাৰ টেনশ্যন, ডায়েবেটিছৰ স্ক্ৰিনিং প্ৰগ্ৰাম আছেনে নাই। কিন্তু আমি 20 বছৰতো কৰিব পাৰোঁ। যদি অবেচিটি আছে, আজিকালি দেখা গৈছে যে বাচ্চাটো বহুত অবেচিটি বাঢ়িছে, অবেচিটি আছে, তেতিয়া আমি আগতো স্ক্ৰিনিং কৰিব পাৰোঁ, হেল্থ চেকআপ কৰিব পাৰোঁ, কি কি টেষ্ট কৰিব পাৰোঁ। আমি চুগাৰ কাৰণে পৰীক্ষা কৰিব পাৰোঁ, হাইপাৰ টেনশ্যন কাৰণে BP চেক কৰিব পাৰোঁ, কলেষ্ট্ৰল কাৰণে আমি চেক কৰিব পাৰিম, BMI আমি চেক কৰিম, চব যিমান আহে বা যিমান ৰিস্ক ফেক্টৰ আছে আমি BMI চাব পাৰোঁ। চ' আগতকৈও আমি চেক কৰিব পাৰোঁ, কিন্তু আমাৰ যোনটো নেশ্যনেল গাইডলাইন আছে, এইটো 30+ আমি স্ক্ৰিনিং জেনেৰেলি কৰিব দিয়ে। কিন্তু আমি যদি ৰিস্ক ফেক্টৰ আছে, ফেমিলি হিষ্ট্ৰী যদি আছে, তেতিয়া আমি আগতকৈও চেক কৰিব পাৰোঁ, হেল্থ চেকআপ আৰম্ভ কৰিব পাৰোঁ।
2: ছাৰ, যুৱ স্বাস্থ্যত ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ? লগতে খাদ্য আৰু পানী গ্ৰহণৰ ক্ষেত্ৰতো মানুহে কেনেকুৱা ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলিব লাগে?
0: চাফা পানী আৰু চাফা খানা বহুত দৰকাৰী। যদি আনহাইজেনিক হয়, তেতিয়া বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে, ইনফেকশ্যন হ'ব পাৰে, পেটৰ সমস্যা হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে, ডিচেণ্ট্ৰি হ'ব পাৰে, গেষ্ট্ৰোএনটাইটিছ যি আমি কওঁ সেইটো হ'ব পাৰে, লগতে টাইফয়েড হ'ব পাৰে পেচেণ্টৰ। আৰু বিভিন্ন ধৰণৰ বেমাৰ আছে, যোনটো আনহাইজেনিক ৱাটাৰ লগত বা কণ্টামিনেটেড পানীৰ লগত জড়িত আছে।

0: চিমিলাৰলি আপোনাৰ যেনেকৈ খাদ্য খানা যদি আনহাইজেনিক খানা আছে এইবোৰ বেমাৰ হ'ব পাৰে, যেনেকৈ গেষ্ট্ৰোএনটাইটিছ হ'ব পাৰে, টাইফয়েড হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ ইনফেকশ্যন হ'ব পাৰে।
1: আমি যিহেতুকে অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ, সেই আমাৰ আলোচনাৰ বিষয়ে যথেষ্ট আৰু আছিলে, তথাপিও আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰশ্নসমূহ সীমিত কৰিবলগীয়া হৈছে। অনুষ্ঠানৰ শেষত আমাৰ যুৱ প্ৰজন্মৰ বাবে আপুনি আজি অনুষ্ঠানটোৰ ফালৰ পৰা কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব?
0: আমাৰ আজি টপিক অফ ডিছকাশ্যন আছিলে লাইফষ্টাইল ডিজিজ। ছ' হেল্ডি লাইফষ্টাইল আমি একচেপ্ট কৰিব লাগে। হেল্ডি লাইফষ্টাইল মানে হৈ গ'ল স্লীপ, এডিকুৱেট স্লীপ হ'ব লাগে, ৰাতিপুৱা জলদি উঠিব লাগে, ফিজিকেল এক্টিভিটি কৰিব লাগে, বাকী খাদ্য পদাৰ্থৰ লগত ধূম্ৰপান মদ্যপান বাদ দিব লাগে, নিমখ কমকৈ খাব লাগে, চুগাৰী ড্ৰিংকছ ইউজ কমকৈ কৰিব লাগে, জাংক ফ্ৰুট কমকৈ ইউজ কৰিব লাগে। ছ' হেল্ডি লাইফষ্টাইল আমি যদি একচেপ্ট কৰোঁ তেতিয়া আমি হেল্ডি থাকিম, সেইটোৱে মই ক'ব বিচাৰোঁ।
2: প্ৰিয় শ্ৰোতা, আমি ইতিমধ্যে অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি। আজিৰ এই গুৰুত্বপূৰ্ণ আলোচনাৰ জৰিয়তে আমি বুজিলোঁ যে জীৱনশৈলীৰ ৰোগ কেৱল বয়স্কসকলৰ সমস্যাই নহয়, ই এতিয়া যুৱ সমাজৰ মাজতো এক বৃহৎ চিন্তাৰ বিষয় হৈ পৰিছে। অনিয়মিত খাদ্যাভ্যাস, শাৰীৰিক নিষ্ক্ৰিয়তা, মানসিক চাপ, অধিক স্ক্ৰীণ টাইম আৰু নিদ্ৰাৰ অভাৱে আমাৰ স্বাস্থ্যত গভীৰ প্ৰভাৱ পেলাইছে। কিন্তু একে সময়তে এইটো সত্য যে সচেতনতা আৰু সঠিক জীৱনশৈলীৰ জৰিয়তে এইবোৰ ৰোগ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ। সময়মতে স্বাস্থ্য পৰীক্ষা কৰা, নিয়মীয়াকৈ ব্যায়াম কৰা, সুষম খাদ্য গ্ৰহণ কৰা আৰু মানসিক স্বাস্থ্যৰ যত্ন লোৱা, এইবোৰ সৰু সৰু পদক্ষেপে আমাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। সেয়েহে আহক আমি সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক দায়িত্বশীল হওঁ আৰু এটা সুস্থ সক্ৰিয় জীৱন গঢ়ি তোলোঁ। শেষত আমাৰ সৈতে সময় উলিয়াই আমাৰ এই অনুষ্ঠানত আজি উপস্থিত থাকি ইমান সুন্দৰভাৱে সকলো কথা আমাক বুজাই দিয়াৰ বাবে পুনৰবাৰ তেজপুৰ মেডিকেল কলেজ আৰু হাস্পতালৰ ঔষধ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ ৰঞ্জিত ৰায় ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।
1: প্ৰিয় শ্ৰোতা, ইয়াৰ লগতে আজিৰ যুৱবাণীৰ শিতানৰ পৰা মই নৱজিত শৰ্মা আৰু মোৰ সতীৰ্থ
2: মই পৰিস্মা দাসে
1: বিদায় মাগিছোঁ। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল গৌতম নাথৰ। ধন্যবাদ।

শ্ৰোতাসকলে ইমান পৰে যুৱবাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক অনিমা চৌধুৰীৰ কণ্ঠৰ এটি আধুনিক গীত।

শ্ৰোতাই অনিমা চৌধুৰীৰ কণ্ঠৰ গীতটি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিলে। মিডিয়াম ৱেভৰ 266.66 মিটাৰ কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 12 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 27 তাৰিখ।

ভালচন্দ্ৰ নেমাদে। ভালচন্দ্ৰ নেমাদে আছিল এজনী মাৰাঠী ভাষাৰ ভাৰতীয় লেখক, কবি, সমালোচক তথা ভাষাবিদ। তেখেতৰ জন্ম হৈছিল 1938 চনৰ আজিৰ দিনটোতেই মহাৰাষ্ট্ৰত। কুশলা উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলা নেমাদে মাৰাঠী সাহিত্যক এক নতুন মাত্ৰা দিছিল। ইয়াৰ পাছতে তেওঁ ক্ৰমান্বয়ে বিচাৰ, হোল, জৰিলা আৰু ঝোল নামৰ চাৰিখন উপন্যাস ৰচনা কৰিছিল। 2013 চনত নেমাদেই তেওঁৰ হিন্দু জগন্যাসী সমৃদ্ধ আদগল শীৰ্ষক কিতাপখন প্ৰকাশ কৰে, যিখন তেখেতৰ মাষ্টাৰপিচ বুলিও কোৱা হয়। নেমাদেক তেওঁৰ সাহিত্যকৰ্মৰ বাবে 2015 চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা আৰু 1991 চনত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছিল। 2013 চনত তেওঁ

নীতিন জয়রাম গডকাৰী। নীতিন গডকাৰী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি। তেওঁ বৰ্তমান ভাৰতৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী আৰু ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগৰ মন্ত্ৰী। তেওঁ 2019 চনৰ লোকসভা নিৰ্বাচনত নাগপুৰ লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ 2010 চনৰ পৰা 2013 চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদত অধিষ্ঠিত আছিল। তেখেতে ইয়াৰ আগতে মহাৰাষ্ট্ৰ চৰকাৰৰ গড়কাপ্তানী বিভাগৰো মন্ত্ৰী আছিল। তেওঁ নৰেন্দ্ৰ মোদীৰ প্ৰথম মন্ত্ৰীসভাত জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনঃ জাগৰণ মন্ত্ৰী, পথ পৰিবহণ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী, খোৱাপানী আৰু স্বচ্ছতা মন্ত্ৰী, পঞ্চায়তীৰাজ মন্ত্ৰী আদি পদত অধিষ্ঠিত আছিল। নীতিন গডকাৰীৰ জন্ম হৈছিল 1957 চনৰ আজিৰ দিনটোতেই।

জৱাহৰলাল নেহেৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু। তেখেতে প্ৰধানমন্ত্ৰী পদত একেৰাহে 17 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত এগৰাকী প্ৰখ্যাত লেখক তথা ৰাজনীতিবিদ আছিল। 1955 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন বঁটাৰে বিভূষিত কৰে। তেখেতৰ জন্মৰ দিনটো ভাৰতবৰ্ষত শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। তদুপৰি কেইবাবাৰো কংগ্ৰেছৰ সভাপতিৰ আসনো আলংকৃত কৰিছিল। তেখেত এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী আছিল। জৱাহৰলাল নেহেৰুৱে 1964 চনৰ আজিৰ দিনটোতেই এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিছিল।

দিলীপ বৰুৱা। দিলীপ বৰুৱা হৈছে অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক, সমালোচক তথা অনুবাদক। অসম তথা ভাৰতৰ বহুকেইখন শীৰ্ষস্থানীয় শিক্ষানুষ্ঠানত অধ্যাপনা কৰা ডক্টৰ বৰুৱা অনুবাদ আৰু সাহিত্যিক সমালোচনাৰ ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত আছিল। 1932 চনত অসমৰ যোৰহাট চহৰত দিলীপ বৰুৱাৰ জন্ম হয়। পিতৃৰ নাম আছিল হেমানন্দ বৰুৱা। 1951 চনত তেখেতে কটন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক আৰু 1953 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু 1963 চনত ইংলেণ্ডৰ ৱেষ্ট য়ৰ্কশ্বায়াৰৰ লিডছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1966 চনত তেখেতে য়ৰ্কশ্বায়াৰৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে। 1955 চনত দিলীপ বৰুৱাই শ্বিলঙৰ ছেইণ্ট এণ্ঠনছ কলেজত অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তেখেতে কিছুদিন কটন মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল। তেখেতে পৰৱৰ্তী সময়ছোৱাত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তো ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে শিক্ষাদান কৰিছিল। তেখেতে 1977 চনৰ পৰা 1988 চনলৈ পশ্চিমবংগৰ বৰ্ধমান বিশ্ববিদ্যালয়তো অতিথি অধ্যাপক হিচাপে কাম কৰিছিল। 1995 চনত ছিমলাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ আৰু 1999 পৰা 2002 চনলৈ মেদিনীপুৰৰ বিদ্যাসাগৰ বিশ্ববিদ্যালয়তো অতিথি অধ্যাপক ৰূপে জড়িত হয়। ডক্টৰ দিলীপ বৰুৱাই বহুকেইখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে ইংৰাজী গ্ৰন্থ আৰু সমালোচনাত্মক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। অসম সাহিত্য সভাৰ লগতো তেখেত ঘনিষ্ঠভাৱে জড়িত আছিল। তেখেতৰ গ্ৰন্থ অসম সাহিত্য সভাই কেইবাখনো প্ৰকাশ কৰিছে। ডক্টৰ বৰুৱাৰ শতাধিক গৱেষণামূলক লেখা, দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাকত পত্ৰিকা আৰু সংকলিত গ্ৰন্থৰূপে প্ৰকাশ পাইছে। তেখেতে আৰ্নেষ্ট হেমিংৱে, ৰুডিয়াৰ্ড কিপলিং, উইলিয়াম ব্ৰাউনি হকলিৰ ৰচনাৰাজিৰ বিষয়েও নিবন্ধ লিখি থৈ গৈছে। অসম মাতৃৰ এই সুসন্তান ডক্টৰ বৰুৱাই 2021 চনৰ আজিৰ দিনটোতেই পৃথিৱীৰ পৰা চিৰবিদায় মাগিছিল।

আজিৰ দিনটোৰ অনুষ্ঠানত এতিয়া শুনক ইতিহাসত আজিৰ দিনটোৰ লগত সম্পৰ্কিত কেইটিমান টুকুৰা খবৰ। 1919 চনৰ আজিৰ দিনটোতেই জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ড প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি ত্যাগ কৰিছিল। ১৯৫২ চনৰ আজিৰ দিনটোতেই ইউৰোপীয়ান প্ৰতিৰক্ষা গোষ্ঠী গঠন হৈছিল। ১৯০১ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানীন্তন চীফ কমিশ্যনাৰ ছাৰ হেনৰি ষ্টেডমেন কটনে কটন কলেজৰ আৰম্ভণি হ'ল বুলি ঘোষণা কৰিছিল। পেচাদাৰী ইংৰাজ ক্ৰিকেটাৰ বিলি বাৰ্ণছৰ 1852 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল। আমেৰিকান জীৱবিজ্ঞানী ৰাছেল কাৰ্চনৰ 1907 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল। কানাডিয়ান পদাৰ্থবিদ ডনা থিও ষ্ট্ৰিকলেণ্ড, যি নেকি লেজাৰ বিষয়ে গৱেষণা কৰি লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে বিশ্ববিখ্যাত হৈছিল, তেখেতৰ জন্ম হৈছিল 1959 চনৰ আজিৰ দিনটোতেই। শ্ৰোতাই, আজিৰ দিনটো অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8 বজাত মুখ্য বাতৰি কেইটিমান আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা নহয়, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা, উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কেবিনেট কমিটীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰেচন, পৰিবহণ আৰু ব্যৱস্থাপনা আঁচনি স্বাৰ্থক PDS অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই আজি জামিন বিচাৰি বিশেষ ফাষ্ট্ৰেক আদালতত আবেদন দাখিল কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 6 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 80 ৰাণ সংগ্ৰহ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ দীপক মহন্তৰ ৰচিত নাট

0: বৈতৰণীৰ পাৰে। এই নাটখনি আমাৰ কেন্দ্ৰৰ পৰা ইতিপূৰ্বে প্ৰচাৰিত।
1: আকাশবাণী তেজপুৰ, আজিৰ বুধবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন বৈতৰণীৰ পাৰে, ৰচনা দীপক মহন্তৰ। ইয়া শুনক দীপক মহন্ত ৰচিত হাস্য মধুৰ নাটক বৈতৰণীৰ পাৰে।
2: এলাৰ্ম নিদিলেও নহয়, দি থলেও টোপনি ভাঙে, মহা মুস্কিল। তীৰ্থ, 4 বাজিল, উঠ উঠ উঠ, পটাপট গাত উটিয়াই মন্দিৰৰ ডেকটো বজাই থৈ আগৈ। ৰাম, এই কাউৰী মখাজে আৰু উপজি পুৱাই উঠি ৰেৱাজ কৰেহে কৰে, মাতৰ চন হ'ল সেয়া কা কা।

0: এইটা এলাৰ্ম নিদিলেও নহয়, দি থলেও টোপনি ভাঙে, মহা মুস্কিল। ঐ তীৰ্থ, ঐ তীৰ্থ, চাৰিটা বাজিল, উঠ উঠ উঠ। এই পটাপট গাত উঠিয়াই মন্দিৰৰ ডেকটো বজাই থৈ আগৈ। ৰাম, এই কাউৰী মখাজে আৰু উপজি পুৱাই উঠি ৰেৱাজ কৰেহে কৰে, মাতৰ চন হ'ল সেয়া কা কা। মাউৰত যোৱা, বেলি দুপৰলৈকে শুবলৈহে লাগে, লাচ্ছাহ পলাইছ।
1: দুটা বজাত শুইছোহে ভাওনাৰ পৰা আহি, মই আজি দেৰিকৈ উঠিম, আপুনি আজি টেপটো বজাই থৈ আহক গৈচোন।
0: কি, কাক হুকুম জাৰি কৰিবলৈ আহিছ? মই সাতটা বজালৈকে নুশুলে বাহিৰ ফুৰা ভাৱটো নাহে বুলি তই নেজান নেকি? আৰু সাত বজাৰ পিছতেই বহিব লাগিব শালিগ্ৰাম ধুবলৈ। তই এতিয়া টেপটো অন কৰি দিহে আহিবি, টেপে নিজে নিজেহে গাব, তাৰ পাছতো আকৌ বেলি দুপৰলৈকে নাক বজাই শুবিয়েই। ঈশ্বৰৰ কামতো তহঁতৰ কেহেলি কেন্দেলি, জহন নামে যাবি চাল্লা।
1: ধে তেই চব, ৰাতিপুৱাই দিনটোলৈ যাত্ৰা নাস্তিক কৰি দিলে, চাৰিটা বাজিছেহে, তেওঁৰ টেপ বজাই গোঁসাই জগাব হ'লেই, নিজেইতো লৰচৰ নকৰি এন্ধাৰে মন্ধাৰে উঠি গা ধুব লাগিব এই নৰাধম তীৰ্থই। ৰহ বাপেকে, কালিৰ পৰা চাৰিটামান স্লিপিং টেবলেট খাই শুই থাকিম মাৰে চাল্লা। মানুহ গৈ জোনবাই মাটি দখল কৰিছেগৈ, আমাৰ ৰাতিপুৱাই উঠি কাঠৰ খৰম পিন্ধাৰ জামানা আছেই। বামুণৰ ঘৰ যেন আমি দেখাহে নাই, নিজে দোকানৰ বাছেৰে দাঁত ঘঁহিব। আমি বামুণৰ লিটিকাই যে সুৰা ঠাৰি ভোটৰা ঠাৰিৰে ৰাতিপুৱাই মাৰক ৰক। দাঁতোনডাল কলৈ গ'ল? কালি বাৰাণ্ডাখনতে খোজ মাৰি থৈছিলোঁ। এইডাল পাইছোঁ পাইছোঁ, নিজে টাইল লগোৱা বাথৰুমত বৰষুণ দিয়া চাৱাৰ লগাইছে। আমি মৰা আদম কলহে চকী। বাপেকে, এইজনী ৰাতিপুৱাই ৰমলীয়া এপত চপাইছে চা। এয়া কি, তিমিৰ ফাৰিয়া বাজ, এয়া মই কি দেখিছো? পূজাৰীদেউ, অ' দেউ, হে ঈশ্বৰ, গোটেইখন ধোৱাং কৰিলে। এইজোপা তামোলতো এটাও তামোল নাই। কলৈ গ'ল? বোপাই, নাৰিকলো নাই। গোহালিটো বা আছেনে নাই? আছে আছে আছে, গৰুকেইটাও আছে। পিছফালৰ বাহনীডৰা কি হ'ল? ৰাতিটোৰ ভিতৰতে গাইব। চোৰে নিলে, অ' দেউ দেউ, খালে খালে খালে খালে খালে খালে, অ' দেউ দেউ, খালে খালে খালে খালে খালে খালে খালে খালে খালে। গৰু গাড়ীখনো নাই, সেইখনতে তামোল নাৰিকল বা সোপাকে লাদি চোৰে সৰকালে বোপাই, অ' দেউ দেউ।
0: নেওচা যোৱা বন্দী কথা, হেৰ দেতা উৰিয়াই মৰিছ কেলে উপজি পুৱাই?
1: অ' দেউ, চাওকিচোন চাওকি কি কৰিলে, তামোল নাৰিকল বাহ ঝাৰু মাৰি গৰু গাড়ীত বুজাই দি চম্পট।
0: কি, তামোল নাৰিকলত ঝাৰু মাৰিছে মানে?
1: ঝাৰু মাৰিছে মানে চাফা, মই দাঁতোন কৰি থাকোঁতে দেখিলোঁ।
0: কি দেখিলি?
1: তামোল হেৱা, নাৰিকল হেৱা, বাহ হেৱা, গৰু গাড়ী হেৱা।
0: গৰু
1: আছে?
0: আছে। তবে গাড়ীখন নিলে কেনেকে?
1: চলাই নিছে।
0: গৰু নহলে গৰুৰ গাড়ী চলাই নিব কেনেকৈ? ঐ গৰু,
1: ছেল্ফ ষ্টাৰ্টাৰ লগাই চলাই নিছে চাগে।
0: ঐ, তবেতো গৰুৰ গাড়ীত হেডলাইটো জ্বলিছে।
1: জ্বলিবতো আকৌ,
0: জ্বলিব জ্বলিব। ময়ো বলোভদ্ৰ উলামোলা বলোভদ্ৰ নহয়, তাৰো মই বেকলাইট নজ্বলাওঁ যদি ময়ো বিলবেশ্বৰ দেৱালয়ৰ পূজাৰী নহওঁ। ঐ ওলা ওলা বৰ, তাক চালা বিচনাতে ধৰি মাজি।
1: কাক?
0: নগেনক।
1: নগেনক? কিয়?
0: হেৰ তয়ে কলি দেখোন বোলে তামোল নাৰিকল চবতে বাঁহ দিলে বুলি, আৰু সি নিদিলে কোনে দিব? গাঁওখনত এই এটা চুৰেই জ্বলাই মাৰিছে। ঐ ঐ।

0: মোৰ চেলেংখন সাউতকে লৈ আন।
1: মই সাউতকৈ গাটো তিয়াই মন্দিৰৰ টেপটো বজাই থৈ আহোঁ।
0: নালাগে নালাগে, টেপ বজাই এতিয়া গোসাঁই জগাব নালাগে, আগতে বল নগেন চুৰৰ ঘৰলৈ।
1: যথা আজ্ঞা।
2: কোন ফালে আজি দেখোন বিহা নেই? সেইটো আপোনাৰ আল ধৰা তীৰ্থ নহয় জানো? তাক দেখোন গৰু খেদা দি খেদি আনিছে, কোনো নিয়ে? ৰাতি কিবা হাত চাফাই কৰিলে নহয়, ঠেনলৈ নিয়ে। নিয়ক নিয়ক, পখৰা সৌকাৰ দুচাপমান টপিনাত পৰিলেই কুঁহিয়াৰ পেৰোঁতে ভেবৰ ওলোৱা দি একেবাৰে পেৰ পেৰাই উলিয়াই দিব নহয়। মই ভাবিছোঁ দেই, আজি কিবা এটা বিজুগুটি ঘটিছে বামুণৰ ঘৰত, নহ'লে এই পৰলোকে কেছেটৰ আৱাজ নাই, মই আকৌ হৰি নামৰ আৱাজ নুশুনালৈকে নুঠোৱেই নহয়। আজি সেইকাৰণে মোৰো উঠা পলম হ'ল, কাৰণ ই বেটা তীৰ্থহে। চালা, বৰঘৰত সিন্ধি দিয়া বুজিছে দেউ, তাৰ চাল চলন মই বহুদিনৰ পৰা মন কৰি আছিলোঁ, মোৰ আঞ্জাত দেখিছোঁ অমূলক হ'ব নোৱাৰে। ই বেটা এতিয়াই হাতকি চাফাই ধৰিলে, ডাঙৰ হ'লে ই এটা গভাই থবগৈ।
1: ঐ কুমুটকাই দেউ, ৰাতি মালৰ নিচা ফটাই নাই নেকি? কাক হাত কি চাফাই কৰা দেখিলে? পুলিচ মানুহ হ'ল বুলিয়ে জাহা তাহা ইলজাম লগাই আন্ধা কানুন হাতত লৈ নুফুৰিব দেই, কথা বেয়া হৈ যাব।
2: আও, ই বেটা দেখাতহে গীতিৰা, কঠীয়া জেঠতে পৰা। হেই, তই যে কুমুদ চিপাহীক জোকাই লৈছ গম পাইছ নে নাই? মই এটা কুমুদে যে গোটেই থালাখন হিলাই থাকো তই জাননে নাজান?
1: আপুনি ক'ত কি হিলাই মোৰ জনাৰ কোনো দৰকাৰ নপৰে, কিন্তু আপুনি মোক খুদ প্ৰভু ঈশ্বৰৰ সাক্ষাততে গভাই চোৰ বুলি কি তথ্য ভিত্তিত ক'লে? মোক প্ৰমাণ লাগিব, নহ'লে মাত খুজিব লাগিব।
2: এপাত সোধাম কান্তলীয়া, চালা ৰাতিপুৱাই মেজাজ গৰম নকৰিবি, পুলিচে ইমান ধৈৰ্য ধৰা ক'ত দেখিছ বাৰু? হা, ক'ত দেখিছ? আমি পুলিচ মানুহ বুজিছ, মিনিষ্টাৰ আকৌ চোৰ বুলি সন্দেহত জেলত পঢ়াই থব পাৰোঁ, তই কোন কোটা?
1: ঐ কুমুদকাই দেউ, তই কি কোৱালিটিৰ পুলিচ ভাৰস্থখনতে জনা আছে, পইচা খাওঁতেই জনমটো গ'ল। বুজিছে প্ৰভু ঈশ্বৰ, এইৰকমৰ চোৰ পুলিচ গাঁৱত আছে কাৰণেই নগেনৰ দৰে গভাই চোৰৰ মৰটপালি বাঢ়ি গৈছে।
2: খবৰদাৰ, নগেন চোৰৰ লগত মোক নিদি যাবি, সি চোৰ মই পুলিচ, টম এণ্ড জেৰি, তাৰ কাম চোৰ কৰা, মোৰ কাম চোৰ ধৰা। সি যদি চোৰ কৰিবলৈ এৰিয়েই দিয়ে তেতিয়া আমাৰ নিচিনা পুলিচবিলাকৰ কি কাম থাকিব? হা, কি কাম থাকিব? আৰু তই যে কুলি পইচা খাওঁ বুলি, হা, ৰ ধৰিটো ল, তই খাই দেখোন।
1: এই কোন বুৰ্বকে আজিৰ দিনত আধুলি শিকি খাব? হা, নোট নোট, ডাঙৰ নোট, বান্দিল বান্দিল।
2: ঠিক আছে ঠিক আছে, এই এই এই এশ টকীয়া এখন খাই দেখুৱা, মই যদি খাব পাৰোঁ তই খাব পাৰিবি, নোৱাৰিলে পিঠি গৰু বাট কৰিম মাৰে।
1: চিকৰা টাইপ পুলিচ দেই আপুনি, হা, লাগিলে লাগিয়ে থাকে।
2: পুৰা তেজ শুহি তুলতুলীয়া হৈ যেতিয়া আমুৱাব তেতিয়াহে পৰি পৰিম।
1: ৰাস্তাৰ ভদ্ৰ পথচাৰীক হাৰাশাস্তি কৰাই পুলিচৰ কাম নেকি?
2: পথচাৰীক হাৰাশাস্তি কৰিবলৈকে ৰৈ যায় ৰ'দে বৰষুণে ঠাণ্ডাই গৰমে বোকাই পানীয়ে পুলিচৰ কিমান হাৰাশাস্তি হয় সেইটো হ'লে হিচাপ নকৰ। চলা উলিয়া উলিয়া মাল উলিয়া, আজি চালা ঘৰৰ পদূলিতে বহনি কৰিম, উলিয়া।
1: কথা নাই বতৰ নাই, চিধাই মাল উলিয়া, মানে দেখত আইন কানুন নাই নেকি? হা, পুলিচ নে ডকাই ধে?
2: যিমানে মুখ চলাবি ফাইন বাঢ়ি বাঢ়ি গৈ থাকিব, উলিয়া মাল বাঢ়ি কৰ।
1: এই কুমুদকাই দেউ, মই মই কি অপৰাধ কৰিলোঁ?
2: মই পইচা খাওঁ, মদ খাওঁ, মই কি, মই চিকৰা, মই চোৰ পুলিচ? কোৱা নাই বুলি ক,
1: চোৰ পুলিচ নহয় যদিতো নহয়, ভাল কথা আকৌ, কুমুদকাই দেউ জিন্দাবাদ। কিন্তু তিনিআলিৰ বালিৰ ট্ৰাক ধৰি ধৰি 300-300 টকা লোৱা মই নিশ্চয় কৰে দেখিছোঁ।
2: সেইটো মোৰ চাকৰি আকৌ, তই যে দেউৱে নেদেখাকৈ টিপতে দক্ষিণা দিয়া থালখনৰ পৰা 5 টকীয়াটো 10 টকীয়াটো মাৰি থাক,
1: সেইটো মোৰ চাকৰি।
2: উলিয়া উলিয়া, ৰাতিপুৱাই মোৰ বহুত টাইম বৰবাদ কৰি দিলি, মাল উলিয়া উলিয়া।
1: অ' প্ৰভু ঈশ্বৰ,
0: কৈ যা কৈ যা,
1: কি মানুহে আপুনি?
0: কিয়
1: নিৰ্দোষী পদপথ যাত্ৰী এজনক ৰাস্তাত এটা সুৰা পাই অৰ্থলোভী পুলিচ বিষয়াই বিনা কচুৰে অপদস্থ কৰিছে, আপুনি হৰিয়ম তৎসত এটা মাতো মতা নাই যে?
0: পুলিচ গাঁও ঘৰীয়াই হওক বা খাৰ ঘৰীয়াই হওক, পুলিচ ইজ পুলিচ। যিদৰে সাপৰ সৰুবৰ নাই সেইদৰে পুলিচৰো নাই। পুলিচৰ মামলাত জবান বন্ধ, আৰু দক্ষিণাটো দি কাটি খুৱাই বুদ্ধিমানৰ কাম বুজিছ?
2: ঐ তীৰ্থ, শুনিছ, বলদেউৰ এক্সপিৰিয়েঞ্চ আছে, মাল উলিয়া,

0: বাঢ়ি গৈ আছে কিন্তু উলিয়া।
1: মই ক'ৰ পৰা দিম, প্ৰভু ঈশ্বৰৰ লগতহে আছে।
2: কি আৰু বাটৰ কচু গাত ঘঁহি ল'বলৈ কিহে পাইছিল তোক? হা, আচল কামটো হোৱাই নাই, মাজতে এই মুখা ওফৰা জেং। ঐ, 5 টকা এটা দলি মাৰি দে আৰু তাৰাতাৰি বল।
3: ধৰি ল'বি ভিক্ষাৰীক দিলো, বল।
0: হাতত মালটো পৰাৰ পিছত ভিক্ষাৰীয়েই বোলক বা চোৰেই বোলক, মোৰ কি আহে যায়? তীৰ্থ দে দে।
1: মানুহৰ ধৈৰ্য কি এৰালত থকা গৰু বুলি ভাবিছা নেকি? মোৰ কিন্তু তাৰ চিগু চিগু হৈ আছে দেই, কিবা যাই উঠিব বেমাত মাতি দিম
2: মই। চিপাহী কুমুদ, ই কিন্তু ঠিকে কৈছে দেই, ইয়াৰ মুখখন কিন্তু বৰ লেতেৰা, এৰু মোৰেই ভয় লাগি থাকে। এবাৰ খোল খাব লাগিলে গোটেই এৰিয়াটোৱে পলিউটেড হৈ পৰিব। নাবালক বুলি আজিলৈ এৰি দিয়াচোন, অপায়
0: দেৱে ভাল জমাই দেই ৰাতিপুৱাই পুৱাই। এই কুমুদ চিপাহীৰ ওপৰত তাৰ মুখ লেতেৰা হ'ব পাৰে নে? শুনা, ৰেপ কেছৰ আছামীক মই যেতিয়া জেৰা কৰোঁ, কাষত অফিচাৰেই নাথাকে লাজত। থাৰ্ড ডিগ্ৰী নালাগেই, তাৰ আগতেই পেৰ পেৰকৈ বকি দিয়ে কেনেকৈ কি কৰিছিল সি।
2: চিকৌ কথা, কুমুদ অ' মোৰ সৰ্বনাশ কৰিলে অ', সাংঘাতিক বিপদত পৰিহে এই ব্ৰহ্মপুৰতে ওলাইছোঁ।
0: এটা কাম কৰক।
2: কিনো?
0: আপোনাৰ দেৰি হৈছে, মোৰো দেৰি হৈছে, তীৰ্থস্বৰক মোৰ ইয়াতে থৈ আপুনি উভতি যাওক। মই ড্ৰেছটো কৰিয়েই ইয়াক লৈ থানা পামগৈ, আপুনিও পূজা চূজা কৰি আহি যাওক থানালৈ। মই সিমানপৰলৈ ডায়েৰী চায়েৰি কৰি ধাৰা চাৰা লগাই একদম চিজিল কৰি পেলাম।
4: চালা, কাৰ মুখ চাই উঠিছিলোঁ আজি?
2: এটা চোৰে গাঁওখন বৰবাদ কৰি দিলে।
0: কথাতে কয় নহয়, বোলে বৰ বিহৰ অকণমানেই ঢেৰ, ইয়াক উন্মুক্ত হস্তে ৰখাটো বিপদজনক। ৰ'ব, পঘা এডাল গাঁও গোহালিৰ পৰা মঙলাৰ খোজাতে বান্ধি থওঁ ৰাইজে দেখাকৈ। মই এই গলো এই আহিলো।
2: মাধৱ গোসাঁয়ে উদ্ধাৰ নকৰে।
1: অ প্ৰভু ঈশ্বৰ, কওক আপুনি যদি কয় কুমুদ চিপাহীক চুইচাইড কৰি দিওঁ নেকি?
2: হেৰু পঘা অনালৈ ৰবি, দে নগে নগ ধৰিবলৈ পলাবি।
1: প্ৰভু ঈশ্বৰ, 1, 2, 3।
2: ৰহ অকমান ৰহাই উঠিয়ে গৈছো আৰু লাইফত চাগে এনেকে মিলখা সিঙেও দৌৰা নাছিল দেই। এই তিনিআলি পুলটোতে বহু ৰহ, নেলো শুকাই গৈছে, পানী এঢুক পোৱা হ'লে
1: নগেন চোৰৰ ঘৰতে খামগৈ বোলক।
2: কি আৰু মই নগেন চোৰৰ পানী খাম? আৰু তই বলো ভদ্ৰ কিমান অভদ্ৰ বুলি ভাবিছ?
1: নাখাওঁ নাখাওঁকে থাকিলে কি হ'ব, সি আপোনাক কম পানী খোৱালে নে?
2: এৰা ঐ, এটা চোৰে তোৰ জোলোকা জোলোকে পানী খুৱাইছে। আৰু চাচোন, সেই যোৱা বেলি এক পুখুৰীৰ মাছ ৰাতিটোতে চাফা, কম টকা পালোহেঁতেনে সেই মাছখিনি বেচিব পৰা হ'লে।
1: তাক ধৰোঁতে আকৌ সি গোটেই কেছটো কেনেকৈ কমিউন মানে সাম্প্ৰদায়িক বিষবাস্প কৰি পেলালে দেখিলেনে? বোলে উচ্চকুল জাত ব্ৰাহ্মণ হৈ মাছৰ ব্যৱসায়ত লিপ্ত হোৱা অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰি ফুৰিছে।
2: ঐ ঐ তীৰ্থ, তই মাজে মাজে এই চেনেলৰ ভাষাবোৰ মোৰ আগত গাই নাথাকিবিচোন, আৰু মাথাটো ক'ৰবাত মাৰি দিওঁ যেন লাগে।
1: মই কিজানি আপোনাৰ চাকৰি এৰি দিম দেই, ঠিক নাই।
2: আৰু কিয় এৰিবি?
1: চেনেলৰ সাংবাদিক হ'বলৈ মোৰ বৰ হেঁপাহ প্ৰভু ঈশ্বৰ।
2: অ জোনাকী পৰুৱাই ভাবে মই টিউব লাইটৰ সমান পোহৰ দিওঁ। হা, এই বল বল বল, উশাহটো ঘূৰিছে বল।
1: কুমুদ
2: কুমুদ
1: হওঁটো
2: কোনটো
1: কিয় সেইটো দেখা নাই?
2: হেৰু গৰু, সেইটো চিপাহী কুমুদ নহয় নহয়, যুক্তি কুমুদহে। আ কুমুদ কুমুদ
1: দিলেই সেইডালক মাতি।
2: আৰু তাক নগেনৰ কাহিনীটো কওঁ ৰ, চিপাহী কুমুদৰহে নগেনৰ সৈতে পেক আছে, তই আকৌ যুক্তি কুমুদক দেখি ইমান ভয় খাইছ কিয়? হা,
1: কামোৰ আকৌ এঘণ্টা বৰবাদ কৰিব, কথাই প্ৰতি যুক্তি, প্ৰভু মাৰক দৌৰ। এইবাৰ নগেনৰ পদূলিতহে উশালো।
2: সবেই দেখিছো মোৰ উৎফাই নতুলাকৈ নেৰে।

0: ုလေခေတူအတိထမောင်လို့သူအရောရောရော
1: အဲမွေးခွေးစုရောရော
2: အဲ့ပေါ်လုံးပူဇာလေးမူတခီမတလေမွေးဟဲ့လို့တာပီဆိုခင်တူတဗီရလော်ဟွေးလေးစကိဂျုတ်တီစီနာကီမနူမတိဘောပါလေဂျုတ်တီအစမတာကာရနမောဆောစပီအိစတတဂျုတ်တီအစကိတူတို့မလာတို့မယ်ကနဂျုတ်တီဒေခနိုင်যদি যুক্তিয়ে নাথাকে সেইটো কিহৰ ফেলাচি হ'ল য'তেই ধোঁৱা ত'তেই জুই এই সময়ত বলদেউ মন্দিৰ ৰাস্তাত দৌৰি আছে হোৱাই যুক্তি আছে জগিং ফিটনেছ সুস্বাস্থ্য কিন্তু পুৱা গধূলিৰ সময়টোতো পূজাৰীবিলাকৰ কাৰণে প্ৰাইম টাইম পুৱা গধূলি মন্দিৰৰ পূজাৰীয়ে জগিং কৰা ক'ত দেখিছে যুক্তিয়েই থাকিব নোৱাৰে
1: ঐ কুমুদ
2: কুমুদ কোৱা দিওঁ অ চাইকেলৰ হেণ্ডেলত গৰু পঘা কি যুক্তি
1: এই এই চোৰকেইটা এইফালে যোৱা দেখিছিলনে
2: কি অযুক্তিকৰ কথা কওঁ কুমুদ কোৱা দিওঁ এই চোৰে ৰাস্তাৰে গ'লে চাইৰেন বজাই যাব পাৰে সেইটো যুক্তিতে মানিম কিন্তু চোৰে আমি চোৰ বুলি কাউৰীৰ দৰে ৰুমলিয়াই যাব নেকি
1: এডাল যুক্তিতে লাগি থাকিব এইকেইটা চিনাকি চোৰ
2: চিনাকি চোৰ চোৰৰ লগত পুলিচৰ চিনাকি থাকে বুলি আমাৰ নিচিনা শিক্ষিত মানুহৰ চিনাকি কি যুক্তিত থাকিব
1: মোৰ হাতত এতিয়া সময় থাকিব লাগিছিল তোক মই শিক্ষিত চোৰৰ এই মস্ত লম্বা লিষ্টি দি দিলোহেঁতেন তাৰপিছত দেখিলোহেঁতেন তোৰ যুক্তিৰ ভাণ্ডাৰত কিমান মাল আছে
2: তহঁতে কথাবোৰ উৰুৱাই দিয় পৃথিৱীত কোনোতো কামেই বিনা যুক্তিত নহয়
1: সেইকাৰণেতো তই যুক্তি কুমুদ আৰু মই চিপাহী কুমুদ
2: হাঁহিলি যে কি যুক্তি
1: পুলিচৰ লগত ইয়াৰ কি মাৰিবলৈ আহ আমাৰ বল পূজাৰীয়ে আল ধৰা তীৰ্থক এইফালে খেদি নিয়া দেখিছ নেকি
2: এইবাৰহে তই যুক্তি থকা কথাটো কলি দেখিছো তাকেতো মই ভাবি ভাবি যুক্তি বিচাৰি পোৱা নাই এই ব্ৰহ্মপুৰতে বলদেউ আৰু তীৰ্থ কলৈ তীৰ্থিৰাই দৌৰিছে দুপইচা ঘটাৰ সময় মেট কমাবলৈ দৌৰাটোতো কোনো যুক্তি নাই
1: তই যুক্তি বিচাৰি থাক আৰু মই পঘা খোৱাটোক ধৰোঁগৈ
2: পঘা খোৱা কোনে খাই পঘা পঘা খোৱাৰ কি যুক্তি থাকিব পাৰে
1: আছে তীৰ্থ বোলাটোৱে মন্দিৰৰ ধন সৰকাই ধৰা পৰিল বলদৈয়ে তাক গতিয়াই ভুকুৱাই থানালৈ আনি থাকোঁতেই মই পদূলিতে পালোঁ জেৰা কৰাত চালে বেয়া কোবাইছে বোলো ৰহ পঘাৰে বান্ধো ইয়াক এই বুলি পঘাডাল আনিবলৈ মই গোহানিলৈ সোমাওঁতেই কথা বেগতিক দেখি সি মাৰিলে নহয় ভিৰাই লৰ
2: অ তাক ধৰিবলৈ পিছে পিছে পূজাৰীদেউ দৰাটো যুক্তিযুক্ততা থকা কথাই অ সেইকাৰণে মোক কথাটো ক'বলৈ ৰোৱা মানুহটো অ এলাপ পাকতে আল ধৰা পিছে পিছে নাথাই নাথাই লৰিছে ঐ এতিয়াহে যুক্তিযুক্ততা পাইছো
1: কোনপিনে গ'ল কোনপিনে
2: এইপিনে এই আমাৰ সেই লেৰেলা কোমলহঁতৰ চুবুৰীটো পিনে গৈছে
1: মই আহোঁ তেনেহ'লে
2: এ ৰ মই যাওঁ তোৰ লগতে
1: তই কি যুক্তিত যাবি মোৰ লগত

0: প্ৰভু ঈশ্বৰ,
1: এইখন হয়নে নগেনৰ ঘৰ?
0: অ' এইখনেই
1: মই আৰম্ভ কৰোঁ।
0: এই
1: নগেন, চাল্লা 420 ওলাই আজি, আৰু তই মোৰ গছত হাত দিয় সৰকাবলৈ, আৰু ভাৰস্থখনত কাৰো বাৰী বিচাৰি নাপাওঁ, হা? মোৰ বাৰীখনতহে চকু। ন কইনাৰ সৰ্বাংগত স্বৰ্ণ অলংকাৰ ওলমি থকা দি বাৰীৰ প্ৰতিজোপা গছতে লোমালোমে লোমালোমে ফল দুৰুল খাই আছিল। এই এটা মাত্ৰ চোৰে সেইহেন বাৰীখন টকলা কৰি পেলালে। ঐ নগেন, চোৰৰ বাচ্চা, ওলাই আজি, তোৰ মই কি গতি কৰো চাই যাহি। যি দুটা ভৰিৰে তই মোৰ জমিত সোমাই বাৰীটো হিলং কৰিছ, সেই দুটা তোৰ হাতত দি নফটাও যদি মোৰ নামো বলো ভদ্ৰ নহয়, মাকে কৈ থলো।
0: প্ৰভু ঈশ্বৰ, আৰু বেয়া বেয়াকে গালি দিয়ক। সেয়া নগেনৰ ঘৈণীয়েক ৰাধা চোতাললৈ আহিছে, আপুনি কি কয় শুনিবলৈ নগেনে পঠিয়াইছে।
2: কি নাম কলি তাইৰ?
0: ৰাধা, ৰাধা।
1: তই চোৰৰ ঘৈণীয়েকৰ নাম কেনেকৈ জানিলি?
0: দাঁত উজলা চুকৰহে ছোৱালী, গাত কাপোৰ নোলোৱাৰ পৰাই জানো, আগৰে পৰা লটং পটং যে।
1: সেইকাৰণে তোৰ হিচাপ আছে।
0: গালি গালি
1: গালি
0: পাৰক
1: পাৰিব লাগিব।
0: তাৰ কলিজাৰ কোহে কোহে শৰীৰত সোমাই যোৱাকৈ শক্তি খেল
1: আৰু। চোৰৰ কলিজা থাকে জানো, ওলাই নহ কিয়,
0: থাকে থাকে, কলিজা শুকাই থাকে, টুটুৰা পৰি থাকে।
1: টুটুৰা মানে আৰু কি কওঁ, কচোন।
0: ইমান ভদ্ৰ

0: পাখাৰে দম দিলে ওলাই আহিব জানো হে
1: অ ইংৰাজীতে গালি দিওঁ বাপেকে
0: বুজি নাপায় ওলাই আহিব পাৰে
1: যি ভাষাতে গালি নাপাৰক চবেই বুজি পায় বুজিছ ঐ বিলাদী ফক্স সালা জেকেল ঐ ননসেন্স
2: অ জানমণি জানমণি অহন উঠিলানে বাজলৈ আহি চোৱাচোন কুকুৰটোৱে কিয় ভুকিছে ৰাতি চোৱা চেলেকা নাছিল হ'ব পাই
1: মাৰাত্মক কথাও মাৰাত্মক কথা অথনিৰ পৰা কুকুৰৰ মাত শুনিছ জানো
0: নাইতো তাই আপোনাকে উদ্দেশ্য কৰি কৈছে
1: কি ৰ মোক চোৱা চেলেকা বুলিছে ঐ হারামৰ নেগুৰ নগেন পাজি মতা হ যদি ওলাই নহকেলে
2: হা অহন চোৱাহিচোন কুকুৰটোৱে বৰকৈ আমনি কৰি আছে দেখোন ইমানকৈ ভুকি আছে চোৱা পাতনিতে ভাত দুটামান দি থৈ আহগৈচোন
1: মই কিন্তু এই বান্দৰীজনীক কিন্তু ভুকুৱাই মাৰিম দেই মোৰ নাম লওক মুঠেই বলোভদ্ৰ কুকুৰ বুলি বুজিছ তাইৰ পিঠি ভদৰি নকৰো যদি চাই থাকিমি
0: কহয় মাধৱ দাসে গালিয়ে গালিয়ে আছে ভীমৰ গালিত ৰ'ব নোৱাৰি দুৰ্যোধন হ্ৰদত লুকাই থকাৰ পৰা ওলাই আহি মৰিছিল মানে গাজত লাগিব লাগিব
1: তাই কিন্তু মোৰ গাজত লগাই দিছে দেই ওলাই নহকেলে
2: জানমণি নে চানমণি কুকুৰটোক ভাত দুটামান দি তাৰ মুখখন মাৰিবলৈ কৈছিলো নে নাই
1: তাই দেখোন ভইচ চেঞ্জ কৰিছে মই কৰি চাওঁ ৰ নগেন ওলালেই তই থাপ মাৰি ধৰিবি দেই তীৰ্থ
0: যদি ঘাপ মাৰি দিয়ে
1: এই চবতে নিগেটিভ কথা কওঁ সোমায়া সোমায়া জপনাখন খুলি থৈ আহিবি দেই অ ৰাধা ৰাধা মা ৰাধে
2: অ পূজাৰী দেউহে দেখোন আজি ৰাতিপুৱাই বাঁহী চোতাল গছকি দেখোন অ এইফালে কাৰোবাৰ ঘৰত যজমানি কৰিবলৈ যায় হবলা
1: অ মানে তোৰ গিৰিয়েৰৰ শ্ৰাদ্ধ পাতিম বুলি আহিছো
2: কিন্তু এওঁটো মৰাই নাই
1: মাৰিলৈ পাতিম
2: কিন্তু নৰহত্যাটো মহাপাপ তাতে আপুনি বামুণ মানুহ
1: হাত ধেনু পৰাচিত কৰি লম এই তাক বাহিৰলৈ ওলাব ক
2: তেওঁটো নাইকিয়া
0: নাইকিয়া ইমান ৰাতিপুৱাই পলালনে
2: নপলাব কামৰ যিহে হেঁচা পৰিছে এক মিনিট ফুৰ্চত নাই
1: মানে
2: ইফালে নগেন সিফালে নগেন নকৈছো মানুহটোৰ খাৱন শোৱন নোহোৱা হ'ল কাণত মোবাইলটো লওঁতে লওঁতে এতিয়া ডিঙিটো বেকা কৰিহে ফুৰে মাতিলেও মানুহটোৱে এপাক ঘূৰিহে দেখে সেইকাৰণে আজিকালি কোৱাই কা জিলিয়ে যা নকৰোঁতে ঘৰৰ পৰা ফুটি দিয়ে চৰকাৰী কাম কৰিবলৈ বহুত কিতিপ জানিব লাগে নহয়
0: হেৰি অ ৰাধা নগেনে চৰকাৰী চাকৰি কেতিয়াৰ পৰা ধৰিলে
2: কিনো উকিলৰ নিচিনাকৈ পাক লগাই লগাই কথা সুধি থাকে আগৰ পৰাই কৰে বুজিছে দেউ চৰকাৰী চাকৰিত বহুত ৰিস্ক
1: হয়নে
2: উলামোলা মানুহে ফেল মাৰি যাব
1: তই কোৱাটোৱেই তই কোৱাটোৱেই
0: বাৰু হেৰি নহয় ৰাধা নগেনে চৰকাৰী চাকৰি কোন বিভাগত কৰে অ অফিচটো ক'ত ঠিকনাটো পালেই হ'ব আমি তাক উলিয়াব পাৰিম
2: অফিচত নবহে নহয় ফি ডিউটি বিভাগটো হ'ল ৰাজহুৱা সম্পত্তি সুৰক্ষা বিভাগ চৰ্টত পি পি এছ
0: তেওঁ পি পি এছ কিয় ৰাধা
2: জনসম্পৰ্কৰক্ষী বিষয়া আৰু সুধি নাথাকিবি
1: তাইক সুধি থাকিলে কিডাল হ'ব মেইন আছামীয়ে ঘৰত নাই
2: আছামী কোন আছামী
0: গিৰিয়েৰ
2: ঐ ঢোলৰ লগৰ টেমেকা তই কিন্তু অহাৰে পৰা যা এটা সুধি আছ দেই তিনিবাৰমান মোক নাম কাঢ়ি মাতিছ পৰস্ত্ৰীক নব বুলি মাতিব লাগে যে নাজানা নেকি হা এ পূজাৰী দেউ আপুনি দেখোন থিয় হৈ থাকিল অ জানমণি এ কাঠৰ হেণ্ডেল নথকা চকীখন লৈ আছে
1: চকী আনিব নালাগে মাত্ৰ শুন তহঁতক কিন্তু মই ৱাৰ্নিং এটা দি সাৱধান কৰি দিলো ই নগেনে মোক নাকত ধৰি চাকত ঘূৰাইছে
2: ঔৱাই মোৰ মানুহটোৰনো বাৰু ইমান বল শক্তি হ'লনে আপোনাক নাকত ধৰি চাকত ঘূৰাব পাৰিছেনে
1: তই ধাৰৰে মাৰিছনে গেদিৰে মাৰিছ মই কিন্তু ধৰিব পৰা নাই দেই নাই পৰা যদিও তোক কিন্তু মই লাষ্ট কথা এটা কৈ যাওঁ মোৰ ভূমি সম্পত্তি জমিৰ ফালে আজিৰ তাৰিখৰ পিছত নগেনে যদি কেৰাহীকৈও চাই তবে মোতকৈ আৰু বেয়া মানুহ কোনো নোলাব কৈ থলো হা যোৱা ৰাতি মোৰ বাৰীৰ নাৰিকল তামোল বাঁহ চব চাফা মোৰেই গৰু গাড়ীত লাদি চেল্ফ ষ্টাৰ্টাৰে গৰু গাড়ী ষ্টাৰ্ট কৰি হেড লাইট জ্বলাই বিন্দাছ লৈ আহিছে
2: কোনে

0: কোনে? তই এতিয়া নজনাই হলি হা? অথনিৰে পৰা কৈ আছো কি আৰু শুনি আছ কি? অ প্ৰভু, নগেনৰ চিৰিয়েলখনৰ ডিৰেক্টৰ আইতাৰ তাই বেটীহে।
1: তই দেখোন চৰকাৰী উকিলৰ কথা কোৱা দি কৈছ, চিনি পোৱা নাই ৰাধাৰাণীক হা? পূজাৰী দেও, আপুনি আমাৰ আপোন মানুহ, দিনত কি মন কৰিলে ৰাতিও আহিব পাৰে, এওঁটো নেথাকেই, প্ৰায়ে ৰাতি এওঁ টুৰত যায়। কিন্তু এইবিলাক ননচেন্স জাতৰ মানুহক লগত লৈ ফুৰে কিয়? কেতিয়াবা নাক কাণ কাটি মাৰিব।
0: তাই মোক কি জাতৰ বুলিলে প্ৰভু?
2: ননচেন্স জাত।
0: আৰু সহ্য কৰা নহ'ব দেই, তাই মোক জাতত ধৰিলে যেতিয়া ময়ো স্বৰ্ণে বলা ভকত নহয়। ঐ উলিয়া পাঁচ থোক তামোল, তিনি গজ নাৰিকল, এচুৱা জাতিবাহ, এখন গৰু গাড়ীৰে সতে দেন দিয়া উলিয়া।
1: অ পূজাৰী দেউ, ইয়াক আকৌ তেজপুৰলৈ নিয়াৰ সময় হৈছে নেকি বাৰু? চাওকচোন, ফৰিয়াদি আপুনিহে, আপোনাৰে ৰাই ৰুই নাই, বোলো বাজিব লাগে তেমি কটাৰী, বাজিছে হাঁচতি।
0: অ প্ৰভু ঈশ্বৰ, ভাতৰ গৰমত মাখন গলাৰ নিচিনাকৈ আপুনি দেখোন ৰাধাৰ ওচৰ
2: পায়। বস্তু তাই সৰকোৱা নাই নহয়, গিৰিয়েকটোহে গভাই চোৰ, আৰু তাই বেচেৰিয়ে কি কৰিব?
1: আপোন বুলিহে আপুনি মোৰ দুখ বুজিছে পূজাৰী দেউ। চৰকাৰী চাকৰি চুৰ নকৰিলে আজিৰ দিনত কোনে পাত্তা দিব কওকচোন? দুখীয়াৰ দুখ কেতিয়া দূৰ হ'ব, কণা বিধাতাইহে জানে।
2: তই চকু পানীটো কি চকিয় আকৌ? হেহে নেপায় নহয়, নেপায় নেপায় নেপায়, মতা মানুহ হ'লেই নহয়, তিৰোতা চপালেই নহ'ব নহয়, মন বুজি পাব লাগিব তিৰোতাৰ।
1: আপোনাৰ দৰে তিৰোতাৰ দুখ বুজা তিৰোতা হেৰুৱা কোন আছে আৰু গাঁওখনত?
2: মানে
1: আপোনাকনো বাৰু বৰলা ভাত খোৱা ঈশ্বৰে ৰং চাব লাগেনে? মই হ'ব লাগিছিল, আপোনাক মূৰত লৈ ফুৰিলোহেঁতেন, শালেগ্ৰাম পূজা দি বুজিলোহেঁতেন, ওপৰত তুলি পোকৰত ধোঁৱা দিলোহেঁতেন।
0: অ' প্ৰভু, মায়া হৰিণ, মায়া হৰিণ, তাই মোহিনী বান মাৰিছে, সাৱধান, কেচ ঢিলা হৈ যাব।
2: ৰহ, এইটো দয়া মমতা তহঁতৰ একো নাইকিয়া হৈ গ'ল নেকি অ ৰাধা? অ মই আছো নহয়, চাওঁ, নেকান্দিবিচোন, নেকান্দিবি, এইফালে আছো।
0: নধৰিব হাতত, মামলা গৰ্বৰ হৈ যাব।
1: পূজাৰী দেউ, আপুনি মোৰ হাতত ধৰিলে, লোকৰ তিৰোতাৰ হাতত ধৰিলে, কোন
2: ঐ গৰু তীৰ্থ, কথা বেগতিক দেখোন, হা তাই বুকুত কিমান চোট পাইছে দেখিছ? হা ৰাধা, অ ৰাধা, ৰাধে, মোৰ কথা শুনাচোন।
1: কোন ক'ত আছ? মই এতিয়া কাৰ আগত মুখ খুলিয়াল?
0: বেলবোম পূজাৰীৰ লগত মই ফচিম এতিয়া, প্ৰভু তাই নধৰিব।
2: ৰাধে,
1: কিয় নধৰি, কিয় নধৰি? চালা, মোৰ সৰ্বনাশ কৰি বামুণ লিটিকাই দুইটা পলাব খুজিছ? অকণ বাপুদাৰ নবৌ, মোৰ কি গতি হল
0: ওলোটা কেছত পেলাই দিলে, ফুটি দিয়ক, ফুটি দিয়ক।
2: মোক টানিছ কেলি, মোক কেলে টানিছ? অলপ ধতুৱাটো হৰু ৰাইজখনক আহিবলৈ দে, সঁচা মিছা হ'ব নহয় বিচাৰ।
1: ননচেন্স হা,
2: অ নগেন,
1: ভৰি কি কৰ, হাতত দি পঠাও, তোৰ ভৰি কাৰ হাতত দিও এতিয়া চাই থাকচোন।
2: আমাৰ কি হ'ব এতিয়া, কিহৰ পৰা কি হ'ল গৈ বাৰু?
3: হালা নকৰিব, হালা নকৰিব, পুলিচ আহি গলো।
0: মোক মাৰি

0: প্ৰভু ঈশ্বৰ, আপোনাৰ লগতে ময়ো দাগী হৈ গ'লো নহয়। চবেই এতিয়া গুৰিয়াই লঠিয়াই ফুৰিবলৈ ল'লে। টিভিটো পটুকন উঠিল, তিনিআলিলৈ ওলাব নোৱাৰা হ'লোঁ। পেণ্ডুকনা পোৱালিটোৱেও ৰেপকাৰী বুলিহে জোকাবলৈ ল'লে।
1: মন্দিৰলৈ যাত্ৰী কমি গ'ল নহয়। এটা চোৰে মোৰ কেনেকৈ নিদ্ৰা হৰণ কৰি পেলালে। তামোলে, নাৰিকলে, বাঁহে, গাড়ীয়ে গ'ল সেইসোপা। ওলোটাই টোক খালাচ কৰোঁতে ভৰণি সেইসোপা। ভগৱানৰ বিচাৰত কোঠ সাৰিব। সত্য গোবৰৰ পাচিৰে ঢাকি ৰাখিব নোৱাৰে নহয় চিৰদিন।
0: থকা হেনে পুতিয়ে পেলালে আকৌ। ঈশ্বৰৰ চৰণ চিন্তি জীৱনটো পুণ্য কৰিয়েই কটাওঁ বুলি আহি এই দশা। প্ৰভু ঈশ্বৰ, ভগৱান চগৱান নাই, বুজিছে। আগতে আছিল যদিও এই মুখা অজামিলৰ অত্যাচাৰত দেশান্তৰ হ'ল চাগে।
1: তীৰ্থ, বিপদত ধৈৰ্য, সম্পদত মোজ, বুজিছ? অজামিলেও শেষত নাৰায়ণৰ নাম লৈহে উদ্ধাৰ পাইছিল। ময়ো সুদায়েৰা ভকত নহওঁ। নগেন চোৰক কেনেকৈ ঘাটে ঘাটে পানী খুৱাওঁ চাই থাক।
0: যি আছে কপালত, কিবা চোট উঠিব নগেনৰ চোতালৰ নিমজোপাতে উলমি দিম কেতিয়াবা।
1: তেতিয়া আৰু তই প্ৰমাণ কৰিহে দিলি তই যে আচল কাল্প্ৰিত।
0: কেনেকৈ
1: আৰু উলমি চা, গম পাবি নিজে। দেখিছ হা, এই পৰলৈকে পুলিচৰ দেখা দেখি নাই। MLA ছাৰক সৰ্বমংগলৰ তাবিজটো দি তাক এইখন থানালৈ বদলি কৰা আনিছিলো মই।
0: কাৰ কথা কৈছে? আপোনাৰ পেহা নাকি সেইটো?
1: নহয় অ, এই সিহে মোক পেহা বুলি মাতে।
0: মোৰ আগত তাৰ নাম নল'ব। সিদিনা থানাত সিহে মোক ৰুল মাৰিলে বেয়া জেগাত মাৰিছিল। লেট্ৰিন কৰোঁতেহে গম পাইছো।
1: পইচা মোৰ পৰাও লৈছে 10,000, বুজিছ? ল'বই, চৰকাৰী কথা যেতিয়া। কিন্তু কেছটো সি থকাৰ কাৰণেহে লাইট হ'ল। নিজৰ মানুহ এটা থানাত থাকিলে সেইটোৱে লাভ, বুজিছ? ওলাইছে অ মৃণাল, আহ বহ বহ বহ, বুজিছ? সেই তোলৈ বাট চাওঁতে চাওঁতে মই চকুত দুবাৰ গোলাপজল দিলোঁ অ।
2: কি ক'ব পেহা?
3: পেহা অ ছাৰ, আমাৰ গাঁৱত জনামতে বলোদেউ অবিবাহিত। আপোনাৰ পেহীয়েকক বিয়া কৰালে কেতিয়া?
2: নহয় অ, মোৰ আচল পেহাৰ বন্ধুৰ কাৰণে তেখেতক পেহা বুলিয়ে মাতো। বুজিছে পেহা, পুলিচৰ চাকৰি নহয়, চোৰ ডকাইতৰ পিছে পিছে ঢপলিয়ে ফুৰোতেই যায়। মানুহবোৰ ইমান চোৰ ডকাইত গুণ্ডা বদমাইচ হ'ল যে আমি পুলিচকেইটাই কি কৰিম বাৰু?
3: হিচাপৰ ভাল মানুহ যিকেইটা বাকী আছেগৈ সেইকেইটা পুলিচতে আছে, নহ'লে থাকিব ক'ত? অ'ত ট্ৰেপ, টোত মাৰ্ডাৰ, ইফালে চোৰ, সিফালে ডকাইত, ইয়াত বোলে চিটিং, বিষয়া কৰ্মচাৰী ফিটিং, এই এটাইবোৰ চিজিল কৰিব লাগিব কোনে? একমাত্ৰ পুলিচে। আৰু দুখন হাত, দুটা ভৰি, দুটা চকু, এখন মুখ, এটা মূৰৰে পুলিচ বুলিহে চম্ভালি আছো দেই।
0: তোক আচলতে ৰাৱণৰ নিচিনা 10টামান মোৰ লাগিছিল, বুজিছ? কুমুদ কাইদেউ, তেহে যদি এতিয়া যিটো আছে সেইটো সংসাৰৰ কুবুদ্ধি উপাসে।
3: টপিনা জামৰিল নে কি অ তীৰ্থ, আৰু লাগে হেনে তোক
1: এই দুটা? আৰু সাপ নেউল, চকুৱে চকুৱে পৰিলেই লাগে।
0: নেলাগিব, টপিনা মোৰহে কলা পৰি আছে। এদিন মোৰ হাতলৈ পাৱাৰ আহিব নহয়, সেইদিনা কুমুদ কাইদেউক কোনে ৰক্ষা কৰে ময়ো দেখি ল'ম।
1: তীৰ্থ, পাৱাৰ মিছ ইউজ কৰাটোৱে বৰ ডাঙৰ পাৱাৰ গেম হৈ গৈছে অ। আৰু চাচোন, এটা সামান্য চোৰৰ মহতাৰী পুলিচে মূৰত উঠাই উঠাই কি কৰিছে! বিৰাট এখন থানা, গাড়ীয়ে, চিপাহীয়ে বন্দুকে গিজগিজাই থাকে, তথাপি তহঁতে তাক কাবু কৰিব নোৱাৰ।
2: আপোনালোকেও পেহা কিছুমান বৰ ডাঙৰ ভুল কৰে নহয়।
1: মানে?
2: মানে আৰু চিধাই আইন হাজত তুলি লয়, এতিয়া দিলে নহয় ৰেপ কেছডাল ঠুকি।
3: অঁতো ৰাতিপুৱাই কোঁ কোঁৱাই খেদি গৈছেই, গৈয়েই আকৌ নগেনৰ মাইকী হাতত ধৰি টনা আজোৰা কৰিছে।
1: আৰে কোন হাৰাম জাদাই টনা আজোৰা কৰিবলৈ গৈছে অ কুমুদ?
2: এজাহাৰত সেইধৰণে আছে, গাঁৱৰ মানুহে সাক্ষী দিছে, পুলিচ স্পটত, চেনেলৰ কেমেৰা স্পটত।
1: আৰু যে মোৰ তামোল, নাৰিকল, বাঁহ এইবোৰ গৰু গাড়ীত বুজাই কৰি চেল্ফ ষ্টাৰ্ট কৰি লৈ গ'ল।
2: আহা পেহা, আপুনি নগেনক সন্দেহে কৰিছে সি চুৰ কৰা বুলি?
3: অঁতো
2: আই উইটনেছ নাই
1: নহয়। তহঁত পুলিচ ওলাইছ, হেৰৌ চাৰা দুনিয়াই জানে নগেনক গভাইত বুলি, আৰু তহঁত পুলিচ কাৰণেহে নাজান? সাক্ষী বাদীয়ে মোক যদি পাকৰাও কৰিলিয়ে তবে ইয়াত মোক খাৰা কৰি ৰাখিছ কিয়? ভৰাই দে ৰঙা ঘৰত, মাৰ ভাতৰ নিখনি ময়ো খাম। তহঁত পুলিচ কাৰো মিতিৰ কুটুম ভাই বন্ধু হ'ব নোৱাৰ, তহঁত মিতিৰ সদায় গভাইত কিটাৰহে।
2: আপোনাৰ ভালৰ কাৰণে চিন্তা কৰিহে আহিছো, আবেলিলৈ থানালৈ এপাক মাৰিব, নগেনকো মই

0: কেছটোত মিটমাত কৰি লওক, নহ'লে কিন্তু আপুনি হাৰি যাব। দুডাল বাঁহ, দুটা নাৰিকল, দুটা তামোলৰ কাৰণে আপোনাৰ নাক কাণ সোপাই যাব। অ' পেহা, তাৰ হাত বৰ দীঘল কিন্তু।
1: এটা চোৰে মোক জীয়াই জীয়াই মাৰিছে।
2: জানো আৰু কেনেকুৱা পাইছে, মই বৰ ভালকে ৰান্ধিব চান্ধিবও নাজানো। আমাৰ এওঁ আকৌ মই ৰান্ধিলেহে ভাল পায়। আৰু অকণ লওকচোন, আৰু অকণ লওক। গোটেইটো চলমান খানৰ নিচিনা পুলিচ অফিচাৰ, দুটুকুৰা মাংস খাব নোৱাৰে। খাওক আকৌ।
3: সদায়নো ক'ত পাওঁ আজিকালি পহুৰ মাংস? খবৰা খবৰ কৰিলে অৱশ্যে পাওঁ, আগতে আমাৰ ইয়াত পানী বাঢ়িলে মানে আৰু পহু আৰু।
4: সেই ৰামো নাই, সেই লংকাও নাই।
0: বাৰু নগেন
3: ছাৰ,
0: তুমি এই বলভদ্ৰ পূজাৰীটো কিয় ইমান জ্বলোৱাহে?
3: আপুনি নেজানে নহয়, সেই বাৰীখন ৰজাৰ দিনৰে পৰাই আমাৰহে আছিল। বলবামুনৰ বাপেকে সীমা ঠেলি ঠেলি হাত কৰিছে। নিজৰ বাৰীৰ ওপৰত হকটো এৰি দিম নেকি?
4: কেলৈ দিবি?
0: সকলো কাম মিলা প্ৰীতিৰ মাজেৰে কৰিব লাগিব।
3: সেই কথাটোৱেতো বলভদ্ৰই নুবুজে। মইতো কৈয়ে আছো, আমাৰ মাটি আমাক দি দে।
4: ভাৰত বাংলাদেশৰ সীমান্ত পাইছ, দি দে বুলি ক'লে দি দিম। থানাত আজিকালি হোটেলো চলে নেকি? অ চিকেন নে মটন?
5: হৰিণাৰ চিকেন।
4: এইটো কি ধাৰাত পেলাই খালি অ মিনাল?
2: আজি মানে আমাৰ মেৰেজ এনিভাৰ্চাৰী, তাতে মই আকৌ কাউন্সিলৰ টিকেট পোৱাটো খাটাং হৈছে নহয়।
6: মেৰেজ এনিভাৰ্চাৰী কথা কবলৈ আহিছো, নগেনে কেতিয়া তোক বিয়া পাতি আনিলেও আমি বাতুল বুলিহে জানো।
2: তোৰ জন্মৰ আগতে চুপ, বেছি কথা নামাতিবি, এটা কেছত ফঁচিয়ে আছ। পূজাৰী দেউ, আপুনি মোক ছাপোৰ্ট কৰিম বুলি কওকচোন, আমি চৰ্ত সাপেক্ষে কেছটো উঠাই ল'ম। অৱশ্যে ছাপোৰ্ট পেটে পেটে কৰেই, মোৰ হাতত ধৰোঁতেই গম পাইছোৱে নহয়।
0: পতাপত আলোচনা বিলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিব লাগে। এটা কেছত ইমান সময় দিব নোৱাৰি নহয়, আমি প্ৰফেচনেল মানুহ।
4: তামোল নাৰিকল বাঁহ গৰু গাড়ীৰ ক্ষতিপূৰণ দিব লাগিব, মোৰ জমিত অনাধিকাৰ প্ৰৱেশ আৰু নঘটে বুলি লিখিতং দিব লাগিব।
3: আমাৰ ককাৰ দিনৰ বাৰী আমাক ঘূৰাই দিব লাগিব, তাৰপিছত আমি সেয়া কাক ভোগ দখল দিওঁ আমাৰ কথা।
4: চালা 420, তোৰ জমি হা, তোৰ বাৰী। এয়া চা দলিল, চা 152 নম্বৰ দাগৰ 32 নম্বৰ পট্টাৰ 57 বিঘা 4 লেচা 5 কঠা 3 লল মাটি কাৰ? চা চা ভালদৰে চা। এয়া এয়া এয়া হাকিমৰ চহী, মহাৰাণী ভিক্টোৰিয়াৰ দিনৰ হাকিম, বুজিছ? আজিকালি হাকিমো লৰে, হুকুমো লৰে। মহাৰাণীৰ দিনত হাকিম লৰি যাব, কিন্তু হুকুম নলৰে।
3: দেউ, সেই মহাৰাণীও নাই, হাকিমো নাই।
4: কি
3: আৰু এইটো সঁচাকৈয়ে মহাৰাণীৰ জামানাৰ হাকিমৰ চহী হয়নে নহয় সেয়া প্ৰমাণ হয় হয় মানে তুমি বৈতৰণীৰ পাৰ হ'বাগৈ। আচলতে তুমি ভোগ দখল কৰি থকা গৰু গাই পুখুৰী চব আমাৰ।
4: কি বুজিলো, বাঁহ তোৰ, নাৰিকল তোৰ, তামোল তোৰ, মাছ তোৰ, গৰু তোৰ, গাখীৰ তোৰ, মোৰ ঘৰ দুৱাৰ সকলো তোৰ,
3: এই থানাখনো মোৰ,
4: গোটেই পঞ্চায়তখনেই তোৰ।
2: ইহ, পঞ্চায়তখন তেওঁৰ কিয় হ'ব? মোৰ।
4: কিন্তু মোৰ জীৱনটো যে মোৰ, তহঁতক বৈতৰণী পাৰ হ'বলৈতো ব্ৰাহ্মণ লাগিব। এতিয়াই তহঁতক বৈতৰণীৰ সিপাৰে থৈ আহোগৈ।
0: পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে মই চৰটো মাৰিবলগীয়া হ'ল।
7: শ্ৰোতাসকলে ইমান পৰে দীপক মহন্ত ৰচিত নাটক বৈতৰণীৰ পাৰে শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপায়িত কৰিলে বলুভদ্ৰ, ভূপেন শৰ্মা,

0: তীৰ্থ, জিতুমণি দেৱচৌধুৰী, চিপাহী কুমুদ, মৃগেন বৰা, যুক্তি কুমুদ, তিলক চন্দ্ৰনাথ, ৰাধা, অনামিকা বৰদলৈ বৰুৱা, মৃণাল, শান্তনু শইকীয়া আৰু নগেনৰ ভাৱত দীপক মহন্ত। নাটখনিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা পল্লৱী কলিতাৰ।
1: শ্ৰোতা, ইমান পৰে বুধবৰীয়া নাট্যানুষ্ঠানত দীপক মহন্ত ৰচিত নাট বৈতৰণীৰ পাৰে শুনিলে। এয়া আকাশবাণী তেজপুৰ

এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এই আকাশবাণী তেজপুৰ। এতিয়া 8:45 সমাচাৰ সন্ধ্যা, 9:00 নিউজ এট 9 আকাশবাণী দিল্লীৰ পৰা আৰু 9:15 বিধানসভাত আজিৰ দিনটো আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি সামৰণি পৰিল। বিধানসভাৰ শেহতীয়া নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিৰোধী শিবিৰৰ ব্যাপক প্ৰতিবাদৰ মাজতো ধ্বনিভোটেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা সদনৰ মজিয়াত বহুচৰ্চিত 2026 চনৰ সমৰূপ নাগৰিক সংহিতা অসম বিধেয়ক চমুকৈ UCC গৃহীত হ'ল। ইয়াৰ লগে লগে ৰাজ্যত প্ৰশস্ত হ'ল বিবাহ, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰৰ ক্ষেত্ৰত একক ব্যৱস্থা প্ৰযোজ্য হোৱাৰ পথ। সমান্তৰালভাৱে ইয়াৰ বাবেই লিংগ সমতাও ৰাজ্যত স্থাপন হ'ব। UCC বলবৎ হোৱা মাত্ৰেই কন্যা সন্তানেও লাভ কৰিব সম্পত্তিৰ সমান অধিকাৰ। ৰাজ্যত পূৰ্ণ শতাংশই বাল্য বিবাহ, বহু বিবাহ, লাভ জিহাদ আদিৰ দৰে কুপ্ৰথা আৰু প্ৰতিৰোধ হ'ব। লিভ ইন ৰিলেচনশ্বিপৰ বাবেও ৰাজ্যত বাধ্যতামূলক হ'ব পঞ্জীয়নৰ ব্যৱস্থা। বৃহৎ জনাদেশৰ মাধ্যমেৰে তৃতীয়বাৰৰ বাবে ৰাজ্যত NDA নেতৃত্বাধীন চৰকাৰ গঠনৰ ক্ষেত্ৰত অসমৰ নাৰী শক্তিয়ে আগবঢ়োৱা অনবদ্য সমৰ্থনৰ বাবে নাৰী শক্তিলৈ এই সন্মান। বহুচৰ্চিত UCC বিধেয়কখনক লৈ দীৰ্ঘ সময় ধৰি চলা বিতৰ্কৰ অন্তত সদনত এনেদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বেই পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনত সদনৰ মজিয়াতেই নহয় বিজেপিৰ নিৰ্বাচনী ঘোষণা পত্ৰৰ জৰিয়তেও ৰাজ্যক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে ৰাজ্যত পুনৰ চৰকাৰ গঠনৰ সুযোগ পালে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনতে UCC উত্থাপন কৰা হ'ব। যোৱা 9 এপ্ৰিলত ৰাজ্যবাসীয়ে জনাদেশ দিলে আৰু 4 মে'ত ঘোষণা হ'ল নিৰ্বাচনী ফলাফল। জনাদেশ অনুসৰি 102 আসনেৰে ৰাজ্যত NDAৰ নেতৃত্বত গঠন হ'ল চৰকাৰ। যোৱা 12 মে'ত অসম মন্ত্ৰীসভাই গোপনীয়তাৰ শপত গ্ৰহণ কৰিলে আৰু ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি UCC বিধেয়কখন গৃহীতকৰণৰ বাবে সদনৰ মজিয়াত উত্থাপন কৰা হ'ল। বিধেয়কখন উত্থাপন কৰি গৌৰৱ অনুভৱ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে UCCৰ জৰিয়তে সেইসকল মহিলালৈ যিসকল মহিলাই স্বামীৰ বহুগামিতাৰ বাবে একাকীত্বৰ জীৱন কটাবলগীয়া হৈছিল, সেইসকল কন্যা সন্তান যিসকলে চিকিৎসক, অভিযন্তা, শিক্ষয়িত্ৰী, বিধায়িকা হোৱাৰ সপোন পুহি ৰাখিছে, UCC সেইসকল কন্যা সন্তানলৈ এক সন্মান। যিসকলে বাল্য অৱস্থাতে মাতৃত্বৰ বোজা বহন কৰিবলৈ বাধ্য হৈছে তেওঁলোকলৈও UCCৰ এই বিধেয়কখন তেওঁলোকলৈ সন্মান। লগতে স্বাৰ্থামেখী লোকৰ বাবে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা মহিলাসকল আৰু যুৱক যুৱতীসকললৈ এই সন্মান, আৰু লগতে যিসকলে জোৰ জুলুম, প্ৰতাৰণা, প্ৰবঞ্চনাৰ বলি হৈছে সেইসকলৰ বাবেও এই UCC এক সন্মান বুলি মন্তব্য আগবঢ়োৱা হয়। গতিকে কংগ্ৰেছে প্ৰতিবাদ কৰিলেও নিৰ্বাচনী ঘোষণা পত্ৰৰ জৰিয়তে প্ৰদান কৰা প্ৰতিশ্ৰুতি নিৰ্বহন কৰিব পৰাটো সঁচাকৈয়ে গৌৰৱৰ বিষয়, কাৰণ কংগ্ৰেছে এতিয়া ৰাজ্যৰ সমূহ ৰাজ্যক প্ৰতিনিধিত্ব নকৰে। কংগ্ৰেছে এতিয়া কেৱল এটা ধৰ্মৰ লোককহে প্ৰতিনিধিত্ব কৰে। সদনৰ মজিয়াতে এই কথা স্পষ্ট হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহুগামিতা সকলো ধৰ্মতে আছে, ইয়াৰ বাবে UCCত সন্নিৱিষ্ট কৰা হৈছে কঠোৰ ধাৰা। কিন্তু কংগ্ৰেছে কেৱল কোৰাণ শ্বৰীফ আৰু শ্বৰিয়তৰ উদ্ধৃতিৰে UCCক বিৰোধিতা কৰিছে, যিয়ে এটা বিশেষ ধৰ্মাৱলম্বী লোকসকলৰ গোটক প্ৰতিনিধিত্ব কৰাটোকে সূচাইছে। কংগ্ৰেছে নিজকে সাম্প্ৰদায়িক দল হিচাপে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে সৰ্বধৰ্ম সৰ্বসমাজক প্ৰতিনিধিত্ব কৰা উচিত, কাৰণ কংগ্ৰেছ হৈছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভ ভাই পেটেলৰ দল। কংগ্ৰেছৰ নেতৃত্বত চলা সংগ্ৰামৰ

বাবে দেশে লাভ কৰিছিল স্বাধীনতা, কিন্তু এতিয়া কংগ্ৰেছ জীয়াই আছে এটা বিশেষ ধৰ্মৰ মাজত। কংগ্ৰেছে সাম্প্ৰদায়িকতাক প্ৰতিনিধিত্ব কৰাৰ পৰিৱৰ্তে দেশৰ গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰা উচিত। দেশৰ গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিলে কংগ্ৰেছে ইউ চি চিৰ বিৰোধিতা কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 1925 চনৰ পৰাই দেশত সম নাগৰিকৰ ধাৰণা চলি আহিছে। 1925 চনত অনুষ্ঠিত কংগ্ৰেছৰ জাতীয় অধিৱেশনতে সমৰূপ নাগৰিক সংহিতা হ'ব লাগে বুলি বলিষ্ঠ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, কিন্তু সেই সময়ত এনে মহৎ ধাৰণাই পূৰ্ণতা লাভ নকৰিলে। অথচ এতিয়া সেই কংগ্ৰেছ দলৰ জনপ্ৰতিনিধিসকলে কেৱল এটা বিশেষ দৃষ্টিভংগীৰে চাই ইউ চি চিৰ বিৰোধিতা কৰাটো সঁচাকৈয়ে দেশৰ বাবে দুৰ্ভাগ্যজনক। ইউ চি চি কেৱল এটা বিশেষ ধৰ্মক লক্ষ্য কৰি সদনত উত্থাপন কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সনাতনী সংস্কৃতিত যুগে যুগে বন্দিত হৈ আহিছে নাৰী শক্তি। নাৰী শক্তিৰ সন্মানাৰ্থে ইতিমধ্যে প্ৰণয়ন কৰা হৈছে নাৰী শক্তি বন্দন অধিনিয়ম। কংগ্ৰেছসহ অন্যান্য সহযোগী বিৰোধী দলৰ অসহযোগিতাৰ বাবে এই অধিনিয়ম এই মুহূৰ্তলৈকে দেশৰ লগতে অসমতো বলবৎ নহলেও নাৰী শক্তি সন্মান প্ৰদৰ্শনৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে কেতিয়াও পিছমুহুকি নাহে। নাৰী শক্তিয়ে সন্মান পাবই লাগিব। নিৰ্বাচনত জয়ৰ ক্ষেত্ৰত নাৰীৰ শক্তিৰ আছে বৃহৎ সমৰ্থন, সেয়েহে সদনত উত্থাপন কৰা হৈছে ইউ চি চি। এই ইউ চি চি অনুসৰি এতিয়াৰে পৰা বিয়াৰ বাবে পুৰুষৰ 21 বছৰ আৰু ছোৱালীৰ ন্যূনতম বয়স হ'ব লাগিব 18 বছৰ। বিবাহ সম্পাদনৰ দুমাহৰ ভিতৰত উভয় পক্ষই বাধ্যতামূলকভাৱে বিবাহ পঞ্জীয়ন কৰিব লাগিব। বিবাহৰ বাবে ধাৰ্য কৰা ন্যূনতম বয়সতকৈ কম বয়সৰ পক্ষৰ মাজত ইউ চি চিৰ জৰিয়তে বিবাহ পঞ্জীয়ন নিষিদ্ধ কৰা হৈছে। বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত বয়স হলেও কোনো পক্ষয়ো জীৱিত পতি বা পত্নী থকাৰ সময়ত বিবাহ বিচ্ছেদ নোহোৱালৈকে দ্বিতীয়বাৰৰ বাবে বিবাহ বিচ্ছেদ সম্পাদন কৰিব নোৱাৰিব। ইয়াৰ লগে লগে ৰাজ্যত প্ৰতিৰোধ হ'ব বাল্য বিবাহৰ লগতে বহু বিবাহৰো। ইমানেই নহয়, ইউ চি চিয়ে ৰাজ্যত লিংগ সমতাও স্থাপন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে এতিয়াৰে পৰা কন্যা সন্তানেও সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব। মৃত ব্যক্তিৰ পত্নী আৰু সন্তানৰ লগতে জীৱিত পিতৃ মাতৃক ক্ৰম অনুসাৰে সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা হৈছে। ইয়াত সন্তান বুলি উল্লেখ কৰা হৈছে, অৰ্থাৎ সন্তান শব্দটোৱে কন্যা সন্তানকো সামৰি লৈছে। ইয়ে সামাজিক ন্যায় প্ৰদান কৰাই নহয়, ৰাজ্যত স্থাপন কৰিব লিংগ সমতাও। ইউ চি চিয়ে লিভ ইন ৰিলেশ্যনশ্বিপ ব্যৱস্থাকো সামৰি লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ উচ্চতম ন্যায়ালয়ে লিভ ইন ৰিলেশ্যনশ্বিপক ইতিমধ্যে মান্যতা প্ৰদান কৰিছে। অৱশ্যে ৰাজ্যৰ জনজাতীয় লোকসকলক ইউ চি চিৰ আওতাৰ পৰা নিলগত ৰখা বুলিও মুখ্যমন্ত্ৰীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। ইয়াৰ আগেয়ে শাসক বিৰোধী উভয় শিবিৰে সদনত চলা বিতৰ্কত অংশগ্ৰহণ কৰে। বিতৰ্কত অংশগ্ৰহণ কৰি নিউ গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক দীপলু ৰঞ্জন শৰ্মাই বহুচৰ্চিত বিধেয়কখনৰ পূৰ্ণ সমৰ্থন কৰি কয় যে ইউ চি চি বলবৎ হোৱাৰ মাত্ৰেই ৰাজ্যৰ নাৰী শক্তিয়ে উপযুক্ত সন্মান লাভ কৰিব। নাৰী শক্তিক উপযুক্ত সন্মান প্ৰদান কৰাটো সভ্য সমাজৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য বুলিও তেওঁ উল্লেখ কৰে। লগতে শ্বাহবানু গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বিষয়েও সদনত উল্লেখ কৰে বিধায়কগৰাকীয়ে। ইউ চি চি কোনো ধৰ্ম বা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে নহয় বুলি জাগীৰোড সমষ্টিৰ বিজেপি বিধায়ক পীযুষ হাজৰিকাই স্পষ্ট কৰে। দেশৰ সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ অনুসৰি সদনত ইউ চি চি উত্থাপন কৰা বুলি তেওঁ উল্লেখ কৰে। সদনত উত্থাপন কৰা ইউ চি চিয়ে দেশৰ সংবিধানৰ 25, 26, 27 অনুচ্ছেদ উলংঘন কৰাৰ উপৰি শ্বৰিয়ত তথা কোৰাণ শ্বৰীফৰ ওপৰতো আঘাত হানিছে। ইউ চি চিৰ 2 নম্বৰ দফা অনুসৰি ৰাজ্যত বসবাস কৰা জনজাতি লোকসকলক ইউ চি চিৰ আওতাৰ বাহিৰত ৰখা হৈছে। গতিকে ইউ চি চি কোনো কাৰণতে অভিন্ন নহয় বুলি সদনৰ দৃষ্টিগোচৰ কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। বিতৰ্কৰ অন্তত বিধেয়কখন গৃহীতকৰণৰ বাবে প্ৰস্তাৱ উত্থাপনৰ বাবে বিধানসভাৰ অধ্যক্ষই মুখ্যমন্ত্ৰীক অনুমতি প্ৰদানৰ পূৰ্বে ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই বিধেয়কখন অসম বিধানসভাৰ বাছনি কমিটিলৈ প্ৰেৰণৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱত কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও সমৰ্থন জনায়। পাছত কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা এই প্ৰস্তাৱ অগ্ৰাহ্য কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। লগে লগে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলে অধ্যক্ষৰ মেজ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্লোগানেৰে বিৰোধী শিবিৰে সদনত অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীয়ে বিধেয়কখন গৃহীতকৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। পাছত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলৰ প্ৰতিবাদৰ মাজতে ধ্বনিভোটেৰে সদনে ইউ চি চি বিধেয়কখন গৃহীত কৰে। সদনে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ বিধেয়কখনো গৃহীত কৰে। ইয়াৰ লগে লগে 5-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনতে 2খন বিধেয়ক, 1খন অধ্যাদেশ, নাৰী শক্তি বন্দন অধিনিয়ম বলবৎ কৰাৰ বাবে গ্ৰহণ কৰা এটা সংকল্প প্ৰস্তাৱো সদনে গৃহীত কৰে। এই অধিৱেশনতে বিন্নাকান্দি সমষ্টিৰ AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলক বাদ দি 124গৰাকী নৱনিৰ্বাচিত বিধায়ক বিধায়িকাক জ্যেষ্ঠতাৰ ভিত্তিত অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অনিৰ্দিষ্টকাললৈ সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজিৰ দিনটোৰ

0: আত্মক্রমণিকার ইমানতে অন্তপরিল।
1: এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ আগবঢ়াইছো সন্ধ্যা মেননৰ কণ্ঠৰ গীত, পুনতে শুনক এই গীতটি।

0: শ্ৰোতাই সন্ধ্যা মেননৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াব লৈছোঁ আমাৰ অনুষ্ঠান দম্পতী।
1: আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ দম্পতী অনুষ্ঠানটি।

0: আজিৰ দম্পতি হৈছে বিশিষ্ট অভিনেতা সাংস্কৃতিক কৰ্মী ৰাজীৱ শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী নৃত্যশিল্পী অভিনেত্ৰী মৌচুমী দেৱী শৰ্মা। আপোনালোক দুয়োকে আমাৰ এই দম্পতি অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: তে আপোনালোকৰ এই সাংস্কৃতিক যাত্ৰা কেনেকৈ আৰম্ভ হ'ল? প্ৰথমে মই ৰাজীৱ শৰ্মাৰ পৰা আৰম্ভ কৰিছোঁ।
2: আচলতে ক'বলৈ গ'লে যাত্ৰা বুলি ক'লে আমি যেতিয়া মই সৰু আছিলোঁ দেই, একে সৰুৰ পৰাই কওঁ কথাখিনি, মই আপোনাৰ কমান সেইখিনিমানত হ'ব, আমি তেতিয়া ক শ্ৰেণী এনেকুৱাহে আছিল আৰু, তেতিয়া ইংলিছ স্কুলৰ ইমান প্ৰভাৱ নাছিল। তো সেইখিনি সময়ত মানে আমাৰ ওচৰতে আমাৰ সেই জুলন যাত্ৰা হয়। জুলন যাত্ৰা হ'লে আমি তিনিদিনে আমি পাতোঁ ল'ৰাখিনি, সৰু সৰু ল'ৰাখিনি। তেতিয়া মানে কি হয়, যিদিনাখন পূৰ্ণিমা শেষ হয় সেইদিনাখন খিচিৰি বনাই আমি নাটক কৰোঁ সৰু সৰু ল'ৰাখিনি। তেতিয়াই মানে আমাৰ মনত, আৰু তেতিয়াই মানে পুতলা থিয়েটাৰ খুব চলিছিল
0: সেইবিলাক মাজতে, কৈছোঁ কোন ঠাই আপোনাৰ মানে তেজপুৰ
2: নেপালীপতিত আমাৰ মানে সেইখিনি মিক্স দেই, আমাৰ বেংগলী পৰিয়াল আছে, নেপালী পৰিয়াল আছে, অসমীয়া আমি আছোঁ দুই চাৰি ঘৰ, মাৰোৱাৰী আছে, এনেকুৱা আৰু। সেইকাৰণে আমাৰ গোটেইখিনি মিলি পেলাই আমি তেনেকুৱা ধৰণৰ মানে ফূৰ্তি কৰোঁ। সেই তেতিয়া মানে আমি কিছুমান নাটক কৰোঁ, এনেকুৱা সৰু সৰু সৰু ঘটনা, আধা ঘণ্টা 45 মিনিটৰ এনেকুৱা কৰোঁ। মাহঁতে চায়, আমাৰ ঘৰৰ ওচৰৰ মানুহবিলাকেহে চবেই চায়, ৰাতি খিচিৰি খাওঁ আৰু গুচি যাওঁ। সেই তেনেকেই আৰম্ভণি হ'ল, হৈ পেলাই স্কুলৰ সময়তো কৰিলোঁ। তাৰপিছত বিশেষকৈ মোৰ নাটকৰ যাত্ৰা আৰম্ভ হ'ল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ। মই আহি থাকোঁতে এদিন বানৰ সন্মুখত মৃদুল চুতীয়া নাট্যকাৰ পৰিচালক, তেতিয়া জংগমত তেতিয়া মই থাকোঁ দেই, মই আছোঁ তেতিয়া সাংগঠনিক সম্পাদক। জংগমৰ নাটকত আমি কৰিবলৈতো মনত এটা আগ্ৰহ থাকেই, কিন্তু জংগমৰ লগত নাটক কৰিম ভাবিবই নোৱাৰোঁ, কল্পনাই কৰিব নোৱাৰোঁ। তেনেকুৱা সময়তে কি হ'ল, এদিন মানে সেই ৰাস্তাত আমি আহি থাকোঁতে আবেলি সময়ত মৃদুল্লা বাহিৰত ৰৈ আছে, মানে এটা কেৰেক্টাৰ পোৱা নাই। আহি থাকোঁতে দাদা ৰৈছে এনেকৈ ক'লোঁ বানৰ মুখত, কৈছে তোমালোক ক'ৰ পৰা আহিলা, কৈছে এনেকৈ আহিলোঁ এটা ঘৰলৈ যাওঁ, 6:30 মান হ'ব। তে মৃদুল্লাই কৈছে এটা কাম কৰিবা, তুমি নাটক কৰিবা নেকি? আত্মত খাই গ'লোঁ, নাটক কৰিবা মানে ভয়ো লাগিছে, ভালো লাগিছে, কিবা লাগিছে, কৈছে পাৰিম জানো, কৈছে হ'ব বাৰু আহা মই দেখাই দিম, এইবুলি মৃদুল্লাই লৈ গ'ল। গৈ পেলাই মৃদুল্লাই সেই আৰম্ভণি মোৰ। তাৰপৰা আমি ৰিহাৰ্চেল কৰিলোঁ বাদল চৰকাৰৰ 3rd থিয়েটাৰ মিচিল, সেইখন আমি ASTC বাছ ষ্টেণ্ডত কৰিছিলোঁ, তিনিদিন কৰিছিলোঁ। সেয়ে মোৰ আৰম্ভণি, আৰু মানে মৃদুল্লা অলকনাথ আছিলে, মৃদুল চুতীয়া, সঞ্জীৱ বৰুৱা, তাৰপিছত কামাল লচিত আহমেদ, গিৰিশ তালুকদাৰ, দীপক মহন্ত, আমি একে দীপক মহন্তৰ পৰিচালনা আছিলে দেই। সেই আৰম্ভণি মোৰ জংগমৰ পৰাই হ'ল, আৰু সেইটোৱেই মোৰ মানে এটা সঁচা কথা ক'ব গ'লে তেতিয়াৰ পৰা মনত সাহস এটা আহিল যে মই নাটক কৰিব পাৰিম।
0: আজিৰ মানে পৰ্যায়ত আপুনি অভিনয় কৰি আছে নহয় জানো, আমি বাকী কথাখিনি পাতিম বাৰু। মৌচুমী দেৱী শৰ্মা প্ৰথমতে নৃত্যশিল্পী আছিল নে অভিনেত্ৰী?
1: নৃত্যশিল্পী।
0: আপোনাৰ কি নৃত্যৰ?
1: মোৰ নৃত্য মানে কি, মোৰ নাচ মানে বিহু নাচ, প্ৰথম মই বিহুৱে নাচিছোঁ। তাৰপিছতে মই নাচিছিলোঁ হেমনগৰ, ৰাবাৰ বাগান যিখন হেমনগৰৰ মঞ্চত, তেতিয়া মই 3rd শ্ৰেণী, 3rd শ্ৰেণীত মই

0: তেতিয়া হেমনগৰৰ মঞ্চত থাৰ্ড পজিশ্যন পাওঁ আৰু তাত মোক এখন কিতাপ দিছিলে ডাইনী কিতাপখনৰ নামটো, সেয়ে মোৰ আৰম্ভণি। তেতিয়াৰ পৰাই মই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গোটেই আৰু মধ্য তেজপুৰৰ পৰাই তেতিয়াৰ পৰা মই আজি পৰ্যন্ত মই বিহু নাচৰ লগত জড়িত হৈয়ে আছোঁ। তাৰপিছতে আকৌ মই আধুনিক নৃত্যও কৰিছিলোঁ, মোৰ যিখন আমাৰ শোণিতকুঁৱৰী নাটকত মই মোৰ চিত্ৰলেখা কেৰেক্টাৰটো আছিলে, চিত্ৰলেখাত মই নৃত্যৰে আৰু চিত্ৰলেখা, বিহু নাচটো মোৰ মেইন আৰু। আৰু তাৰ উপৰি মই সেই ৰাসত ৰাধা নাচো বা মই দশৱতাৰ দিওঁ, মোৰ মাও নৃত্যশিল্পী আছিলে গতিকে মাৰ পৰা শিকি মই দশৱতাৰ দিওঁ, সেই তেনেকুৱা নৃত্য হিচাপে সেয়া আৰু মোৰ। তাৰপিছতহে মোৰ অভিনয় জগতখন।
1: কথাৰ সূত্ৰে গম পালো যে আপোনাৰ ঘৰ নেপালী পত্নী, নহয় জানো, আৰু আপোনাৰ মানে হেমনগৰ,
0: মোৰ ৰাবাৰ বাগান জ্যোতিনগৰ।
1: তাৰপিছত কেনেকে দুইজনৰে লগটো?
2: তাৰমানে কি হ'ল, মই যে ক'লো মই আছুৰ লগত জড়িত আছিলোঁ ছাত্ৰ সন্থাৰ লগত, তেজপুৰ আঞ্চলিকৰ মই তেতিয়া ছেক্ৰেটেৰী আছিলোঁ দেই, 92 মানৰ ঘটনা, তেতিয়া ডিগ্ৰী পঢ়ি আছোঁ ফাইনেল ইয়াৰ, তেতিয়া মই ছেক্ৰেটেৰী আছিলোঁ আছুৰ, 92, 93, 94, 95লৈকে মই ছেক্ৰেটেৰী থাকিলোঁ। তো সেই লক্ষ্যজ্যোতি হাজৰিকা তেওঁ ঢুকাল, মোৰ লগতে একেলগে আমাৰ এক্সিডেণ্ট এটা হৈছিল গুৱাহাটী পাওঁতে, তেওঁ ঢুকাল আৰু দুজনমান ঢুকাইছে। তো সেইখিনি সময়ত যেতিয়া মই ছেক্ৰেটেৰী আছিলোঁ বা সাংগঠনিক সম্পাদক থকাৰ পৰাই আমি যেতিয়া অৰ্গেনাইজবিলাক কৰোঁ, আমাৰ বিশেষকৈ বিষ্ণু ৰাভা দিৱস, শিল্পী দিৱস, এইবিলাক যেতিয়া পাতোঁ, আমি ল'ৰা ছোৱালীবিলাক কালেক্ট কৰোঁ আৰু আমাক সেইখিনি সময়ত গাৰ্জেনবিলাকেও যথেষ্ট আমাক মানে বিশ্বাস কৰিছিল, ল'ৰা ছোৱালী মানে ছোৱালীখিনি দি দিছিল, আমাক একদম নিৰ্ভয়ে দিছিল। আমি ৰাতি 10টা 12টা বুলি কথা নাই, ঘৰতকে মাক দেউতাকক জগাই ছোৱালী চমজাই আহিছিল। তেনেকেই এওঁৰ লগত মোৰ চিনাকি, চিনাকি মানে কি হ'ল, আমি তেওঁ কুৰাজ গাবলৈ, তেওঁ কুৰাজ যেতিয়া, তেওঁ গানতো তেওঁ আছিলে, তেওঁ জ্যোতি ভাৰতীৰ
1: গীতো
0: গাইছিল,
2: তেওঁ কুৰাজৰ কাৰণে ছোৱালী আমি এৰেঞ্জমেণ্ট কৰোঁ গোটাওঁ। তেনেকে তাই আহে, আহি পেলাই আমাক জোকাই বেলেগে দেই, কিন্তু মই কিন্তু সঁচাকৈ কথা ক'লে মানে ছোৱালী তেতিয়া মই বিৰাট ভয় কৰোঁ, তাৰমানে আঁতৰি থাকোঁ, আৰু সেইকাৰণে চবে যিমানে জোকাই মই আঁতৰি ফুৰোঁ। সেই তেনেকে তেনেকে আমাৰ চিনাকি কিবা এটা ঘনিষ্ঠতা হৈ গ'ল, সেয়ে আৰম্ভণি।
1: তাৰপিছতে মানে ঘৰত কথা বতৰা হ'ল, নহয় জানো?
0: তাৰপিছতে মানে কি হ'ল, আমি পিছৰখিনি মানে কি হ'ল, সেই কুৰাজ গাওঁ, ৰাভা দিৱসত আকৌ মানে কি নাচোঁ, বিহু নাচোঁ। তাৰপিছতে আকৌ যেতিয়া নাটকলৈ আহিলোঁ, আমি নাটক কৰোঁ প্ৰায় মানে এওঁ মানে মোৰ প্ৰায় দেউতা হয় নাটকত দেই,
2: তেনেকুৱা
0: বান ৰজা, মই চিত্ৰলেখা, এনেকুৱা নিমাতী কইনা কৰোঁতে মই নিমাতী কইনা, এওঁ মানে হেৰি, এনেকুৱা আৰু। তেনেকে তেনেকে সেই জোকোৱা জুকি আৰম্ভ হৈ হৈ সেয়া আৰু।
1: তাৰমানে একেলগে কৰোঁতে আপোনালোকে নায়ক নায়িকা হিচাপে কমে কৰিছে আৰু, নহয় জানো?
0: নায়ক নায়িকা হিচাপে, নায়ক নায়িকা নহয়গে, এনেকুৱা নিচিনা হয়। মই যদি কোনোবা এখন নাটকত কিবা হিৰোইন হলো, এওঁ পুলিচ ইন্সপেক্টৰ হল, সেনেকুৱা টাইপৰ তাৰমানে আৰু দেই।
1: তাৰমানে আমি প্ৰেম বিবাহ বুলি ক'ব পাৰো আপোনালোকৰ, নহয় জানো?
0: প্ৰেম বিবাহ, প্ৰেম বিবাহ।
1: তাৰপিছত ঘৰত কিবা আপত্তি আছিল?
0: ঘৰত মানে কি, আচলতে তাৰমানে কি, সেইখিনি মানে বহুত পৰ্যায়, তাৰমানে কি আমি যে এইখিনি পৰ্যায় পাইছোহি, বহুত মানে কি আৰু, এই যে সংঘাত আৰু, কাৰণ কিহৰ কাৰণে কৈছো, প্ৰেম বিবাহটো এতিয়া যেনেকুৱা খোলাখুলিভাৱে হৈছে, নহয় জানো বাৰু,
1: এতিয়াতো
0: মানে কিমান বছৰনো হৈছে এতিয়া প্ৰেম বিবাহটো ইমান বেছি খোলাখুলি হোৱা। তাৰ উপৰি মানে কথাটো হ'ল কি, এনেই আমাৰ এনেকুৱা ধৰণৰ আপত্তি কৰিবলগীয়া একো নাই, কাৰণ মানে কিবা কাষ্ট বুলিবলৈও আমাৰ একেই তাৰমানে দেই। কিন্তু বস্তুটো তাৰমানে কেনেকুৱা, এতিয়াৰ যিটো সময় এনেকুৱা ধৰক, এই ঘৰত কব লাগে কিবা লাগে, তেতিয়াতো অলপ ভয় ন,
1: সংৰক্ষণশীল মানে
2: আছিল, প্ৰেম বুলি ক'লে মানে এই কথাৰ মাজতে কৈছো দেই, তাৰমানে তেতিয়া এই যে বিহু নাচে, এই বদনাম উলিয়ায়, তাৰমানে ল'ৰাৰ লগত বিহু মাৰিব যায়, তেতিয়া মানে আজিকালি বিশ্বাস কৰিব মানে এই কৰ্মশালা দিয়ে মানে
1: বেলেগ দৃষ্টিৰে চাই,
2: হয় হয়, এতিয়া ল'ৰা মানে গাৰ্জেনে ল'ৰা ছোৱালীক লৈ লৈ আহে, এই লৈ গৈ ধাই ধাই লৈ গৈ নমালে একদম বাইদেউ ভালকৈ চাই দিব দেই, নচুৱাব সেয়া, কিন্তু ইহঁতে যেতিয়া নাচিছিল গ'ল, এইজনী গ'ল আৰু, এনেকুৱা ধৰণৰ মন্তব্য দিছিল।
1: এতিয়া বিহু নৃত্য কৰি বহুত লাখ লাখ টকা মানে উপাৰ্জন কৰিছে মানে, এতিয়াও কিন্তু আপত্তি নকৰে, আচলতে
2: এতিয়া নকৰে, এতিয়া উপজাচি লৈ যায়, কিন্তু তেতিয়া ইহঁতক হাঁহিছিল,
1: হয় হয়।
2: মই তেওঁক বহুত জোৰ দিওঁ দেই, এই বছৰ একো নাই, এইবিলাক কথা নুশুনিবা, তুমি তোমাৰ কাম কৰি যোৱা,
0: সেইটোৱে বহুত ছাপৰ্ট পাইছো আজি পৰ্যন্ত বাৰু।
1: নাই, সেইটোৱে আচলতে আমাৰ এইটো দম্পতীৰ উদ্দেশ্যটো, সেইটো জানো কেনেধৰণে আপোনালোকে আগবাঢ়ি গৈছে, তাৰমানে এই জীৱন যুঁজত বিভিন্ন নিজৰ মানে কৰ্মক্ষেত্ৰত, আচলতে সেইখিনিয়ে আপোনালোকৰ প্ৰেৰণা বুলি ক'লে, আপুনি কৈছিলে মাৰ পৰা আপুনি নৃত্যৰ,
0: মোৰ মা মানে এই মই যে কৈছো দশৱতাৰ, দশৱতাৰ মোৰ মায়ে শিকাইছে, আৰু মই যিটো নাচৰ মোৰ মানে প্ৰথম গুৰু বুলি ক'লে মোৰ মা, কিন্তু দেই মাৰ পৰাই মই শিকিছোঁ, তাৰপিছতহে মই দলত গৈছোঁ বা তেনেকুৱা নিচিনা কথা আৰু, আৰু তাৰপিছতো এওঁক লগ পোৱাৰ পিছত আৰু কথাই নাই আৰু।
1: আৰু আপোনাৰ প্ৰেৰণা বুলি ক'লে তেতিয়া
2: মোৰ প্ৰেৰণা
1: জংগমৰ যিটো,
2: হয় হয়, মই কৈ আছোঁ প্ৰেৰণা মানে কি, সেইখিনি সময়ত আমি মানে ঘৰৰ মা দেউতা, আমাৰ ল'ৰা ছোৱালীবোৰ, আমাৰ বাইদেউ দাদা মিলাই আমাৰ 8টা পৰিয়াল, গতিকে সেইখিনি সময়ত কোন কেনেকুৱা ইমান বেছি, আৰু আগৰ দিনত

0: ইমান নাছিলতো আৰু যে কোনে কিমান ল'ৰা ছোৱালীয়ে কি কৰিছে এতিয়াহে একেবাৰে প্ৰতিটো মুহূৰ্তত খবৰ তেতিয়া নাছিল আৰু মইতো মানে সামাজিক কামতে ব্যস্ত আছিলোঁ সৰুৰ পৰা মানে মই ক্লাছ ছিক্সৰ পৰা মই আন্দোলনত যেতিয়া আমাৰ সেই স্বাধীনতা আন্দোলন মই তাত জড়িত কিন্তু দেই মই ভূপেন ডেকা মৰিবৰ সময়ত সেইখিনি সময়তো মই পিকেটিং কৰি আছিলোঁ বাইদেউহঁতৰ লগত গৈ পেলাই মনত আছে মই তাৰমানে সৰুৰ পৰাই মই অলপ বাহিৰত বেছি ঘূৰি ফুৰা আছিলোঁ তো সেই সূত্ৰে মানে কি হয় মই বাহিৰতে থাকিলোঁ আৰু মা দেউতাহঁতে মানে কি প্ৰেৰণা বুলিবলৈ এই ল'ৰা দেখিছে আহিব কৰিব তেনেকুৱা ধৰণৰ আছিল আৰু বাকীখিনিও আছিল তেনেকুৱা আছিল আৰু তেওঁলোকেও ইমান আজৰি নাপাইছিল মই বিশেষকৈ সঁচা কথা ক'ব গ'লে মোৰ নাটকত মই মৃদুল চুতীয়া আৰু দীপক মহন্ত এই দুজনৰ প্ৰেৰণাত মই কিন্তু মোক মৃদুলদাই যথেষ্ট সহায় কৰিছে আৰু দীপক মহন্তই মোক বহুত আত্মবিশ্বাস আনাইছে আৰু বিশেষকৈ মই কওঁ মোৰ নাটক কৰিছিলোঁ যদিও মই বিশেষ ভাল চৰিত্ৰ এটা পাইছিলোঁ বহুত মানে আগতে ঘপককৈ নাটক মানে ভাল চৰিত্ৰ নিদিয়ে মানে চাই ল'ৰাটো কিমান কৰিব পাৰি এনেকুৱা আছিল কিন্তু দীপক মহন্তই অকলে চেলেঞ্জ কৰি হেনৰিক ইবছেনৰ ডলছ হাউচ সেইখন পুতলা ঘৰ বুলি অসমীয়া অনুবাদ সেইখন নাটক আমি কৰিছিলোঁ 92 চনত সেইখন নাটকত কৃষ্ণা বাইদেউৰ লগত কৃষ্ণা দাস অভিনেত্ৰী সেই বাইদেউৰ লগত এগেইনষ্টত মোক হিৰো হিচাপে মোক এতিয়াও মোৰ তাত ফটো আছে মই আপোনাক দেখুৱাম তে মই তেতিয়া ডিগ্ৰী ল'ৰা সেই বাইদেউৰ লগত মই হিৰো হিৰোইনৰ এটা তেনেকুৱা ধৰণৰ হেৰি কৰি পেলাই মই যথেষ্ট টান কেৰেক্টাৰ মই কৰিবলৈ মোক দীপক দাই সাহস দিছে তেওঁক মই সেইকাৰণে কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰপিছত মৃদুল দাই মোক যথেষ্ট শিকাইছে মই বিশ্বাস কৰক সেইখিনি সময়ত মানুহে সত্ৰীয়া নাট মানে নৃত্যৰ কথা কৈছোঁ মই তেতিয়া সিমান প্ৰচাৰ হোৱা নাছিল কিন্তু আমি মৃদুল দা মই আৰু কেইজনমান আমাৰ আছিলে আমি মানে তেতিয়া বান থিয়েটাৰ ভাঙি পেলাই বনাই আছিলে সেইখিনি সময়ত মৃদুল দাই নিজেও তেওঁতো জানেই তেওঁ কিমান নাটকৰ প্ৰতি ধাউতি তেওঁ মানে তিলেশ্বৰ তামুলী বুলি এজন গুৰুৰ ওচৰত তেওঁক মাতি আনি আমি ৰাতিপুৱা সদায় ক্লাছ কৰোঁ নৃত্য শিকিছিলোঁ ছমাহ আমি সত্ৰীয়া নৃত্য শিকিছিলোঁ সেই তেনেকেই তেওঁ মোক যথেষ্টখিনি সহায় কৰিছে আজি পৰ্যন্ত কিবা বস্তু নুবুজিলেও মই মৃদুল চুতীয়াৰ লগত কথা পাতোঁ তেওঁ মোৰ গুৰু দীপক মহন্ত মৰি গ'ল তথাপিও তেওঁক মই এতিয়াও স্মৰণ কৰোঁ
1: স্বামী স্ত্ৰী হিচাপে মানে একেটা ক্ষেত্ৰতে কাম কৰা
0: এই পৰ্যন্ত মই যথেষ্ট সহায় পাইছোঁ দেই মই সঁচা কথা কৈছোঁ মানে
1: সুবিধা অসুবিধা
0: মাজতে মই এটা কথা কৈ দিওঁ সেই যেনেকে কাগজ আৰু কলম
1: সেইটো
0: কাগজ নহ'লে কলমৰ ভেলু নাই কলম নহ'লে কাগজৰ ভেলু নাই আমাৰ দুটা তেনেকুৱা তাৰমানে আমাৰ এওঁ নহ'লে মোৰ নহ'ব মই নহ'লে এওঁৰ মোৰ ল'ৰা দুটা
1: হয়
0: ডাঙৰটো এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে সৰুটো টেনত
1: কেনে ধৰ তেওঁলোকৰ লগত সময় মানে এইবিলাক
0: সিও চিনেমা টিনেমাত জড়িত বা নাটকো কৰে বানৰো মেম্বাৰ এনেকে বানটো
2: খেলত আছে
0: দুইটাই
2: বিচাৰক কৰিবলৈ গ'লো বিচাৰক কৰিবলৈ গ'লে তেতিয়াহ'লে মানে কি এওঁ আৰু ল'ৰা দুটাক আমি একেলগে লৈ যাওঁ দেই লৈ গৈ পেলাই আমি তাহাঁতক মানে আমি গাড়ীতে শুৱাই কৰি মানে স্কুল ক্ষতি নকৰাওঁ 100% এটেণ্ডেঞ্চ তাৰমানে
0: তেনেকুৱা
2: আৰু তেনেকুৱা হৈ পেলাই আৰু এবাৰ মানে এওঁ আৰু আমাৰ ল'ৰা দুটা গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত তিনিওজনে নাটক কৰিবলৈ গৈছে তাৰপিছতে ৰাতি গুৱাহাটীতে ইউনিফৰ্ম পিন্ধাই স্কুলত থৈ আমি ঘৰ
0: সোমাইছো
2: আকৌ যেতিয়া গোলাঘাটত মই জাৰ্জ কৰিবলৈ গৈছো তেতিয়াও তাৰমানে কি ল'ৰা দুটাক তেনেকে লৈ গৈ আৰু তাতে ইউনিফৰ্ম কৰাই মানে কেতিয়াও সেইফালৰ পৰা মানে একো সিহঁতেও তেনেকে এতিয়া ডাঙৰ ল'ৰা টাইকোৱাণ্ডো ব্লেক বেল্ট বা সৰু ল'ৰা আৰু য়োগা চেম্পিয়ন তেনেকুৱা সিহঁতো মানে হৈ গৈছে আৰু তেনেকুৱা
0: সেইখিনি সময়ত আমাৰ এনেকুৱা হৈছিলে তাই বিচাৰ কৰিব তাইকটো নমাই দিওঁ সময়ত 6:30 বজাত নমাই দিওঁ নমাই পেলাই গাড়ীত মই কচুৱা লৈ যাওঁ টিফিনত বস্তু লৈ যাওঁ ফ্লাক্সত গাখীৰ এই বনাই দিয়ে মই ৰেডি কৰি লৈ যাওঁ সেইখিনি বস্তু আমি যোগাৰ ৰাখোঁ যোগাৰ ৰাখি পেলাই সময়ে সময়ে খুৱাই থাকোঁ প্ৰথমতে কচুৱা জ্বলাই গোটেই গাড়ীত যদি মহ থাকে খেদি লওঁ খিৰিকী খুলি দিওঁ পূৰা গ্লাছ নমাই দিওঁ তাৰপিছত পূৰা গ্লাছ দি মাৰি দিওঁ কম্বল চম্বল থাকে বিহুৰ সময়ত অলপ ঠাণ্ডা বতৰ থাকেতো পাতলা ব্লেংকেট এখন বা কিবা এখন কাপোৰ লৈ যাওঁ দুইটা খুৱাই থওঁ সেই তেনেকৈ গোটেই ৰাতি আমি থাকি পেলাই এইটো শেষ হয় তেনেকৈ আহি পেলাই পিছদিনাখন আকৌ স্কুলত থৈ আমি দুপৰীয়াহে অকণ পাৰিলে এঘণ্টামান শুওঁ দিনততো কাম থাকে খোৱা নহয় আৰু সেই তেনেকৈ আৰু সংগ্ৰাম কৰি আহিছোঁ আৰু মোৰ ব্যৱসায় আছে ব্যৱসায় প্ৰেছ এটা আছে প্ৰেছৰ আৰু ফাৰ্ম ব্যৱসায় এটা আছে মানে খেতি বাতি অকণমান তেনেকুৱা আৰু
1: নাটকটো এটা নিচা নহয় জানো
0: নাটক নিচা নাটক মানে মই যদি এখন নাটক শেষ হোৱাৰ পিছত মাজত এমাহো যদি কিবা কাৰণত গেপ হৈ যায় কিবা

0: পাগল পাগল লাগি থাকে, ক'ত যাওঁ কি কৰোঁ এনেকুৱা লাগি থাকে।
1: কিন্তু এনেকুৱা ক্ষেত্ৰত আচলতে ব্যৱসায়টো সুবিধাজনকো হয় কিছু ক্ষেত্ৰত, মানে চাব গ'লে নে অলপ
0: ব্যৱসায়ত ক্ষতিহে
1: হয়,
0: ক্ষতি হয় ক্ষতি হয়। আৰু মানে কি জানে, আমি মানে মই আপোনাক কৈছোঁ আৰু, আমাৰ মানে মনবিলাক অকণমান বহল টাইপৰ হয়তো, আচলতে আপুনি জানেই এই লাইনৰ মানুহখিনি মনবিলাক সদায় অলপ বহলেই হয়, মানে নেৰ খুব কমেই হয়, সেইকাৰণে আমাৰ ব্যৱসায়ত যথেষ্ট ক্ষতি হয়।
1: আমি
2: চাৰিজনে মানে এনেকুৱা, মই কথাটো কৈছো দেই, এতিয়া মানে কথাটো কি, মোৰ যে এই নাচ বা এইবিলাকো আচলতে নিচাই, কাৰণ এনেই মানে মোৰ এখন পাৰ্লাৰ আছে, পাৰ্লাৰ আছিলে মোৰ মহাভৈৰৱ মন্দিৰৰ লগত, মই শিকাওঁ পাৰ্লাৰ, মই চাৰ্টিফিকেট দিওঁ তেনেকুৱা। এতিয়া মানে কি, এই বহুতখিনি অকমান গলে অসুবিধা হয় কাৰণে কভিডৰ আগে আগে মই ঘৰত আনিলো মোৰ পাৰ্লাৰখন। তাৰপৰা ঘৰুৱা কামত আমাৰ মানে কোনো এনেকুৱা মানে কাম কৰা হেৰি নাই, আমি চাৰিজনৰ ভিতৰতে কৰোঁ দেই। এনেকুৱা নিচিনা কথা যে মোৰ এওঁ বা মোৰ ল'ৰা দুজনে, এনেকুৱা নহয় যে মইহে দিব লাগিব বস্তু। মই যদি এতিয়া যেনিবা মই এই প্ৰগ্ৰেমটোলৈকে মই ওলাই আহিছো, মোৰ এনেকুৱা চিন্তা নাথাকে যে মোৰ ল'ৰা দুজনে ভোকত থাকিব নেকি। সিহঁতে ইমান ধুনীয়াকে বনাই কৰি মোলৈ লাগে থৈ পেলাই সিহঁতে পঢ়া শুনাত বহিব বা নিজৰ কাম কৰিব, এনেকুৱা টাইপৰ তাৰমানে, বা এওঁ হ'লেও এই একদম। আৰু সেইটো বস্তু এওঁ মানে, এওঁ এনেকুৱা নহয় যে মইহে দিব লাগিব বস্তুটো। এতিয়া মই যদি মোৰ পাৰ্লাৰখন এতিয়া ঘৰতে, মই যদি পাৰ্লাৰৰ কাম কৰি আছো, পূজাৰ সময়ত অকণ মোৰ ভিৰো হয় দিয়কচোন, এনেকুৱা নহয় যে এওঁক মই দিব লাগিব, এনেকুৱা নহয় তাৰমানে। আমাৰ চাৰিওজনেই মানে আমি একদম ভগৱানৰ কৃপাত বহুত আমাৰ বুজা পৰা, আমাৰ চাৰিওটা চাৰিওজন ব্যক্তিয়ে তাৰমানে, এনেকুৱা নিচিনা কথা আৰু।
1: মানে আদৰ্শ দম্পতি বুলিয়ে মই কৈছো আচলতে,
2: মানে সেইটো
0: বাৰু আচলতে মই মানে এই ল'ৰাকেইজনক মানে এইকাৰণে মই এইবিলাক বস্তু শিকাই দিছো আমি দুটাই, যে কালি পৰহি আমি নাথাকিলে সিহঁতে কেনেকে কি কৰিব। এতিয়া আমি ঘূৰি ফুৰা মানুহ, আজি মই কিবা কাৰণত কিবা এটা চুক্তিবদ্ধ হৈ এমাহলৈ গুচি গ'লো বা তাইও গুচি গ'ল, ল'ৰা দুটা আছে, সিহঁতে খোৱা বোৱা কৰিব লাগিব, কিবা কৰিব লাগিব, সেইবিলাক কথা কাৰণে অলপ শিক্ষাটো তেনেকে দিছো।
1: আদৰ্শ বুলি এইকাৰণে কৈছো মানে ইমান সহনশীল শক্তি সকলোৱে নাথাকে, ভাত নহ'লে মানে ঐ মোৰ ভাত ভাত ক'ত বুলি
2: আমাৰ কিন্তু ভগৱানৰ কিবা হেতু
1: মানে স্বামীও আছে মই জানো। গতিকে তেনেহ'লে এটা প্ৰশ্ন চাগৈ অপ্ৰাসংগিক হ'ব আপোনাৰ ক্ষেত্ৰত, মানে যিটো গৃহকণ্ডল দাম্পত্য কলহ সেইটো চাগৈ নাই নেকি?
2: আমাৰ মানে কি জানে, মই সঁচা কথা এটা কৈছো মানে কি, আপুনি ধৰক কেতিয়াবা বোলে নাই মনে মনেও চাওঁগেচোন ইহঁতৰ হেৰি তেনেকুৱা আৰু। আমাৰ মানে কি কিবা এনেকুৱা টাইপৰ মানে কিবা হাঁহি এনেকেই থাকোঁ ভগৱানৰ কৃপাত আৰু দেই, তাৰমানে কি চাৰিওজনৰে এনেকুৱা নিচিনা নাই, তাৰমানে কি সেই আৰু, এই যে যিটো মানে কি খাবলৈ কিয় দিয়া নাই সেনেকুৱা নিচিনা হ'লেহে হ'ব, হয়নে নহয় বাৰু, তেনেকুৱা
1: খোৱাৰ পৰাই কাজিয়া হৈ যায়
2: তাকেতো।
0: আৰু মানে কি মই বিশেষকৈ কি কৰোঁ ঘৰত, আমাৰ ল'ৰাকেইটাই কয় আমাৰ দেউতা ইমান ফকৰামি কৰি থাকে, মানে সিহঁতৰ লগত আমাৰ পাৰ্টনাৰ বুলি কয় মোক,
2: আমাৰ কি বন্ধুৰ নিচিনা ল'ৰা দুটাও
0: আমাৰ কয় মোৰ পাৰ্টনাৰ, এই পাৰ্টনাৰে ফোন কৰিছে তাৰমানে মই ফোন কৰিলো পাৰ্টনাৰ বুলি কয়, তাৰমানে সিহঁতক যদি কিবা কথা খং উঠে মই এনেকুৱা ফকৰামি কৰিলোঁ সিহঁতে হাঁহিবলৈ বাধ্য, তাৰমানে হাঁহি লগে লগে খুব মিছা পৰি যায় তেনেকুৱা ধৰণৰ।
1: আৰু এনেই পাকঘৰত আপুনি বনায় নেকি?
2: বনায় মোৰ ল'ৰা দুটাও বনায় এনেকুৱা আৰু, তাৰমানে
1: মানে অলপ আৰামে আৰু,
2: আৰাম বুলি পেলাই নহয় মানে এইটো ধৰণৰ, তাৰমানে এইটো কথা মই এইটো কথা ক'লো যে মই যেনিবা পাৰ্লাৰত কাম কৰি আছো, তেতিয়া যেনিবা খোৱাৰ টাইমটো বনোৱাৰ টাইমটো হৈ গৈছে, মইতো ৰেডি কৰি থমেই, তথাপি কেতিয়াবা মোৰ এনেকুৱা হৈ যাব যে নাই মানুহ আছে মই গৈ বনামগে, কিন্তু মই আহি দেখোহি এওঁ বা ল'ৰা দুটাই বনাইছে, মানে তেওঁলোকে ভোকত থাকিবলগীয়া হোৱা নাই, মানে মোলৈও থৈহে দিছে, তেনেকুৱা নিচিনা কথা মানে আৰু।
1: তেতিয়াহ'লে মানে সেই দম্পত্যকলহৰ কথাটো নাই আপোনাৰ ক্ষেত্ৰত,
0: ভগৱানৰ কৃপাত এতিয়ালৈকে নাই বাৰু।
1: ক'বলৈ ওলালে কাৰ সময় লাগে বেছি ওলাওঁতে?
2: কিন্তু এটা কথা কি জানেনে, এই মানে সময়টো খুব মানে মিলাওঁ দেই, মানে কিবা কাৰণত কেতিয়াবা ক'ব নোৱাৰোঁ, এতিয়া ধৰক আজি যেনিবা আপুনি ক'লে যে ইমান টাইমত আহিব লাগে দেই, গতিকে মই এওঁক মই সুধিলোঁ টাইম টাইম দিছে, মই তেতিয়া ৰেডি হৈ আছো, তেনেকুৱা আজি এটা অনুষ্ঠান আছিলে কিবা এটা বজাত পাবগৈ লাগে, আগতে আমি হাজিৰ তাৰমানে। এই নাটকৰ ক্ষেত্ৰতো আগতে ৰিহাৰ্চেলত মানে সেইটো কোনেও ক'ব নোৱাৰে যে দেৰিকৈ আহিছে
0: তেনেকুৱা শিকাইছে দেই, মই নাটক আমাৰ যদি 5 বজাত আখৰা দিয়ে মই 4:45 বজাত হাজিৰ হৈ যাওঁ, গৈ পেলাই চিট যিটো আমাৰ সজোৱা থাকে সেইবিলাক মানে থাকে চকী টকী লৈ বেঞ্চ চেন সজাই চিট ৰেডি কৰি থৈ দিওঁ এতিয়াও, তাৰমানে এতিয়া মই বয়স হৈছে মোতকৈ বহুত সৰু সৰু ল'ৰাৰ লগত আমি নাটক কৰোঁ, এতিয়া মোৰতো হ'ল এটা বয়স, সিহঁতে আচলতে আচৰিত দাদা আপুনি কিয় কৰিছে, মই নাই এইটো মই কৰিমেই, তোমালোকে যদি কৰিব মন আছে তোমালোকে সোনকালে আহিবা, মই তেনেকুৱা ধৰণৰ তাৰমানে মই সেই বস্তুটো বুজি পাওঁ, মই কিন্তু কাকো নকওঁ যে কিয় এইখিনি কৰা নাই, মই নিজে নিজে কৰি যাওঁ।
1: আৰু আপোনাৰ অভিনয়ৰ মানে যিটো সমালোচনা বুলিয়ে কৈছোঁ, তেখেতে নিশ্চয় আপোনাৰ অভিনয় কৰাৰ পিছত কয় যে তোমাৰ এইটো হ'ব লাগিছিলে বা এনেকুৱা তেনেকুৱা ধৰণৰবিলাকো আলোচনা হয়,
2: এনেকুৱা আলোচনা হয় প্ৰতিটো ক্ষেত্ৰতে হয়, কিন্তু মানে কি আৰু যেনিবা এতিয়া ময়ে যেনিবা কিবা এটা কিবা নাচৰে কিবা এটা হ'ল, তেওঁতো চাই থাকে পুৰা, তেওঁ কয় এইটো কিন্তু তোমাৰ এনেকুৱা হ'ব লাগিছিলে দেই, এনেকুৱা হ'লে ভাল লাগিব নেকি, সেইবিলাক আমাৰ।

0: টেলিফিল্মতো আপুনি অভিনয় কৰিছিলে?
1: মইতো এখনটো হনুমানৰ সাধুখনটো সেইখন কৰিছো, তাৰপিছতে আকৌ এখন নিশি প্ৰভাত বুলি কৰিছো, তাৰপিছতে আকৌ এখন চেতনা বাদ্য সুজিত দা আছিলে বৰ্ষাণী বিষয়েও বাৰু এংকৰিং কৰিছিলে, হেৰি ৰূপে ৰখে তেজপুৰ, আৰু আমি দুইজনে কৰিছো হিৰো হিৰোইন। অ' এটা কথা, আপুনি যে ক'লে নায়ক নায়িকা, আমি কৰিছো নায়ক নায়িকা অনুৰণন বুলি এখন, হিৰো হিৰোইন হৈছিলো আৰু দুইজন আমি।
2: দেই চাতক অনুষ্ঠানটো ভৱানী ভূঞা,
0: হয় হয়,
2: তেখেতসকল প্ৰযোজনাত আছিলে, কৃষ্ণ ভূঞা ঢুকাল পৰিচালনা
1: আছিলে,
0: এতিয়া আপুনি কম কৰে নেকি অলপ?
1: সেইটোৱে মই কম বাৰু এতিয়া, তাৰমানে কি হ'ল কথাটো, যেতিয়া মোৰ ল'ৰা দুজন, আমাৰ বিয়াৰ পিছতো আমি কৰিলোঁ দেই, তাৰপিছত ল'ৰা দুজন হ'ল, আৰু ইফালেতো আমিতো এইবিলাক আমাৰ নিচাহে নহয় জানো, আমিতো এইবিলাক এনেকুৱা নহয় যে এইটো কৰিলে পইচাটো পাই যে বিহু যে বিচাৰ কৰোঁ, এইটোতো নহয় যে এইটো মানে ভাল লাগে, এখন সমাজ পোৱা যায় নহয় জানো বাৰু। গতিকে নাটকত কি হয়, ধৰক এনেকুৱা নিচিনা কথা হয়, এওঁ নাটক কৰে, তাৰপিছত ধৰক মোৰ ল'ৰা দুটাও খেল নাটক এইবোৰ চবতে আছে আৰু দেই, গতিকে সিহঁতৰ লগতো মই যাব লাগে, এতিয়াহে অকণমান অকলে যাব পৰা হৈছে। নাটকত কি হয়, সন্ধিয়া সময়ত ৰিহাৰ্চেল থাকে, এতিয়া ধৰকচোন এনেকুৱাটো নহয় যে মই নগ'লে নহ'ব, নাটকখনৰ ৰিহাৰ্চেল কৰিবই লাগিব, সেইটো কাৰণে মানে মই ভাবিলোঁ যে নাই, নাটকততো সময়টো বহুত লাগে তাৰমানে, আৰু এওঁ যিহেতু কৰে সেইটো কাৰণে মানে মই ভাবিলোঁ কি নাই, নাটকটো মই নকৰোঁ এতিয়া, কিন্তু মই নাচটো এৰিব নোৱাৰোঁ তাৰমানে। এওঁ মোক ক'লে তুমি যিকোনো এটা কৰিবই লাগিব, হয় নাটক নহ'লে নাচ, তো এওঁ ভালেই পায় কিন্তু মই সময় দিব নোৱাৰোঁ, টানি থাকে, মোৰ মানে পাৰ্লাৰখনো আছে ন, তাৰপিছতে সেইটো কাৰণে, আৰু নাচটো যিহেতু মই এৰিব নোৱাৰোঁ, নাটকত বহুত সময়ো লাগে, সেইটো কাৰণে আচলতে মই নাটকৰ পৰা অলপমান মানে হেৰি হৈছে আৰু মোৰ, কিন্তু
0: এটা
1: হেৰি হয় আৰু তেনেকুৱা, সেইটো কাৰণেহে মই আঁতৰিছো আচলতে, যিহেতু যদি মই নাটকলৈ যাওঁ নহয় তেতিয়াহ'লে এওঁ আকৌ নাটক কৰিবলৈ অকণ দিগদাৰি হ'ব, কাৰণ ঘৰত কোনে চাব, নহ'লে ল'ৰাকেইটা তেতিয়া সৰু আছিলে, এনেকুৱা নিচিনা কথা আৰু।
0: অকণ বেলেগ এটা বিষয় লৈ আহিছো, আচলতে এতিয়াতো ছ'চিয়েল মিডিয়াৰ যুগ, আচলতে ডিজিটেল এখন প্লেটফৰ্ম আছে, আপোনালোকে কিমান ব্যৱহাৰ কৰিছে প্লেটফৰ্মখন? আজিকালি ৰিলছ বনায় বহুতে,
1: ৰিলছ বনায়
0: বহুতে, এতিয়া আপোনালোক দুইগৰাকী আচলতে অভিনেতা অভিনেত্ৰী, তেনেকুৱা কিন্তু বহুতকে মই দেখিছো তাৰমানে কৰা, নে আপোনালোকে এই কথাটোত ইমান
2: আগবঢ়া নাই?
1: আমি খালি এইটো কৰোঁ যেনিবা কালি কিবা এটা প্ৰগ্ৰেম কৰিলো, সেই প্ৰগ্ৰেমটো আজি দিলো, এনেকুৱা নিচিনা কথা, এইটোত কিন্তু মই থাকো দেই, এইটোত মই দিওঁ, এতিয়া কালি এওঁ কৰিলে বিচাৰক ভেকচনৰ বেচেৰিয়াত, সেইটো মই দিলোঁ পোষ্ট, বা মই বিচাৰক কৰিলোঁ নাচৰ, সেইটো দিলোঁ, বা মোৰ ল'ৰা দুটা খেল বা কিবা কিবি এইবোৰৰ, এইটোত থাকোঁ কিন্তু মই অৱশ্যে দেই,
2: ৰিল বনোৱা হিচাপে,
1: ৰিল বনোৱা হিচাপে নহয়
0: বাৰু, একটিভ থকাটো জৰুৰী আছে,
2: একটিভ থকা হয়
0: কাৰণ মানুহে এতিয়া আমি আমাৰ এই অনুষ্ঠানটো আমি ফেচবুকত আমি প্ৰচাৰ কৰিম, সেইটো কৰিলেহে মানুহে জানিব যে
1: অনুষ্ঠান আছে, আৰু এইটো মই বেয়া বুলি কিন্তু নাভাবো,
2: নাই নাই এইটো ভাল,
1: মই থাকোঁ,
0: এই ধৰণৰে বহুতে নিজৰ প্ৰতিভা বিকাশো কৰিছে,
1: হয় হয় হয়,
0: এতিয়া আমাৰ সাংস্কৃতিক জগতখনৰ উন্নতিৰ বাবে কেনেকুৱা ধৰণৰ আপোনালোকে অৱদান যোগাব বিচাৰে, কি কৰাটো উচিত বুলি ভাবে?
2: প্ৰথম কথা হৈছে মানুহখিনি সাংস্কৃতিক লাইনৰ মানুহখিনিৰ কাৰণে মই এটা কথাই কওঁ, তেওঁলোকে কৰ্মটোৰ প্ৰতি গুৰুত্ব দিব লাগিব, তাৰমানে তেওঁ কি কৰিব কি নকৰিব সেইটো নিজৰ কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব দেই, আজিকালি বহুতে হাৱাতে আহি যায় দেই, মই পাইছোঁ সেইকাৰণে কৈছোঁ, বহুতে মানে আহি যায় ঢৌত আহি পেলাই কি কৰিব কি নকৰিব, নিজৰ কনচেপ্টটো ক্লিয়াৰ নহয়, নিজৰ কনচেপ্টটো ক্লিয়াৰ হ'লে তেওঁ কি কৰিব যাব কি কৰিছে সেই বস্তুটো ক্লিয়াৰ হৈ ল'লে বস্তুটো প্ৰকাশ পাব, ভাল হ'ব মই ভাবোঁ, আৰু চবকে মই এইটোৱে আহ্বান দিওঁ যে আহক কামখিনি কৰক, আৰু সাংস্কৃতিৰ লগত জড়িত থকা মানুহখিনি মনবিলাক চাফা হয় বুলি কয়, আৰু হয় মই প্ৰমাণ পাইছোঁ, আৰু কোনো ধৰণৰ এই আজিকালি সচৰাচৰ সৰু সৰু ল'ৰাখিনিৰ কথা কৈছোঁ আড্ডাবাজি, আজিকালি আপুনি চাব যিখিনি সাংস্কৃতিৰ লগত জড়িত মানুহখিনি আড্ডাবাজিত নাথাকে, কিন্তু হয় কোনোবা গানৰ মানে গানৰ ক'ৰবাত মিউজিকৰ শিক্ষাত গৈছে, কোনোবা নাটকত জড়িত হৈ আছে, সেই তেনেকেই সময়টো পাৰ হৈছে, কিন্তু এই দোকানৰ আগত বহি আড্ডাবাজি যিটো আগৰ এটা কালচাৰ আছিল সেই বস্তুটো নোহোৱা হৈ গৈছে, গতিকে সাংস্কৃতিৰ লগত জড়িত হোৱাটো মই সকলোকে আহ্বান কৰোঁ, আহক আহিব লাগে,
0: এতিয়া নাটকৰ কথা খুবেই পাতি আছে, অকণমান সংলাপ এটা যদি মই শুনি লওঁ,
2: সংলাপগৰাকী
0: একেলগেও যদি ক'ব পাৰে কথা নাই,
2: একেলগে মানে নহয়, মই এটা কাম কৰোঁ তাৰমানে মোৰ নাটক মানে কি হৈছে, মই সেই আৰম্ভণি কৰাৰ পৰা মানে ডেৰ দুমাহৰ মূৰে মূৰে গেপে গেপত নাটক কৰি থকা হয়তো, মানে সংলাপবিলাক সিমান মনত নাই, তথাপি মই এখন নাটক মোৰ ভাল লগা
0: সদ্যহতে কৰা, এনেকুৱা
2: অলপতে কৰা এখন নাটক মই কৰিছিলোঁ, আমাৰ মই যে ক'লো মৃদুল চুতীয়া,
1: যোৱা বছৰ
2: ফেব্ৰুৱাৰীত আমি কৰিছিলোঁ হিলিবিলি, তিনিটা ষ্টেজত কৰিছিলোঁ, সেইটো মই নাম ভূমিকাত মই কৰিছিলোঁ, চেম বাখৰ চেম কেৰেক্টাৰটো মই কৰিছিলোঁ, সেইখন আপুনি গম পাই নহয় গোটেই কাহিনীটো, সেইখন কিন্তু মই মৃদুলাক কৈছোঁ এইখন লাগিলে কিবা টেলিফিল্ম হওক বা কিবা চিনেমা আকাৰে প্ৰকাশ কৰিব, মানে কি হৈছে যিটো চিটুৱেশ্যন আমাৰ আজি অসমীয়া মানুহৰ আমাৰ মাটি নাই,
0: হয় হয়
2: হয়নে, কিমান দুখৰ কথা, আজি অসমীয়া মানুহৰ প্ৰায়

0: বিলাক মাটি অনা অসমীয়া হাতত যাবলগীয়া হৈছে, পইচাৰ বাবে হওক বা যিকোনো সমস্যাত মাটি বেচিবলগীয়া হৈছে, বহুত প্ৰব্লেম হৈ গৈছে। এতিয়া সেই কাহিনীটো তেনে সেইকাৰণে মোৰ বেছি ভাল লাগিছিল যে চেম বোলাজন তেওঁতো আমেৰিকাত থকা ল'ৰা, তেওঁ তাতে এগ্ৰিকালচাৰ, তেওঁ ডাঙৰ চাক পষ্টত আছিল, আমেৰিকাৰ চৰকাৰে তেওঁক এখন ফাৰ্ম দি দিছে, তুমি যিমান পাৰা ইয়াতে তোমাৰ ইনভেষ্ট কৰি তুমি খেতি কৰি পেলাই আমাৰ আমেৰিকাৰ কাৰণে। কিন্তু তেওঁ ভাবিলে, মানে নাটকখনৰ কাহিনীটো, তেওঁ ভাবিছে যে এইখিনি মই আমেৰিকাত কৰিলে কি হ'ব, আমেৰিকাৰহে উন্নতি হ'ব, তাতকৈ মই যদি অসমত কৰোঁ আমাৰ অসমৰ মানুহখিনি উন্নতি হ'ব। সেইখিনি তেওঁ অসমলৈ গুচি আহে, কিন্তু আহি পেচাৰে কি হয়, মাটি বিচাৰি হাহাকাৰ, নিজৰ ভাগৰ মাটিখিনি ককাকে বিক্ৰী কৰি দিয়ে, ওচৰৰ ঘৰৰ মানুহৰ ঘৰত যায়, নাই মাটি, অনা অসমীয়া কিনিলে, সেইখিনি বোলে কোনে, কোনোবা বেলেগ এজন অনা অসমীয়া কিনিলে, লাষ্টত মানে তেওঁ মাটি বিচাৰোঁতে চব মানুহে তাক তেওঁক পাগল বনাই দিলে, তেওঁক মানে চবেই কয় মাটি মাটি এই মাটি লাগিব নেকি চেম, মাটি লাগিব নেকি, এনেকৈ এনেকৈ কয়। তো লাষ্টত মানে কি হয়, সি এম পিৰ ওচৰতো যায়, গৈ পেলাই কয় আপোনালোকে এনেকুৱা এখন আইন আনক যে অসমীয়া মানুহৰ মাটিখিনি যাতে অসমীয়া মানুহে কিনিব পাৰে। সেই বস্তুৰ কনচেপ্টটো মৃদুলতা তেতিয়াই আছিলে, তেওঁ কৈছিলে যে মানে নাটকৰ থ্ৰুৱেদি ক'ব বিচাৰিছিল যে আমাৰ অসমীয়া মানুহৰ মাটিখিনি অসমীয়া মানুহে যাতে কিনা বেচা কৰক, বা যদি নোৱাৰে এনেকুৱা এটা ব্যৱস্থা কৰক যে গভৰ্ণমেণ্টে ৰাখি থওক, লাগিলে তাৰ বিনিময়ত মানুহজনক, দৰকাৰ হোৱা মানুহজনক পইচা দিয়ক, আৰু যেতিয়া তেওঁ পইচাটো ঘূৰাই দিব মাটিখিনি ঘূৰাই দিয়ক, কিন্তু মাটিখিনি বিক্ৰী কৰিব নালাগে। তো সেই বিষয়ে মই ডাইলগটো ক'ব গৈছোঁ। সেইকাৰণে তাৰ ডাইলগটো এনেকুৱা আছিলে যে চেমে যেতিয়া আহি পেলাই তাক যেতিয়া পাগল সজাই দিলে গোটেই মানুহখিনিয়ে, তে সি নিজকে পাগল বুলি ভাবিবলৈ বাধ্য হৈ গ'ল। তেতিয়া সৰু সৰু নৱপ্ৰজন্ম কেইজনমান ল'ৰা উঠি আহি পেলাই ক'লে যে আপোনাৰ আদৰ্শত আমি অনুপ্ৰাণিত হৈছোঁ, আমিও খেতি কৰিব বিচাৰোঁ, গতিকে আমি আপোনাৰ ওচৰত আহিছোঁ, আপুনি কিবা এটা কৰক, আমি আপোনাৰ লগত আছোঁ, আমি আপোনালোকক মাতি দিম। তেতিয়া সি নিজে নিজেই মানে ঠিক হয় যে তাক চবেই পাগল বুলি মাতে, তো সিটো এটা জেগাত শিৰত এটা বহি থাকে, গৈ পেলাই যে মই পাগল, মই পাগল কৈ থাকে। তেতিয়া ল'ৰাকেইজন আহি পেলাই কয় আপুনি পাগল নহয় এৰা, মই পাগল নহয়, সেয়া সেয়া নৱপ্ৰজন্মই কৈছে মই পাগল নহয়। এতিয়া এতিয়া মোৰ বুদ্ধিৰে, নৱপ্ৰজন্মৰ শক্তিৰে আমি নতুন নতুন কাম কৰি যাম, আমাক পাগল নসজাব, আমাক পাগল নসজাব, আমাক পাগল নসজাব। প্ৰথমতে আপোনালোকে নিজক ভাল পাবলৈ শিকক, তাৰ পাছত ঘৰখন, তাৰ পাছত জাতিটো, তাৰ পাছত দেশখনক, দেশৰ প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মক ভাল পাবলৈ শিকক, তেতিয়াহে দেশখন সেউজীয়া হ'ব। এবাৰ ভাবকচোন, এনেখন সুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ আজি আমাৰ চকুৰ সন্মুখতে কেনেকৈ ধ্বংস হৈ যাব খুজিছে। নাই, আমি আমি ধ্বংস হ'ব দিব নোৱাৰোঁ, নাই নাই, আমি ধ্বংস হ'ব দিব নোৱাৰোঁ।
1: সুন্দৰ, মানে অৰ্থবহ এটা সংলাপ আচলতে,
0: অৰ্থবহ ইয়াতে মেছেজ আছে যে প্ৰথমতে নিজক ভাল পাবলৈ শিকক,
1: হয় হয়,
0: তাৰপিছত ঘৰখন, তাৰপিছত জাতি, তাৰপিছত দেশখন, দেশখনৰ প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মক ভাল পাবলৈ শিকক। কিমান ডাঙৰ মেছেজ এটা গৈছে ইয়াত,
1: যে এইটো নতুন প্ৰজন্মৰ কথা ওলাইছে, নতুন প্ৰজন্মৰ পৰা আপুনি কি আশা কৰে?
0: নতুন প্ৰজন্মৰ পৰা তেওঁলোকে মানে কি, মই এইটোৱে আশা কৰোঁ যে তেওঁলোকেও এই নাটকৰ সংলাপৰ জৰিয়তেই মই যিটো কথা ক'লোঁ, তেওঁলোকেও নিজক প্ৰথমতে চিনি পাওক, তেওঁলোকে কি কৰিব, তেওঁলোকে এইখন সমাজত আহিছে, এইখন সংসাৰত আহিছে, তেওঁলোকে কি কৰিব, হয় ভালকৈ পঢ়া শুনা কৰি কিবা এটা কৰি তেওঁ দেশৰ কাৰণেও চিন্তা কৰক, ঘৰখনৰ কাৰণেও চিন্তা কৰক, হয়নে, জাতিটোৰ কাৰণেও চিন্তা কৰক, সেইটোৱে মূল্যবোধ, সময়ৰ মূল্যবোধটো বুজক, সেইটোৱেই মই আশা কৰোঁ।
1: হয় হয়, এতিয়া ভৱিষ্যতৰ সপোন, আপোনালোকেতো মানে একেলগে মানে কাম কৰি আগবাঢ়ি গৈ আছে, মানে সাংস্কৃতিক ক্ষেত্ৰখনত কিবা এটা আপোনাৰ সপোন আছে নেকি?
2: আছে,
0: মানে এওঁ আৰু মই মিলি সাংস্কৃতিকৰ মানে এনেকুৱা ধৰণে আমি কিবা কিবি প্ৰডাকশ্যনত জড়িত হ'ম,
2: প্ৰডাকশ্যনত জড়িত হ'ম, আৰু পিছলৈ আৰু তাৰমানে তেনেকুৱা আৰু আমাৰ ফালৰ পৰা আৰু তেনেকুৱা।
1: ঠিক আছে, আমাৰ শুভকামনা থাকিল বাৰু,
2: আগবাঢ়ি
1: সমালোচনাক আপোনালোকে কেনেধৰণে গ্ৰহণ কৰে? আচলতে কি হয়, বহুত ক্ষেত্ৰত আমাক বহুতে ভুলটো দেখুৱাই নিদিয়ে, বহুতে ভাল লাগিছে বুলিয়ে কয়,
0: সেইটো ভাল নহয়,
1: দোষ ত্ৰুটিটো মানে দেখুৱাই দিলে,
0: সমালোচনা নহলে মই গম নাপাম, মই এতিয়া কেনেকুৱাকৈ মই নিজৰ মুখখন মই আইনাখন চালেহে গম পাম, আইনা সমালোচনাৰ থ্ৰুৱেদি মই আইনাখন দেখা পাম, হয়নে, মোৰ ভুলটো মই সমালোচনাৰ থ্ৰুৱেদি মই গম পাম।
1: আৰু আজিকালি বহুতে মই অলপতে যিটো ছচিয়েল মিডিয়াৰ কথা ক'লো, বহুতে মনৰ ভাৱবিলাক প্ৰকাশ
2: কৰে,
1: সমালোচনা হিচাপেও ক'ব নোৱাৰো, তেওঁলোকে যে লিখে কালি বা নাটকখন এনেকুৱা হ'ল বা এই কথাখিনি লিখে, আৰু সেইটোৰ পৰাও সেই অভিনেতা অভিনেত্ৰীজনেও ল'ব পাৰে,
0: লাগে, কিন্তু মই ভাবো ল'ব লাগে, কাৰণ ল'লেহে গম পাব তেওঁ কিখিনি ভাল কৰিলে, কিখিনি ভুল কৰিলে।
1: এটা শিল্পী দম্পতি হিসাবে আপোনালোক মানে সুখী বুলি কব লাগিব নেকি? শিল্পী বুলি ক'লে মানে কয় যে বৰ কঠিন জীৱন এটা।
2: কঠিন জীৱন মানে কি আৰু ধৰকচোন, এনে আমি কিন্তু বৰ্তমানৰ লোকে ভাল লাগিছে আমাৰ,
1: ঠিকভাৱে হয়তো সচল নহব পাৰে মানে বহু ক্ষেত্ৰত। এতিয়া শিল্পীৰ অৱস্থা ভাল

0: আচলতে আগৰ দিনত অকণমান কষ্ট আছিলে, এতিয়াতো অলপ মানে আৰ্থিক দিশটো থাকেই, মানে আপুনি ক'ৰবাত বিচাৰ কৰিবলৈ গ'লে আপোনাক এটা
1: আজিকালি সকলোৱে জানে মাননীটো দিয়ে আৰু,
0: কিন্তু আগতে হয়তো এখন গামোচাৰ
1: সেইটোৱে আৰু
2: তাৰমানে কি মই এই কথাটো ক'ব বিচাৰিছো, সেইটো কথা নহয় আচলতে আমাৰ নিচাটো, আমি এইবোৰ ভাল পাওঁ, সেইকাৰণে আমাক কোনোবাই মাতিলে আমি ভাল পাওঁ, তাৰ কাৰণে আমি পইচাটো সেইটো বাৰু ছেকেণ্ডেৰী বিষয় দ্বিতীয় পৰ্যায়ত ৰাখোঁ, প্ৰথমতে কিন্তু আমি ভাল পাওঁ, আমাৰ মনৰ আনন্দটো পাওঁ।
1: কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ, আমি ভাল পাওঁ, আজি ধৰকচোন সৰু সুৰা হ'লেও এটা মোৰ ব্যৱসায় আছে বা এওঁৰ কিবা এটা আছে, সেইটো কাৰণে এইটো আমাৰ নিচা যে ক'ৰবাত মই বিচাৰক কৰিবলৈ গৈছোঁ, এইটো আমাৰ নিচা, কমিটি এখনে মোক কিবা এটা দিছে মই তাতে সন্তুষ্ট হৈছোঁ, হ'লেও কিন্তু মই এইটো কথা মই কৈছোঁ মানে শিল্পী আছে গতিকে তাৰমানে তেওঁলোকক হ'লেও দিব লাগে, সেইটো কথা মই কওঁ আৰু দেই, এইটো মই লোৱা নোলোৱাটো কথা নহয়,
0: এইটো আটাইতকৈ ডাঙৰ কথা হ'ল কি মানে সময়ৰ মূল্য মানুহৰ সময়
1: এতিয়া মই ধৰক এতিয়া বিহু নাচ মই শিকাওঁ বা এতিয়া মই আমি জুনৰ 24 তাৰিখে কলিকতা গৈ আছো আমাৰ দল লৈ পেলাই, এতিয়া ধৰকচোন তেওঁলোকৰ ফালৰ পৰা যে আমাক কিবা দিব, মই এই ল'ৰা ছোৱালীখিনিক কিবা এটা দিব নালাগিবনে, নহ'লে এই ল'ৰা ছোৱালীখিনিয়ে এনেই যাব নেকি, তাৰমানে এনেকুৱা নিচিনা কথা এটা আৰু দিয়কচোন, গতিকে সেইটো আৰু।
0: আপোনালোকৰ লগত কথা পাতি খুব ভাল লাগিছে, মানে কথা আচলতে আৰু আছে কিন্তু আমাৰ অনুষ্ঠান সামৰিব লাগিব, যি কি নহওক ৰাজীৱ শৰ্মা, মৌচুমী দেৱী শৰ্মা, আপোনালোক এনেধৰণেই হাঁহি মাতি আগুৱাই যাওক অসমৰ সাংস্কৃতিক জগতখনত আৰু নিজৰ অৱদানেৰে আমাৰ সাংস্কৃতিক জগতখন চহকী কৰক, আৰু আপোনালোকে ব্যস্ত সময়সূচীৰ মাজতে আহি এইখিনি সময় আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালো,
1: আমাৰো ভাল লাগিছে,
2: ধন্যবাদ জনাইছো, ভাল লাগিছে আপোনালোকে আমাক বিচাৰিছে।
0: ইমান পৰে শ্ৰোতাসকলে দম্পতি অনুষ্ঠানটিত বিশিষ্ট অভিনেতা সাংস্কৃতিক কৰ্মী ৰাজীৱ শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী নৃত্যশিল্পী অভিনেত্ৰী মৌচুমী দেৱী শৰ্মাৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে। ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
3: শ্ৰোতা ইমান পৰে দম্পতি অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াব লৈছোঁ বাৰে ৰহণীয়া। আজি বাৰে ৰহণীয়া অনুষ্ঠানৰ পুনতে শুনক আহেম হাইনাৰী আৰু গীতাঞ্জলি বসুমতাৰীৰ কণ্ঠত এটি বড়ো লোকগীত।

0: শ্ৰোতাই দেউৰী গীতটি শুনিলে। গীতটিত কণ্ঠ দিলে নৃপেন দেউৰী আৰু সংগীতবৃন্দই। বাৰেৰেহনীয়া অনুষ্ঠানৰ শেষত শ্ৰোতালৈ আগবঢ়াইছোঁ এটি চেৰাধেক গীত। গীতটিত কণ্ঠ দিছে
1: মহম্মদ চিৰাজুদ্দিন আহমেদ, মহম্মদ ছাবেদ আলী আৰু মহম্মদ বাহৰুল ইছলামে।

আরো না হো বলে ওই বলে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে হে

শ্ৰোতা ইমানপুৰে বাৰেৰহণীয়া অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মৃগাংক শৰ্মা আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী। পৰিবহণত আছিল নয়ন দৈমাৰী। প্ৰচাৰণৰ সহযোগী ত্ৰৈলোক্য বৰা। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55। এই প্ৰতিশ্ৰুতিৰে মই নৱকৃষ্ণ গোস্বামী আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ।